আকাশবাণী তেজপুৰ, আজি মঙলবাৰ, 1433 ভাস্কৰাব্দৰ, আহাৰ মাহৰ আজি 22 দিন আৰু 2026 খ্ৰীষ্টাব্দৰ জুলাই মাহৰ 7 তাৰিখ। সমূহ শ্ৰোতালৈ সাদৰ সম্ভাষণ জনাই আমাৰ আজিৰ পুৱাৰ অধিৱেশন মুকলি কৰিছোঁ। অনুষ্ঠান প্ৰচাৰিত হৈছে FM বেণ্ডৰ 102.4 MHz-ত।

মোৰ দায়িত্ব বহুত। এই দায়িত্ববোৰ পালন কৰি মই এক পাৰমাৰ্থিক আনন্দও পাইছিলোঁ। সঁচাকৈ ত্যাগত যিমান আনন্দ, ভোগত সিমান আনন্দ নাই। ভগৱানে যেন আটাইৰে দুখ মোচন কৰিবলৈ মোকেই নিৰ্বাচন কৰিছে এনে অনুভৱ হৈছিল। দিয়া থোৱাত এই যে ইমান হাত বলি আছিলোঁ, ইয়াৰ মূলতে চাগৈ আছিল মোৰ মাৰ বিস্ময়কৰ চৰিত্ৰ। পিন্ধিবলৈ মাত্ৰ এসাজ কাপোৰ থকালৈকে মায়ে বাকচৰ সকলো কাপোৰ যিয়ে খোজে তাকে দি দিয়ে। মই প্ৰতিবাৰে ঘৰলৈ গৈ দেখোঁ মাৰ

0: ভগৱানে যেন আটাইৰে দুখ মোচন কৰিবলৈ মোকেই নিৰ্বাচন কৰিছে এনে অনুভৱ হৈছিল। দিয়া থোৱাত এই যে ইমান হাত বলি আছিলো, ইয়াৰ মূলতে চাগৈ আছিল মোৰ মাৰ বিস্ময়কৰ চৰিত্ৰ। পিন্ধিবলৈ মাত্ৰ এসাজ কাপোৰ থকালৈকে মায়ে বাকচৰ সকলো কাপোৰ যিয়ে খোজে তাকে দি দিয়ে। মই প্ৰতিবাৰে ঘৰলৈ গৈ দেখোঁ মাৰ কাপোৰৰ ট্ৰাংক উদং। সুধিলে কয়, নহয়ও অমুক আহি ওলালহি, তাইৰ হেনো পিন্ধিবলৈকে কাপোৰ নাই, তমুক আহি ওলালহি, গাত ল'বলৈ চাদৰ নাই, মইনো ক'ত কিমান ফুৰিবলৈ যাওঁ, সেইকাৰণে মোৰ কাপোৰ সাজ বা চাদৰখনকে দি দিলোঁ। গৰম কাপোৰনো মোক দুখন তিনিখন কেলেই, অমুকৰ মাকে জাৰতে কঁপি আছে, সেইকাৰণে দি দিলোঁ। মায়ে কাৰোবাক সহায় কৰি অতি আন্তৰিক তৃপ্তি পাইছিল। মাৰ সেই স্বভাৱটো চাগৈ মোৰ গালৈ আহিল। এইবোৰ আনন্দই অপাৰ্থিব আনন্দ নহয়নো কি? নিজৰ সুখ আৰু ভোগলৈ মায়ে চাব নাজানিছিল, সকলোৰে মৰমত পমি যাব পাৰিছিল। এনেবোৰ চৰিত্ৰ আজিকালি বৰ বিৰল। এই সময়ছোৱাত মোৰ মানসিক চাপ ভয়ংকৰ হৈ পৰিছিল। ইকুলো এৰিব নোৱাৰা, সিকুলো এৰিব নোৱাৰা অৱস্থা। এনে সংকটতে অলপমতীয়া দূৰদৰ্শিতা নোহোৱা ছোৱালীবোৰে চাগৈ বেয়া পথ ল'বলৈ বাধ্য হয়। সিহঁতে হয়তো সাময়িক সংকটৰ পৰা উদ্ধাৰ হোৱাৰ কথাই ভাবে। নৈতিকতা ৰক্ষা কৰিবলৈ শাৰীৰিক আৰু মানসিকভাৱে নিশ্চিন্ত হোৱাৰো প্ৰয়োজন থাকে। এইখিনি সময়ৰ পৰাই মই চাগৈ অদৃষ্টবাদীও হৈ পৰিছিলোঁ। দেউতা যিহেতু অদৃষ্টবাদী নাছিল, কেৱল কৰ্মই চিনি পাইছিল, সেইকাৰণে আমাৰ ঘৰত অদৃষ্ট বিশ্বাস কৰিবলৈ খুৰুঙা নাছিল। বৰসবাহ, সত্যনাৰায়ণ পূজা, লক্ষ্মী পূজা এইবোৰ হয়, কিন্তু গ্ৰহ আদিৰ কাৰণে একো কৰা মনত নপৰে। শ্ৰী শ্ৰী নৱগ্ৰহধামৰ প্ৰখ্যাত জ্যোতিষী স্বৰ্গীয় প্ৰিয়নাথ শৰ্মা দলৈক মোৰ সম্বন্ধীয় মামা বিষ্ণুপ্ৰাণ চাংকাকুটিৰ ঘৰত লগ পাইছিলোঁ। তেখেতে লাহে লাহে মোৰ মনত বোধ কৰোঁ গ্ৰহ সম্বন্ধে বিশ্বাস জন্মাইছিল। গোপীনাথ বৰদলৈ ককা আৰু নলিনীবালা দেৱী আইতাৰ এই দুয়োখন ঘৰতে দেখিছিলোঁ শুভ গ্ৰহ, অশুভ গ্ৰহৰ আলোচনা, কুষ্ঠি পৰীক্ষা, গ্ৰহ শান্তি আদি। আন এজন বিখ্যাত জ্যোতিষী পণ্ডিত শ্ৰী গৌৰীশংকৰ উপাধ্যায়, নেপালী পণ্ডিত নামে গুৱাহাটীৰ শিলপুখুৰী অঞ্চলত বৰ জনাজাত আছিল। তেওঁ মোক বহিনজী বুলি মাতিছিল। তেখেতে জ্যোতিষশাস্ত্ৰ নেপালতে অধ্যয়ন কৰিছিল যদিও কৰ্মক্ষেত্ৰ গুৱাহাটীকে বাছি লৈ ইয়াতে ৰৈ গৈছিল। তেওঁ এদিন সন্ধিয়া আমাৰ ঘৰলৈ আহি সকলোৰে কুষ্ঠি চালে। মই যে প্ৰেছটো মাজে মাজে বেচাৰ চিন্তা কৰিছিলোঁ এই কথা তেখেতে ধৰিব পাৰিলে। তেখেতে ক'লে যে আপুনি প্ৰেছ বেচাৰ কথা কেতিয়াও চিন্তা নকৰিব, বেয়া সময়খিনি পাৰ হ'লেই প্ৰেছৰ উন্নতি হ'ব আৰু আপোনালোকৰ কোনোবা এজনৰ উপাৰ্জনৰ পথো হ'ব। তেখেতৰ কথাত মই বৰ মনোবল পালোঁ। তেখেতৰ চোৱা চিতা আৰু সিদ্ধান্তবোৰ ইমান সঠিক আছিল যে ভাবিলে আচৰিত হোৱা যায়। তেখেতে তেতিয়াই আৰু কৈছিল, আপুনি এনেকুৱা এখন কিতাপ লিখিব যাৰ কাৰণে আপোনাৰ নাম অমৰ হৈ থাকিব। অমৰ শব্দটো বৰ ডাঙৰ শব্দ। দেৱী কিতাপখন লিখাৰ পাছত মোৰ প্ৰচুৰ নাম হৈছিল আৰু এই কিতাপ লিখাৰ বাবে নলবাৰীৰ অসম সংস্কৃত সমাজে মোক যেতিয়া সৰস্বতী সন্মানেৰে বিভূষিত কৰিলে, মই ভাবিছিলোঁ গৌৰীশংকৰ উপাধ্যায়ে কোৱা এইখনেই নেকি সেই কিতাপ।
1: আজিৰ মুকুতামালা নিৰ্মল প্ৰভা বৰদলৈৰ লিখনিৰ পৰা লোৱা হ'ল। এই আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আগবঢ়াইছোঁ বীৰিণা পাঠকে গোৱা কেইটিমান লোকগীত।

ইমান পৰে বীৰিণা পাঠকৰ কণ্ঠৰ লোকগীত কেইটি শুনিলে। শিল্পীৰ কণ্ঠৰ লোকগীত পুনৰ শুনিবলৈ পাব আজি দিনৰ 1:50 এই আকাশবাণী গুৱাহাটীৰ মহাবাহু ভজনৰ অনুষ্ঠানত এতিয়া আগবঢ়াইছো জগজিৎ সিঙৰ কণ্ঠৰ কেইটিমান ভজন।

জগজিৎ সিং আৰু সহশিল্পী কণ্ঠৰ ভজন্তী শুনিলে। জগজিৎ সিং আৰু সহশিল্পী কণ্ঠত এইবাৰ শুনো আন এটি ভজন।

ইমানপৰে জগজিৎ সিং আৰু সহশিল্পীকণ্ঠৰ ভজন গীতি শুনিলে। এই আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান পৰিস্থিতি।

আজি পুৱা 10 বজাত জীৱন সুৰভী অনুষ্ঠানত অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰফুল্ল বৰ্মনৰ সৈতে হোৱা সাক্ষাৎকাৰ শুনিবলৈ পাব। সাক্ষাৎ গ্ৰহণ আৰু অনুষ্ঠানটিৰ প্ৰযোজনা সীমান্ত বৰ্মাৰ। দিনৰ 12:30 বজাৰ আইদ্ৰ বুলনী অনুষ্ঠানত দৰং জিলাৰ বালিপোটাৰ নয়নমণি নামতি দলৰ শিল্পীসকলে পৰিৱেশন কৰা বিচিত্ৰানুষ্ঠান। সন্ধি 5:20 চাহ গছৰ মাজে মাজে অনুষ্ঠানত গোলকীয় উষ্ণতা বৃদ্ধি জৈৱ বৈচিত্ৰ প্ৰতি ভাবুকি এই বিষয়ে সুশীল কুমাৰ চুৰীৰ সৈতে হোৱা সাক্ষাৎ গ্ৰহণ অঞ্জু দাসৰ, লগতে ৰিজু নায়কৰ চুটি গল্প আৰু সাধন টিগা আৰু সহশিল্পীসকলে পৰিৱেশন কৰা ঝুমুৰ। নিশা 8:02 খেল আৰক্ষী লৈ অনুষ্ঠানত ফিফা ৱৰ্ল্ড কাপ 2026 এই বিষয়ে আলোচনা

কৰিব জিতেন শৰ্মা, নয়ন প্ৰসাদ আৰু ঔৰৱ কুমাৰ বৰাই। অনুষ্ঠানটিৰ প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ। নিশা 9:30 বজাত সাধক সুন্দৰৰ অনুষ্ঠানত বিশিষ্ট কণ্ঠশিল্পী বিউটি শৰ্মা বৰুৱাৰ সৈতে হোৱা সাক্ষাৎকাৰৰ দ্বিতীয় ভাগ, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। দিনৰ 12:15 বজাত মোৰ সংগীত যাত্ৰা অনুষ্ঠানত গুণীন্দ্ৰনাথ ওজাৰ সৈতে হোৱা সাক্ষাৎকাৰৰ ষষ্ঠ খণ্ড, সাক্ষাৎ গ্ৰহণ অশোক ভট্টাচাৰ্যৰ। দিনৰ 11:30 বজাত আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানত এখনি প্ৰামাণ্য লেখ্য, কৃষকৰ তেজে ধোৱা ইতিহাস পথৰুঘাট, আগবঢ়াব দিব্যজ্যোতি কলিতা আৰু মেঘনা দেৱীয়ে, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। আজি পুৱা 6:55 বজাত জ্ঞান বিজ্ঞান, পুৱা আৰু সন্ধিয়া 7 বজাত নিয়োগ বাতৰি। আজি পুৱা শুনিবলৈ পাব 7:15 বজাত। আগবঢ়াব সমুজ্জ্বল দত্তই, প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ। 7:30 বজাত ৰূপালী লহৰ, অনুষ্ঠানটিৰ পৰিৱেশন আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। 7:30 বজাৰ গীতিমালিকাৰ শিল্পী অপৰ্ণা দত্ত চৌধুৰী, দিলীপ দাস, গীতাঞ্জলি গায়ন, জয়প্ৰকাশ মেধি আৰু মালবিকা বৰা। 9:20 বজাত লাইভ ফোন ইন কল্পতৰু। 10:30 বজাত ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰায়োজিত এটি শৈক্ষিক অনুষ্ঠান উমংগ। 11:05 বজাত পাৰাগমালা লাইভ। 1:10 বজাত আৰু সন্ধিয়া 7:45 বজাত ৰঞ্জুমণি শইকীয়া কণ্ঠৰ আধুনিক গীত। 1:20 বজাত প্ৰাসংগিক। 1:30 বজাত অমৰ সংগম দাসৰ মেণ্ডলিনত লঘু সংগীতৰ সুৰ। 1:50 বজাত বীৰিণা পাঠকৰ কণ্ঠৰ লোকগীত। 8:30 বজাত পাশ্চাত্য সংগীতৰ অনুষ্ঠান। 3:05 বজাত আধুনিক গীতৰ অনুষ্ঠান। 3:15 বজাত নেপালী অনুষ্ঠান। 3:45 বজাত কাৰ্বি অনুষ্ঠান। 4:30 বজাত বড়ো অনুষ্ঠান। 5:55 বজাত আৰু 7:05 বজাত বৃন্দগান। 6:10 বজাত কৃষিজগত অনুষ্ঠানত ডক্টৰ শ্বাহজাহান আলীৰ সৈতে গ্ৰীষ্মকালত হাঁহ কুকুৰাৰ যতন, এই বিষয়ে এটি আলোচনাত ভাগ ল'ব ভাস্কৰ জ্যোতি আচাৰ্যই, প্ৰযোজনা উৎপল বৰাৰ। 6:40 বজাত নবনীতা মণ্ডল মল্লিকৰ কণ্ঠৰ ভজন। 7:20 বজাত আকৌ শুনোৱা হওক। 7:30 বজাত ফিফা বিশ্বকাপ 2026ৰ বতৰা দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব। 7:35 বজাত পূবালীৰ সুৰ অনুষ্ঠানত চলন চন্দ্ৰ ৰাভাৰ কণ্ঠৰ ৰাভা গীত। 8:20 বজাত সুৰৰ শৰাই অনুষ্ঠানৰ শিল্পী অপৰ্ণা দত্ত চৌধুৰী। সংগীত ব্যৱস্থাপনা কিশোৰ দাসৰ। 8:30 বজাত অসমীয়া গীত। 9:00 বজাত বোলছবি গীতৰ অনুষ্ঠান, চিত্ৰগীত। আৰু 10:00 বজাত ঘোষক ঘোষিকাৰ প্ৰিয় গীতৰ অনুষ্ঠান, ৰামধেনু। অনুষ্ঠান পৰিচিতি ইমানেই।

0: बहुत प्रेरित करने वाला है। पर्यावरण संरक्षण को लेकर शुरू किए गए इस अभियान में देश के कोने कोने में लोगों ने कमाल कर दिखाया है। मैं ऐसे सभी प्रयासों की हृदय से सराहना करता हूं। मेरा आपसे भी आग्रह है कि एक पेड़ माँ के नाम इस पवित्र अभियान से आप जरूर जुड़िए।
1: বিবিধ ভারতী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ লবলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়ে টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166994।

0: एक जमाने से कहानी है सुना रही आकाशवाणी, फिर आया एंटरटेनमेंट का रेवोल्यूशन, जब कोने कोने पहुंचा दूरदर्शन। कहानी नहीं बदली, स्टाइल गया है बदल। जो कहानियां हम सुनते आए, देखते आए, अब वही वैसी ही कहानी सुनाएगा डिजिटल।
1: डाउनलोड वेव्स ओटीटी ऐप नाउ एंड वॉच फॉर फ्री।
2: কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়, উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM-ৰ 100.8 MHz।
3: আকাশবাণী গুৱাহাটীৰ মহাবাহু।
4: জ্ঞান বিজ্ঞান যুগুতাই আগবঢ়াইছে প্ৰবাল কুমাৰ শৰ্মাই।
5: ট্ৰান্সজেনিক উদ্ভিদ। 20 শতিকাৰ আৰম্ভণিৰ পৰাই বিজ্ঞানীসকলে জানিছিল যে এগ্ৰ' বেক্টেৰিয়াম টিউমিফেচিয়েন্ছ নামৰ এবিধ বেক্টেৰিয়া প্ৰজাতিয়ে বিভিন্ন দ্বি বীজপত্ৰী উদ্ভিদৰ দেহত আঘাতপ্ৰাপ্ত অংশটি সংক্ৰমণ কৰি টেমিনাৰ দৰে এটা গঠনৰ সৃষ্টি কৰে। এইবিধ বেক্টেৰিয়া সচৰাচৰ মাটিত থাকে, কিন্তু সুযোগ পালেই উদ্ভিদ দেহৰ কটা অংশৰ সংস্পৰ্শলৈ আহিলে ই সংক্ৰমণ কৰে। বহু বিজ্ঞানীৰ দশকজোৰা গৱেষণাৰ পৰা জনা গ'ল যে এগ্ৰ' বেক্টেৰিয়ামৰ কোষ প্ৰৰহত একোটা প্লাজমিড থাকে আৰু টেমুনা উদ্ৰেককাৰী জিন এই প্লাজমিডতে থাকে, যাৰ বাবে ইয়াক টেমুনা উদ্ৰেককাৰী প্লাজমিড বা চমুকৈ টি প্লাজমিড বোলা হয়। অধিক গৱেষণাৰ পৰা জনা গ'ল যে এই চক্ৰাকাৰ প্লাজমিডত TDNA নামৰ এডোখৰ বিশেষ DNA খণ্ড থাকে। 1977 চনত ডক্টৰ চিল্টন আৰু তেওঁৰ সহযোগীসকলে আৱিষ্কাৰ কৰে যে সংক্ৰমণৰ ফলত এগ্ৰ' বেক্টেৰিয়ামে দেহকোষত প্ৰৱেশ কৰি প্লাজমিডৰ TDNA নামৰ অংশটো উদ্ভিদৰ দেহকোষৰ ক্ৰমোচোমৰ সৈতে সংলগ্ন কৰি দিয়ে। অৰ্থাৎ উক্ত বেক্টেৰিয়াৰ জিন প্ৰাকৃতিকভাৱে উদ্ভিদৰ দেহকোষত তথা দেহলৈ স্থানান্তৰিত হয়। ইয়াৰে ভিত্তিত এটা ধাৰণাৰ জন্ম হ'ল, যদি টি প্লাজমিডৰ TDNA খণ্ড নিয়ন্ত্ৰিতভাৱে কাটি আঁতৰাই তাৰ ঠাইত বাঞ্ছিত বহিৰাগত জিন সংলগ্ন কৰি দিয়া হয়, তেন্তে প্ৰাকৃতিক সংক্ৰমণৰ জৰিয়তে আৰু টি প্লাজমিডৰ সহায়ত বহিৰাগত জিন উদ্ভিদৰ দেহকোষৰ ক্ৰমোচোম

0: অসমৰ সৈতে সংলগ্ন কৰিব পৰা যাব। এনে দেশকোষ চিনাক্ত কৰি উপযুক্তভাৱে কৰ্ষণ কৰিলে কলাকৰ্ষণৰ জৰিয়তে এনে কোষৰ পৰা পূৰ্ণাংগ উদ্ভিদ পোৱা যাব, য'ত এক বহিৰাগত জিন থাকিব। এই হ'ল ট্ৰেন্সজেনিক উদ্ভিদ। বহু প্ৰচেষ্টাৰ অন্তত 1983 চনত সেই প্ৰক্ৰিয়াৰে বিশ্বৰ প্ৰথম ট্ৰেন্সজেনিক উদ্ভিদ সৃষ্টি কৰা হয়। মাৰ্কিন যুক্তৰাষ্ট্ৰৰ কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ৰ ডনাল্ড হেলিনস্কি আৰু তেওঁৰ সহযোগীসকলে বেক্টেৰিয়াৰ লুচিফেৰিন জিন ধপাত গছত সংস্থাপন কৰি বিশ্বক চমকৃত কৰি তুলিলে আৰু এই কথা প্ৰমাণিত কৰিলে যে জিন প্ৰযুক্তিবিদসকল অসাধাৰণ শক্তিৰ অধিকাৰী হৈ পৰিছে। ধপাত গছৰ পৰা ৰাতিৰ আন্ধাৰত জোনাকি পৰুৱাৰ দৰে পোহৰ নিৰ্গত হোৱা পৰিঘটনাই মানুহক কৌতূহলী কৰিব পাৰে, আমোদ দিব পাৰে, কিন্তু বাণিজ্যিক লাভ নহয়। বাণিজ্যিক লাভৰ সম্ভাৱনা থকা প্ৰথম ট্ৰেন্সজেনিক উদ্ভিদ ধপাত গছ উদ্ভাৱন কৰে 1987 চনত বেলজিয়ামৰ মাৰ্ক ভিক আৰু তেওঁৰ সহযোগীসকলে। বেচিলাছ থুৰিঞ্জিয়েনছিছ নামৰ এবিধ বেক্টেৰিয়াৰ পৰা আহৰণ কৰা BT2 নামৰ জিন ধপাত গছত সংস্থাপন কৰি তেওঁলোকে দেখুৱালে যে এই ট্ৰেন্সজেনিক ধপাত গছ পতংগ প্ৰতিৰোধী হৈ পৰে, কিয়নো BT2 জিনে সংশ্লেষণ কৰা প্ৰটিনবিধ পোক পতংগৰ বাবে বিষাক্ত, কিন্তু মানুহৰ বাবে নহয়। কিন্তু এগ্ৰ' বেক্টেৰিয়াম বেক্টেৰিয়াই কেৱল দ্বিবীজপত্ৰী উদ্ভিদকহে সংক্ৰমণ কৰে। তেন্তে একবীজপত্ৰী উদ্ভিদ যেনে ধান, গোমধান, ঘেঁহু, কুঁহিয়াৰ আদিৰ ট্ৰেন্সজেনিক সঁচ সৃষ্টি কৰাৰ উপায় ক'ত? ইয়াৰ বাবে বিজ্ঞানীসকলে উদ্ভাৱন কৰে জিন বন্দুক বা বায়লিষ্টিক ডিভাইচ, বৈদ্যুতিক ছিদ্ৰকৰণ পদ্ধতি ইত্যাদি। জিন বন্দুক বা জিন গানত বন্দুকত গুলি ভৰাই লক্ষ্যত আঘাত কৰাৰ দৰে সংশ্লিষ্ট জিনবাহী প্লাজমিড সোণ বা টাংষ্টেন ধাতুৰ আণুবীক্ষণিক কণিকাৰ সৈতে সংযুক্ত কৰি উচ্চ চাপযুক্ত হিলিয়াম গেছৰ জৰিয়তে সেয়া কৰ্ষিত কলালৈ নিক্ষেপ কৰা হয়। পাছত যিবোৰ কোষত বহিৰাগত জিন সংস্থাপিত হয় সেইবোৰ চিনাক্ত কৰি কলাকৰ্ষণৰ জৰিয়তে ট্ৰেন্সজেনিক উদ্ভিদ সৃষ্টি কৰা হয়। এই পদ্ধতিয়ে দৰাচলতে কিদৰে কাম কৰে সেইটো খুব ভালদৰে জনা নাযায় যদিও ট্ৰেন্সজেনিক উদ্ভিদ সৃষ্টিৰ বাবে এয়া এক ফলপ্ৰসূ ব্যৱস্থা বুলি প্ৰমাণিত হৈছে। 1992 চনত আমেৰিকাৰ ফ্লৰিডা বিশ্ববিদ্যালয়ৰ ভাৰতীয় বিজ্ঞানী অধ্যাপক ইন্দ্ৰ ভাছিলে জিন বন্দুকেৰে বিশ্বৰ প্ৰথম ট্ৰেন্সজেনিক ঘেঁহুৰ সঁচ সৃষ্টি কৰে। 1983 চনত প্ৰথম ট্ৰেন্সজেনিক উদ্ভিদ সৃষ্টিৰ 10 বছৰৰ ভিতৰতে প্ৰায় সকলো গুৰুত্বপূৰ্ণ শস্য প্ৰজাতিৰ ট্ৰেন্সজেনিক সঁচ সৃষ্টি কৰিবলৈ বিজ্ঞানীসকল সক্ষম হয়। 1994 চনলৈকে বিশ্বত প্ৰায় 60ৰো অধিক প্ৰজাতিৰ ট্ৰেন্সজেনিক সঁচ সৃষ্টি কৰা হৈছে। প্ৰযুক্তিৰ ইমানেই উত্তৰণ হৈছে যে 2000 চনত ট্ৰেন্সজেনিক উদ্ভিদ সৃষ্টি কৰাটো এক গতানুগতিক ব্যৱস্থাত পৰিণত হয়। এতিয়া এনে প্ৰজাতিৰ সংখ্যা গুৰুত্বপূৰ্ণ নহয়, কিয়নো জিন প্ৰযুক্তিবিদসকলে প্ৰয়োজন অনুসৰি যিকোনো প্ৰজাতিৰ ট্ৰেন্সজেনিক সৃষ্টি কৰি ল'বলৈ সক্ষম হৈছে।
1: জ্ঞান বিজ্ঞান অনুষ্ঠানটিৰ প্ৰযোজনা আছিল প্ৰবাল কুমাৰ শৰ্মাৰ।
2: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিয়োগ বাতৰি, আগবঢ়াইছে উৎপল বৰাই।
3: ষ্টেট বেংক অৱ ইণ্ডিয়াত খালী হোৱা 49টা স্পেচিয়েলিষ্ট অফিচাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। এছিষ্টেণ্ট মেনেজাৰ ল' পদৰ সংখ্যা 20, দৰমহাৰ নিৰিখ মাহে 48,480 টকাৰ পৰা 85,920 টকালৈ, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 25 বছৰৰ পৰা 32 বছৰৰ ভিতৰত হ'ব লাগিব। ডেপুটি মেনেজাৰ ল' পদৰ সংখ্যা 29, দৰমহাৰ নিৰিখ মাহে 64,820 টকাৰ পৰা 93,960 টকালৈ, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 25 বছৰৰ পৰা 35 বছৰৰ ভিতৰত হ'ব লাগিব। দুয়োটি পদৰ ক্ষেত্ৰতে প্ৰাৰ্থী স্নাতক আৰু লগতে আইনৰ ডিগ্ৰী থকা হ'ব লাগিব অথবা আইনৰ স্নাতক হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট sbi.bank.in। আবেদনৰ শেষ তাৰিখ 14 জুলাই। অসম লোকসেৱা আয়োগে অসম চৰকাৰৰ ভূতত্ব আৰু খনন বিভাগত খালী হোৱা 11টা এছিষ্টেণ্ট জিঅ'লজিষ্ট পদৰ বাবে আবেদন বিচাৰিছে। দৰমহাৰ নিৰিখ মাহে 30,000 টকাৰ পৰা 110,000 টকালৈ,

0: লগত 12,700 টকা গ্ৰেড পে' আৰু অন্যান্য বানচ থাকিব। প্ৰাৰ্থী জিঅ'লজি বা এপ্লাইড জিঅ'লজি বিষয়ত পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী থকা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 38 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট dgm.assam.gov.in। আবেদনৰ শেষ তাৰিখ 15 জুলাই। ষ্টেট বেংক অৱ ইণ্ডিয়াত খালী হোৱা 1,500টা প্ৰবেচনেৰী অফিচাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ মাহে 48,480 টকাৰ পৰা 85,920 টকালৈ, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থী স্নাতক হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট sbi.bank.in। আবেদনৰ শেষ তাৰিখ 8 জুলাই। নিয়োগ বাতৰি ইমানেই।
1: প্ৰতিখন ঘৰৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছো আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, মন কী বাত, সংগীত, নাটক, খেল আৰু প্ৰতিটো পলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট akashvani.gov.in। নতুন ভাৰত, ন ৰূপত আকাশবাণী।

0: বিদ্যার্থীর অনুষ্ঠান প্রাথমিকর পৰা মাধ্যমিক বিদ্যালয়ৰ পাঠ্যক্ৰমৰ ভিত্তিত ছাত্ৰ-ছাত্ৰীক সমৃদ্ধ কৰা একমাত্ৰ অনুষ্ঠান প্ৰচাৰৰ সময় প্ৰতি সোম বুধ আৰু শুক্ৰবাৰে বিয়লি 5:45
1: কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায় উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান প্ৰতি পুৱা 9:00 এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9:00 FM এণ্ডৰ 100.8 MHz
2: আকাশবাণী গুৱাহাটীৰ মহাবাহু খন্তেক পাছতে বাতৰি শুনিবলৈ পাব
3: এয়া আকাশবাণী বাতৰি কৈছো মনজিত গগৈয়ে এতিয়া প্ৰধান বাতৰিসমূহ হ'ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দ্বিপাক্ষিক সম্পৰ্ক অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে ইণ্ডোনেছিয়াত কেইবাখনো বৈঠকত অংশগ্ৰহণ কৰিব ভাৰতৰ চামৰা আৰু জোতা চেণ্ডেল খণ্ডই বছৰি $4.5 বিলিয়ন সামগ্ৰী ৰপ্তানি কৰে বুলি কেন্দ্ৰীয় মন্ত্ৰী পীয়ুষ গোয়েলে প্ৰকাশ কৰে কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ উদ্যোগত কালি নতুন দিল্লীত বিশ্ব প্ৰাণীৰোগ দিৱস উপলক্ষে এখন ৰাষ্ট্ৰীয় বহু অংশীদাৰিত্ব পৰামৰ্শ অনুষ্ঠানৰ আয়োজন কৰা হয় 17 সংখ্যক ৰাষ্ট্ৰীয় যুৱ সংঘ 2024-25 বঁটা বিতৰণী অনুষ্ঠান আজি নতুন দিল্লীত অনুষ্ঠিত হ'ব আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত কালি নিশাৰ এখন খেলত স্পেইনে পৰ্তুগালক পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দ্বিপাক্ষিক সম্পৰ্ক অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে ইণ্ডোনেছিয়াত কেইবাখনো উচ্চ পৰ্যায়ৰ বৈঠকত অংশগ্ৰহণ কৰিব দিনটোৰ আৰম্ভণিতেই পুৱা 10:30 নৰেন্দ্ৰ মোদীক আনুষ্ঠানিকভাৱে আদৰণি জনোৱা হ'ব প্ৰধানমন্ত্ৰী মোদী আৰু ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি প্ৰবৌ ছুবিয়ান্তোৱে প্ৰতিনিধি পৰ্যায়ৰ আলোচনাত অংশ লোৱাৰ পূৰ্বে দেশ দুখনৰ দ্বিপাক্ষিক সম্পৰ্কৰ পৰ্যালোচনা কৰিব আৰু মূল খণ্ডসমূহৰ মাজত সহযোগিতা অধিক শক্তিশালী কৰাৰ উপায় অন্বেষণ কৰিব পাৰস্পৰিক স্বাৰ্থৰ ক্ষেত্ৰত সহযোগিতা বৃদ্ধিৰ লক্ষ্যৰে দেশ দুখনে বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিব প্ৰধানমন্ত্ৰী মোদীৰ সন্মানত ৰাষ্ট্ৰপতি প্ৰবৌ ছুবিয়ান্তোৱে আয়োজন কৰা ৰাজ্যিক ভোজৰ জৰিয়তে দিনজোৰা কাৰ্যসূচীৰ সামৰণি পৰিব ইয়াৰ পিছত প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰৱাসী ভাৰতীয়সকলৰ সৈতে মত বিনিময় কৰিব এই ভ্ৰমণে ভাৰত ইণ্ডোনেছিয়াৰ সৰ্বাংগীন কৌশলগত অংশীদাৰিত্ব আৰু অধিক গভীৰ কৰি তুলিব আৰু দুয়োখন দেশৰ মাজত

দীৰ্ঘদিনীয়া বন্ধুত্বক অধিক শক্তিশালী কৰিব বুলি আশা কৰা হৈছে। ভাৰতৰ চামৰা আৰু জোতা চেণ্ডেল খণ্ডই বছৰি 4.5 বিলিয়ন ডলাৰৰ সামগ্ৰী ৰপ্তানি কৰে। এই উদ্যোগ খণ্ডৰ জৰিয়তে ব্ৰিটেইন, ওমান আৰু সংযুক্ত আৰব আমিৰী ৰাষ্ট্ৰৰ সৈতে কৰা মুক্ত বাণিজ্য চুক্তিৰ সম্প্ৰসাৰিত নেটৱৰ্কৰ দ্বাৰা ভাৰত লাভৱান হ'ব। নতুন দিল্লীত কালি অনুষ্ঠিত কাউন্সিল ফৰ লেডাৰ এক্সপৰ্টছ এক্সিলেন্স এৱাৰ্ড প্ৰদান অনুষ্ঠানত ভাষণ দি কেন্দ্ৰীয় উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী পীয়ুষ গোৱেলে এই কথা প্ৰকাশ কৰে। মন্ত্ৰী শ্ৰীগোৱেলে কয় যে চামৰা আৰু জোতা খণ্ডই ভাৰতীয় অৰ্থনীতিত মূল অৰিহণা যোগাই আহিছে আৰু এই উদ্যোগটোত বিশ্বব্যাপী প্ৰতিযোগিতামূলক ক্ষেত্ৰসমূহত শক্তিশালী কৰাৰ উদ্দেশ্যে ইয়াৰ গুণগত মান, বহন ক্ষমতা আৰু উদ্ভাৱনৰ ক্ষেত্ৰত গুৰুত্ব দিয়াৰ প্ৰয়োজনীয়তা আছে। তেওঁ অংশীদাৰীসকলক অনাগত সময়ত আন্তঃৰাষ্ট্ৰীয় প্ৰদৰ্শনীসমূহৰ সদ্ব্যৱহাৰ কৰিবলৈ আৰু বিদেশত ইয়াৰ গুদাম তথা বিপণন নেটৱৰ্ক স্থাপন কৰি বিশ্বজোৰা ব্ৰেণ্ড গঢ়ি তুলিবলৈ আহান জনায়। উন্নত উৎপাদন আৰ্হিৰ বাবে নেশ্যনেল ইনষ্টিটিউট অব ডিজাইনাৰৰ সৈতে সহযোগিতা কৰাত গুৰুত্ব আৰোপ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে কৃত্ৰিম বুদ্ধিমত্তাই পৰম্পৰাগত ভাৰতীয় আৰ্হিসমূহ পুনৰুজ্জীৱিত কৰাত সহায় কৰাৰ লগতে নতুন কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰিব পৰাৰ সম্পূৰ্ণ সম্ভাৱনা আছে। শিক্ষাবিদ তথা জাতীয়তাবাদী ডঃ শ্যামাপ্ৰসাদ মুখাৰ্জীৰ 125 বছৰীয়া জয়ন্তী উপলক্ষে কালিৰ দিনটোক বিশেষ বুলিও কেন্দ্ৰীয় মন্ত্ৰী শ্ৰীগোৱেলে অভিহিত কৰে। তেওঁ কয় যে ডঃ মুখাৰ্জীক তেওঁৰ নৈতিকতা আৰু আদৰ্শৰ বাবে পৰিচিত এগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ নেতা। কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ উদ্যোগত কালি নতুন দিল্লীত বিশ্ব প্ৰাণীৰোগ দিৱস উপলক্ষে এই ৰোগৰ প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণৰ বাবে ৰাষ্ট্ৰীয় কাৰ্য পৰিকল্পনা সন্দৰ্ভত এখন ৰাষ্ট্ৰীয় বহু অংশীদাৰিত্ব পৰামৰ্শ অনুষ্ঠানৰ আয়োজন কৰা হয়। এই অনুষ্ঠানত মানৱ স্বাস্থ্য, পশু স্বাস্থ্য, বন্যপ্ৰাণী, পৰিৱেশ, শৈক্ষিক আৰু উন্নয়নমূলক খণ্ডৰ প্ৰতিনিধিসকলৰ অংশগ্ৰহণেৰে প্ৰাণীৰোগৰ প্ৰাদুৰ্ভাৱৰ পৰা দেশক ৰক্ষা কৰাৰ উদ্দেশ্যে এক স্বাস্থ্য প্ৰয়াসৰ আয়োজন কৰা হয়। এই অনুষ্ঠানত অংশগ্ৰহণ কৰি স্বাস্থ্য মন্ত্ৰালয়ৰ অতিৰিক্ত সচিব ডঃ ৰাকেশ গুপ্তাই কয় যে প্ৰাণীৰোগে বিশ্বৰ লগতে ভাৰততো জনস্বাস্থ্য, জীৱ জন্তুৰ স্বাস্থ্য আৰু অৰ্থনৈতিক প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে। তেওঁ কয় যে চৰকাৰে এই ৰোগ প্ৰতিৰোধৰ বাবে বিভিন্ন খণ্ডৰ সমন্বয় শক্তিশালী কৰাৰ লগতে গৱেষণাগাৰ, কৰ্মশক্তিৰে সামৰ্থ বৃদ্ধি আৰু ডিজিটেল উদ্ভাৱনৰ চেষ্টা চলাই আহিছে। তেওঁ লগতে কয় যে প্ৰস্তাৱিত ৰাষ্ট্ৰীয় কাৰ্য পৰিকল্পনাই এই ক্ষেত্ৰত বিশেষকৈ প্ৰশাসন, প্ৰস্তুতি আৰু সঁহাৰি, গৱেষণা আৰু বহনক্ষম অৰ্থনীতি ব্যৱস্থাৰ পৰিকাঠামো গঢ়ি তুলি ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহক এই ৰোগৰ বিৰুদ্ধে প্ৰতিৰোধ গঢ়ি তোলাৰ বাবে সহায় কৰি অহা হৈছে। অনুষ্ঠানৰ আৰম্ভণি সত্ৰত প্ৰতিনিধিসকলে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ জৰিয়তে প্ৰাণীৰোগ প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণৰ বাবে এটা শিকন সমল পেকেজো মুকলি কৰে। মন্ত্ৰালয়ে কয় যে এই পদক্ষেপে ৰাষ্ট্ৰীয় স্বাস্থ্য সুৰক্ষা শক্তিশালী কৰাৰ লগতে ভৱিষ্যতৰ জনস্বাস্থ্যৰ বাবে প্ৰস্তুতিৰ উন্নয়ন আৰু প্ৰাণীৰ ৰোগজনিত সংক্ৰামক ৰোগসমূহ প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণৰ ক্ষেত্ৰত অৰিহণা আগবঢ়াব। কেন্দ্ৰীয় সহযোগিতা মন্ত্ৰী অমিত শ্বাহে কয় যে বিগত 5 বছৰত সমবায় খণ্ডৰ সৈতে জড়িত প্ৰায় 30 কোটি লোকৰ জীৱনত সহযোগিতা মন্ত্ৰালয়ে নতুন শক্তিৰ সঞ্চাৰ কৰিছে। নতুন দিল্লীত সহযোগিতা মন্ত্ৰালয়ৰ 5ম বাৰ্ষিক প্ৰতিষ্ঠা দিৱসত ভাষণ দি শ্ৰীশ্বাহে কয় যে 2021 চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে স্থাপন কৰা এই মন্ত্ৰালয়ে সমবায় ব্যৱস্থাক আধুনিক, স্বচ্ছ আৰু প্ৰযুক্তিচালিত প্ৰতিযোগিতামূলক তন্ত্ৰলৈ ৰূপান্তৰিত কৰিছে। তেওঁ কয় যে মন্ত্ৰালয়ে সমবায় খণ্ডৰ সন্মুখত থকা মূল প্ৰত্যাহ্বানসমূহ চিনাক্ত কৰিছে আৰু এইসমূহৰ সমাধানৰ বাবে এক বিস্তৃত ৰোডমেপ প্ৰস্তুত কৰিছে। তেওঁ লগতে কয় যে 2047 চনত যেতিয়া দেশে স্বাধীনতাৰ শতবাৰ্ষিকী উদযাপন কৰিব তেতিয়া সমবায় আন্দোলনে এখন সমৃদ্ধিশালী ভাৰতৰ শক্তিশালী ভেটি হিচাপে কাম কৰিব। 2021 চনৰ 6 জুলাইত মন্ত্ৰালয় গঠনৰ কথা সোঁৱৰাই শ্ৰী অমিত শ্বাহে কয় যে এই সিদ্ধান্তই সমবায় খণ্ডৰ সৈতে জড়িত লাখ লাখ লোকৰ বাবে 75 বছৰীয়া অপেক্ষাৰ অন্ত পেলাইছে। তেওঁ লগতে কয় যে মন্ত্ৰালয়ে সমবায় খণ্ডই দশক দশক ধৰি সন্মুখীন হোৱা অৱহেলাৰ অন্ত পেলাইছে। মন্ত্ৰালয়ৰ কৃতিত্বসমূহৰ ওপৰত আলোকপাত কৰি শ্ৰীশ্বাহে কয় যে 30টা খণ্ডৰ 8,58,000ৰো অধিক সমবায় সমিতি আৰু 32 কোটি সদস্য সামৰি এক সংহত ডিজিটেল ডাটাবেছ সৃষ্টি কৰা হৈছে। প্ৰতিটো খণ্ডৰ শ্ৰেষ্ঠ প্ৰদৰ্শনকাৰী সমবায় সমিতিসমূহক স্বীকৃতি আৰু উৎসাহিত কৰা হ'ব বুলিও ঘোষণা কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। ১৭ সংখ্যক ৰাষ্ট্ৰীয় যুৱ সংসদ 2024-25ৰ বঁটা বিতৰণী অনুষ্ঠান আজি নতুন দিল্লীত অনুষ্ঠিত হ'ব। মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ মাজত অনুষ্ঠিত এই প্ৰতিযোগিতাত কাশ্মীৰ বিশ্ববিদ্যালয়ে প্ৰথম স্থান অধিকাৰ কৰিছে। সংসদীয় পৰিক্ৰমা ৰাজ্যমন্ত্ৰী অৰ্জুন ৰাম মেঘৱালে বিজয়ী বিশ্ববিদ্যালয়, মহাবিদ্যালয় আৰু শিক্ষাৰ্থীসকলক বঁটা বিতৰণ কৰিব। শিক্ষাৰ্থীসকলৰ মাজত গণতান্ত্ৰিক প্ৰমূল্যবোধ আৰু সংসদীয় পদ্ধতিসমূহৰ বিষয়ে সজাগতা সৃষ্টি কৰিবলৈ বিগত 29 বছৰ ধৰি বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়সমূহৰ মাজত সংসদীয় পৰিক্ৰমা মন্ত্ৰালয় এই প্ৰতিযোগিতাৰ আয়োজন

কৰি আহিছে। এই প্ৰতিযোগিতাৰ শেহতীয়া সংস্কৰণত দেশৰ 51খন বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়ে অংশগ্ৰহণ কৰিছে। জনজাতি পৰিক্ৰমা মন্ত্ৰালয়ৰ উদ্যোগত আজিৰে পৰা ওড়িশাৰ ভুৱনেশ্বৰত জনজাতি গৱেষণা প্ৰতিষ্ঠানসমূহ শক্তিশালীকৰণৰ লক্ষ্যৰে দুদিনীয়া ৰাষ্ট্ৰীয় কৰ্মশালাৰ আয়োজন কৰা হৈছে। কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা বিভাগৰ মন্ত্ৰী জোৱেল ওৰামে কৰ্মশালাৰ উদ্বোধন কৰিব। এই কৰ্মশালাত প্ৰায় 200গৰাকী অংশগ্ৰহণকাৰীয়ে ভাগ ল'ব। এই উপলক্ষে জনজাতি পৰিক্ৰমা মন্ত্ৰালয় আৰু সম্পূৰ্ণানন্দ সংস্কৃত বিশ্ববিদ্যালয় বাৰাণসীয়ে এখন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিব। জনজাতীয় কলা, সংস্কৃতি, ভাষা, পৰম্পৰাগত জ্ঞান আৰু দক্ষতা বিকাশৰ বাবে প্ৰথমটো ডিজিটেল লাৰ্ণিং প্লেটফৰ্ম ট্ৰাইব এক্স মুকলি কৰা হ'ব। সমগ্ৰ দেশৰ জনজাতীয় গৱেষণা প্ৰতিষ্ঠানসমূহৰ কাম কাজ পৰ্যালোচনা কৰা আৰু ইয়াক উন্নত জ্ঞান প্ৰতিষ্ঠান, সাংস্কৃতিক কেন্দ্ৰ আৰু জনজাতীয় উন্নয়নৰ বাবে নীতি প্ৰস্তুতকাৰী কেন্দ্ৰলৈ ৰূপান্তৰিত কৰাটোৱেই দুদিনীয়া কৰ্মশালাখনৰ মূল উদ্দেশ্য। কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে নেশ্যনেল হাইৱেজ লজিষ্টিক মেনেজমেণ্ট লিমিটেডৰ এখন পৰ্যালোচনা বৈঠকত সভাপতিত্ব কৰে আৰু সমগ্ৰ দেশতে বিকশিত হৈ থকা মাল্টি মডেল লজিষ্টিক

এই আকাশবাণী গুৱাহাটীৰ মহাবাহু আৰু বিবিধ ভাৰতী গুৱাহাটী। আজি পুৱা আগবঢ়াইছে সমুজ্জ্বল দত্তই, প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ।

সংস্কৃতিবান পৰিয়ালত জন্মগ্ৰহণ কৰা প্ৰভাত শৰ্মাৰ পিতৃ আছিল গিৰিশচন্দ্ৰ দেৱশৰ্মা আৰু মাতৃ দময়ন্তী দেৱী। পিতৃ আছিল বৰপেটা সংস্কৃতটোলৰ অধ্যাপক তথা পণ্ডিত। প্ৰভাত শৰ্মাৰ বৰগীত আৰু সত্ৰ সংস্কৃতিৰ গুৰু আছিল নৰহৰি বুঢ়া ভকত। আব্দুল ৰহমানক গুৰু হিচাপে লৈ বাঁহী শিকিছিল প্ৰভাত শৰ্মাই। প্ৰভাত শৰ্মাই প্ৰথমে সুন্দৰীদিয়া সত্ৰৰ গংগাধৰ দেৱমিশ্ৰ আৰু সত্যকৃষ্ণ দেৱমিশ্ৰৰ পৰা সত্ৰীয়া সংগীত আৰু বৰগীতৰ শিক্ষা গ্ৰহণ কৰিছিল। জয়কৃষ্ণ সংগীত বিদ্যাপীঠৰ মতিলাল দাস আৰু গিৰিশচন্দ্ৰ দাসৰ পৰা লোকসংগীতৰ প্ৰাথমিক জ্ঞান লৈছিল প্ৰভাত শৰ্মাই। বিদেশতো বাঁহীৰ অনুষ্ঠানেৰে শ্ৰোতাৰ হৃদয় জিনিবলৈ সক্ষম হৈছিল প্ৰভাত শৰ্মাই। 1973 চনত তেখেতে আকাশবাণী গুৱাহাটী কেন্দ্ৰত যোগদান কৰি 1998 চনত চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰে। ব্লেক মানি, সন্তান, সন্ধ্যাৰাগ, সাৰথী, আপোনজন, মোহ মুক্তি, অনল, কদমতলে কৃষ্ণ নাচে, শ্ৰীমন্ত শংকৰদেৱ আদি অসমীয়া ছবিত প্ৰভাত শৰ্মাই সংগীত পৰিচালক হিচাপে কাম কৰিছিল। ইয়াৰ উপৰিও গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰ যোগে প্ৰচাৰিত ধাৰাবাহিকত সংগীত পৰিচালনা কৰিছিল এইগৰাকী শিল্পীয়ে। 2001 চনত তেখেতক অসম চৰকাৰে প্ৰদান কৰিছিল শিল্পী দিৱস বঁটা। অসমৰ লোকসংগীতৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা অৱদানৰ স্বীকৃতিস্বৰূপে 2004 চনত প্ৰভাত শৰ্মাই লাভ কৰিছিল সংগীত নাটক একাডেমী বঁটা। অসমৰ লোকসংগীতক এক অনন্য মাত্ৰালৈ লৈ যোৱা প্ৰবাদ পুৰুষ প্ৰভাত শৰ্মাৰ জন্ম হৈছিল 1935 চনৰ আজিৰ দিনটোতেই। ভাৰতীয় ক্ৰিকেটাৰ মহেন্দ্ৰ সিং ধোনী 2004 চনৰ ডিচেম্বৰত বাংলাদেশৰ বিৰুদ্ধে এদিনীয়া আন্তৰ্জাতিক ক্ৰিকেটত আত্মপ্ৰকাশ ঘটিছিল মহেন্দ্ৰ সিং ধোনীৰ। ইয়াৰ এবছৰৰ পাছত শ্ৰীলংকাৰ বিৰুদ্ধে টেষ্ট অভিষেক ঘটে। 2007 চনত ভাৰতীয় এদিনীয়া দলৰ অধিনায়কৰ দায়িত্ব লাভ কৰিছিল মহেন্দ্ৰ সিং ধোনীয়ে। ধোনীৰ নেতৃত্বতেই 2007 চনৰ T20 বিশ্বকাপত ভাৰতে বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হৈছিল। ইয়াৰ উপৰিও 2010 চনৰ এছিয়া কাপ, 2011 চনৰ এদিনীয়া বিশ্বকাপ আৰু 2013 চনৰ ICC চেম্পিয়নছ ট্ৰফিত ভাৰতে বিজয় সাব্যস্ত কৰে। 2011 চনৰ বিশ্বকাপৰ ফাইনেলত মহেন্দ্ৰ সিং ধোনীয়ে 79টা বলত অপৰাজিত 91 ৰান সংগ্ৰহ কৰিছিল। 2013 চনৰ জুন মাহত চেম্পিয়নছ ট্ৰফিৰ ফাইনেলত ভাৰতে ইংলেণ্ডক পৰাস্ত কৰাৰ লগে লগে ICCৰ 3টা ট্ৰফি, এদিনীয়া বিশ্বকাপ, চেম্পিয়নছ ট্ৰফি আৰু T20 বিশ্বকাপ বিজয় কৰা প্ৰথমগৰাকী অধিনায়ক হিচাপে পৰিগণিত হয় মহেন্দ্ৰ সিং ধোনী। 2008 চনত মহেন্দ্ৰ সিং ধোনীয়ে টেষ্ট দলৰ অধিনায়কত্ব লাভ কৰে আৰু তেওঁৰ নেতৃত্বতেই ভাৰতে নিউজিলেণ্ডত আৰু ৱেষ্ট ইণ্ডিজত হোৱা ছিৰিজত জয়লাভ কৰে। ইয়াৰ পাছত 2008, 2010 আৰু 2013 চনত বৰ্ডাৰ গাভাস্কাৰ ট্ৰফিত জয়লাভ কৰে ভাৰতে। 2009 চনত ভাৰতে প্ৰথমবাৰৰ বাবে ICC টেষ্ট ৰেংকিঙৰ প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হৈছিল মহেন্দ্ৰ সিং ধোনীৰ নেতৃত্বতেই। 2013 চনত ধোনীৰ নেতৃত্বত ভাৰতীয় দলৰ হাতত টেষ্ট ছিৰিজত অষ্ট্ৰেলিয়া, হোৱাইট ৱাছৰ সন্মুখীন হয়। ইয়াৰ উপৰিও মহেন্দ্ৰ সিং ধোনীৰ নেতৃত্বতেই IPLত চেন্নাই ছুপাৰ কিংছে অভূতপূৰ্ব সফলতা লাভ কৰে। 2014 চনৰ ডিচেম্বৰ মাহত টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰে মহেন্দ্ৰ সিং ধোনীয়ে। 2008 আৰু 2009 চনত ICCৰ বৰ্ষশ্ৰেষ্ঠ এদিনীয়া খেলুৱৈ বঁটা, 2007 চনত ৰাজীৱ গান্ধী খেলৰত্ন বঁটা আৰু 2009 চনত ভাৰতৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী লাভ কৰে মহেন্দ্ৰ সিং ধোনীয়ে। 2011 চনৰ 1 নৱেম্বৰত ভাৰতীয় স্থলসেনাই সন্মানীয় লেফটেনেণ্ট কৰ্ণেল ৰেংক প্ৰদান কৰে মহেন্দ্ৰ সিং ধোনীক। কপিল দেৱৰ পাছত এই সন্মান লাভ কৰা মহেন্দ্ৰ সিং ধোনীয়ে হৈছে দ্বিতীয়গৰাকী ভাৰতীয় ক্ৰিকেটাৰ। 1981 চনৰ আজিৰ দিনটোতেই জন্ম হৈছিল ভাৰতীয় দলৰ প্ৰাক্তন অধিনায়ক তথা উইকেট ৰক্ষক বেটাৰ মহেন্দ্ৰ সিং ধোনীৰ। ভাৰতীয় চলচ্চিত্ৰ জগতৰ এগৰাকী প্ৰসিদ্ধ অভিনেতা দিলীপ কুমাৰ, তেখেতৰ প্ৰকৃত নাম আছিল মহম্মদ ইউছুফ খান। দিলীপ কুমাৰৰ জন্ম হৈছিল 1922 চনৰ 11 ডিচেম্বৰত। ট্ৰেজেডি কিং নামেৰে পৰিচিত অভিনেতাগৰাকীৰ কেৰিয়াৰৰ প্ৰথমখন ছবি আছিল 1944 চনত মুক্তি লাভ কৰা জোৱাৰ ভাটা। নায়ক হিচাপে 6টা দশকত 60খনৰো অধিক ছবিত অভিনয় কৰিছিল দিলীপ কুমাৰে। অভিনয় ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে 1991 চনত পদ্মভূষণ, 1994 চনত দাদা চাহেব ফাল্কে বঁটা, 2015 চনত পদ্মবিভূষণ সন্মান লাভ কৰিবলৈ সক্ষম হৈছিল এইগৰাকী অভিনেতাই। 1998 চনত দ্বৈত ভূমিকাত অভিনয় কৰা কিলা ছবিখনেই আছিল দিলীপ কুমাৰৰ জীৱনৰ অন্তিম ছবি। মোগলী আজম ছবিখনেৰে কিংবদন্তীলৈ পৰিণত হোৱা দিলীপ কুমাৰৰ মৃত্যু হয় 2021 চনৰ আজিৰ দিনটোতেই। ইতিহাসত আজিৰ দিনটোৰ গুৰুত্ব বিচাৰিলে আমি আৰু পাওঁ কেদাৰনাথ সিঙৰ জন্ম হৈছিল 1934 চনৰ আজিৰ দিনটোতেই। 1958 চনৰ আজিৰ দিনটোতেই জন্ম হয় ভাৰতীয় সমাজকৰ্মী বিন্নী ইয়ংগাৰ। কৈলাশ খেৰৰ জন্ম হয় 1973 চনৰ আজিৰ দিনটোতেই। ইংৰাজ ৰহস্য ঔপন্যাসিক ছাৰ আৰ্থাৰ কনান দয়ালৰ মৃত্যু হয় 1930 চনৰ আজিৰ দিনটোতেই।

আমি চৰাইৰ দৰে উৰিবলৈ শিকিছোঁ, মাছৰ দৰে সাঁতুৰিবলৈ শিকিছোঁ, কিন্তু পৃথিৱীত ভাতৃৰ দৰে বাস কৰিবলৈ শিকা নাই, কথাষাৰ কৈছিল মাৰ্টিন লুথাৰে। লোকসংগীতৰ সাধক প্ৰভাত শৰ্মা, যিগৰাকী ব্যক্তিৰ সাধনাই অসমৰ লোকসংগীতৰ ক্ষেত্ৰখনক দিলে এক অনন্য মাত্ৰা।

0: শ্বিলং গুৱাহাটী অনাতাঁৰ কেন্দ্ৰৰ বাবে 1948 চনৰ 8 আৰু 9 জুলাইত প্ৰগ্ৰেম এছিষ্টেণ্ট পদৰ বাবে সাক্ষাৎকাৰ পতা হৈছিল শ্বিলঙত। সাক্ষাৎকাৰ দিয়া কেইদিনমানৰ পাছতেই নিৰ্বাচিত হৈ চাকৰিত যোগদান কৰিছিল চৈয়দ আব্দুল মালিকে। আকাশবাণীত যোগদান কৰাৰ পিছত নাটক আৰু সাহিত্যৰ দায়িত্ব দিছিল তেখেতক। এবাৰ আকাশবাণীৰ এটা সাক্ষাৎকাৰত অভিজ্ঞতাৰ কথা সোঁৱৰি চৈয়দ আব্দুল মালিকে কৈছিল,
1: এইখিনি প্ৰায় 20 বছৰ আগৰ কথা। মই তেতিয়া মালিক ছাৰ নাছিলো, চৈয়দ আব্দুল মালিক আছিলো আৰু এজন নিবনুৱা ডেকা। বিভিন্ন ক্ষেত্ৰত কিবা কিবি বহুত চাকৰি বাকৰি কৰি সেই সময়ত মই নিবনুৱা হৈ আছিলো। আৰু তেনে সময়তে এই শ্বিলং গুৱাহাটীয়ে ৰেডিঅ' ষ্টেচন স্থাপন কৰিবলৈ ল'লে আৰু তাৰ কাৰণে এই বিভিন্ন বিভাগৰ কাৰণে প্ৰাৰ্থী বিচাৰিলে। ইণ্টাৰভিউ হ'ল শ্বিলঙত আৰু অন্যান্যসকলৰ লগতে ময়ো শ্বিলঙলৈকে গ'লোঁ। আমাৰ মোৰ সৌভাগ্যই আছিল বোধ কৰোঁ যে মোক যিসকলে আমাৰ যি ইণ্টাৰভিউ লৈছিল তাৰ ভিতৰত মোৰ শ্ৰদ্ধেয় শিক্ষাগুৰু মানিকান্ত কাকতি ছাৰ আছিলে আৰু তেখেতে 2-4টা প্ৰশ্ন সুধিলে। অৱশ্যে ৰেডিঅ'ৰ সম্পৰ্কে মোৰ বিশেষ বৰ বেছি জ্ঞান তেতিয়া একো নাছিলে। ক'ৰবাত কেতিয়াবা ৰেডিঅ' শুনো, তাকো ঘৰত নহয়, আলি বাটত ক'ৰবাত থিয় হৈ ক'ৰবাত দোকানত বাজিলে মানে শুনো। তথাপিতো আমাৰ কৌতূহল আৰু আগ্ৰহ হৈছিলে আৰু সেইকাৰণে ডাক্টৰ বাণীকান্ত কাকতি ছাৰে যেতিয়া ইণ্টাৰভিউত 2-1টা কথা সুধিছিল আৰু সেইকেইটাৰ বোধ কৰোঁ মই যথাযথ উত্তৰ দিব পাৰিছিলোঁ। তাৰপিছত কেইদিনমানৰ মূৰত দেখিলোঁ যে মই হেৰিত আকাশবাণী বা কেতিয়া শ্বিলং গুৱাহাটী ৰেডিঅ' ষ্টেচনত তাত প্ৰগ্ৰাম এছিষ্টেণ্ট হিচাপে মই নিযুক্তি পোৱাৰ মই যোগ্য। তেনেকৈয়ে মই জইন কৰিলোঁ আৰু এই গুৱাহাটীতে তেতিয়া ঘৰ এইটো ষ্টুডিঅ' নাছিলে, ব্ৰহ্মপুত্ৰ পাৰত যিটো সিটো ঘৰ আছিলে সেই তাতেই আমি যোগ দিলোঁ। আৰু সেই সময়ত এটা কথা, এই নিৰ্বাচক মণ্ডলীয়ে বা যিসকলে প্ৰাৰ্থী বিচাৰিছিল সেইসকলে সেই সময়ত ৰেডিঅ'ৰ কাৰ্য পৰিচালনা কৰিবৰ কাৰণে পাবলগীয়া যেনেধৰণৰ মানুহ বিচাৰিছিল প্ৰায় তেনেধৰণৰ ব্যক্তিকেই পাইছিল। ক্লাছিকেল মিউজিকৰ কাৰণে বীৰেণ ফুকন, আধুনিক সংগীতৰ কাৰণে ভূপেন হাজৰিকা আৰু আমাৰ ষ্টাফ আৰ্টিষ্ট আছিলে পুৰুষোত্তম দাস, তাৰ বাহিৰে আমাৰ হনি তালুকদাৰ, সত্যপ্ৰসাদ বৰুৱা, এনেকৈ মৃগেন ৰায় চৌধুৰী, এইসকল আটাইখিনি আহি পেলাই আমি একেঠাইতে গোট খালোঁ। সেইটোৱেই আমাৰ কাৰণে ডাঙৰ সুবিধা হ'ল।
0: অঘৰী আত্মাৰ কাহিনী উপন্যাসৰ বাবে 1972 চনত সাহিত্য একাডেমী বঁটা, 1992 চনত পদ্মভূষণ আৰু অসম উপত্যকা সাহিত্য বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল এইগৰাকী সাহিত্যিকে। 1984 চনত পদ্মশ্ৰী সন্মান লাভ কৰিছিল চৈয়দ আব্দুল মালিকে। 1999 চনত লাভ কৰিছিল শংকৰদেৱ বঁটা। 1997 চনত অসম সাহিত্য সভাৰ সৰ্বোচ্চ সন্মান সাহিত্যাচাৰ্য উপাধিৰে সন্মানিত কৰিছিল চৈয়দ আব্দুল মালিকক। 1969 চনত তেখেত অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক নিৰ্বাচিত হয়। 1977 চনত ৰাজ্যসভাৰ সাংসদ হিচাপে নিৰ্বাচিত হয় আৰু তাৰ এবছৰ পাছত অৰ্থাৎ 1977 চনত অসম সাহিত্য সভাৰ অভয়পুৰী অধিৱেশনৰ সভাপতি নিৰ্বাচিত হৈছিল চৈয়দ আব্দুল মালিক। অসমীয়া সাহিত্যক চহকী কৰা চৈয়দ আব্দুল মালিক হৈছে আকাশবাণীৰ গৌৰৱ।

0: আজি ফোন কৰক 9957568450ত।
1: এপোলো এক্সেল কেয়ার হস্পিটাল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
2: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
3: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
2: তাৰ মানে?
3: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
2: তাত কি হয়?
3: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
2: মানে
3: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
2: তেতিয়াহলে
1: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: এইবাৰ আহিছো আজি গুৱাহাটীৰ পৰা প্ৰকাশিত কেইখনমান দৈনিক বাতৰি কাকতত প্ৰকাশ হোৱা মুখ্য বাতৰিসমূহলৈ। অসম বিধানসভাৰ বাজেট অধিৱেশনৰ প্ৰথম দিনাই সদনৰ বাহিৰে ভিতৰে উত্তাল পৰিৱেশ, অনিয়মীয়া বিদ্যুৎ যোগান, চৰকাৰী শিক্ষানুষ্ঠানত শিক্ষাৰ্থীৰ হ্ৰাসকে ধৰি কেইবাটাও বিষয়ত বিৰোধীৰ প্ৰতিবাদ, বহিৰাজ্যত সংস্থাপন বিচাৰি গৈ 9 মাহত 354 গৰাকী অসমীয়া যুৱকৰ মৃত্যু, এই তথ্য প্ৰকাশ অসম বিধানসভাত। অসম চুক্তিৰ আধাৰত অসমত বৰ্তমানলৈ 172,673 গৰাকী বিদেশী চিনাক্তকৰণ, 2026ৰ জুন মাহ পৰ্যন্ত 31,789 গৰাকী বিদেশীক বহিষ্কাৰ, অসম বিধানসভাৰ বাজেট অধিৱেশনত গৃহ আৰু ৰাজনৈতিক বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰে এই তথ্য। অসম বিধানসভাৰ উপাধ্যক্ষ পদত বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত ডঃ হাবি তেৰণ। ডঃ তেৰণ কাৰ্বি আংলং জিলাৰ আমৰি সমষ্টিৰ বিধায়ক। দিল্লীত জাপানৰ ৰাষ্ট্ৰদূত অনুকেশ্বৰে বৈঠক মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ কৌশলগত গোলকীয় অংশীদাৰিত্ব শক্তিশালী কৰাৰ লক্ষ্য। 3-দিনীয়া ভ্ৰমণসূচীৰে ইণ্ডোনেছিয়াত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী বিমানবন্দৰত ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি প্ৰভুবু ছুবিয়ান্তই আদৰণি জনালে প্ৰধানমন্ত্ৰীগৰাকীক। ধুমুহা, বৰষুণ, বান, ভূমিস্খলনত মহাৰাষ্ট্ৰত হাহাকাৰ, মায়ানগৰী মুম্বাইৰ স্বাভাৱিক জীৱন যাত্ৰা বিঘ্নিত, আজি নাছিকত ডাৱৰ বিস্ফোৰণৰ সম্ভাৱনা। ভেনিজুৱেলাত হোৱা দুটা শক্তিশালী ভূমিকম্পত এই পৰ্যন্ত 3,342 গৰাকী লোকৰ মৃত্যু বুলি বাতৰি প্ৰকাশ, 50,000+ সন্ধানহীন হৈ থকাৰ আশংকা ৰাষ্ট্ৰসংঘৰ। খেলৰ পৃষ্ঠাত আধৰুৱা হৈ ৰ'ল ব্ৰাজিলৰ মিছন হেক্সা, নায়ক হালান ইতিহাস গঢ়ি কোৱাৰ্টাৰ ফাইনেলত নৰৱে। ইয়াতেই আৰম্ভ হৈছিল, ইয়াতেই শেষ ফুটবল বিশ্বকাপ 2026ৰ পৰা ব্ৰাজিলৰ বিদায়ৰ পাছতেই আন্তঃৰাষ্ট্ৰীয় ফুটবলক চিৰবিদায় জনালে নেইমাৰ জুনিয়ৰে। সপ্তমবাৰলৈ T20 মহিলা বিশ্বকাপৰ বিজয়ী অষ্ট্ৰেলিয়া ফাইনেলত 7 উইকেটত পৰাস্ত ইংলেণ্ড। আজিপুৰ বাবে নিৰ্ধাৰিত সময়ো শেষ হৈ আহিল। আপোনাৰ আজিৰ দিনটো শুভ আৰু মংগলময় হোৱাৰ কামনাৰে মই সমুজ্জ্বল দত্তই আজিপুৰ অনুষ্ঠানটো ইমানতে সামৰিছো। নমস্কাৰ।

0: আজি পুৱা অনুষ্ঠানটিৰ প্ৰযোজনা আছিল কাৰ্তিক সূত্ৰধৰৰ। এই আকাশবাণী গুৱাহাটীৰ মহাবাহু।
1: চিনেমা গীতৰ বিশেষ অনুষ্ঠান ৰূপালী লহৰ।
2: পৰিৱেশন আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। ৰূপালী লহৰ।
3: ৰূপালী লহৰৰ আদৰৰ শ্ৰোতা, আপোনাক নমস্কাৰ। আজিৰ ৰূপালী লহৰত কুলবৰুৱাই কণ্ঠদান কৰা আৰু সংগীত পৰিচালনা কৰা চিনেমাৰ কিছু গীত আপোনালোকলৈ বিলাই পঢ়াম। এই বিষয়ত হেমন্ত নাথৰ সহযোগত কথাংশ ৰচনা পূবালী ভাগৱতীৰ। অসমৰ সংগীত জগতৰ এটি স্বনামধন্য নাম কুলবৰুৱা। একেধাৰে গায়ক সুৰকাৰ কুলবৰুৱাই চিনেমাৰ সংগীত পৰিচালনা কৰাৰ লগতে নেপথ্য কণ্ঠশিল্পী আৰু আন বহু জনপ্ৰিয় গীতৰ সুৰ কৰিছে। জুমি জুমি চোৱা তুমি, ৰম্ভা মেনকা কিম্বা জুঠিকা, কাৰোবাৰ দুনয়ন সৰগৰ তৰা যেন, মই যেন এটি বাটৰুৱা, দুহাততে দিছা মোক ফুল, আদি বহু জনপ্ৰিয় গীত সংগীতপ্ৰেমীক উপহাৰ দি গৈছে কুলবৰুৱাই।

এসময়ত কুলবৰুৱাই খুব সুন্দৰকৈ হাৱাইন গীটাৰ বজাইছিল। মেলোডিকা শীৰ্ষক যন্ত্ৰ সংগীতৰ এটা অনুষ্ঠানৰ সৈতেও তেওঁ জড়িত আছিল, য'ত ৰমেন চৌধুৰী, প্ৰভাত শৰ্মা, জে পি দাস, অতুল মেধি আদি ব্যক্তিসকল আছিল। উল্লেখযোগ্য যে ফণী তালুকদাৰে পৰিচালনা কৰা বিভ্ৰাট চিনেমাৰ সংগীত পৰিচালনা এই মেলোডিকাই কৰিছিল। এটা দলে বা এটা অনুষ্ঠানে এখন চিনেমাৰ সংগীত পৰিচালনা কৰাৰ ঘটনা সেয়াই আছিল প্ৰথম। ইয়াৰোপৰি মেলোডিকাই ডক্টৰ ভূপেন হাজৰিকা আৰু জয়ন্ত হাজৰিকাৰ গীততো বাদ্য সংগত কৰিছিল। আগবঢ়াইছো বিভ্ৰাট ছবিৰ এটি গীত।

কুলবৰুৱাৰ এটা বিশেষত্ব আছিল যে তেখেতে গীতৰ সুৰ সুহুৰিৰে কৰিছিল, পাছতহে হাৰমনিয়ামত সুৰটো তুলিছিল। বৃষ্টি চিনেমাৰ কাৰোবাৰ দুনয়ন সৰগৰ তৰা যেন লাগে আৰু ৰম্ভা মেনকা কিম্বা জুঠিকা নামবোৰ নাজানো হাই, এই দুটা গীতত কুলবৰুৱাই কণ্ঠদান কৰিছিল। ৰম্ভা মেনকা গীতটিত তেওঁৰ সৈতে কণ্ঠদান কৰিছিল জয়ন্ত হাজৰিকাই। অসমৰ সংগীত জগতৰ এসময়ৰ প্ৰখ্যাত জুটি কুল অতুল, পুল গগৈৰ শ্ৰীমতী মহিমাময়ী আৰু সাদৰী চিনেমাৰ সংগীত পৰিচালনা কৰিছিল এই কুল অতুল জুটিয়ে। সাংবাদিক সাংস্কৃতিক লেখক প্ৰয়াত পবিত্ৰ কুমাৰ ডেকাই তেওঁৰ এটা লেখাত কুলবৰুৱা আৰু অতুল মেধিৰ উপাধিকেইটা আঁতৰাই কুল অতুল কৰিলে। তেতিয়াৰে পৰাই কুল অতুল বুলি দুয়োগৰাকী শিল্পী জনপ্ৰিয় হৈ পৰিল।

0: শ্ৰীমতী মহিমাময়ী চিনেমাৰ আটাইকেইটা গীত নিৰ্মল প্ৰভা বৰদলৈ লিখিছিল। গুৰুত্বপূৰ্ণ যে গীতকেইটাৰ প্ৰথম সুৰহে হৈছিল, কথাবিলাক সুৰৰ ওপৰত বহুৱাই দিয়া হৈছিল। কুলবৰুৱা কিশোৰ কুমাৰৰ গীতৰ দ্বাৰা প্ৰভাৱিত হৈছিল। কিশোৰ কুমাৰৰ গীত শুনি শুনিয়েই কুলবৰুৱাই ইউৰলেয়িং কৰিবলৈ শিকিছিল। কৈশোৰত গোৱা প্ৰায়বোৰ গীততেই তেওঁ এই শৈলী ব্যৱহাৰ কৰিছিল।
1: নীলা আকাশৰে ৰূপোৱালী পৰি জীয়াৰে দুখনি পাখি।

0: কাষরে রূপালী পড়ি জিয়ারে দুখনী পাখি আল ফুলে উড়ি আহে লগতে তরারে জাকি লগতে তরারে জাকি লগতে তরারে জাকি।
1: ফুল নুফুলিলেই বা কি হল তাতে, এই গীতটি জন্মৰ এক আমোদজনক ইতিহাস আছে। এদিন কুলবৰুৱা আৰু জয়ন্ত হাজৰিকা ডিব্ৰুগড়ৰ পৰা গুৱাহাটীলৈ আহি আছিল। জখলা বন্ধামান পাওঁতে কুলবৰুৱাই এটা সুৰ গুণগুণালে। জয়ন্ত হাজৰিকাই গীটাৰখন বজাই আছিল। গুৱাহাটী পাই বিশিষ্ট কবি হীৰেণ ভট্টাচাৰ্য অৰ্থাৎ হীৰুদাক সুৰটো শুনাই ক'লে যে এই সুৰত এটা গানৰ কথা লিখি দিব লাগে। পাছদিনা হীৰুদাই কাগজ এখনত এটা গীত লিখি তেওঁলোকক দি থৈ আহিল। গীতটি আছিল ফুল নুফুলিলেই বা কি হ'ল তাতে, কুলিৰ কোমল মাতে কপালে আকাশ, ফাগুন নাহিল বুলি তুমি ভুল নুবুজা যাতে। আনহাতে তোমাৰ গানবোৰ যেন এজাক চৰাই শীৰ্ষক গীতটি এখন ৰেষ্টুৰেণ্টত সৃষ্টি হৈছিল। কুলবৰুৱাই সুৰটো গুণগুণাই আছিল আৰু হীৰুদাই গীতটি লিখি গৈছিল। এইদৰেই বহু চিৰসেউজ গীতেৰে অসমৰ সংগীত জগতখন সমৃদ্ধ কৰি গ'ল শিল্পী কুলবৰুৱাই।

0: सुटु हाल परो ते ही अमर दुनी है जाए खं खं सहनी आरु जैन कुवानी उठती से मिसी किया दिया नाम नगुआना ए मात दिले किनु खय जाए गाभुरु खेमी बा दाइनो धोरी बा इहतर मुगु जुनाय ভুলাবাড়ি এসারি ব্যবহারি নকরি দিয়া দে আমাক বিদায় দিয়া দে আমাক বিদায়।
1: আদৰ শ্রোতা, আজিৰ ৰূপালী লহৰী মানে আজিৰ ৰূপালী লহৰৰ কথাংশৰ ৰচনা আছিল পূবালী ভাগৱতী আৰু হেমন্ত নাথৰ। অহা খণ্ডত পুনৰ নতুন কিছু গীত আৰু কথাৰে লগালগি হ'ম। তেতিয়ালৈকে নমস্কাৰ।

0: वर्क फ्रॉम होम अधिक वेतन मात्र एक क्लिकते अरे वाह
1: ओसिले
2: ओसिना की लिंक पर क्लिक न करिबो आरबीआई कय
3: जानि रख सतर्क होइ रख
4: প্রতিখন ঘরের বাণী আকাশবাণী সকলোরে হৃদয়ের বাণী আকাশবাণী আমি আগবাড়িছো আপোনালোকের সৈতে অন্তরঙ্গ সম্পর্ক গড়িবলৈ মাত্র এটা ক্লিকতে আমার কেন্দ্রবোৰৰ অনুষ্ঠান লাইভ মন কি বাত সংগীত নাটক খেল আর প্রতিটো পলৰ নির্ভরযোগ্য বাতৰি সৈতে আমার ওয়েবসাইট আকাশবাণী .gov.in নতুন ভারত ন রূপত আকাশবাণী
5: লড়াটো কেতিয়া বহুত সুস্থ দেখা গৈছে
6: হয়
5: সঠিক চিকিৎসা সকলো সলনি কৰি দিলে পিছে এনে যত্ন কত পালি
6: গুৱাহাটী ভেটাপাৰাৰ হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত
5: অ তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি
6: নহয় শিশুৰ স্বাস্থ্য শিবিৰ পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ
5: অ সঁচাকৈ বৰ ভাল কথা
6: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন
4: হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান ভেটাপাৰা গুৱাহাটী
7: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু খন্তেক পাছতে আঞ্চলিক বাতৰি আনপাজাত সমাচাৰ প্ৰভাত আৰু আনপাজি 15 মিনিটত মৰ্ণিং নিউজ শুনিবলৈ পাব
8: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড় এতিয়াৰ আঞ্চলিক বাতৰি কৈছো মঞ্জিত গগৈয়ে 16 অসম বিধানসভাৰ বাজেট অধিৱেশনৰ আজি দ্বিতীয়টো দিন পুৱা 9:30 বজাৰ পৰা সদনৰ দ্বিতীয় দিনৰ কাম কাজ আৰম্ভ হ'ব সদনৰ শূন্যকালীন ঘণ্টাত কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা হ'ব ড্ৰাগছমুক্ত অসম সন্দৰ্ভতো আজি সদনত আলোচনা হ'ব সদন পৰিচালনা নিয়মাৱলীৰ 301 নিয়মৰ অধীনতো বহুকেইটা বিষয়ত আলোচনা হ'ব কালিৰে পৰা অনুষ্ঠিত 21-দিনীয়া অধিৱেশনত মুঠ 16খন বৈঠক অনুষ্ঠিত হ'ব বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই 10 জুলাইত ডঃ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমখন পূৰ্ণাংগ বাজেট উত্থাপন কৰিব অহা 31 জুলাইত বাজেট অধিৱেশনৰ অন্ত পৰিব ৰাজ্যত অনিয়মীয়া বিদ্যুৎ যোগান চৰকাৰী বিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ সংখ্যা হ্ৰাস বিদেশী চিনাক্তকৰণৰ নামত স্বদেশী লোকক হাৰাশাস্তি কৰাকে ধৰি বিভিন্ন বিষয়ক লৈ সভা স্থগিত প্ৰস্তাৱ উত্থাপনেৰে সদনত আলোচনা বিচাৰি ব্যৰ্থ হোৱাত কালি বিধানসভা অধিৱেশনৰ প্ৰথম দিনাই বিৰোধীয়ে প্ৰতিবাদ কৰে কালি অধিৱেশনৰ কাম কাজ আৰম্ভ হোৱাৰ পাছতেই সদনত কংগ্ৰেছে প্ৰচণ্ড গৰমৰ মাজত ৰাজ্যজুৰি সঘনাই বিদ্যুৎ কৰ্তন হোৱা বিষয়ত আলোচনা কৰাটো বিচাৰে আনহাতে ৰাজ্যত ক্ৰমাগতভাৱে চৰকাৰী বিদ্যালয়সমূহ বন্ধ কৰি দিয়াৰ বিষয়ত সদনত ৰাইজৰ দলে আলোচনা বিচাৰে এ আই ডি এফ বিদেশী চিনাক্তকৰণৰ নামত স্বদেশী লোকক হাৰাশাস্তি কৰাৰ বিৰুদ্ধে সৰব হয় আৰু এই বিষয়ত সদনত আলোচনা বিচাৰে তিনিওটা দলে এইবোৰ বিষয়ত সভা স্থগিত প্ৰস্তাৱ আনিবলৈ বিচাৰে কিন্তু অধ্যক্ষই এইকেইটা বিষয়ৰ আলোচনা পিছে পৰিও কৰা হ'ব বুলি উল্লেখ কৰি সভা স্থগিত প্ৰস্তাৱৰ অনুমতি নিদিয়াত তিনিওটা দলে সদন ত্যাগ কৰি ওলাই আহি বাহিৰত প্ৰতিবাদ কৰে সদনত নবগঠিত আমৰি সমষ্টিৰ বিধায়ক ডঃ হাবে তেৰণক কালি উপাধ্যক্ষ হিচাপে নিৰ্বাচন কৰা হয় বিজেপি অসম গণ পৰিষদ আৰু বি পি এফ দলে ডঃ তেৰণক উপাধ্যক্ষ নিৰ্বাচনৰ বাবে 3খন মনোনয়ন দাখিল কৰিছিল বিৰোধী পক্ষই মনোনয়ন দাখিল নকৰাত তেওঁ বিনা প্ৰতিদ্বন্দ্বিতাৰে উপাধ্যক্ষ নিৰ্বাচিত হয় কেন্দ্ৰীয় চৰকাৰৰ উদ্যোগত গুৱাহাটীত কালিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে ব্ৰিক্ছ ৰাষ্ট্ৰৰ মাদক দ্ৰব্য বিৰোধী সংস্থাসমূহৰ মুৰববীসকলৰ বৈঠক অনুষ্ঠিত হৈছে গৃহ মন্ত্ৰালয়ৰ অধীনৰ মাদক দ্ৰব্য নিয়ন্ত্ৰণ সংস্থাৰ উদ্যোগত আয়োজিত এই বৈঠকত নিচাযুক্ত দ্ৰব্যৰ

0: দুৰ্গাময়ী বৰাৰ কণ্ঠৰ গীতটি শুনিলে। গীতিকাৰ আছিল শচীন্দ্ৰ কুমাৰ অধিকাৰী, গীতৰ সুৰ আছিল প্ৰভাত শৰ্মাৰ।
1: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
2: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
1: কোন ঠাই অ?
2: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত হেৰো কি কি সুবিধা পোৱা যায়?
2: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
3: তেন্তে মই এবাৰ যাব লাগিব।
2: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
4: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
0: গীতিমালিকা অনুষ্ঠানত এইবাৰৰ শিল্পী দিলীপ দাস, গীতৰ কথা আৰু প্ৰযোজনা তৰুণ শৰ্মাৰ।

0: দিলীপ দাসৰ কণ্ঠৰ গীতটি শুনিলে। গীতৰ কথা আৰু প্ৰযোজনা আছিল তৰুণ শৰ্মাৰ।
1: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
2: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
1: তাৰ মানে?
2: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত কি হয়?
2: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
1: মানে
2: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
1: তেতিয়াহলে
3: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
0: গীতিমালিকা অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছোঁ গীতাঞ্জলি গায়নৰ কণ্ঠৰীতি গীত, গীতিকাৰ মনোৰমা বৰগোহাঁই, প্ৰযোজনা কিশোৰ দাসৰ।

0: গীতাঞ্জলি গায়নৰ কণ্ঠৰ গীতটি শুনিলে। গীতিকাৰ আছিল মনোৰমা বৰগোহাঁই, প্ৰযোজনা আছিল কিশোৰ দাসৰ। গীতিমালিকা অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা।
1: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত এপ'লো প্ৰো হেল্থ প্ৰিভেণ্টিভ হেল্থ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে।

জয়প্ৰকাশ মেধিৰ কণ্ঠৰ গীতটি শুনিলে। গীতিকাৰ আছিল মুকুট সিংহ ফুকন, প্ৰযোজনা আছিল কিশোৰ দাসৰ। আজিৰ গীতিমালিকা অনুষ্ঠানত শেষত শুনো আহক অজিত কুমাৰ বৰদলৈৰ গীতৰ কথাৰে মালবিকা বৰাৰ কণ্ঠৰ এটি গীত।

মালবিকা বৰাৰ কণ্ঠৰ গীতটি শুনিলে। গীতিকাৰ আছিল অজিত কুমাৰ বৰদলৈ। গীতিমালিকা সুগম সংগীতৰ অনুষ্ঠানটিৰ আজিলৈ ইমানতে অন্ত পৰিল।

আজি পুৱা 9:20 লাইভ ফোন ইন কল্পটোৰো শুনিবলৈ পাব। দিনৰ 11:30 আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানত এখনি প্ৰামাণ্য আলেখ্য কৃষকৰ তেজেত হোৱা ইতিহাস পথুৰুঘাট আগবঢ়াব দিব্যজ্যোতি কলিতা আৰু মেঘনা দেৱীয়ে, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। আকাশবাণী গুৱাহাটীৰ মহাবাহু খন্তেকচতে পুৱাৰ আঞ্চলিক বাতৰি আৰু 9:15 যোৰহাট জিলাৰ ৰেহৰূপ শুনিবলৈ পাব।

0: এয়া আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল অসম বিধানসভাৰ বাজেট অধিৱেশনৰ আজি দ্বিতীয় দিন সদনৰ শূন্যকালীন ঘণ্টাত কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ৰ আলোচনা অসম চুক্তিৰ আধাৰত ৰাজ্যত 172,673 বিদেশী চিনাক্ত 31,789 বিদেশীক বহিষ্কাৰ জাপানৰ ৰাষ্ট্ৰদূতৰ সৈতে নতুন দিল্লীত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ আলোচনা গুৱাহাটীত দুদিনীয়াকৈ অনুষ্ঠিত ব্ৰিকছ ৰাষ্ট্ৰৰ মাদক দ্ৰব্য বিৰোধী সংস্থাৰ মুৰববীসকলৰ বৈঠকৰ আজি সামৰণি আৰু বিশ্বকাপ ফুটবলত পৰ্টুগালক হৰুৱাই স্পেইনৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ 4-1 গলৰ ব্যৱধানত আমেৰিকাৰ বিৰুদ্ধে বেলজিয়ামৰ জয়লাভ ষোড়শ অসম বিধানসভাৰ বাজেট অধিৱেশনৰ আজি দ্বিতীয়টো দিন পুৱা 9:30 পৰা সদনৰ দ্বিতীয় দিনৰ কাম কাজ আৰম্ভ হ'ব সদনৰ শূন্যকালীন ঘণ্টাত কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা হ'ব ড্ৰাগছমুক্ত অসম সন্দৰ্ভতো আজি সদনত আলোচনা হ'ব সদন পৰিচালনা নিয়মাৱলীৰ 301 নিয়মৰ অধীনতো বহুকেইটা বিষয়ত আলোচনা হ'ব কালিৰে পৰা অনুষ্ঠিত 21-দিনীয়া অধিৱেশনত মুঠ 16 বৈঠক অনুষ্ঠিত হ'ব বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই 10 জুলাইত ডঃ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমখন পূৰ্ণাংগ বাজেট উত্থাপন কৰিব অহা 31 জুলাইত বাজেট অধিৱেশনৰ অন্ত পৰিব ৰাজ্যত অনিয়মীয়া বিদ্যুৎ যোগান চৰকাৰী বিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ সংখ্যা হ্ৰাস বিদেশী চিনাক্তকৰণৰ নামত স্বদেশী লোকক হাৰাশাস্তি কৰাকে ধৰি বিভিন্ন বিষয়ক লৈ সভা স্থগিত প্ৰস্তাৱ উত্থাপনেৰে সদনত আলোচনা বিচাৰি ব্যৰ্থ হোৱাত কালি বিধানসভা অধিৱেশনৰ প্ৰথম দিনাই বিৰোধীয়ে প্ৰতিবাদ কৰে কালি অধিৱেশনৰ কাম কাজ আৰম্ভ হোৱাৰ পাছতে সদনত কংগ্ৰেছে প্ৰচণ্ড গৰমৰ মাজত ৰাজ্যজুৰি সঘনাই বিদ্যুৎ কৰ্তন হোৱা বিষয়ত আলোচনা কৰাটো বিচাৰে আনহাতে ৰাজ্যত ক্ৰমাগতভাৱে চৰকাৰী বিদ্যালয়সমূহ বন্ধ কৰি দিয়া বিষয়ত সদনত ৰাইজৰ দলে আলোচনা বিচাৰে AIUDFO বিদেশী চিনাক্তকৰণৰ নামত স্বদেশী লোকক হাৰাশাস্তি কৰাৰ বিৰুদ্ধে সৰব হয় আৰু এই বিষয়ত সদনত আলোচনা বিচাৰে তিনিওটা দলে এইবোৰ বিষয়ত সভা স্থগিত প্ৰস্তাৱ আনিবলৈ বিচাৰে কিন্তু অধ্যক্ষই এইকেইটা বিষয়ৰ আলোচনা পিছে পৰেও কৰা হ'ব বুলি উল্লেখ কৰি সভা স্থগিত প্ৰস্তাৱৰ অনুমতি নিদিয়াত তিনিওটা দলে সদন ত্যাগ কৰি ওলাই আহি বাহিৰত প্ৰতিবাদ কৰে সদনত নৱগঠিত আমৰি সমষ্টিৰ বিধায়ক ডঃ হাবে তেৰণক কালি উপাধ্যক্ষ হিচাপে নিৰ্বাচন কৰা হয় বিজেপি অসম গণ পৰিষদ আৰু BPF দলে ডঃ তেৰণক উপাধ্যক্ষ নিৰ্বাচনৰ বাবে 3খন মনোনয়ন দাখিল কৰিছিল বিৰোধী পক্ষই মনোনয়ন দাখিল নকৰাত তেওঁ বিনা প্ৰতিদ্বন্দ্বিতাৰে উপাধ্যক্ষ নিৰ্বাচিত হয়
1: প্ৰথমখন ভাৰতীয় জনতা পাৰ্টীৰ পৰা প্ৰাৰ্থী শ্ৰী হাবে তেৰণ প্ৰস্তাৱক শ্ৰী পীয়ুষ হাজৰিকা সমৰ্থক শ্ৰী সুশান্ত

0: বুঢ়াগোহাঁই। দ্বিতীয়খন অসম গণ পৰিষদ দলৰ পৰা প্ৰাৰ্থী হবেতেৰণ, প্ৰস্তাৱক ডক্টৰ তপন দাস, সমৰ্থক ধৰ্মেশ্বৰ ৰয়। তৃতীয়খন BPF দলৰ পৰা প্ৰাৰ্থী হাবেতেৰণ, প্ৰস্তাৱক চৰণ বড়ো, সমৰ্থক মনেশ্বৰ বৰ্মই দাখিল কৰিছে আৰু তিনিখনে বৈধ হয়। আন কোনো প্ৰাৰ্থীয়ে উপাধ্যক্ষ পদৰ বাবে মনোনয়ন পত্ৰ দাখিল নকৰাত শ্ৰী হাবেতেৰণক বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হোৱা বুলি ঘোষণা কৰিলোঁ।
1: সদনত কালি কেইবাখনো প্ৰতিবেদন দাখিল কৰা হয়। ইয়াৰ লগতে অসম বিধানসভাৰ সদস্যৰ প্ৰয়োজনীয় অৰ্হতাহীনতা দূৰীকৰণ সংশোধনী অধ্যাদেশ সন্দৰ্ভত সংসদীয় পৰিক্ৰমা মন্ত্ৰী পীযুষ হাজৰিকাই বিবৃতি প্ৰদান কৰে। ইয়াৰ পাছতে এই বিষয়টো সন্দৰ্ভত এখন বিধেয়ক তথা অসম সামগ্ৰী আৰু সেৱাকৰ সংশোধনী বিধেয়ক সদনত উত্থাপন কৰা হয়। অসম চুক্তিৰ আধাৰত ৰাজ্যত বৰ্তমানলৈকে 172,673 বিদেশী চিনাক্ত কৰা হৈছে। চলিত বৰ্ষৰ 30 জুন পৰ্যন্ত ৰাজ্য চৰকাৰে 31,789 বিদেশী বহিষ্কাৰ কৰিছে। বিধানসভাত কালি গৃহ আৰু ৰাজনৈতিক বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই কথা প্ৰকাশ কৰিছে। অগপ বিধায়িকা দীপ্তিমণি চৌধুৰীয়ে বিদেশী চিনাক্তকৰণ সন্দৰ্ভত উত্থাপন কৰা এটা লিখিত প্ৰশ্নৰ উত্তৰত ডঃ শৰ্মাই কয় যে 29,663 বিদেশীক ইতিমধ্যে পুছবেক পদ্ধতিৰে বহিষ্কাৰ কৰা হৈছে। গোৱালপাৰা জিলাৰ মতিয়াৰ ট্ৰেঞ্জিট কেম্পত মুঠ 174 জন চিনাক্ত বিদেশীক ৰখা হৈছে বুলি তেওঁ সদনৰ মজিয়াত উল্লেখ কৰে। 2011 চনৰ পৰা চলিত বৰ্ষৰ 30 জুনলৈ মুঠ 2,366 জন বিদেশী বহিষ্কাৰ কৰা হৈছে। 2011 চনত 152 জন, 2012 চনত 66 জন, 2013 চনত 33 জন, 2014 চনত 24 জন, 2015 চনত 1 জন, 2016 চনত 13 জন, 2017 চনত 26 জন, 2018 চনত 35 জন, 2019 চনত 87 জন, 2020 চনত 69 জন, 2021 চনত 33 জন, 2022 চনত 63 জন, 2023 চনত 52 জন, 2024 চনত 8 জন, 2025 চনত 1,411 জন আৰু 2026 চনত 263 জন বিদেশীক বহিষ্কাৰ কৰা হৈছে। আনহাতে নাগৰিকত্ব সংশোধনী আইনৰ অধীনত এতিয়ালৈকে 70 জন লোকে নাগৰিকত্বৰ বাবে আবেদন কৰা বুলি মুখ্যমন্ত্ৰীয়ে সদনৰ মজিয়াত উল্লেখ কৰিছে। এইসকল আবেদনকাৰীৰ ভিতৰত 6 জন ব্যক্তিৰ আবেদন নিষ্পত্তি কৰি নাগৰিকত্ব প্ৰদান কৰা হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি নতুন দিল্লীত জাপানৰ ৰাষ্ট্ৰদূত অ'ন কেইচিৰ সৈতে আলোচনাত মিলিত হয়। এই আলোচনাত দুয়োগৰাকী নেতাই ছেমি কণ্ডাক্টৰ, স্বচ্ছ শক্তি আৰু জাপানী ভাষাৰ প্ৰশিক্ষণ সন্দৰ্ভত আলোচনা কৰে। অসমে জাপানী ভাষাৰ প্ৰশিক্ষণৰ ক্ষেত্ৰত বিশেষভাৱে গুৰুত্ব আৰোপ কৰিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে জাপানৰ প্ৰতিনিধিগৰাকীৰ আগত ব্যক্ত কৰে। সামাজিক মাধ্যমযোগে মুখ্যমন্ত্ৰী ডঃ শৰ্মাই প্ৰকাশ কৰা মতে আলোচনাত দুয়োপক্ষৰ মাজত সহযোগিতাৰ নতুন ক্ষেত্ৰসমূহে স্থান লাভ কৰে। এই আলোচনাকালত ৰাষ্ট্ৰদূতগৰাকীয়ে মুখ্যমন্ত্ৰীক জাপানৰ পৰম্পৰাগত চাহমেলেৰে আপ্যায়ন কৰে। উল্লেখযোগ্য যে উদ্যোগ, প্ৰযুক্তি, দক্ষতা বিকাশ আৰু আন্তঃগাঁথনিৰ দৰে বিভিন্ন ক্ষেত্ৰত অসম আৰু জাপানৰ মাজত শেহতীয়াকৈ সহযোগিতা বৃদ্ধি পাইছে। জাপানে ভাৰতৰ বিভিন্ন প্ৰান্তত বিনিয়োগ কৰাৰ বাবে আগ্ৰহ প্ৰকাশ কৰিছে। তেনে সময়তে মুখ্যমন্ত্ৰী আৰু জাপানৰ ৰাষ্ট্ৰদূতগৰাকীৰ এই বৈঠক গুৰুত্বপূৰ্ণ হৈ পৰিছে। ৰাজ্যৰ বন বিভাগে আজি বন সপ্তাহৰ সামৰণি উপলক্ষে প্ৰতিটো বিধানসভা সমষ্টিত জন্মদিন শপত উদ্যান শীৰ্ষক একোখনকৈ উদ্যান নিৰ্মাণৰ শুভাৰম্ভ কৰিব। ডিমৰীয়া সমষ্টিতো আজি এই উদ্যান নিৰ্মাণৰ শুভাৰম্ভ কৰা হ'ব। এই উপলক্ষে সোণাপুৰৰ টোপাতলিত আজি বিয়লি বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। এই অনুষ্ঠানত পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন আদি বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। বন আৰু পৰিৱেশ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কালি অসম বিধানসভাত এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয় যে বন বিভাগে চোৱা চিতা কৰিবলগীয়া এই উদ্যানখনত সমষ্টিৰ যিকোনো ব্যক্তিয়ে নিজৰ জন্মদিন উপলক্ষে একোটা গছপুলি ৰোপণ কৰিব পাৰিব। বিধানসভাত বিধায়ক মৃণাল শইকীয়াৰ প্ৰশ্নৰ উত্তৰত বন মন্ত্ৰীগৰাকীয়ে মানস ৰাষ্ট্ৰীয় উদ্যানত সেউজ ভূমি সংৰক্ষণ সন্দৰ্ভতো বক্তব্য প্ৰকাশ কৰে। উদ্যানখনৰ অপতৃণ আঁতৰ কৰাৰ নামত সেউজ ভূমি হ্ৰাস পাইছে নেকি বুলি বিধায়কগৰাকীৰ প্ৰশ্নৰ উত্তৰত বন মন্ত্ৰীগৰাকীয়ে এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে। কেন্দ্ৰীয় চৰকাৰৰ উদ্যোগত গুৱাহাটীত দুদিনীয়াকৈ অনুষ্ঠিত ব্ৰিক্ছ ৰাষ্ট্ৰৰ মাদক দ্ৰব্য বিৰোধী সংস্থাৰ মুৰববীসকলৰ বৈঠকৰ আজি সামৰণি পৰিব। গৃহ মন্ত্ৰালয়ৰ অধীনৰ মাদক দ্ৰব্য নিয়ন্ত্ৰণ সংস্থাৰ উদ্যোগত কালিৰে পৰা অনুষ্ঠিত এই বৈঠকত নিচাযুক্ত দ্ৰব্যৰ সৰবৰাহ আৰু ইয়াৰ অপব্যৱহাৰৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত ব্ৰিক্ছৰ সদস্য ৰাষ্ট্ৰ আৰু দেশৰ মাদক দ্ৰব্য বিৰোধী সংস্থাৰ মুৰববী তথা জ্যেষ্ঠ বিষয়াসকলে অংশ লৈছে। ভাৰতীয় প্ৰতিনিধি দলৰ নেতৃত্বত থকা মাদক দ্ৰব্য নিয়ন্ত্ৰণ ব্যুৰোৰ সঞ্চালক প্ৰধান অনুৰাগ গাৰ্গে এই বৈঠক মুকলি কৰি কয় যে ড্ৰাগছৰ সৰবৰাহ আৰু ইয়াৰ লগত জড়িত দ্ৰব্যসমূহৰ ব্যৱহাৰ ৰোধ কৰাৰ উদ্দেশ্যে গোলকীয় প্ৰত্যাহ্বান

0: জাপানৰ মুখামুখী হোৱাৰ পৰিপ্ৰেক্ষিতত ব্ৰিকছ ৰাষ্ট্ৰসমূহৰ সামৰ্থ্য বৃদ্ধি আৰু এই সন্দৰ্ভত স্থিতি দৃঢ় হ'ব লাগিব। তেওঁ ডাৰ্ক নেটমঞ্চৰ জৰিয়তে সীমান্তৰ সিপাৰৰ পৰা মাদক দ্ৰব্যৰ সৰবৰাহৰ নেটৱৰ্কৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাবে আন্তঃৰাষ্ট্ৰীয় সহযোগিতা গঢ়ি তোলাৰ পোষকতা কৰে। ব্ৰিকছ ৰাষ্ট্ৰসমূহৰ মাজত মাদক দ্ৰব্যৰ সৰবৰাহক লৈ সৃষ্টি হোৱা সমস্যা নিৰ্মূল কৰাৰ বাবে আজি উমৈহতীয়া ঘোষণা পত্ৰ গ্ৰহণ কৰা হ'ব। সদৌ অসম ছাত্ৰ সন্থাৰ কালি অনুষ্ঠিত কাৰ্যনিৰ্বাহক সভাত কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। এই অনুসৰি সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আৰু অহা 8 আগষ্টত ছাত্ৰ সংগঠনটোৰ সংবিধান গৃহীত হোৱা দিনটোৰ 60 বছৰ পূৰ্তি উপলক্ষে হীৰক জয়ন্তী বৰ্ষ উদযাপনৰ লগতে শিল্পী জুবিন গাৰ্গৰ প্ৰথম মৃত্যুবাৰ্ষিকীত সন্থাৰ তৰফৰ পৰা কেইবাটাও কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। এই সন্দৰ্ভত ছাত্ৰ সংগঠনটোৰ মুখ্য উপদেষ্টা ডঃ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই এইদৰে কয়।
1: হিয়াৰ আমতো সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষৰ 2 মাহ বাকী আছে। এই 2 মাহত সদৌ অসম ছাত্ৰ সন্থাই বিস্তৃত কাৰ্যসূচী আমি গ্ৰহণ কৰিছোঁ। কিছুমান কাৰ্যসূচী সদৌ অসম ছাত্ৰ সন্থাই নিজাববীয়াকৈ গ্ৰহণ কৰিছোঁ আৰু কিছুমান কাৰ্যসূচী ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসৰ লগত যৌথভাৱে ৰূপায়ণ কৰা হ'ব। জুলাই আগষ্ট ছেপ্টেম্বৰ 8 তাৰিখলৈকে বিস্তৃত কাৰ্যসূচী সমগ্ৰ অসমত ৰূপায়ণৰ প্ৰস্তুতি চলোৱা হৈছে। সুধাকণ্ঠগৰাকীৰ জন্ম শতবৰ্ষ সমগ্ৰ অসমত প্ৰতিটো অঞ্চলত ৰূপায়ণ কৰিবৰ কাৰণে যুঁজা কৰা হৈছে আৰু ভূপেন হাজৰিকাৰ লগত সান্নিধ্য লাভ কৰা 100 গৰাকী ব্যক্তিৰ লিখনিৰ এখন স্মাৰক গ্ৰন্থও প্ৰকাশ কৰিবলৈ যুঁজা কৰি থকা হৈছে।
0: বৰগীতৰ বিশিষ্ট শিল্পী খনা দাস আৰু বিশিষ্ট তবলাবাদক লিখন শৰ্মালৈ 2026 বৰ্ষৰ ৰখেশ্বৰ শইকীয়া বৰবায়ন সত্ৰীয় বঁটা আগবঢ়োৱা হৈছে। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ মাধৱদেৱ প্ৰেক্ষাগৃহত কাইলৈ আৰু পৰহিলৈ 2 দিনীয়া কাৰ্যসূচীৰে হ'বলগীয়া এই বঁটা প্ৰদান অনুষ্ঠানত ছত্তীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকা মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব। 2য় দিনা হ'বলগীয়া সাংস্কৃতিক অনুষ্ঠানত বিশিষ্ট সত্ৰীয়া নৃত্যশিল্পী ৰুবি বৰা বৰদলৈক সংগীত ভাস্বৰ বঁটা প্ৰদান কৰা হ'ব। আজি যশস্বী বাঁহীবাদক লোকসংগীতৰ সাধক প্ৰভাত শৰ্মাৰ উপজা দিন। বৰপেটাত জন্ম লাভ কৰা শিল্পীগৰাকীয়ে প্ৰথম অৱস্থাত ৰাজ্য চৰকাৰৰ তথ্য আৰু গণসংযোগ বিভাগত ষ্টাফ আৰ্টিষ্ট হিচাপে সেৱা আগবঢ়োৱাৰ লগতে পৰৱৰ্তী সময়ত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰে। বাঁহীবাদক হিচাপে এগৰাকী নিপুণ শিল্পীৰ পৰিচয় দিয়া প্ৰভাত শৰ্মাই অসমৰ থলুৱা বাদ্যযন্ত্ৰসমূহক লৈ পাঞ্চজন্য সংশধ্বনি নামেৰে এটা সুৰ সমলয় গঠন কৰিছিল। পাছলৈ এই দলটিয়ে দেৱগান্ধাৰ নামে পৰিচিত হয়। তেওঁ সন্তান, সন্ধ্যাৰাগ, সাৰথি, আপোনজন, মোহমুক্তি, কদমতলে কৃষ্ণ নাচে, শ্ৰীমন্ত শংকৰদেৱ ইত্যাদি অসমীয়া চিনেমাত সংগীত পৰিচালক হিচাপে কাম কৰাৰ লগতে গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰ পৰা প্ৰচাৰিত পথৰুঘাটে ৰিঙিয়াই আৰু বিকুদৰ বৰুৱাৰ বিয়া আদি ধাৰাবাহিকৰ সংগীত পৰিচালনা কৰিছিল। তেওঁ সংগীত নাটক একাডেমী বঁটাকে ধৰি ভালেসংখ্যক বঁটা আৰু সন্মান লাভ কৰিছিল। 2021 চনত মৃত্যু হোৱা এগৰাকী লোকসংগীতৰ শিল্পীৰ বাঁহীৰ সুৰে আজিও বহু শ্ৰোতাক বিমল আনন্দ দি আহিছে। ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত কালি নিশা ডালাছ ষ্টেডিয়ামত অনুষ্ঠিত নক আউট পৰ্যায়ৰ এখন খেলত স্পেইনে পৰ্টুগালক 1-0 পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে। খেলখনৰ দ্বিতীয়াৰ্ধৰ ষ্টপেজ টাইমৰ প্ৰথম মিনিটত মাইকেল মেৰিনোৱে গ'ল দি স্পেইনৰ জয় নিশ্চিত কৰে। 2010 চনত দক্ষিণ আফ্ৰিকাত একমাত্ৰ বিশ্বকাপ খিতাপ জয় কৰাৰ পিছত স্পেইনে প্ৰথমবাৰৰ বাবে কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। দলটোৱে শুকুৰবাৰে লছ এঞ্জেলছৰ ষ্টেডিয়ামত আমেৰিকা বা বেলজিয়ামৰ বিৰুদ্ধে খেলিব। ইয়াৰ পূৰ্বে কালি মেক্সিকো চহৰৰ এষ্টেকা ষ্টেডিয়ামত মেক্সিকোৰ বিৰুদ্ধে 3-2 জয়লাভ কৰি ইংলেণ্ডেও কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে। ৰাউণ্ড অফ 16ৰ আন এখন মেচত নৰৱেৰ বিৰুদ্ধে 2-1 পৰাজয়ৰ সন্মুখীন হোৱাৰ পিছত কালি ব্ৰাজিলৰ প্ৰবীণ খেলুৱৈ নেইমাৰ জুনিয়ৰে আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰে। আনহাতে আজি পুৱা অনুষ্ঠিত ৰাউণ্ড অফ 16ৰ এখন খেলত বিশ্বকাপৰ পৰা আয়োজক দেশ আমেৰিকা বাহিৰ হ'বলগীয়া হয়। 4-1 ব্যৱধানত বেলজিয়ামৰ ওচৰত আমেৰিকা পৰাস্ত হয়। এই জয়ৰ পাছত বেলজিয়াম কোৱাৰ্টাৰ ফাইনেলত স্পেইনৰ মুখামুখি হ'ব। শ্ৰোতাসকলে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক মনজিত গগৈৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাওঁ।
2: আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহত ভিন ভিন বাতৰিয়ে শিৰোনাম দখল কৰিছে। অবৈধ অনুপ্ৰৱেশকাৰীক বিতাৰণৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা পুজবেক নীতিক সমালোচনা কৰি কালি এ আই ডি এফ প্ৰধান তথা বিধায়ক বদৰুদ্দিন আজমলে সভা স্থগিতৰ প্ৰস্তাৱ দিয়াৰ বাতৰিটো আমাৰ অসম কাকতে প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰি হিচাপে পৰিৱেশন কৰিছে। এই বাতৰিটোৰ শিৰোনাম এই পৰ্যন্ত 2 সহস্ৰাধিকক পুজবেক, আজমলৰ মতে এয়া জংঘল ৰাজ। কৌশলগত গোলকীয় অংশীদাৰিত্ব শক্তিশালী কৰাৰ লক্ষ্যৰে নতুন দিল্লীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জাপানৰ ৰাষ্ট্ৰদূত অনো কেইচিৰে বৈঠকত মিলিত হোৱা বাতৰিটো নিয়মীয়া বাৰ্তা কাকতে প্ৰথম পৃষ্ঠাত পৰিৱেশন কৰিছে। পেট্ৰলত

0: শতাংশ ইথানল মিহলোৱাৰ ফলত বাহনৰ মাইলেজ 30% হ্ৰাস পোৱা বুলি সামাজিক মাধ্যমত প্ৰচাৰ কৰা অভিযোগসমূহ কেন্দ্ৰই দৃঢ়তাৰে খণ্ডন কৰিছে। দেশজুৰি E20 পেট্ৰলক কেন্দ্ৰ কৰি অব্যাহত থকা উৰা বাতৰিক সম্পূৰ্ণ নস্যাত কেন্দ্ৰৰ ইথানলে নকমাই মাইলেজ বিকল নহয় ইঞ্জিন শিৰোনামেৰে অসমীয়া খবৰ কাকতে এই বাতৰিটোক মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। এতিয়া আহক আমি পুনৰ উভতি যাওঁ বাতৰিৰ মাজলৈ।
1: ধন্যবাদ মনজিত। বতৰৰ বতৰা। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে 2 এজাক পাতলীয়া

বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰবাৰ। অসম বিধানসভাৰ বাজেট অধিৱেশনৰ আজি দ্বিতীয় দিন। সদনৰ শূন্যকালীন ঘণ্টাত কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ৰ আলোচনা। অসম চুক্তিৰ আধাৰত ৰাজ্যত 172,673 বিদেশী চিনাক্ত, 31,789 বিদেশীক বহিষ্কাৰ। জাপানৰ ৰাষ্ট্ৰদূতৰ সৈতে নতুন দিল্লীত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ আলোচনা। গুৱাহাটীত দুদিনীয়াকৈ অনুষ্ঠিত ব্ৰিকছ ৰাষ্ট্ৰৰ মাদক দ্ৰব্য বিৰোধী সংস্থাৰ মুৰববীসকলৰ বৈঠকৰ আজি সামৰণি। আৰু বিশ্বকাপ ফুটবলত পৰ্টুগালক হৰুৱাই স্পেইনৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ। 4-1 গলৰ ব্যৱধানত আমেৰিকাৰ বিৰুদ্ধে বেলজিয়ামৰ জয়লাভ। পুৱাৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই। খন্তেক পাছতে জিলাৰ ৰেহৰূপ আৰু দিনৰ 11 বজাত মুখ্য বাতৰি শুনিবলৈ পাব।

0: জিলার রেহরূপ।
1: নমস্কার, জিলার রেহরূপ অনুষ্ঠানত আজি শুনক যোৰহাট জিলার রেহরূপ। আমার সঙ্গে আছে আমার সংবাদদাতা বিজয় শঙ্কর সন্দিকয়। 43 সংখ্যক যোৰহাট জিলা দিবস যোৱা 1 জুলাইত যোৰহাট জিলা আয়ুক্ত কার্যালয় প্রাঙ্গণত উলহ মালহরে জিলা আয়ুক্ত জয় শিবানীয়ে পতাকা উত্তোলন কার্যসূচীরে আরম্ভ করে। এই সন্দৰ্ভত বিস্তৃতভাৱে কৈছে যোৰহাট জিলাৰ পৰা আমাৰ সংবাদদাতা বিজয় শংকৰ সন্দিকয়ে।
2: 43 সংখ্যক যোৰহাট জিলা দিৱস জুলাই 1 তাৰিখে যোৰহাট জিলা আয়ুক্ত কাৰ্যালয় প্ৰাংগণত উলহ মালৰে জিলা আয়ুক্ত জয় শিৱানীয়ে পতাকা উত্তোলন কৰি কাৰ্যসূচী আৰম্ভ কৰা হয়। অনুষ্ঠানত বিশিষ্ট বিজ্ঞানী ডক্টৰ পৰাণ বৰুৱা, অধিবক্তা ইন্দ্ৰজিৎ কাকতি আৰু সমাজকৰ্মী ৰঞ্জন শইকীয়াক সম্বোধনা জনোৱা হয়। যোৰহাট জিলা প্ৰশাসনৰ উদ্যোগত দুদিনীয়াকৈ অনুষ্ঠিত 43 সংখ্যক যোৰহাট জিলা দিৱসৰ মুকলি সভাখনত বৰ্ণাঢ্য কাৰ্যসূচীৰে যোৰহাট থিয়েটাৰ হলত আৰম্ভপূৰ্ণভাৱে অনুষ্ঠিত হয়। মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী, কাজিৰঙা লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা, অসম ঔদ্যোগিক অন্তৰ্গাঁথনি উন্নয়ন নিগমৰ অধ্যক্ষ আৰু বিশিষ্ট লেখক তথা সমাজকৰ্মী শান্তনু পূজাৰীয়ে সভাত উপস্থিত থাকি যোৰহাটৰ ঐতিহাসিক আৰু গৰিমাৰ বিষয়ে বহলাই কয়। জিলা দিৱসৰ অনুষ্ঠানত জিলা প্ৰশাসনৰ তৰফৰ পৰা যোৰহাট জিলাৰ সমূহ নাগৰিকৰ সুবিধাৰ্থে জাগৃত যোৰহাট নামেৰে এটা অনলাইন পৰ্টেল মুকলি কৰা হয়। এই পৰ্টেলটোৰ জৰিয়তে জিলাখনৰ সকলো নাগৰিকে জিলা আয়ুক্ত কাৰ্যালয়লৈ নহাকৈ জিলা আয়ুক্তজনলৈ নিজৰ মতামত পৰামৰ্শৰ লগতে বিভিন্ন আবেদন আৰু অভিযোগ দাখিল কৰিব পাৰিব। তদুপৰি কৃষি, হস্ততাঁত, অসামৰিক প্ৰতিৰক্ষা, উদ্যোগ, শিক্ষা, ক্ৰীড়া আদি বিভিন্ন ক্ষেত্ৰত পাৰদৰ্শিতা দেখুওৱা বিশিষ্ট ব্যক্তিসকলক সম্বোধনা জনোৱা হয়। জিলা দিৱসৰ লগত সংগতিত ৰাখি জিলা প্ৰশাসনৰ কৰ্মচাৰীসকলৰ উদ্যোগত বৰ্ণাঢ্য কাৰ্য সংস্কৃতি সন্ধিয়া আয়োজন কৰা হয়। যোৰহাটৰ ডক্টৰ ভূপেন হাজৰিকা ইণ্টাৰনেশ্যনেল ফাউণ্ডেশ্যনৰ শিল্পীসকলে সুদাখণ্ড ডক্টৰ ভূপেন হাজৰিকাৰ কলাজয়ী গীতেৰে আৰম্ভ কৰা সংস্কৃতি অনুষ্ঠানত অন্যতম আকৰ্ষণীয় প্ৰদৰ্শন আছিল বিদ্যুৎ বিকাশ শইকীয়াৰ ৰচনা আৰু পৰিচালনাত যোৰহাট জিলা প্ৰশাসনৰ কৰ্মচাৰীসকলে প্ৰদৰ্শন কৰা এখন মনোৰম ব্যংগ নাটক।
1: যোৰহাট জিলা প্ৰশাসনৰ ফ্লেগশ্বিপ পদক্ষেপ প্ৰগতিৰ সামৰণি অনুষ্ঠান তথা কেৰিয়াৰ কাউন্সিলিং কাৰ্যসূচী যোৱা 30 জুনত অসম কৃষি বিশ্ববিদ্যালয়ৰ ডক্টৰ মাধৱ চন্দ্ৰ দাস সোঁৱৰণী প্ৰেক্ষাগৃহত অনুষ্ঠিত হয়। যোৰহাট জিলা দিৱসৰ লগত সংগতি ৰাখি যোৰহাট জিলা প্ৰশাসনৰ উদ্যোগত টাইম, ত্ৰিজুছ ফাউণ্ডেশ্যনৰ সহযোগত আৰু ONGC আৰু বেদান্তৰ পৃষ্ঠপোষকতাত জিলাখনৰ 8টা কেন্দ্ৰত সপ্তাহজুৰি চলা এই কাৰ্যসূচীত মুঠ 2147গৰাকী শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে। ইয়াৰে নিৰ্বাচিত 600গৰাকী শিক্ষাৰ্থীৰ বাবে অতিৰিক্ত 6 সপ্তাহ আৰু 50গৰাকী মেধাৱী ছাত্ৰ ছাত্ৰীৰ বাবে এবছৰ বিনামূলীয়া কোচিঙৰ ব্যৱস্থা কৰা হৈছে। অনুষ্ঠানত কাজিৰঙা লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাই মুখ্য অতিথি হিচাপে উপস্থিত থাকি প্ৰগতিৰ এই ব্যতিক্ৰমী পদক্ষেপে গ্ৰাম্য আৰু সুবিধাবঞ্চিত অঞ্চলৰ মেধাৱী শিক্ষাৰ্থীসকলৰ বাবে নতুন সম্ভাৱনাৰ দুৱাৰ মুকলি কৰিছে বুলি মন্তব্য কৰে। যোৱা 25 জুনত তিতাবৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ সহকাৰী কাৰ্যবাহী অভিযন্তাই বিভাগৰ বিষয়বৰ্গৰ সৈতে বৃহত্তৰ তিতাবৰৰ জলসুধানগৰ পৰিদৰ্শন কৰি চলি থকা শ্লাজ সম্পৰ্কীয় সমস্যাসমূহ আৰু সুধানগৰ

প্ৰকল্পটোৰ সামগ্ৰিক পৰিচালনা তথা ৰক্ষণাবেক্ষণ ব্যৱস্থাৰ পৰ্যালোচনা কৰে। পৰিদৰ্শনৰ সময়ত শ্লাজ ব্যৱস্থাপনা পদ্ধতিৰ মূল্যায়ন কৰা হয় আৰু শোধনাগাৰটোৰ কাৰ্যক্ষমতা বৃদ্ধি কৰাৰ লগতে পৰিচালনাগত মানদণ্ড অনুসৰণ নিশ্চিত কৰিবলৈ শ্লাজৰ সঠিক পৰিচালনা আৰু নিষ্কাশনৰ বাবে প্ৰয়োজনীয় নিৰ্দেশনা প্ৰদান কৰা হয়। লগতে জলশোধনাগাৰটোৰ নিয়মীয়া পৰিচালনা আৰু ৰক্ষণাবেক্ষণমূলক কাৰ্যকলাপসমূহো পৰ্যালোচনা কৰা হয় আৰু জনসাধাৰণলৈ দক্ষতাপূৰ্ণ আৰু নিৰৱচ্ছিন্ন সেৱা আগবঢ়োৱাৰ উদ্দেশ্যে সকলো প্ৰয়োজনীয় কাম সময়মতে সম্পূৰ্ণ কৰাৰ বাবে পৰামৰ্শ আগবঢ়োৱা হয়। জিলাৰ এৰূপ অনুষ্ঠানত আজি শুনিলে যোৰহাট জিলাৰ এৰূপ। কাইলৈ এই একেই সময়তে আন এখন জিলাৰ এৰূপ লৈ অহাৰ আশাৰে আজিলৈ বিদায় লৈছোঁ। নমস্কাৰ।

0: জিলাৰ ৰেহৰূপ অনুষ্ঠানত আজি যোৰহাট জিলাৰ ৰেহৰূপ শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলো হাৰ্জত আৰু FM বেণ্ডৰ 101.6 মেগা হাৰ্জত। লগতে আমাৰ অনুষ্ঠানসমূহ নিউজন AIR মোবাইল এপতো শুনিব পাৰে।
1: হেৰৌ, এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
2: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
1: কোন ঠাই?
2: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত হেৰৌ কি কি সুবিধা পোৱা যায়?
2: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
3: তেন্তে মইও এবাৰ যাব লাগিব।
2: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
4: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।

এই আকাশবাণী গুৱাহাটীৰ মহাবাহু আৰম্ভ কৰিবলৈ লৈছোঁ লাইভ ফোন ইন কল্পতৰু অনুষ্ঠান। আমি আপোনালোকৰ বাবে ফোন নম্বৰটো কৈ দিছোঁ। আমি জানো আপোনালোকে আমাৰ নাম ফোন নম্বৰটো জানে, তথাপিও পুনৰ কৈছোঁ নম্বৰকেইটি। নম্বৰটোটি হৈছে 03612661876 আৰু 94354052222। আপোনালোকে আমালৈ এই দুটি নম্বৰত ফোন কৰক। আমি পাৰ্যমানে চেষ্টা কৰিম আপোনালোকে অনুৰোধ কৰা গীতসমূহ আপোনালোকক বজাই শুনাবলৈ। অনুষ্ঠান আৰম্ভ কৰি প্ৰথমেই শুনোৱা হওক ভূপেন হাজৰিকাৰ কণ্ঠৰ এটি গীত।

0: আমি আমাৰ অনুষ্ঠানৰ আজি প্ৰথম ফোনটো ধৰিবলৈ লৈছোঁ। হেল্ল'
1: হেল্ল' বাইদেউ, সুপ্ৰভাত। নমস্কাৰ।
0: নমস্কাৰ, সুপ্ৰভাত। আপোনাৰ পৰিচয়টো দিব আপোনাৰ।
1: বংকিম চন্দ্ৰ দাস, ৰঙিয়া তিনিআলি, লাচিত নগৰৰ পৰা কৈছোঁ।
0: হয়, আপুনি কোনটো গীত শুনিব বিচাৰিছে?
1: মই আপোনাৰ জে বি দাসৰ পৰিচয়বিহীন যাযাবৰ লগৰী, এই গানটো শুনিব বিচাৰোঁ।
0: অতি সুন্দৰ গীত।
1: মই গানটো আগতে ছিলেকশ্যন কৰিছিলোঁ, কিন্তু পছন্দ নকৰিলে, সেইটোৱে মোৰ বেয়া লাগিছিল।
0: কি কৈছে আপুনি?
1: মই আগতে গানটো সুৰত ধ্বনি হোৱাটছএপত লিখিছিলোঁ, প্ৰচাৰ কৰা নাছিলে বহুত দিন, কিন্তু সেইকাৰণে আজি কৰিলোঁ আৰু অনলাইনত।
0: হয় হয়, আমি আপোনাক বিচাৰিছোঁ গানটো, নিশ্চয় বজাব পাৰিম, আমি আপোনাক শুনাব পাৰিম গীতটি। আপুনি অকলে অনুষ্ঠান শুনি আছে নে আপোনাৰ সৈতে কোনোবা আছে?
1: মই অকলে মানে মোৰ পৰিয়ালে শুনে, ছোৱালী দুজনী আছে আৰু মোৰ সহধৰ্মনি,
0: একেলগে বহি অনুষ্ঠান শুনি আছে আপোনালোকে?
1: মোৰ পদুমী দাস, অস্মিতা দাস আৰু জয়ী দাস,
0: আটাই শুনি আছে আপোনালোকে। আমাৰ অনুষ্ঠানসমূহ আপোনালোকে শুনিব পাৰেতো, নহয় জানো? ৰেডিঅ' ছেটত শুনে নে এপত শুনে?
1: ন, মই ৰেডিঅ', মোৰ মানে দেউতাৰ দিনৰ পৰা ৰেডিঅ'ৰ মানে শুনাৰ অভ্যাস এটা হৈ গৈছে। মই অৱশ্যে জনা হিচাপে মই 80ৰ পৰা ৰেডিঅ' শুনিছোঁ। আৰু তাৰমানে বাকী এইবিলাক গাঁৱৰ সেনেকুৱা ৰেডিঅ' নাই, ৰেডিঅ'ৰ মাধ্যমটো নুশুনে আৰু বেলেগ মাধ্যমত শুনে। মই কিন্তু ৰেডিঅ'টোৰ প্ৰতি এটা মানে মৰম,
0: বেলেগ এটা মৰম আছে। হয়,
1: আগতে আপোনালোকৰ আপোনাৰ গীত বা মনে বিচৰা গীতত এইবিলাক চিঠি পত্ৰ দিছিলোঁ, কিন্তু আজিকালি মোবাইল যুগটো, মোবাইলৰ দ্বাৰা
0: হয় প্ৰত্যেকে মোবাইলতে আজিকালি সংযোগ স্থাপন কৰে। আমি আপুনি শুনিব খোজা গীতটি বিচাৰি পাইছোঁ, শুনাই দিওঁ নহয় জানো?
1: বাইদেউ
0: হয় লওকচোন।
1: ৰেডিঅ'ৰ জৰিয়তে বন্ধু বান্ধৱ খুব পাৰিছে। মোৰ হিতেশ্বৰ লগৰদা, মাধৱীনাথ, মাইনা দাস, মাধৱীনাথ, এইবিলাক
0: ৰেডিঅ'ৰ যোগেদি আপোনাৰ বন্ধু বান্ধৱী বাঢ়িছে নহয় জানো?
1: হয়, লগৰদা মোৰ ঘৰলৈ আহি গৈছে আৰু।
0: হয় হয়, তেন্তে বজাই দিওঁ আপুনি শুনিব বিচৰা গীতটি।
1: হয় বাৰু,
0: শুনকচোন।

0: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
1: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
0: তাৰ মানে?
1: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত কি হয়?
1: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
0: মানে
1: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
0: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
2: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
3: আমি পৰৱৰ্তী শ্ৰোতাগৰাকীৰ সৈতে সংযোগ স্থাপন কৰিছোঁ। হেল্ল'
4: হয়,
3: আপোনাৰ পৰিচয়টো দিব প্ৰথমে।
4: মই ভেবাঘাট বনিয়াপাৰাৰ পৰা কৈছোঁ। আজি বহুত দিনৰ পৰা চেষ্টা কৰি আছোঁ, পোৱা নাই।
3: হয়, আজি পাইছে, বহুত দিনৰ মূৰত
4: পাইছো আৰু। যে ভাগ্যৰ ফলে দিয়ে পালো নেকি,
3: আমাৰো ভাল লাগিছে আপুনি পাইছে।
4: হয় হয় হয় হয়।
3: আপুনি কোনটো গীত শুনিব বিচাৰিছে প্ৰথমে কৈ লওক সেইটো কথা।
4: জুবিনৰ সপোন সপোন লগা গানটো।
3: সপোন সপোন লগা গান।
4: হয়, আৰু হেৰি মোৰ লগত আছে।

0: তুমি ডেকা, পদুমি ডেকা, পুৰবী ডেকা, ভৱেশ ডেকা, টিপু ডেকা আৰু টুপটুপ ডেকা। হয়,
1: তেতিয়াহ'লে আপুনি শুনিব খোজা গানটি গীতটি শুনাম, কিন্তু সেইটো আপুনি যিটো শুনিব বিচাৰিছে সেই গীতটি আমাৰ ইয়াত আমি এতিয়া শুনাব পৰা অৱস্থাত নাই। আপুনি বেলেগ গীতটি
0: দিব পাৰে, হেৰি দিয়ক, এই হাতী মেৰা ছাতি নপৰত কি দুনিয়া কাহে, সেইটো গান দিয়ক।
1: হাতী মেৰা ছাতি,
0: হয়,
1: নফৰত কি দুনিয়া, নহয়, আমি গানটো
0: বহুত ভাল পাওঁ, মই গানটো
1: বিচাৰি আছোঁ আমি গীতটি। আপুনি ভেবাৰঘাটৰ পৰা কৰিছে নহয়? আপুনি কৈছে আমাৰ অনুষ্ঠানসমূহ আপোনালোকে ৰেডিঅ' ছেটত শুনে নে?
0: ৰেডিঅ'তে শুনো, খুব ভাল পাওঁ, ৰেডিঅ' মোৰ একদম বহুত প্ৰিয়।
1: অঁ, ৰেডিঅ' শুনি ভাল পায়?
0: হয়, বহুত ভাল পাওঁ, চব শুনো আপোনালোকৰ।
1: অঁ, ভাল লাগিছে আপুনি ৰেডিঅ' শুনি ভাল পায়, আপোনাৰ অনুষ্ঠানত আপুনি যে আমাৰ ৰেডিঅ' শুনি ভাল পায় আমাৰ সেইকাৰণে ভাল লাগিছে। আপুনি আজি আমাৰ প্ৰথম আমাৰ ফোন কৰি পেলাই আপুনি পাইছে, এতিয়া আমি আপুনি শুনিব খোজা গীতটি শুনাই দিওঁ, মহম্মদ ৰফিৰ কণ্ঠত হাথী মেৰে ছাথী ছবিৰ গীতটি।

0: তোৰ ল'ৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
1: হয়, সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
0: পিছে এনে যত্ন ক'ত পালি?
1: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
0: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
1: নহয় অ, শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
0: অঁ, সঁচাকৈ বৰ ভাল কথা,
1: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
2: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
3: আমি আন এগৰাকী শ্ৰোতাৰ সৈতে কথা পাতোঁ। হেল্ল'
4: হেল্ল' নমস্কাৰ বাইদেউ।
3: নমস্কাৰ, আপুনি ক'ৰ পৰা কৰিছিলে, কোনে কৰিছিলে? আপুনি এতিয়া কওক, আপুনি কোনটো গীত শুনিব?
4: আপোনাৰ দিবানা বলছিখনৰ মেৰা দিল কিতনা পাগল, এই গীতটো বজাই দিব।

লাইভ ফোন ইন কল্পতৰু অনুষ্ঠানটির আজিলৈ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু জীৱন সুৰভি।

0: নমস্কাৰ আদৰৰ শ্ৰোতা, জীৱন সুৰভি অনুষ্ঠানৰ আন এটি নতুন খণ্ডলৈ আপোনালোক আটাইকে আন্তৰিক স্বাগতম জনাইছো। আদৰৰ শ্ৰোতা, আজি জীৱন সুৰভিৰ অতিথি প্ৰফুল্ল বৰ্মন, তেখেত এগৰাকী অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়া। যদিও চাকৰিয়াল হিচাপে তেখেতে আৰক্ষীৰ চাকৰি কৰিছিলে, কিন্তু বৰ্তমান তেখেত অন্য ধৰণেহে বেছিকে সমাজত কাম কৰি আছে। সাহিত্য, সংস্কৃতি, নাটকৰ ক্ষেত্ৰত তেখেতে ব্যাপকভাৱে কাম কৰি আছে। আমি পৰ্যায়ক্ৰমে আদৰ্শতা তেখেতৰ এই বৰ্ণিল জীৱনৰ কথা পাতি যাম। প্ৰথমতে আমি আপোনাক স্বাগতম জনাইছোঁ আমাৰ আজিৰ এই জীৱন সুৰভি অনুষ্ঠানলৈ।
1: নমস্কাৰ, মই আকাশবাণী গুৱাহাটীত আজি ইয়াত উপস্থিত হ'বলৈ পাই নিজকে ধন্য মানিছোঁ, কাৰণ আকাশবাণী মোৰ জীৱনৰ এটা অনন্য এটা দিশ। আকাশবাণী ৰেডিঅ'ত শুনিলে মোৰ জীৱনৰ যি এটা যি আনন্দ, সেই আজি আকাশবাণী গুৱাহাটীত উপস্থিত হৈ নিজকে মই সৌভাগ্য বুলি ভাবিছোঁ।
0: আৰু প্ৰফুল্ল বৰ্মন আদৰ্শ শ্ৰোতা, বৰ্তমান কামৰূপ মহানগৰ জিলাৰ সাহিত্য সভাৰ সভাপতি।
1: হয়, মই প্ৰায় 30 বছৰে অসম সাহিত্য সভালৈ জড়িত হৈ আছোঁ, আৰু বিগত বৰ্ষত মই অসম সাহিত্য সভাৰ গুৱাহাটী কাৰ্যালয়ৰ সম্পাদক হিচাপে কাম কৰি আছিলোঁ, আৰু ইয়াৰ আগত কামৰূপ মহানগৰ জিলা সাহিত্য সভাৰ উপসভাপতি পদতো আছিলোঁ।
0: খুব সুন্দৰ, আপোনাক পাই আমি নথৈ আনন্দিত হৈছোঁ আজি ষ্টুডিঅ'ত। মই মানে মোৰ উৎসুকতা বাঢ়িছে এইকাৰণে, আপুনি ছাত্ৰ আছিলে সংস্কৃতৰ তলত পঢ়া, আপুনি অসমীয়াত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছে, আৰু বৰ্তমান আপুনি আধ্যাত্মিক চিন্তা চৰ্চা, ভাগৱত পাঠ আদিত ব্যস্ত আমি জানো, কিন্তু আপুনি চাকৰি কৰিলে আৰক্ষী বিভাগত। সাধাৰণতে দুইটাৰ বুজাতে অলপ মিল নথকা যেন লাগে ওপৰিভাৱে চালে, যেন আৰক্ষীৰ কামটো অকণমান কঠিন কাম, প্ৰেমতকৈ মানুহক অকণমান ধৰা মেলা বা সেই ছাইডটো বেছি থাকে দিয়কচোন, যিটো যিসকল দুষ্কৃতিকাৰী তাৰ পিছে পিছে দৌৰি ফুৰা এনেকুৱা কথা থাকে। কেনেদৰে আপুনি প্ৰথমে সেই কথাটো কওক, কেনেদৰে চাকৰিত আপুনি সোমালে আৰক্ষীৰ চাকৰি?
1: মোৰ জীৱন পৰিক্ৰমাটো অকণমান বেলেগ ধৰণৰ, অন্য বহুতোতকৈ অকণমান বেলেগ ধৰণৰ। মোৰ জন্ম আমাৰ বৰপেটা জিলাৰ পাঠশালাৰ ওচৰৰে এখন গাঁও ভোগপুৰ গাঁৱত, আৰু ভোগপুৰ গাঁওখন আমাৰ এখন সংস্কৃতি বান গাঁও, তাতে এখন সংস্কৃত টোল আছে, আৰু তাত আমাৰ কোচ কলিতা ব্ৰাহ্মীণসকলে আমাৰ যৌথভাৱে আমি তাতে বসবাস কৰোঁ। তাতে মোৰ জন্ম 1961 চনৰ 1 এপ্ৰিল তাৰিখে, আৰু মই সৰুৰ পৰা যেতিয়াৰ পৰা জনা বুজা হৈছিলোঁ ৰেডিঅ' চেণ্টাৰ, ৰেডিঅ'ৰ কথা শুনিছিলোঁ আমি সৰু

0: ৰেডিঅ' শুনি থাকিলে মই প্ৰথমতে কৈছিলোঁ মোৰ পিতাক কৈছিলোঁ আমি পিতা কওঁ পিতাক কৈছিলোঁ মই ৰেডিঅ' চেণ্টাৰত কাম কৰিম প্ৰথমতে কৈছিলোঁ ইচ্ছা আছিল ৰেডিঅ' চেণ্টাৰত কেনেকৈনো মানুহ কেনেকৈ সুন্দৰ সুন্দৰ কথা কয় ৰেডিঅ'ৰ ভিতৰৰ পৰা কোনে কোনে কৈ থাকে কেনেকৈ ক'ৰ পৰা কয় ইমান সুন্দৰ সুন্দৰ কথা ইমান সুন্দৰ গীত বাজে মই ৰেডিঅ' চেণ্টাৰত কাম কৰিম মোৰ জীৱনত ৰেডিঅ' চেণ্টাৰত কাম কৰা হয়তো নহ'ল মোৰ জীৱনত আৰু মোৰ দুৰ্ভাগ্য হ'ল কি এটা যে মই ক্লাছ এইটত থাকোঁতে মোৰ পিতা ঢুকালে মই যক্ষ্মা ৰোগত তেতিয়া যক্ষ্মা ৰোগৰ চিকিৎসা বৰ কঠিন আছিলে আৰু মোৰ দেউতা ক্লাছ এইটতে ঢুকালে ঢুকাৰ পিছত মই মানে দিঘাৰা হৈ গ'ল আমাৰ ঘৰৰ পৰিয়ালটো সিমান আৰ্থিকভাৱে স্বচ্ছল নাছিলে আই আছিলে আমাৰ পৰিয়ালটো সাতজনীয়া পৰিয়াল গতিকে আমাৰ অসুবিধা হ'ল মই বি এ অনাৰ্চ লৈ বহু কষ্টৰ মাধ্যমেৰে মই মানুহৰ পৰা ধাৰ ধুপাৰ কৰি এনেকৈ আইয়ে মানে কৰিছিলে তেনেকৈ গৈ গৈ মই বি এড কৰিলোঁ আৰু বি এড অনাৰ্চ লৈ মই পঢ়িলোঁ সংস্কৃতত অনাৰ্চ আছিল আৰু সমান্তৰালভাৱে মই মেট্ৰিক পাছ কৰাৰ পিছত আমাৰ গাঁৱত মহাবিষ্ণু সংস্কৃত দল আছে তাতে মই সংস্কৃতত মধ্যমা পৰ্যন্ত পঢ়িলোঁ তাত দুগৰাকী বিশেষ মানে আমাৰ অধ্যাপক আছিলে সেই দুগৰাকী বিশ্বেশ্বৰ শাস্ত্ৰী আৰু হৰগোবিন্দ শাস্ত্ৰী তেওঁলোক গ'ল্ড মেডেলিষ্ট আছিল তেওঁলোকৰ পৰা মানে শুনিছিলোঁ তেতিয়াই শুনি পঢ়িছিলোঁ অকাৰা দীক্ষী অকাৰণ বৰ্ণমালা অনুবৰ্ততে বুলি এনেকৈ ৰত্নমালা পুৰুষোত্তম বিদ্যাবাগীশৰ ৰত্নমালা ব্যাকৰণ পঢ়িছিলোঁ তেতিয়াৰ পৰা মোৰ সংস্কৃতৰ পৰা ঢাউতি পাইছিল কিন্তু কালক্ৰমত এনেকুৱা হ'ল যে ঘৰখন আমাৰ নচলা হ'ল মই চাকৰি কৰিব লগা হ'ল অধাতে তেতিয়া অসম আন্দোলন হ'ল ছাত্ৰ আন্দোলন ছাত্ৰ আন্দোলন হোৱাৰ পিছত আমাৰ কলেজবিলাক বন্ধ হ'ব ধৰিলে বৰ্ডিং ক্লাছ নহ'ল তেতিয়া মই উপায় নাপায় ঘৰৰ আৰ্থিক দৈন্যতাৰ কাৰণে মই এটা পদ বাছি ল'লোঁ এটা চাকৰি মোৰ এজন বন্ধুৰ জৰিয়তে মই ডিফেন্সৰ ক্লাৰিকেল জবত সোমালোঁ তেতিয়া বি এছ এফত বৰ্ডাৰ ছিকিউৰিটি ফৰ্চত তাতে সোমালোঁ সোমাই পেলাই মোৰ মানে আৰ্থিক স্বচ্ছলতাৰ কাৰণে ঘৰখন নোহোৱা হ'ল দাদাহঁতে চাকৰি একো নাপালে দাদাহঁতে বেছি পঢ়া শুনা কৰা নাই ঘৰৰ পৰা সেইকাৰণে তাৰ পৰা মই ভাবিলোঁ যে নাই মই জীৱনটো বেলেগভাৱে গতি কৰিলে তাৰপিছত তাতে থাকি যিখিনি কৰি থাকোঁতে থাকোঁতে মই তাতে এটা ইণ্টাৰভিউ দিছিলোঁ এছিষ্টেণ্ট কামাণ্ডেণ্ট কাৰণে কিন্তু এছিষ্টেণ্ট কামাণ্ডেণ্টৰ পষ্টৰ কাৰণে মই তাত ডিৰাইভ দিলোঁ বি এ পাছ লাগে বি এ পাছ নহ'লে মিনিমাম বি এ পাছ থাকে লাগে তে মই তাতে থাকি বি এ পঢ়িব লগা বি এ মানে মোৰ ফাইনেল নহ'ল আচলতে বজালী কলেজত মই অনাৰ্চ লৈছিলোঁ যদিও ফাইনেলটো দিয়া নহ'ল নোহোৱাৰ পিছত মই তাতে গৈ ফাইনেল প্ৰাইভেটে মই ফাইনেলটো দিব লগা হ'ল এই বি এছ এফ থাকোঁতে তাৰপিছত মই ইণ্টাৰভিউ দিলোঁ এছিষ্টেণ্ট কামাণ্ডেণ্ট তাত মই দিল্লীত মোক মাতিলে মই গোটেই পাছ কৰিলোঁ কিন্তু তাত মোক অলপ সেই বস্তু নিদিলে আৰু মোৰ খুব দুখ লাগিল যে মই আৰু ইয়াতে ধাৰণ নকৰোঁ কাৰণ মই স্কুলত কোৱালিফাই হৈছিলোঁ কিন্তু কিবা কাৰণত মোক নিদিলে সেই পষ্টটো কিন্তু তাত নিদিয়াৰ কাৰণে মই তাৰপৰা ভাবিলোঁ যে মই বি এছ এফলৈ নাথাকোঁ তাৰপিছত লাহেকৈ মই ওলাই আহি অসম পুলিচত তেতিয়া চাব ইন্সপেক্টৰত তেতিয়া এ জি পি গভৰ্ণমেণ্ট আছিলে অসম পুলিচ চাব ইন্সপেক্টৰ ইণ্টাৰভিউৰ কাৰণে মই তাৰ পৰা ফিল আপ কৰিলোঁ ফৰ্ম ফিল আপ কৰাৰ পিছত মোক মাতিলে আৰু মই ছিলেক্ট হৈ গ'লোঁ অসম পুলিচত চাব ইন্সপেক্টৰ হিচাপে আৰু তেতিয়া এনেকৈ অসম পুলিচৰ চাকৰি কৰি থাকিলোঁ চাকৰি কৰাৰ মাজতে মই ভাবিলোঁ নহয় অকল তোমাৰ পঢ়াটো সম্পূৰ্ণ নহ'ল মই এম এটোনো কিয় পাছ নকৰোঁ আকৌ চিন্তা কৰোঁ যে এম এ পাছ কৰিব লাগিব মই প্ৰাইভেটে গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা মানে এটা হেৰি কৰিলোঁ অন্তৰ্ভুক্ত হ'লোঁ কিন্তু প্ৰাইভেটে মই এম এ পৰীক্ষা পাছ কৰি অসমীয়া বিভাগত অসমীয়াও পাছ কৰিলোঁ জীৱন পৰিক্ৰমা আগবাঢ়ি গৈ আছে তাৰপিছত যদিও পুলিচত চাকৰি কৰিলোঁ মনটো পুলিচৰ মানুহে যদিও ভাবে যে পুলিচ মানুহ পুলিচবিলাক মানে ৰুক্ষ পুলিচবিলাকত পুলিচবিলাকে মদ পানী খায় পুলিচবিলাকে অশ্ৰাব্য গালি গালাজ পাৰে মই অকণমান বেলেগ ধৰণৰ আছিলোঁ মই জীৱনত আজিলৈ 36 বছৰ পুলিচত চাকৰি কৰিলোঁ এদিনেও এটুপিও মদ খোৱা নাই মই এটুপিও মদ খোৱা নাই আৰু বিড়ি চিগাৰেট এইবিলাক কোনোদিন মই খাই পোৱা নাই মোৰ অকণমান আধ্যাত্মিক দিশৰ ফালে মই জীৱনটো পৰিক্ৰমা নিব বিচাৰিলোঁ সেইকাৰণে সৰুতে মই কোনোবাই কৈছে যে গীতা পঢ়িলে পাগল হয় মই ক্লাছ নাইনত থাকোঁতে গীতাখন পঢ়িছিলোঁ গোবিন্দ মিশ্ৰৰ অসমীয়া সংস্কৰণ গীতাখন পঢ়িছিলোঁ মইতো পাগল হোৱা নাই এতিয়া দেখিলোঁ গীতাখন যদি সৰ্বশ্ৰেষ্ঠ গীতা বা ভাগৱত এইখিনি সৰ্বশ্ৰেষ্ঠ মই অকণমান ধাউতি কৰি হ'ল যে অকণমান ভাগৱতৰ ফালে গীতা ফালে সেইকাৰণে মই ভাগৱত গীতা পঢ়িব আৰম্ভ কৰিলোঁ আৰু ঈশ্বৰৰ আশীৰ্বাদ হয়তো মই ভাগৱতখন তিনিবাৰ ব্যাখ্যা কৰি মানে ব্যাখ্যা সকলে পঢ়িলোঁ ভাগৱতখন তিনিবাৰ সম্পূৰ্ণ আৰু তাৰপিছত গীতাখন পঢ়িলোঁ উপনিষদ পঢ়িলোঁ কীৰ্তন নামঘোষা এই সকলো পঢ়ি এটা আধ্যাত্মিক দিশৰ গতিকৰণ অনুভৱ কৰিছোঁ যিহেতু এই পৃথিৱীত প্ৰাপ্তিৰ শেষ নাই আৰু সন্তুষ্টি থাকিলে প্ৰাপ্তি শেষ হয় মোৰ সন্তুষ্টি আছে তাতে প্ৰাপ্তি শেষ হয় আৰু যদি মানুহে ভাবে যে মোক লাগে গতিকে লগাৰ শেষ নাই লাগিয়ে থাকিব জীৱনত কোনোদিন নুঘূৰায় সেইকাৰণে আধ্যাত্মিক দিশৰ ফালে আগবাঢ়ি গৈ এতিয়া স্বচ্ছল জীৱন এটা সুন্দৰভাৱে জীৱন এটা নিতবল দেখিছোঁ ঈশ্বৰৰ কৃপাত আমি সুন্দৰভাৱে আমি কম খাব বেছি খাব বুলি কয় বেছি খাব কম খাব মানে কমকে কমকে খাই
1: আপুনি বহুত দিনলৈ ভালকে খাই
0: বহুত ভালকে খাব লাগে সেইকাৰণে চিন্তা ভাৱনা কৰে আমি নিৰামিষ আহাৰ গ্ৰহণ কৰিলোঁ আজি মোৰ 29 বছৰে মোৰ পৰিয়ালৰ শ্ৰীমতী আৰু মই আমি দিওঁ নিৰামিষ আৰু মোৰ সন্তান দুটি সিহঁতে অৱশ্যে বাহিৰত চাকৰি তাকৰি কৰি আছে গতিকে সিহঁতে মাছ মাংস ধৰণৰ

0: আমি মিসেস শ্ৰীমতী আৰু মই দেখাওঁ।
1: তেখেতৰ নামটো যিহেতু আহিছে, শ্ৰীমতীৰ নামটো কৈ দিলে
0: শ্ৰীমতী, তেওঁৰ শ্ৰীমতীৰ নাম হ'ল ৰূপৰেখা বৰ্মন। তেওঁৰ ঘৰ হ'ল ধুবুৰী জিলাৰ বিলাচীপাৰাৰ পাটগিৰি পৰিয়ালৰ। তেওঁৰ ৰূপৰেখা পাটগিৰি, এতিয়া বৰ্মন হ'ল।
1: খুব সুন্দৰ সংসাৰ আপোনাৰ, সুখৰ সংসাৰ। এতিয়া ধৰক আপোনাৰ পুলিচৰ আৰু বা আৰক্ষীৰ যিটো জীৱন, সেই বিষয়ে আমি অকণমান জানিলোঁ, অলপ অৱগত হ'লোঁ। এতিয়া আপোনাৰ এটা সাহিত্যিক দিশ আছে, আপুনি কেইবাখনো পুথিৰ স্ৰষ্টা, আপুনি নাটক লিখে, শিশু সাহিত্য ৰচনা কৰিছে, আপুনি শিশু নাটক লিখিছে, আৰু আপুনি বিভিন্ন ধৰণৰ প্ৰবন্ধ আপুনি প্ৰায় নিয়মীয়াভাৱে লিখি থাকে। এই লেখকৰ যিটো আপোনাৰ যাত্ৰা, লেখকৰ যিটো জীৱন, সেই বিষয়ে অকণমান জনাওকচোন।
0: লেখক মানে সৰুৰ পৰা ধাউতি আছিলে, যে সুন্দৰ সুন্দৰ কবিতা পঢ়িছিলোঁ আমি তেতিয়া। নলিনী বালাদেৱী, মেলিলো প্ৰথম চকু তোমাৰ কলাতে হৈ জীৱনৰ আদিম পাঠ, মদিমা কৌ চকু তোমাৰ কলাতে হৈ জীৱনৰ শেষ সন্ধিয়া, এনেকুৱা ধৰণৰ কবিতাবিলাক মোক আপ্লুত কৰিছে। আজিকালি কবিতাৰ মোক সিমান আপ্লুত নকৰে, তাহানিৰ কবিতাবিলাক, ধৰ দাৰু ধৰ ভাই, আৰু চাবৰ সময় নাই, চাই থাকোঁতে চাই থাকোঁতে মুখত পৰিল চাই, এনেকুৱা ধৰণৰ কবিতা। মই প্ৰথমতে কবিতা লিখাৰ আৰম্ভ কৰিলোঁ, যে কবিতা লিখোঁ, আৰু কবিতাবিলাকৰ ছন্দবদ্ধ কবিতা, ছন্দবদ্ধ কবিতাত মই লিখা আৰম্ভ কৰিছিলোঁ। অমিত্যাক্ষৰ ছন্দত যিবিলাক আজি যিটো ওলাইছে, যে কোনো ধৰণৰ ছন্দ নাই, কোনো ধৰণৰ হেৰি নাই, অবুজ কিছুমান নুবুজ নুবুজা শব্দৰে লিখে, এইবিলাক কবিতাৰ প্ৰতি মই আকৃষ্ট নহয়। তাহানিৰ কবিতাবিলাক আকৃষ্ট হ'লোঁ, মই কবিতা লিখা আৰম্ভ কৰিলোঁ। প্ৰায় লিখোঁতে লিখোঁতে প্ৰায় 180টামান মোৰ কবিতা প্ৰথম লিখিলোঁ। মই কবিতা কিন্তু ভাল কবিতা লিখা হয় বুলি আজিকালি ধৰিব পৰা নাই। মই আজিলৈ যে ভাল এটা কবিতা লিখিব পাৰিছোঁ, মই নিজে কেতিয়াও ভবা নাই। তাৰপিছতে মই ভাবিলোঁ যে তাৰপিছত প্ৰবন্ধলৈ আহিলোঁ, প্ৰবন্ধ লিখা আৰম্ভ কৰিলোঁ, গল্প লিখিলোঁ। এতিয়ালৈ মই আৰক্ষী বিভাগত মোৰ খবীৰ আহমেদ, খবীৰ আহমেদ ছাৰ আপোনালোকে সকলোৱে জানে, খবীৰ আৰক্ষী ডায়েৰী লিখিছিল এটা সময়ত। তেওঁৰ লগত মোৰ খুব ভাল সম্পৰ্ক থাকিলে। ছাৰে মোক কৈছিলে যে মোৰ পিছত কোনোবা এজনে আৰক্ষী ডায়েৰী লিখিব লাগিব, তুমি লিখিবা। তেনেকৈ তেওঁ মোক শিকাইছিলে কি ধৰণে লিখিব। এনেকৈ লিখোঁতে লিখোঁতে মোৰ মোৰ দেন 500 মই সৰু সৰু চুটি চুটি গল্প আৰক্ষী বিভাগক লৈ লিখিলোঁ, আৰু সেইবিলাক লৈ তাৰপিছত প্ৰবন্ধ কিতাপ লিখিলোঁ। আৰু তাৰপিছতে এই লিখোঁতে লিখোঁতে মোৰ 21খন, এতিয়ালৈ 21খন আছে, আৰু 4-5খনমান কিতাপ মোৰ এটা সন্মুখত মোৰ হাতত এতিয়া জমা আছে, ছপা হোৱা নাই।
1: পাণ্ডুলিপি
0: মোৰ হাতত আছে, এতিয়ালৈ ছপা হোৱা নাই। আৰু নাটকৰ দিশত গ'লোঁ, নাটক যিহেতু মই পাঠশালাত ঘৰ,
1: সৰু
0: নটৰাজ থিয়েটাৰ, আবাহন থিয়েটাৰ, কহিনুৰ থিয়েটাৰ, এইবিলাকৰ লগত আমি সৰুৰ পৰা ৰিহাৰ্চেল চাইছিলোঁ। আমি বহুত ভৱেন্দ্ৰনাথ শইকীয়া ছাৰ, প্ৰফুল্ল বৰা, অৱতাৰ সিং, এই ধৰণৰ মানুহ যিবিলাক মহেশ কলিতা, এইবিলাক মানুহক আমি তাক দেখিছিলোঁ। আমি ৰিহাৰ্চেলত বহি আছিলোঁ, আৰু আমাৰ নাটকৰ মানে নাট্যনগৰী বুলি কয় বাচ্চালাসকলে জানে, আৰু নাটকৰ আমাৰ ঘৰে ঘৰে নাট্যকাৰ আছে, প্ৰায় নাট্যকাৰ আছে, শিল্পী আছে, অভিনেতা অভিনেত্ৰী আছে। মই নাটকৰ প্ৰতি লিখিলোঁ, আৰু নাটক লিখোঁতে লিখোঁতে এনেকুৱা হ'ল মোৰ এতিয়ালৈ 12খন নাটক লিখা হ'ল।
1: আৰু আপুনি প্ৰবন্ধ আপুনি বহুত লিখা বুলি কৈছে, পুলিচৰ কোনো আপোন নাই, তেনেকুৱা ধৰণৰ, গতিকে এই বিষয়ে অকণমান কওকচোন আপোনাৰ।
0: খাকী পোচাক আৰু ভাৰতীয় জীৱন, মানে এই ধৰণৰ এখন কিতাপ ওলাইছিল, সেইখন কিতাপ বৰ ভাল ওলায়। খাকী পোচাক মানুহে সদায় মানুহৰ এটা ভ্ৰান্ত ধাৰণা আছে, এই পুলিচবিলাক মানুহ, প্ৰথমতে কথা পুলিচ এটা পেচা, মই যেনেকৈ পেচা, মোৰ জীৱনত পুলিচ হোৱাৰ কোনোতে ইচ্ছা নাছিল, কিন্তু জীৱন পৰিক্ৰমাত চাক নয়াত আহি পুলিচ হ'লোঁ। এইবুলি সকলো পুলিচ যে মানুহ বেয়া হ'ব এনেকুৱা কথা নাই, কাৰণ প্ৰথমতে মানুহ এজন পৰিয়ালৰ পৰাই, সকলো পুলিচ কোনোবা কাৰোবাৰ দেউতা, কোনোবা ককা, কোনোবা
1: সুৰক্ষাৰ
0: কাৰণে, এইটো এটা এটা পেচাহে আচলতে। কিন্তু আৰক্ষীক সদায় নিগেটিভ চিন্তাৰে মানুহে আজিও সমাজত নিগেটিভ চিন্তাৰে চায়, মানে মানে আৰক্ষী যেন এটা শত্ৰু, আৰক্ষী মই এই বিষয়ে বহুত মানে অকণমান ধেমেলীয়া কথাও লিখিছিলোঁ, যে এখন সৰু ঘটনা এটা আপোনাক মই কৈছোঁ ইয়াৰ মাজতে, যে আৰক্ষী কেনেকৈ মানুহে বেয়া চকুৰে চায়, যে আৰক্ষী কেনেকৈ এটা এক জেগাত এখন এটা বাছ এক্সিডেণ্ট হ'ল, বাছ মই লিখিছোঁ এই কথাটো, বাছ এক্সিডেণ্ট হ'ল, তাত মানে ট্ৰেফিক জাম হৈছে, ট্ৰেফিক জাম হোৱাৰ পিছত বহুত সময় মানুহবিলাক যাব পৰা নাই, এজন গাড়ী চালকে এজন মানুহক এইবাৰৰ পৰা আহি থকা দেখালে বিপৰীত ফালৰ পৰা, তেওঁ সুধিলে কি হৈছে ভাইটি, যে কিয় ইমান ট্ৰেফিক জাম হৈছে, বোলে ৰাস্তাতে এখন বাছ বাগৰি পৰিছে, ৰাস্তাটো বন্ধ হৈছে। এই মানুহজনে ক'লে তেতিয়াহ'লেতো মানুহ বহুত মানুহ তাত মৰিছে, বোলে নহয় খুৰা, বৰ ভাগ্য ভাল, বাছখনত এজনো মানুহ নাছিল, বোলে কি মানুহ খালী বাছ, বোলে নহয় সকলো পুলিচ আছিল তাতে, এই যে সকলো পুলিচ মানুহ
1: নহয়,
0: গতিকে মানুহক এনেকুৱা ধৰণে চাইছিল। আৰু এঘৰত গৈছিল, এঘৰ এটা সৰু কাহিনী আছিল, যে এঘৰত কলিং বেল বাজিল, দেউতাকে ছোৱালীজনী ক'লে মা চোৱাচোন বাহিৰত কোন আহিছে চোৱাচোন, ছোৱালীজনী বাহিৰলৈ গৈ বাৰাণ্ডালৈ গৈ আকৌ ঘূৰি গ'লগৈ, দেউতা দুজন ভদ্ৰলোক আৰু এজন পুলিচ, দুজন ভদ্ৰলোক এজন পুলিচ নহ'লে, এই ধৰণৰ নিগেটিভ যিটো চিন্তাধাৰা, নিগেটিভ যিটো পুলিচৰ প্ৰতি এটা ধাৰা, মই পুলিচৰ প্রেক্ষাপটত যে পুলিশ আসলতে কি, পুলিশে কি কষ্টদায়ক কাম করে থাকে সুরক্ষার কারণে, রাতি দিন নেখায়, রাতের মানে টোপনি নাই, 24 ঘন্টা করি বলে তার পজিটিভ কেন একটা

0: জনসাধারণ লগত কেনে একটা হাকো তৈয়াৰ কৰিব পাৰো, ভুল বুজাবুজিটো নাইকিয়া কৰিব পাৰো। কাৰণ চাকৰিটো পুলিচে বিচাৰে, নাপালে আঙুন আঙুন নাপালে নাপালে শিয়ালে টেঙা বুলি কয়। চাকৰি বহুতে বিচাৰে, আমাৰ ওচৰত আহে বহুত মানুহ আহে যে দাদা মোক চাকৰি পুলিচৰ চাকৰি এটালে। যেতিয়া পুলিচৰ চাকৰিটো নাপাব তেতিয়া পুলিচ বেয়া, পালে কিন্তু ভাল। কাৰণ পুলিচ এতিয়া 65,000 পুলিচ আছে আমাৰ অসম পুলিচ, 65,000 পুলিচৰ কিমান পৰিয়াল পুলিচৰ, হাজাৰ হাজাৰ মানুহ পুলিচৰ চাকৰি দি আছে, সকলো কিন্তু বেয়া নহয়।
1: আৰু আপুনি যেনে খবীৰ আভেদ ডাঙৰীয়াৰ কথা ক'লে, বা আমি সকলোৱে জানো অসম আৰক্ষী ডিজিপি আমাৰ যে কুল শইকীয়া
0: আছে, ভাল

0: সাহিত্য সংস্কৃতিৰ লগত জড়িত বহুত মন আছে। মই এখন কিতাপ লিখিছিলোঁ, সেইখন কিতাপখন ইয়াতে আছে হয়তো,
1: মই পাইছোঁ, সাহিত্য সংস্কৃতিৰ পথাৰত অসম আৰক্ষী আপুনি লিখিছে, সেই বিষয়ে আপুনি লিখিছে,
0: এইখন লিখিছোঁ যে অসম আৰক্ষীয়ে, সেইখন বিভিন্নজন আমাৰ প্ৰায় তেতিয়া 35 35 গৰাকী অসম আৰক্ষীৰ কাম কৰা মানুহে তেখেতে কি সাহিত্য সংস্কৃতি কৰি আছে, সেইকেইজনৰ বিষয়ে মই লিখি পেলাই এখন ডাঙৰ কিতাপ কৰিছিলোঁ। আকৌ এখন কিতাপ আছে আপুনি দেখিব, সেই কিতাপখন মই লিখিছিলোঁ প্ৰতিমা বৰুৱা পাণ্ডে, তেওঁৰ ওপৰত মই এখন কিতাপ লিখিছিলোঁ যে প্ৰতিমা বৰুৱা পাণ্ডেক বহুতে গোৱালপৰীয়া ভাষাটো এই বেংগলী ভাষাৰ নিচিনা ভাবে মানুহে, পশ্চিমখন ভাষাটো কিবা বেলেগ ধৰণৰ বাংলা ভাষা কয়, ইভেন মই যেতিয়া
1: গোৱালপৰীয়া
0: ভাষা দেশী ভাষা কয়, তেওঁলোকে যিটো গান গায় ভাৱৈয়া গীত কয়, ভাৱৈয়া গীত বা দেশীয়া গীত, দেশী গীত, দেশী ভাষাৰ গীত, যে মোৰ শহুৰৰ ঘৰ বিলাচী পাৰ, মই যেতিয়া বিয়া কৰিব মানে কৰিলোঁ, মোৰ এটা সূত্ৰৰ যোগেদি আমাৰ তেওঁ মামাৰ ঘৰ মোৰ পাঠশালাতে, সেইগতে মোৰ শ্ৰীমতীক মই বিয়া যেতিয়া কৰিলোঁ, তেওঁলোকৰ ভাষাটো দেখি আমাৰ গাঁৱৰ মানুহে কৈছিলে, প্ৰফুল্ল এই বঙালী ছোৱালী বিয়া কৰাব নেকি, এই বঙালী ধৰণৰ যিটো এটা চিন্তা ধাৰণা, আচলতে বঙালী ভাষা নহয়, এইটো আমাৰ দেশী ভাষা, এইটো গোৱালপৰীয়া ভাষাতে প্ৰতিমা বৰুৱা পাণ্ডে অনন্য ভূপেন হাজৰিকাই তেওঁক লৈ আহিলে, কেইবাখন চিনেমাত গান গোৱালে, গোৱালপৰীয়া গীতৰ সংকল্প কৰিলে, তেতিয়াৰ পৰা প্ৰতিমা বৰুৱা পাণ্ডে, সেইকাৰণে গোৱালপৰীয়া গীতৰ সম্ৰাজ্ঞী বুলি ক'লে, আৰু প্ৰতিমা বৰুৱা পাণ্ডে লগত মোৰ এটা অতপ্ৰত সম্পৰ্ক হ'ল, ভূপেন হাজৰিকাৰ লগত প্ৰতিমা বৰুৱা পাণ্ডেটো মোৰ ভূপেন হাজৰিকাৰ দাদাৰ লগত মোক চিনাকি কৰি দিলে প্ৰতিমা বৰুৱা পাণ্ডে, বিশেষ এটা তেখেতৰ ঘৰত যাব লগা হোৱাৰ কাৰণে, সেইদিনে ভূপেন হাজৰিকাৰ লগত মোৰ এটা বহুদিনীয়া ভূপেন্দ্ৰৰ লগত, ভূপেন্দ্ৰ ইভেন মোৰ ঘৰত যোৱা কথাও আছিলে, ভূপেন্দ্ৰৰ লগত মই কেইবাদিন মানে ভূপেন্দ্ৰৰ লগত বহিছিলোঁ, বহুত কথা আলোচনা কৰিছিলোঁ,
1: খুব আপুনি খুব সৌভাগ্যবান যে ভূপেন হাজৰিকা তেনেদৰে আপুনি ইমান ওচৰৰ পৰা পাইছে, আৰু এতিয়া যদি যিহেতু ভূপেন হাজৰিকাৰ এতিয়া জন্ম শতবাৰ্ষিকী অনুষ্ঠান চলি আছে, আৰু আপোনাক দেখিছে আমি খুব অনুৰাগী ভূপেন হাজৰিকাৰ গীত নিশ্চয় সকলোৱেই ভাল পাওঁ, আমি আপোনাৰ পচন্দৰ গীত যদি এইখিনি সময়ত আমি এতিয়া যদি
0: ভূপেন হাজৰিকাৰ হেজাৰ হেজাৰ হেজাৰ হেজাৰ গানৰ ভিতৰত এনেকুৱা এটা গীত নাই যিটো গান বেয়া, সকলো গান শুনিলে তাৰ এটা গুৰাৰ্থ, তাৰ মৰ্মাৰ্থ, ভূপেন হাজৰিকাৰ যিটো শব্দৰ অলংকাৰ, যিটো ভাষাৰ, ভূপেন হাজৰিকাৰ প্ৰতিটো গীতে একোটা ধৰক আপোনাৰ সেইটো কবিতা, একোটা গীতি সাহিত্য, আৰু তাত এটা একোটা
1: এনেকুৱা
0: হৃদয় হৃদয়ৰ পৰা যদি ৰমন্থন কৰা যায়, ভূপেন হাজৰিকাৰ গীতত একোটা একোটা কাহিনী লুকাই থাকে, যে ভূপেন হাজৰিকাৰ মই শতিকাৰ শ্ৰেষ্ঠ গীত মানুহে মানুহৰ বাবে, মোৰ জীৱনৰ আটাইতকৈ ভাল লগা গীতটো হ'ল মানুহে মানুহৰ বাবে, কাৰণ আমাৰ কবিসকলে কৈ থৈ গৈছে, মই বহুত জেগাত মই ভাষণত মই ভাষণ দিব যাওঁ, গীতা পাঠ গীত ভাগ্যৱত পাঠ কৰিব, তাতেও কওঁ যে প্ৰথমতে মানুহক মানুহে ভাল পাব লাগিব, মানুহক যদি ভাল পায় তীৰ্থ ভ্ৰমণ কৰি মক্কা মদিনালৈ গৈ পৃথিৱীৰ বিভিন্ন তীৰ্থ ভ্ৰমণ কৰি একো লাভ নাই, আৰু পিতৃ মাতৃ, পিতা স্বৰ্গ, পিতা ধৰ্ম, পিতাহী পৰমন্তপ, পিতৰী পিতৃমনে প্ৰিয়ন্তে সৰ্বদেৱতা, পিতৃ মাতৃক যদি শ্ৰদ্ধা কৰে তেতিয়াহ'লে পৃথিৱীত কোনো আৰু তীৰ্থস্থানত নগ'লে হয়, আৰু মানুহক ভাল পাব লাগে, আমাৰ বাংলা কবি জৰু চন্দ্ৰী দাসে কৈছিল, সবাইৰ ওপৰে মনুষ্যত্ব তাহাৰ ওপৰে কিয় নাই, ইমান সুন্দৰ ভাষা কৈছিল কবিগুৰু ৰবীন্দ্ৰ ঠাকুৰে কৈছিল, অ গো মৰিতে চাহি নাম এই সুন্দৰ ভুৱনে মানুহৰ মাজে বাচিতে চাই, ইমান সুন্দৰ সুন্দৰ কথা আমাৰ কবিয়ে কৈছে, মানুহে দেৱ মানুহে হে মানুহবিনে নায়িকে কৰা কৰা পূজা পাদ্য অৰ্ঘলে জয় জয় মানৱদেৱ, যে মানুহক ভাল পাব লাগে, মানুহক ভাল পোৱাৰ কাৰণে ভূপেন হাজৰিকাই যি এই সুন্দৰ গীতটো লিখি থলে, যে এই গীতে সকলো কথা যে মানুহকে আমি প্ৰথমতে দেৱতা পূজা কৰিব লাগে, এই কথাৰ ওপৰত মই ভূপেন হাজৰিকা সেই গীতটো মই যথেষ্ট প্ৰচণ্ড মোৰ সদায় গাই থকা গুণগুণ
1: কৰে, আৰু সেই গীতটো শতিকাৰ এটা শ্ৰেষ্ঠ গীত বুলি বিবেচিত হৈছে, আপুনিও সেইটো কথা কৈছে, গতিকে আদৰ্শতে এইখিনিতে আমি কথাকণ্ঠ ভূপেন হাজৰিকাৰ সেই গীতটি শুনাই লৈছোঁ আপোনালোকক, আমাৰ যি প্ৰফুল্ল বৰ্মনৰ যি পচন্দ, আমাৰ আটাইৰে পচন্দ সেই গীত শুনাইছোঁ, তাৰ পাছত আমি আকৌ আমাৰ এই কথা বাৰ্তা আমি অব্যাহত ৰাখিম।

0: এতিয়া হোৱা আপোনাৰ নাটকৰ কথা লৈ আমি যদি চিন্তা কৰোঁ, আপোনাৰ নাটক ভ্ৰাম্যমানৰ মঞ্চতো হৈছে, এই বিষয়ে অকণমান কওক, আপুনি ভ্ৰাম্যমানৰ কাৰণে নাট লিখিছে।
1: আচলতে মই নাটক প্ৰথমতে ভ্ৰাম্যমান থিয়েটাৰ নাটক লিখিবলৈ চেষ্টা কৰিলোঁ, কিন্তু নাটককেইখনে মোৰ যিকেইখন নাটক লিখিছিলোঁ ভ্ৰাম্যমানৰ কাৰণে, মানে আজিৰ প্ৰেক্ষাপটত সেই নাটককেইখনে সুবিধাজনক স্থান লাভ নকৰিলে। কাৰণ আজিকালি কমাৰ্চিয়েল মেথডত আজিকালি মানুহবিলাকে নাটক যদি চাবলৈ যায়, সেই যিটো প্ৰফুল্ল বৰাৰ নাটক যে সেই সময়ৰ নাটক বা ভৱেন্দ্ৰনাথ শইকীয়াৰ নাটক, সেই নাটকে আজিকালি লাহে লাহে তাৰ আদৰ কমি আহিছে। এতিয়া নাটক অকণমান কমাৰ্চিয়েল চিত্ৰধৰ্মী নাটকৰ মানে ধৰণৰ নাটক অকণমান ওলাইছে, অকণমান চিনেমেটিক ধৰণৰ যিবিলাক নাটক, এইবিলাকে মানুহক বেছি আনন্দময় খন্তেকীয়া আনন্দ দিয়ে। সেইকাৰণে মই মোৰ কাহিনীৰ ওপৰত আধাৰতে এখন পখিলা বুলি নাটক, সেইখন নাটকখন লিখিছিলে। আচলতে মোৰ কাহিনীয়ে সেই নাটকখন লিখিছিলে অভিজিত ভট্টাচাৰ্য, তেওঁ লিখিছিলে। আনটি
0: কাহিনীটো
1: মোৰ আছিল আৰু আমাৰ হেমন্ত দত্ত ছাৰে মোৰ এখন আত্মসন্মান বুলি মোৰ এটা গল্পৰ ওপৰত তেখেতে লিখিছিলে। আচলতে ভ্ৰাম্যমানে প্ৰত্যক্ষভাৱে মই নাটক দিয়া নাই, কিন্তু মোৰ কাহিনী পঢ়িছে। কিন্তু মই নিজাববীয়াকৈ নাটক মই এমেচাৰদামলৈ গুচি আহিলোঁ। এমেচাৰদামত কি হয়, এটা নিজৰ মৌলিকতা থাকে আৰু সেই নাটক মঞ্চস্থ কৰিলোঁ। মই এতিয়ালৈ 12খন নাটক লিখিলোঁ এমেচাৰদামা, আৰু সেই ড্ৰামাৰ ভিতৰত মোৰ শ্ৰেষ্ঠ এতিয়ালৈ দিব লগা নাটক হ'ল, মঞ্চস্থ কৰা নাটক হ'ল আমাৰ লক্ষ্মীনাথ। লক্ষ্মীনাথ বেজবৰুৱাৰ জীৱনৰ আধাৰত আজিলৈ অসমত কোনো ধৰণৰ নাটক ৰেখা হোৱা নাই। জ্যোতিপ্ৰসাদৰ হাতৰ জীৱনত অকণমান জীৱনক লৈ লিখিছে অকণমান সৰু নাটক, কিন্তু লক্ষ্মীনাথ বেজবৰুৱাৰ জীৱনৰ আধাৰত নাটক এতিয়ালৈ কোনো হোৱা নাই। মই সেইখন 8খন কিতাপ পঢ়ি লক্ষ্মীনাথৰ জীৱনৰ গোটেই জন্মৰ পৰা মৃত্যুলৈ সেই নাটকখন লিখিলোঁ, আৰু সেই নাটকখন 242 পৃষ্ঠাৰ নাটকখন মৰিছিলে। আৰু সেই নাটকখন ইংৰাজীলৈ অনুবাদ হৈছে, বাংলা ভাষালৈ অনুবাদ হৈছে, আৰু এতিয়া আমি উৰিয়া ভাষালৈ কৰিবৰ কাৰণে চেষ্টা কৰি আছোঁ। সেইখন নাটক মোৰ 4 নিশা মঞ্চস্থ হৈছিল, 2 দিন আমাৰ ৰবীন্দ্ৰ ভৱনত আৰু 2 দিন শংকৰদেৱ কলাক্ষেত্ৰত, আৰু সেইখন মোৰ জীৱনৰ এখন শ্ৰেষ্ঠ নাটক। আৰু বহুত নাটক, কেইবাখনো নাটক লিখিছোঁ, য'ত মহান শিল্পী নিপুণ গোস্বামী তৃষ্ণা নামৰ নাটকখন মোৰ তেওঁ কৰিছিলে, দহন নাটক কৰিছে, আপুনি সেইখন আমাৰ এইটো পাব। গতিকে নাটকৰ বিষয়ে মই তেনেকৈ আগবাঢ়িলে, এতিয়াও নাটক লিখি আছোঁ।
0: আপোনাৰ হিচাপ কৰিলে আপোনাৰ কেইবাখনো নাটক, 10খন, সৰ্বমুঠ 10খন নাটক আপুনি এতিয়ালৈকে লিখি উলিয়াইছে। তাৰ উপৰিও আপুনি ধাৰাবাহিক দূৰদৰ্শন বা অন্যান্য যিবিলাক প্ৰাইভেট মিডিয়া আছে তাতো আপোনাৰ ধাৰাবাহিক, আপোনাৰ কাহিনীৰ ভিত্তিত ধাৰাবাহিক প্ৰচাৰ, VCD আপুনি কৰিছে, এই বিষয়ে কওকচোন।
1: মই আমাৰ ঘৰতে আমাৰ মোৰ ল'ৰা দুটাৰ নামত

0: এটা ঘৰত মাতা নাম ৰূপন আৰু মিমন, ৰূপন মিমন কালচাৰেল ছচাইটি বুলি এটা মোৰ ছচাইটি এটা আমি তাত ৰেজিষ্ট্ৰেশ্যন কৰা আছে, আৰু এই ছচাইটি আমাৰ এখন কালচাৰেল বিভাগৰ, এই ছচাইটিৰ দ্বাৰাই আমি কেৱল এই নাটকবিলাক সেই ছচাইটিৰ দ্বাৰাই কৰোঁ, কালচাৰেল ছচাইটিৰ দ্বাৰা। আৰু আমি ভি চি ডি কৰিলোঁ, 3খনমান ভি চি ডি কৰিলোঁ, মোৰ পুলিচ আৰু প্ৰেম নকল দাৰোগা এনেকুৱা ধৰণৰ ভি চি ডি কৰা হ'ল। আৰু মোৰ কাহিনীৰ আধাৰত ইতিমধ্যে ৰং চেনেলত নিবিড় মায়াৰে বুলি প্ৰায় 100টা এপিচড ওলাইছিলে নিবিড় মায়াৰে, সেই আৰু আমিও মানুহ অৰ্থাৎ পুলিচবিলাকো যে মানুহ, এই তাৰ ওপৰত এখন মই আমাৰ চিৰিয়েল কৰিছিলোঁ, এইটো আগত দূৰদৰ্শনত বাজিছিলে, তাৰপিছত আমাৰ ৰং চেনেলত বাজিছিলে, আৰু নিবিড় মায়াৰ এখনো ৰং চেনেলত বহুতটা এপিচড বাজি আছে। আৰু সৰু সৰু নাটক কেইবাখনো লিখিছোঁ মই, শিশু শিশু নাটক শিয়ালৰ প্ৰাণ এনেকুৱা ধৰণৰ কিছুমান সৰু সৰু নাটকো লিখিছোঁ। যে নাটকৰ যিটো আমেজ, নাটকৰ যিটো মঞ্চত মানুহে যেতিয়া হাত চাপৰি বজায়, সন্মুখৰ পৰা দৰ্শকে যেতিয়া আহি আহি কয় যে আপোনাৰ নাটকখন চাই খুব ভাল পাইছোঁ, ভাল লাগিছে, সেই আমেজটো বেলেগ, সেই এটা গৰ্বিত হয় মঞ্চৰ যেতিয়া আহিবলৈ নাটকখন উপহাৰ দিব পৰা হয়।
1: এই যে আপুনি ইমান লিখাৰ কাৰণে ব্যস্ত থাকে, ধৰক দেখিছোঁ যে দৈনিক আপুনি লিখা মেলা কৰে।
0: হয়, তাৰমানে সময় বুলি মানুহৰ আচলতে আমি আমাৰ বেছিভাগ মানুহৰ জীৱনৰ সময়বিলাক বহুতে ব্যয় কৰে অদৰকাৰী কামত ব্যয় কৰে, সময় ব্যতীত কৰে অদৰকাৰী কামত। যেনে মানুহৰ ৰাতিপুৱা উঠি পেপাৰ পঢ়িব, কি পঢ়িব, পেপাৰখন কিছুমান নিগেটিভ বাৰ্তা লয়। মই বহুতো ভাগ্যৱত ব্যাখ্যাটো যাওঁ কওঁ যে প্ৰথমতে ৰাতিপুৱাই উঠিয়ে এই যিকেইটো নিগেটিভ বাৰ্তা থকা, ক'ত মাৰ্ডাৰ হ'ল, অমুকত ৰেপ হ'ল, অমুকত অমুক হ'ল, তমুক হ'ল, তমুল, ৰাজনীতিৰ কথাবিলাকে, মেৰ পাছৰ কথাবিলাক পঢ়ি পঢ়ি মানুহ ৰাতিপুৱাইতে নিগেটিভ বাৰ্তা এটা লৈ লয়, মগজুটো নিগেটিভ বাৰ্তাৰে ভৰি লয়। মই কৈছোঁ ৰাতিপুৱাই আপুনি গৈ পেলাই অকণমান ঈশ্বৰৰ, যাৰ যেনেকৈ ইষ্টদেৱতাক অকণমান স্মৰণ কৰক, ওম নম ভগৱতী বাসুদেৱায় কওক এবাৰ, নাইবা কৃষ্ণ নাম লওক, বা যে যেনেকৈ নিজৰ কৰে তেনেকৈ কৰক, মনটো পজিটিভভাৱে লৈ লওক, তেতিয়া দেখিব গোটেই দিনটো আপোনাৰ পজিটিভ। আৰু ভগৱানৰ ওচৰত মই সদায় প্ৰাৰ্থনা কৰোঁ, উঠিয়ে ভগৱানৰ ওচৰত মই 3 বাৰ ঈশ্বৰৰ নাম লৈ মই কওঁ যে আজিৰ দিনটোত যাতে মই প্ৰভু, মই কাৰো পৰা কটু কথা শুনিব লগা নহয়, মই কাৰো পৰা, মই যাতে মোৰ মুখৰ পৰা যে এটাও কটু কথা যাতে নলয়। পুলিচক মানুহে সাধাৰণতে বেয়া কথা ভাবি কয়, যে পুলিচৰ মানুহে সদায় বেয়া কথা কয়, কিন্তু মোৰ মুখৰ পৰা এটাও কেনেকুৱা, আজি হোমগাৰ্ড এজন কনিষ্টেবল এজন মই কোনোদিন বেয়া কথাৰে কোৱা নাই, মই সন্মান কৰোঁ, তেওঁ চাকৰিটো সৰু খাপৰ, মই চাব ইঞ্চপেক্টৰ ভৰ্তি হৈছোঁ, ডি এছ পি হিচাপে ৰিটায়াৰ কৰিছোঁ, কিন্তু সেইটো বেলেগ কথা, মোতকৈ আইএছ ডাঙৰ অফিচাৰ, আইএছ অফিচাৰ, আইপিএছ অফিচাৰ আছে, নিজৰ নিজৰ পজিশ্যনো নিজে নিজে ডাঙৰ, কিন্তু সৰুজনক আমি তেওঁ মানুহ হিচাপে গণ্য কৰিব লাগে, মই সেই চিন্তা ভাৱনাৰে কৰোঁ। গতিকে আমি যদি পজিটিভ থিংকিং এটা লৈ ৰাতিপুৱা যদি কাম কৰি যাওঁ, তেতিয়া দেখোঁ গোটেই দিনটো আপোনাৰ পজিটিভ। আৰু ৰাতি আপুনি যেতিয়া শুবলৈ যাব, তেতিয়া ভগৱানক আপুনি আৰাধনা কৰক, আমি কওঁ, মই যেনেকৈ কওঁ যে প্ৰভু, দিনটো মই যদি কিবা ভুলতে কিবা মই ভুল কৰিলোঁ, তাৰ কাৰণে ক্ষমা কৰিব, আৰু ৰাতিটো মই আজি শুবলৈ গৈছোঁ, গতিকে মোৰ যাতে ৰাতিটো এটা সুন্দৰ, যাতে মই ৰাতিটো কটাব পাৰোঁ তোমাৰ চৰণত, কালি ৰাতিপুৱা যদি আকৌ তোমাৰ চৰণত সেৱা কৰিব আহিব, এই ধৰণৰ বাৰ্তা এটালৈ কাম কৰিব আৰম্ভ কৰিছোঁ।
1: সুন্দৰ চিন্তা, আপোনাৰ পৰা গম পালোঁ যে আপুনি ভাগৱত পাঠ কৰে বিভিন্ন ঠাইলৈ গৈও, যি অনুষ্ঠানৰ সময় সেয়া প্ৰায় শেষ হ'বৰ হৈছে, আপুনি কৈছিলে যে কিবা নহয় কিবা কাম কৰি থৈ যাবলগীয়া, সেয়া পৰিকল্পনা আপোনাৰো আছে আমি জানিছোঁ, যে নিৰ্দিষ্ট কিবা তেনেকুৱা পৰিকল্পনা যে এইটো কৰিব পাৰিলে মই নিজকে ভাবিম যে ধন্য, তেনেকুৱা কিবা ভাৱ আছে নেকি আপোনাৰ?
0: মই ভাবিছিলোঁ যে মোৰ সাহিত্য ৰথি লক্ষ্মীনাথ লক্ষ্মীনাথ বেজবৰুৱাৰ জীৱনক আজিলৈ বহুত মানুহে বাহিৰত জানিব পৰা নাই, লক্ষ্মীনাথ বেজবৰুৱা এখন যদি কোনো মই ব্যয়বহুল এখন যদি ধাৰাবাহিক কৰিব পাৰিলোঁহেঁতেন, সেই কিতাপখন কৰিব মানে ধাৰাবাহিকখন কৰাৰ মোৰ মানস আছিলে। এতিয়া মই সাহিত্য সাধনাৰ বিষয়বস্তুটো মই আধ্যাত্মিকতাৰ ফালে বেছিকৈ লিখি আছোঁ, মই প্ৰায় প্ৰতিদিনে একোটাকৈ প্ৰবন্ধ লিখোঁ, আৰু প্ৰবন্ধ হ'ল আধ্যাত্মিক দিশৰ, আৰু মই সত্য অন্বেষণ বুলি এটা ধাৰা লিখি আছোঁ, মোৰ ভাম্যভাষৰ জৰিয়তে, হোৱাটছএপৰ জৰিয়তে মই গোটেই অসমে চাই আছে, বিভিন্ন তাৰ আমাৰ ইয়াত চোৱা মানুহ আছে, তেখেতসকলে মোক তাত কয় যে সত্য অন্বেষণ, জীৱনৰ সত্য কি, এই সত্যটো যদি আমি নিজকে উপলব্ধি কৰিব পাৰোঁ, তেতিয়াহ'লে আমি সুখী জীৱন যাপন কৰিম।
1: আৰু জীৱনৰ সত্যটো কি বুলি ভাবে?
0: জীৱনৰ সত্যটো হ'ল
1: যিটো অন্বেষণ কৰি আছে আপুনি,
0: জীৱনৰ সত্যটো হ'ল আমাৰ যিটো মহাত্মা গান্ধী কৈছিল যে বুঢ়া মদ দেখো বুঢ়া মদ কো বুঢ়া মদ শুনো, এই তিনিটাটো মুখ্য, আপুনি কাকো বেয়াকে নক'ব, কাৰো বেয়াক নুশুনিব, কাকো নক'ব, কাৰো পৰা নুশুনিব, আৰু সকলোকে মানুহেই দেৱ, মানুহে, মই কৈ আছোঁ আগতে যে মানুহক প্ৰথমতে আপুনি মানুহক শ্ৰদ্ধা কৰিবলৈ শিকক, পিতৃ মাতৃক শ্ৰদ্ধা কৰিবলৈ, ডাঙৰক শ্ৰদ্ধা কৰিবলৈ শিকক, এই কথাটোৱে মই চিন্তা কৰোঁ যে আমি এটা শুদ্ধ শান্তিৰে জীৱন যাপন কৰিব লাগে, আৰু আমি সকলে ভাতৃত্ববোধেৰে ল'ব।

0: লাগে।
1: হয়, খুব সুন্দৰ, খুব সুন্দৰ দৰ্শন আপোনাৰ, খুব জীৱনৰ যি আপুনি আহৰণ কৰিছে, শ্ৰোতাৰে বিলাই দিছে, সেই জ্ঞান দিছে আপুনি। প্ৰফুল্ল বৰ্মন ডাঙৰীয়া এই বাক্যশাৰীৰে আমি আমাৰ আজি অনুষ্ঠান সামৰিব লৈছোঁ। অহা খণ্ডত আন এগৰাকী অতিথিৰ সৈতে আপোনালোকৰ মাজত আমি উপস্থিত হ'মহি। নমস্কাৰ,
0: ধন্যবাদ, নমস্কাৰ।

জীৱন সুৰভি অনুষ্ঠানটিৰ আজিলৈ ইমানতে অন্ত পৰিল। এই আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰায়োজিত এটি শৈক্ষিক অনুষ্ঠান উমংগ।

0: 2026ত 2063 জন বিদেশীক বহিষ্কাৰ কৰা হৈছে। আনহাতে নাগৰিকত্ব সংশোধনী আইনৰ অধীনত এতিয়ালৈকে 17 জন লোকে নাগৰিকত্বৰ বাবে আবেদন কৰা বুলি মুখ্যমন্ত্ৰীয়ে সদনৰ মজিয়াত উল্লেখ কৰিছে। এইসকল আবেদনকাৰীৰ ভিতৰত 6 জন ব্যক্তিৰ আবেদন নিষ্পত্তি কৰি নাগৰিকত্ব প্ৰদান কৰা হৈছে। কেন্দ্ৰীয় চৰকাৰৰ উদ্যোগত গুৱাহাটীত দুদিনীয়াকৈ অনুষ্ঠিত ব্ৰিক্ছ ৰাষ্ট্ৰৰ মাদক দ্ৰব্য বিৰোধী সংস্থাৰ মুৰববীসকলৰ বৈঠকৰ আজি সামৰণি পৰিব। গৃহ মন্ত্ৰালয়ৰ অধীনৰ মাদক দ্ৰব্য নিয়ন্ত্ৰণ সংস্থাৰ উদ্যোগত কালিৰে পৰা অনুষ্ঠিত এই বৈঠকত নিচাযুক্ত দ্ৰব্যৰ সৰবৰাহ আৰু ইয়াৰ অপব্যৱহাৰৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত ব্ৰিক্ছৰ সদস্য ৰাষ্ট্ৰ আৰু দেশৰ মাদক দ্ৰব্য বিৰোধী সংস্থাৰ মুৰববী তথা জ্যেষ্ঠ বিষয়াসকলে অংশ লৈছে। ভাৰতীয় প্ৰতিনিধি দলৰ নেতৃত্বত থকা মাদক দ্ৰব্য নিয়ন্ত্ৰণ ব্যুৰোৰ সঞ্চালক প্ৰধান অনুৰাগ গাৰ্গে এই বৈঠক মুকলি কৰি কয় যে ড্ৰাগছৰ সৰবৰাহ আৰু ইয়াৰ লগত জড়িত দ্ৰব্যসমূহৰ ব্যৱহাৰ ৰোধ কৰাৰ উদ্দেশ্যে গোলকীয় প্ৰত্যাহ্বানৰ মুখামুখি হোৱাৰ পৰিপ্ৰেক্ষিতত ব্ৰিক্ছ ৰাষ্ট্ৰসমূহৰ সামৰ্থ্য বৃদ্ধি আৰু এই সন্দৰ্ভত স্থিতি দৃঢ় হ'ব লাগিব। তেওঁ ডাৰ্ক নেট মঞ্চৰ জৰিয়তে সীমান্তৰ সিপাৰৰ পৰা মাদক দ্ৰব্যৰ সৰবৰাহৰ নেটৱৰ্কৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাবে আন্তঃৰাষ্ট্ৰীয় সহযোগিতা গঢ়ি তোলাৰ পোষকতা কৰে। ব্ৰিক্ছ ৰাষ্ট্ৰসমূহৰ মাজত মাদক দ্ৰব্যৰ সৰবৰাহক লৈ সৃষ্টি হোৱা সমস্যা নিৰ্মূল কৰাৰ বাবে আজি উমৈহতীয়া ঘোষণা পত্ৰ গ্ৰহণ কৰা হ'ব। ডিব্ৰুগড়ৰ চাবুৱা লাহোৱাল সমষ্টিত শিপিনীসকলৰ বাবে এটা মাহজোৰা প্ৰশিক্ষণ শিবিৰৰ কালি আৰম্ভ কৰা হয়। অসম মহিলা পৰিষদ চাবুৱা লাহোৱাল সমষ্টিৰ সমিতিৰ উদ্যোগত অনুষ্ঠিত এই প্ৰশিক্ষণ শিবিৰ উদ্বোধনী অনুষ্ঠানত অসম চৰকাৰৰ হস্ততাঁত বস্ত্ৰশিল্প বিভাগৰ ডিব্ৰুগড় কাৰ্যালয়ৰ সহকাৰী সঞ্চালক চন্দন শইকীয়াৰ লগতে বিভাগীয় বিষয়াসকল উপস্থিত থাকে। অনুষ্ঠানটোত প্ৰাক্তন বিধায়ক পোনাপন বৰুৱাই বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি শিপিনীসকলক শুভেচ্ছা জ্ঞাপন কৰে। মণিপুৰত যোৱা নিশা আছাম ৰাইফলছৰ ওপৰত হোৱা উগ্ৰপন্থীৰ আক্ৰমণৰ ফলত 2 গৰাকী জোৱানৰ মৃত্যু হয়। আৰক্ষী সূত্ৰৰ মতে উখৰুল জিলাৰ লিটান আৰক্ষী চকীৰ অন্তৰ্গত লুংচাংখং অঞ্চলত যোৱা নিশা প্ৰায় 2 বজাত উগ্ৰপন্থীয়ে আছাম ৰাইফলছৰ কনভয়ত গুলীচালনা কৰে। এই ঘটনাৰ খবৰ পোৱাৰ পাছতে অতিৰিক্ত নিৰাপত্তা বাহিনীয়ে অঞ্চলত উপস্থিত হৈ আক্ৰমণকাৰীৰ সন্ধান উলিয়াবলৈ অভিযান চলায়। 17 সংখ্যক ৰাষ্ট্ৰীয় যুৱ সংসদ 2024-25ৰ বঁটা বিতৰণী অনুষ্ঠান আজি নতুন দিল্লীত অনুষ্ঠিত হ'ব। মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ মাজত অনুষ্ঠিত এই প্ৰতিযোগিতাত কাশ্মীৰ বিশ্ববিদ্যালয়ে প্ৰথম স্থান অধিকাৰ কৰিছে। সংসদীয় পৰিক্ৰমা ৰাজ্যমন্ত্ৰী অৰ্জুন ৰাম মেঘাৱালে বিজয়ী বিশ্ববিদ্যালয় মহাবিদ্যালয় আৰু শিক্ষাৰ্থীসকলক বঁটা প্ৰদান কৰিব। শিক্ষাৰ্থীসকলৰ মাজত গণতান্ত্ৰিক প্ৰমূল্যবোধ আৰু সংসদীয় পদ্ধতিসমূহৰ বিষয়ে সজাগতা সৃষ্টি কৰিবলৈ বিগত 29 বছৰ ধৰি বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়সমূহৰ মাজত সংসদীয় পৰিক্ৰমা মন্ত্ৰালয়ে এই প্ৰতিযোগিতাৰ আয়োজন কৰি আহিছে। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 12:05 শুনিবলৈ পাব।
1: মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্টছ আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্টছত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। শ্ৰোতাই আমাৰ অনুষ্ঠানসমূহ নিউজ অন এয়াৰ মোবাইল এপ যোগেও শুনিব পাৰে। এতিয়া আমাৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত মীনাক্ষী দেৱী, নিয়ন্ত্ৰণ কক্ষত কিশোৰ কুমাৰ শৰ্মা, মনোজ হাজৰিকা, হৰমোহন বৰ্মন, ট্ৰান্সমিটাৰত মিথিলেশ কুমাৰ ৰঞ্জন, বিপুল কলিতা, আছিফ আহমেদ, FM ট্ৰান্সমিটাৰত কোষ্ট অফ টাছ আৰু ষ্টুডিঅ'ত মই নিমিষা। এতিয়া শুনক পৰাগমালা লাইভ। অনুষ্ঠানটি আগবঢ়াব অংশু ঝাই। नमस्कार श्रोताओं, आप सुन रहे हैं परागमाला लाइव और मैं हूं आपकी अपनी अंशु झा। श्रोताओं, कुछ नाम ऐसे होते हैं जिन्हें सुनते ही मन में सम्मान अपने आप जग उठता है। वे केवल अपनी उपलब्धियों से नहीं बल्कि अपने व्यक्तित्व, अपने व्यवहार और अपने निर्णयों से लोगों के दिलों में जगह बना लेते हैं। श्रोताओं, भारतीय क्रिकेट में ऐसा ही एक नाम है महेंद्र सिंह धोनी। रांची जैसे साधारण शहर से निकलकर विश्व क्रिकेट के सर्वोच्च शिखर तक पहुंचना आसान नहीं था, लेकिन अपनी लगन, धैर्य
2: और आत्मविश्वास के बल पर उन्होंने वह कर दिखाया जिसका सपना हर युवा देख

0: নমস্কাৰ প্ৰিয় শ্ৰোতা, আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটিলৈ মই প্ৰাণজিৎ প্ৰীতম কলিতাই আপোনালোক সকলোকে আন্তৰিক আদৰণি জনাইছোঁ। আজিৰ অনুষ্ঠানত আগবঢ়াইছোঁ কৃষকৰ তেজে ধোৱা ইতিহাস পথৰুঘাট শীৰ্ষক এখনি প্ৰামাণ্য আলেখ্য।
1: দৰং জিলাৰ মঙলদৈ চহৰৰ পৰা প্ৰায় 20 কিলোমিটাৰ পশ্চিমে অৱস্থিত এটি অঞ্চল পথৰুঘাট। প্ৰচলিত অনুসৰি পথৰু নামৰ এজন খাটুৱৈৰ নামেৰেই অঞ্চলটোৰ নাম পথৰুঘাট হয়। ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ সৈতে এই পথৰুঘাটৰ আছে এক এৰাব নোৱাৰা সম্পৰ্ক। হয়তো সেয়া আছিল ব্ৰিটিছ বিৰোধী ভাৰতীয় জনতাৰ স্বাধীনতা সংগ্ৰামৰ প্ৰথম ৰদকাচলি। আজি আমি উপস্থিত আছোঁ ইতিহাস প্ৰসিদ্ধ এই পথৰুঘাট অঞ্চলত।
2: চন 1894 ইংৰাজৰ বৰ্ধিত নিৰীখৰ খাজানাৰ বিৰুদ্ধে পথৰুঘাটৰ লগতে দাহী, দেওমৰ্ণৈ, পাতিদৰং, দুনি, দীপিলা, চিপাঝাৰুকে আদি কৰি বহু অঞ্চলৰ শ শ কৃষক আৰু সাধাৰণ প্ৰজাই জানুৱাৰীৰ মাজভাগৰ পৰাই ৰাইজমেলৰ যোগেদি খাজানা বৃদ্ধিৰ প্ৰতিবাদ কৰাই নহয় খাজানা সংগ্ৰহতো বাধা প্ৰদান কৰি আহিছিল। কৃষকসকলে নিজ নিজ অঞ্চলত ৰাইজমেল অনুষ্ঠিত কৰাৰ পাছত পথৰুঘাটত জানুৱাৰী মাহৰ 26 তাৰিখৰ পৰা 28 তাৰিখলৈ 3 দিনীয়াকৈ এখন বৃহৎ ৰাইজমেল অনুষ্ঠিত কৰে। ৰাইজৰ কোনো ওজৰ আপত্তি শুনিবলৈ প্ৰস্তুত নথকা সেই সময়ৰ দৰং জিলাৰ জিলাধিপতি মিষ্টাৰ এণ্ডাৰছন আৰু মহকুমাধিপতি মিষ্টাৰ ৰেমছনে কৃষকৰ সমাৱেশ বন্ধ কৰিবলৈ পুলিচ আৰু সামৰিক বাহিনীৰ এক ফৌজ লৈ পুলিচ অধীক্ষক জে আৰ বেবিংটনৰ সৈতে 26 তাৰিখে পথৰুঘাটলৈ যাত্ৰা কৰি 27 তাৰিখে আহি তাত উপস্থিত হয়। আৰু 1894 চনৰ 28 জানুৱাৰী আছিল সেই পবিত্ৰ দিন যিদিনা পথৰুঘাটৰ ৰাইজে বুকুৰ তেজেৰে জন্মভূমিৰ চৰণ ধুৱাই সমন্বয়ৰ লগতে অসীম সাহসৰ পৰিচয় দি গ'ল।
1: ইতিহাস প্ৰসিদ্ধ এই পথৰুঘাটৰ কৃষক বিদ্ৰোহ, যাক পথৰুঘাটৰ ৰণ বুলি আমি সকলোৱে জানো, এয়া কিন্তু মাত্ৰ এদিনৰ পৰিণতি নহয়, ইয়াৰ আছে এক দীঘলীয়া ইতিহাস। পথৰুঘাটৰ ৰণৰ ইতিহাস সম্পৰ্কে জানিবলৈ আমি উপস্থিত হৈছোঁ পথৰুঘাটৰ ৰণৰ শ্বহীদ ফদিয়াকেওটৰ পৰিণাতি কুলেন্দ্ৰনাথ ডেকাৰ ওচৰত। নমস্কাৰ। পথৰুঘাটৰ কৃষক বিদ্ৰোহ কিয়নো সংঘটিত হ'ব লগা হ'ল বা ইয়াৰ ইতিহাস কি, এই বিষয়ে অলপ জনাব নেকি?
3: নমস্কাৰ। পথৰুঘাট বুলি ক'লে এটা বৃহৎ অঞ্চলক বুজায়। পশ্চিমে দুনি দীপিলা, ইফালে দেওমৰ্ণৈ পাতিদৰং, ইফালে ব্যাসপাৰা মুছলিমঘোপা চিপাজাৰ ডিগিৰপাৰ, এনেকে সমগ্ৰ অঞ্চলটোকে পথৰুঘাট বুজোৱা যায় এটা সময়ত। পথৰুঘাট বুলি ক'লে ইয়াতে কিছু কথা সংঘাই পৰিছে। আমি মূলগতভাৱে কথাখিনি ক'ম 1894 চনৰ পথৰুঘাট ৰণৰ সম্পৰ্কত। পথৰুঘাট ৰণৰ কাহিনীয়ে অকল পথৰুঘাটতে ই সীমাবদ্ধ হৈ থকা নাই, সমগ্ৰ দৰং জিলা আৰু দৰং জিলাৰ বাহিৰতো ই প্ৰচাৰ হৈছে। পথৰুঘাটৰ ৰণ একেদিনে হোৱা নাই আচলতে। পথৰুঘাটৰ ৰণ কিয় হৈছিল বুলি ক'লে মূলগতভাৱে ক'ব লাগিব মাটিৰ খাজানা বৃদ্ধিৰ হকে হোৱা এক বিদ্ৰোহ, তাক কৃষক বিদ্ৰোহ বুলি কোৱা হয়। মাটিৰ খাজানা বৃদ্ধি কৰিছিল বা মাটিৰ খাজানা লগাইছিল, প্ৰথমতে আছিল নাঙল খাজানাপতি পাচিকি, তাৰপাছত বৃদ্ধি হ'লগৈ আৰু মাটি 3 ভাগত বিভক্ত কৰিলে, ফিৰংগতি, ৰূপিত আৰু বস্তি মাটি, আৰু ইয়াৰ প্ৰতিগৰে খাজানাও বেলেগ বেলেগ আছিল। 1833-34 চনত মাটিৰ খাজানা বৃদ্ধি কৰিছিল, 1842-43 চনত খাজানা বৃদ্ধি কৰিলে, 33-34 চনত যিমান খাজানা আছিল তাৰ দুগুণ খাজানা হ'ল, তেতিয়া প্ৰজাই বিদ্ৰোহ কৰিছিল, মনে মনে প্ৰজা অসন্তুষ্ট হৈছিল। তাৰপিছত আকৌ এনেকৈ থাকোঁতে এইখিনি কিন্তু মনে মনে গুজৰি গুমৰিছিল প্ৰজাই, তাৰ প্ৰতিবাদ জনাই আছিল, তাৰ আকৌ

বছৰ পিছত 1868 1869 চনত আকৌ খাজানা ভিত্তিঘৰ তেতিয়া পজাই মুখৰিত হল আৰু পজাই সমবেত হল, খাজানা চৰকাৰক খাজানা নিদিবৰ কাৰণে উদ্যত হল। আৰু তেতিয়া পথৰুঘাটৰ আজি যিটো ডাক বঙলা, সেই ডাক বঙলাটো আছিলে খেৰেৰে নিৰ্মিত জোঙা ডাক বঙলা এটা। এই ডাক বঙলাৰ সন্মুখত সমবেত হৈ খাজানা বৃদ্ধিৰ প্ৰতিবাদ জনাইছিল ইংৰাজ চৰকাৰৰ বিৰুদ্ধে। ইংৰাজ চৰকাৰে খাজানা কম কৰিব নোৱাৰে আৰু পথৰুঘাটৰ প্ৰজাই খাজানা বৃদ্ধি কৰি বৰ্ধিত হাৰত খাজানা দিবলৈ অপাৰক, এই কথাখিনি জনাইছিল। তেতিয়া প্ৰজাৰ মনত উমি উমি জ্বলি থকা জুইকুৰা বিস্ফোৰিত হৈছিল আৰু কি কৰিছিলে যে তাত থকা ডাক বঙলাটো জুই জ্বলাই দিবৰ কাৰণে তেওঁলোক উদ্যত হৈছিল। কিন্তু কথা কি, তাত গণ্যমান্য ব্যক্তি জনা বুজা মানুহ ভাবিলে এই কথাটো ডাঙৰ কথা হ'ব, গতিকে বুজাই পৰাই সেইটো ৰখিলে। 68 চনত যেনেকৈ খাজানা বৃদ্ধি হৈছিল, 1894 চনতো খাজানা বৃদ্ধি কৰিছিল ইংৰাজ চৰকাৰ আৰু তেতিয়া প্ৰজাই বিধু কৰিছিল আৰু ইংৰাজ চৰকাৰে পথৰুঘাটত এই কৃষকখিনিক সমবেত হ'বৰ কাৰণে তহচিলদাৰ ভৱানী চৰণ ভট্টাচাৰ্য পথৰুঘাটত সমবেত হ'বৰ কাৰণে আহ্বান জনাইছিল। সেইমতে বিভিন্ন ঠাইত প্ৰজাবিলাকে সমবেত হৈ ইয়াত আহিছিল, যাক নাম কৰা হৈছিল ৰাইজমেল। ৰাইজমেলৰ জৰিয়তে প্ৰজাই খাজানা কম দিব, ৰজাক জনাব, এইটোক লৈ পথৰুঘাটত সমবেত হৈছিল কৃষক প্ৰজা, সমগ্ৰ দৰং জিলাৰ কৃষক প্ৰজা। আৰু এইখিনি উমান পাওঁ দলিপুৰণৰ, তেতিয়া তাত পথৰুঘাটৰ প্ৰজা সমবেত হৈছিল আৰু ইংৰাজবিলাক, ইংৰাজ চাহাব সুদূৰ তেজপুৰৰ পৰা ডেপুটি কমিশ্যনাৰ এণ্ডাৰচন, মহকুমা অধিপতি ৰেমচন, পুলিচ অফিচাৰ বেৰিংটন, সেইবিলাক আহি সেইবিলাকৰ লগত আৰু সুসজ্জিত পুলিচ বাহিনী তেওঁলোকে আহিছিল, বন্দুক ধৰি পুলিচ বাহিনী আহিছিল আৰু দুয়োঘৰ বহিছিল এই পথৰুঘাটৰ যিটো ডাক বঙলা আছিল ডাক বঙলাৰ সন্মুখত। সেই সময়ত পথৰুঘাট প্ৰশাসনৰ উপকেন্দ্ৰ আছিল, তাত তহচিলদাৰ অফিচ আছিল পথৰুঘাটত। তেতিয়া তাত মানুহবিলাকে তেওঁলোকে খাজানা দিব নোৱাৰোঁ, বৰ্ধিত হাৰত খাজানা দিবৰ কাৰণে আমি অপাৰক বুলি ইংৰাজ চাহাবক ডেপুটি কমিশ্যনাৰ, মহকুমা অধিপতি আৰু এণ্ডাৰচন পুলিচ অফিচাৰক কথাখিনি বুজাই দিছিল যে আমি দিব নোৱাৰোঁ। তেওঁলোকে ক'লে যে আমি খাজানা ৰেহাই দিব পৰা আমাৰ হাতত ক্ষমতা নাই, এইটো মহাৰণীয় কৰিব পাৰে। এনেকে কথাখিনি কোৱাত কথাবিলাক উত্তেজিত হ'ল প্ৰজাবিলাক আৰু লাহে লাহে কথাটো গৈ উত্তেজিত হৈ এটা চৰম সময় পালে, য'ত প্ৰজাই বিদ্ৰোহ বুলি কৈছোঁ, প্ৰজাই ইংৰাজ চাহাবৰ লগত গণ্ডগোল কৰিলে আৰু ইংৰাজ চাহাব ইতিমধ্যে সহস্ৰ হৈ আহিছে আৰু দুঘৰৰ মাজত প্ৰথমতে কথা পাতি হৈছে, হতাহতি হৈছে। তাৰপিছত ইংৰাজ চাহাবে গুলী কৰিবৰ কাৰণে হুকুম দিছিল আৰু তেওঁলোকে গুলী চালনা কৰিলে আৰু পথৰুঘাটৰ প্ৰজাই যোনে যি পালে, দলিচৰ পৰা কুঁহিয়াৰফালৰ খৰি বা অন্যান্য যি পালে, সেইবিলাক হাতত লৈ উদ্যত হৈছিল তেওঁলোকৰ লগত আক্ৰমণ কৰিবৰ কাৰণে। আৰু এনে ক্ষেত্ৰত 140 সাতকুৰি হিন্দু মুছলমান কৃষকে প্ৰাণ দিছিল আৰু সেইসকলক একেটা গাঁতাতে সমাধিষ্ঠ কৰা হৈছিল। কিন্তু যিসকল ভৰিত গুলী লাগিল, গাত গুলী লাগিল, সেইসকল চচৰি বাগৰি গৈ ওচৰৰ জাৰনি পানীৰ ওচৰত তেওঁলোক পৰি থাকিল, কাৰণ তেওঁলোকে পৰিয়ালৰ বিচাৰি নিব নোৱাৰা হ'ল, জেল জৰিমনা হ'ল, ফাঁচি দিব পৰা এনেকুৱা কথা হ'ল। গতিকে সেইসকলে তেনেকৈ পৰি থাকি পানী জুৱলিত জংঘলৰ মাজত পৰি থাকি শিয়াল কুকুৰৰ খাদ্য হৈছিল আৰু যিসকলক জেল জৰিমনা কৰিছিল 70 পৰ্যন্ত জেল জৰিমনা আৰু 3 পৰ্যন্ত কাৰাদণ্ড ব্যৱস্থা কৰা হৈছিল পথৰুঘাটত। আমি পথৰুঘাটৰ শ্বহীদৰ সংখ্যা 7 যদিও আমি এতিয়ালৈকে 64 নাম মানে বুটলিবলৈ সক্ষম হৈছোঁ। তাৰে 27 পৰিয়ালকহে লগ পাইছোঁ এতিয়ালৈকে, 27 পৰিয়ালক, আৰু বাকীখিনিক আমি লগ পোৱাৰ আমাৰ সুবিধা হোৱা নাই। কিন্তু এটা কথা আচৰিত, এই অঞ্চলতে এখন গাঁৱত 27 মুক্তিযোদ্ধা আছে, সেই হ'ল পথৰুঘাটৰ ওচৰৰে নিকটৱৰ্তী গাঁও ব্যাকপাৰাত 27 মুক্তিযোদ্ধাৰো আৰু 2 কৃষক শ্বহীদ, পথৰুঘাটৰ কৃষক শ্বহীদ আছে। এনেকৈ আৰু এটাতকৈ ডাঙৰ কথা, কৃষক শ্বহীদ আমি প্ৰথমতে হৰিধ্বনি দিছিল, হৰিবল হৰিবল বুলি কৈছিল সেইটো দুমুহু শৰ্মা, আৰু হোৱালা আকবৰ দিছিল বৰলিখিৰা শেখ। হিন্দু মুছলমান একেলগে হৰিধ্বনি আৰু আল্লাহু আকবৰ দি আগবাঢ়ি গৈছিল। এই সমন্বয়টো আজিও পথৰুঘাটৰ মানুহৰ শিৰাই শিৰাই প্ৰবাহিত হৈ আছে আৰু পথৰুঘাটৰ মানুহৰ সেই সময়ত একেলগে লগবাঢ়ি কাম কৰিছিল পথৰুঘাটৰ ৰাইজে। অকল পথৰুঘাটৰ নহয়, সময় আগতে কৈ অহা এই দুনি দীপিলা দেৱনৈ পাতিদৰং ডিগিৰপাৰ মুছলিম খোপা তুৰাই চিপাজাই আজাৰ আদি ঠাই মানুহ ইয়াত লগ লাগিছিল। আৰু পথৰুঘাটৰ এই 25 পিছত পথৰুঘাটৰ ৰণ হৈ পাছত কৃষক বিদ্ৰোহ হৈ 1894 চনৰ 28 আৰু জালিয়ানৱাগৰ হত্যাকাণ্ড হয় 1919 চনৰ 13 এপ্ৰিলত। যেতিয়া পথৰুঘাটৰ ৰণৰ

0: কৃষক বিদ্রোহৰ ৰূপালী জয়ন্তী বৰ্ষ উদযাপন কৰিব। সেই সময়ত জালিয়ানৱাগৰ হত্যাকাণ্ড হৈছিল। জালিয়ানৱাগৰ হত্যাকাণ্ডই অকল পাঞ্জাৱতেই সীমাবদ্ধই নাথাকিল, গোটেই ভাৰতবৰ্ষ তথা গোটেই বিশ্বতে বিয়পি পৰিল। কিন্তু পথৰুঘাট এই অসমৰ এই ইমান ডাঙৰ এটা ঘটনা, এই ঘটনাটো অসমতে ভালকৈ বিয়পি পৰা নাই, ৰাষ্ট্ৰীয় প্ৰেক্ষাপটতেই আজিলৈকে ভালকৈ বিয়পি পৰা নাই। পথৰুঘাটৰ পৰ্যায় সমগ্ৰ দেশতে দেখুৱাই থৈ গ'ল, সমন্বয় স্বাক্ষৰ বহন কৰি থকা এটা উদাহৰণ দি থৈ গুচি গ'ল। পথৰুঘাটৰ পৰ্যায় সহ্য বীৰ্য সাহস ত্যাগ এইখিনি দি থৈ দেখুৱাই থৈ গ'ল। তেওঁলোকৰ এই কষ্ট এই ত্যাগ আজিও তাৰ নাতিবুতিসকলে পাহৰা নাই।
1: ব্ৰিটিছে অসমীয়া ৰাইজক শোষণ কৰি এফালৰ পৰা পংগু কৰাটো সহ্য কৰি থাকিব পৰা নাছিল সেই সময়ৰ স্বাধীন চেতিয়া মনৰ কৃষকসকলে। সেয়ে হাত সাৱটি বহি নাথাকি হিন্দু মুছলমান নিৰ্বিশেষে পথৰুঘাটৰ কৃষক ৰাইজ একগোট হৈ ব্ৰিটিছৰ বিৰুদ্ধে যুঁজ দিয়া কথাটোৱেই আছিল তাৰ প্ৰমাণ। পথৰুঘাটৰ ৰণ আছিল ইয়াৰেই পৰিণতি, য'ত সাতকুৰি কৃষক শ্বহীদৰ তেজেৰে ৰাঙলী হৈছিল পথৰুঘাটৰ ভূমি।
2: অন্যান্য ভাৰতীয় বাতৰি কাকতৰ লগতে লণ্ডনৰ পৰা প্ৰকাশিত দ্য টাইমছ কাকততো 3 ফেব্ৰুৱাৰী তাৰিখে পথৰুঘাটৰ কৃষক বিদ্ৰোহৰ খবৰ প্ৰকাশ পাইছিল। দুদিন পাছত প্ৰকাশ পোৱা কলিকতাৰ সাংবাদিকে পঠিওৱা আন এক বাতৰিটো এই ঘটনাই গুৰুত্ব পালে।
1: অৱশ্যে দুয়োটা বাতৰিতে নিহত লোকৰ সংখ্যাৰ সামঞ্জস্য নাছিল। মাছেৰেক পাছত দ্য টাইমছ এ হাউচ অৱ কমনছত সাংসদ এইচ ফাউলাৰে এই সংক্ৰান্তত দিয়া বক্তব্যও প্ৰকাশ কৰিলে।
2: যদিও পথৰুঘাটৰ ৰণত বহুসংখ্যক শ্বহীদ হ'ল, আনপক্ষে ব্ৰিটিছ শাসকসকলক স্তম্ভিত কৰি দেখুৱাই দিয়া হ'ল যে তেওঁলোকেই মানুহ নহয়, অসম তথা পথৰুঘাটতো মানুহ আছে, সেয়া সময়ে কৈছে, বুৰঞ্জীয়ে কৈছে। আজিও প্ৰতিজন শ্বহীদৰ পৰিয়ালে নিজকে শ্বহীদৰ পৰিয়াল বুলি গৌৰৱবোধ কৰে। সেয়া প্ৰতিফলিত হৈছে শ্বহীদ তালিকাৰ প্ৰথমগৰাকী শ্বহীদ দুমহু শৰ্মা আৰু শ্বহীদ ফজিল শেখৰ পৰিণাতিৰ ভাষ্যত।
3: নমস্কাৰ, মোৰ নাম শ্ৰী চম্পক শৰ্মা, মই দুমহু শৰ্মাৰ পৰিণাতি। আমাৰ ঘৰ হৈছে ব্যাসকৰাত। 1894 চনৰ 28 জানুৱাৰী তাৰিখে যিখন মানে আমাৰ পথৰুঘাটৰ ৰণ হৈছিল, সেই ৰণত আমাৰ আজোককা দমু শৰ্মা ব্ৰিটিছৰ গুলি খাইছিল, খাই তেখেতে মানে ইয়াতে সমাধিস্থ কৰিছিল। তেখেতক যে আমাৰ ঘৰৰ মানুহে আমি কোনোৱে বিচাৰি পোৱা নাছিল, সেই সময়ত মানে শুনা পোৱা কথা আমাৰ ঘৰৰ মানুহে কৈছিল, তেখেতৰ ইয়াতে এটা ঘাটতে গোটেই চবকে সমাধিস্থ কৰিছিল। আৰু মানে সেই সময়ৰ গুলি খোৱাৰ বৰলিকি আছে দমু শৰ্মা আৰু বিভিন্ন পথৰু শেখ এইবিলাক আছে, তেওঁলোকক মানে ইয়াতে একেলগে হেৰি সমাধিস্থ কৰিছিল আৰু।
4: নমস্কাৰ, মোৰ নাম মোহাম্মদ হাৰুণ আৰ ৰচিদ। 1894 চনৰ পথৰুঘাট ৰণৰ কৃষক শ্বহীদ ফজিল শেখৰ আজোনাতি হয়। মোৰ আজোককা আছিলে এজন খুব সাহসী আৰু দেশপ্ৰেমত মগ্ন এজন ব্যক্তি। মই মোৰ আইতা বা মোৰ ককা দেউতাই তেওঁৰ বিষয়ে দুই এষাৰ কথা কৈছিলে আৰু সেইখিনিৰ ভিতৰতে মোৰ মানে সেইখিনিৰ ওপৰতে মোৰ এটা আভাস তেওঁৰ প্ৰতি মনত সেই লৈছোঁ। এতিয়া কথা হ'ল, তেখেত এজন এনেকুৱা সাহসী ব্যক্তি আছিলে বোলে সমাজত যিকোনো এটা গণ্ডগোল হ'লে বা কাৰোবাৰ ক'ৰবাত কাজিয়া হ'লে, কাৰোবাৰ ঘৰত জুই লাগিলে বা বিপদ আপদ হ'লে আমাৰ আজোককাই হেনো দৌৰ মাৰি গৈ মানুহক সহায় কৰিছিলে। তাৰ মাজতে 1832 চনৰ পৰা ব্ৰিটিছ চৰকাৰে যিটো শোষণ আৰু নিষ্পেষণৰ কাৰণে খাজানা বৃদ্ধিৰ যিটো আমাৰ অসমীয়াৰ ওপৰত কৰ বহাইছিলে আৰু সেই সময়টোত তেখেতৰ আমাৰ বাকী যিখিনি আমাৰ এই বৃহত্তৰ পথৰুঘাট অঞ্চলৰ গণ্যমান্য ব্যক্তি আছিলে সেই সময়ৰ হিন্দু মুছলিম সকলো লগ হৈ তেওঁ অকণমান আগভাগ মোৰ আজোককাই আগভাগ লৈ সকলোকে একত্ৰিত কৰাৰ প্ৰয়াস কৰিছিলে আৰু ঠায়ে ঠায়ে গৈ সভা সমিতি কৰি ইংৰাজৰ বিৰুদ্ধে কিছু মানুহক বুজনি দিছিলে। পথৰুঘাটীয়া ৰাইজে একত্ৰিত হৈ 1894 চনৰ সেই 28 জানুৱাৰী তাৰিখটোত আমাৰ পথৰুঘাটৰ যি তহচিলদাৰৰ অফিচ আছিলে সেই অফিচত ব্ৰিটিছ চাহাবক তহচিলদাৰৰ জৰিয়তে মতাই আনি এটা প্ৰতিবাদ মুখৰ কৰি শেষত গৈ ওচৰতে পৰি থকা বাঁহৰ মানে কি ফালাখৰি বুলি কয় আমাৰ আচলতে কুঁহিয়াৰ পেৰিবলৈ তাতে থৈ দিছিলে। আমাৰ সেইখিনি ঠাইত মানে তেতিয়া মানুহে কুঁহিয়াৰ পেৰিছিলে হেনো, আৰু সেই কুঁহিয়াৰ পেৰাৰ কাৰণে কিছুমান খৰি ফালি বাঁহৰ খৰি ফালি তাতে

0: দিছিলে, কিছুমানে তাৰে খুৰি লৈ গৈ বৃটিছাহাবৰ গালৈ দলিয়াইছিলে, কিছুমানৰ হাতত দলি চপৰা। তেতিয়া সেই পথাৰৰ হেৰি সংখ্যাটো বেছি আছিলে কাৰণে দলি চপৰাবিলাক য'তে ত'তে পোৱা গৈছিলে, শিলগুটিটো তেতিয়া দেখিবলৈ পোৱা নাছিলে মানুহে, আৰু সেই দলি চপৰাবোৰ চাহাবৰ গালৈ মাৰিছিলে। সেই মুহূৰ্তত কোনোবা এজনৰ দলি চপৰা গৈ যেতিয়া চাহাবৰ মূৰত পৰিল, তেতিয়া চাহাবে লগে লগে ফায়াৰিঙৰ হুকুম দিছিলে, আৰু সেই মুহূৰ্তত মোৰ আজু ককাৰ আঁঠুত আৰু তলপেটৰ ঠিক ওপৰত কামিহাৰৰ ওচৰত এটা গুলী, দুটা গুলী লাগিছিল হেনো। তেওঁ মোৰ ওচৰতে ঘৰটো আছিল কাৰণে কেকো কথাকৈ আহি ঠিক নঙলামুখত পৰি গৈছিলে। তাৰপিছত ঘৰলৈ নিব নাপালে ঘৰৰ মানুহ ভয়ত ওলাই অহা নাছিল, কাৰণ সেই গুলীৰ শব্দ শুনি মানুহবিলাক হাতৰ তলত বা চাঙৰ তলত হেনো সোমাইছিল, আৰু ওচৰৰ যিমানবিলাক মানুহ আছিলে চবে কিছুমানে আঘাতপ্ৰাপ্ত হৈ দৌৰি দৌৰি মানে কেঁকাই মেকাই হ'লেও ক'ৰবাত জংঘলে মংগলে মানে লুকাই আছিলে। আৰু সেই সময়টোত কিছুমানৰ ঠাইতে প্ৰাণ গৈছিলে, আৰু কিছুমানক ভয়ে ভয়ে হ'লেও পৰিয়ালৰ লোকে নি তেতিয়াৰ দিনৰ চাং আছিলে খোৱা, সেই চাঙৰ তলত বস্তা জাপি থৈছিলে। ব্ৰিটিছ পুলিচে বিভিন্ন ধৰণে এই গোটেই অঞ্চলটোত পি আৰ পি দি ফুৰিছিলে যাতে আৰু কোনোবা তেনেকুৱা শ্বহীদ বা তেনেকুৱা গুলি খোৱা ব্যক্তি আছে নেকি, কিন্তু ভয়তে কিছুমান মানুহে এই নাই বুলি প্ৰকাশ কৰাত তাতেই চাঙৰ তলতে হওক বা চিকিৎসাৰ অভাৱত তেওঁলোক ঢুকাই গৈছিলে। গতিকে এনেকৈ এতিয়া 140 যি কৃষক শ্বহীদৰ প্ৰকাশ্য এটা হৈছে, কিন্তু তাতোকৈও অধিক যদি আমি বিচাৰি চাওঁ যে যিবিলাক ঘৰত গৈ ঢুকাইছিলে চিকিৎসাৰ অভাৱত, তেওঁলোককো বিচাৰিছিলে প্ৰায় 250 বা 200-300ৰ ওপৰত হৈ যাব। গতিকে এনে ক্ষেত্ৰত সেই পথৰুঘাটৰ সেই হত্যাকাণ্ডটো হৈছিলে একমাত্ৰ আমাৰ এই পথৰুঘাট অঞ্চল বুলি নহয় অসমৰ ৰাইজৰ এটা সাহসিকতাৰ প্ৰমাণ আছিলে, আৰু ব্ৰিটিছ চৰকাৰৰ বিৰুদ্ধে এটা ৰণদংগী মানে ৰণচালী সেই আৰম্ভণি বুলি আমি ক'ব বিচাৰোঁ। গতিকে আমি আজিও আমি উনুকিয়াওঁ যে পথৰুঘাট হিন্দু মুছলিমৰ এক মিলনভূমি। এই পথৰুঘাটে বিশ্বৰ মানে সকলো ঠাইতে আমাৰ মিলনভূমিৰ যিটো উজ্জ্বল চাকি পোহৰাই তোলক, সকলোকে সম্প্ৰীতি বজাই ৰখাৰ চেষ্টা কৰক বুলি মই ক'ব বিচাৰোঁ। এই অসমৰ গৌৰৱ, ই অনুপ্ৰেৰণাৰ স্থলী বুলি সকলোৱে ইয়াক উজ্বলাই দেশপ্ৰেমৰ যিটো চানেকি সকলোৰে মনত বাহ লওক, সকলোৱে আহি আগবাঢ়ি আহি এই পথৰুঘাটক বিশ্ব দৰবাৰত প্ৰতিষ্ঠাৰ কাৰণে এক স্বৰে মাত দিয়ক।
1: 1842 চনৰ দৰঙী প্ৰজাৰ মাজত ব্ৰিটিছ চৰকাৰৰ খাজানা নীতিৰ বিৰুদ্ধে হোৱা তীব্ৰ অসন্তুষ্টিৰ কথা বাদ দিলেও 1894 চনৰ জানুৱাৰী মাহত সংঘটিত পথৰুঘাটৰ কৃষক বিদ্ৰোহৰ কৰুণ কাহিনী শুনিলে আজিও এই অঞ্চলৰ মানুহৰ শিৰাই শিৰাই তপত তেজ ব'বলৈ ধৰে। স্বাধীনতাকামী প্ৰতিজনৰ বাবে এয়া কেৱল বিদ্ৰোহৰ কাহিনী নহয়, এই কাহিনী প্ৰেৰণা আৰু সাহসৰ কাহিনী। এই বিদ্ৰোহক কৃষক বিদ্ৰোহেই বোলা হওক অথবা পথৰুঘাটৰ ৰণেই বোলা হওক, এয়া আছিল অসমৰ জনসাধাৰণৰ স্বাধীন চেতিয়া মন, ঐক্য, সংহতি আৰু সম্প্ৰীতিৰ পূৰ্ণ প্ৰকাশ। পথৰুঘাটৰ ৰণ আছিল শোষকৰ বিৰুদ্ধে শোষিতৰ ৰণ, অন্যায়ৰ বিৰুদ্ধে ন্যায়প্ৰাপ্তিৰ ৰণ।
2: পথৰুঘাট অঞ্চলৰ আশে পাশে তথা দৰং জিলাৰ বিভিন্ন অংশত সিঁচৰিত হৈ আছে শ্বহীদৰ বহুকেইটা পৰিয়াল। অধিকাংশ পৰিয়ালেই কৃষিকেই জীৱিকা হিচাপে লৈ আগবাঢ়িছে যদিও প্ৰায়েই প্ৰাকৃতিক কাৰকে তাৰ ওপৰত প্ৰভাৱ পেলাই আহিছে।
1: ইতিহাস প্ৰসিদ্ধ এই পথৰুঘাটৰ ৰণক ভিত্তি হিচাপে লৈ কবি নৰোত্তম দাসে ৰচনা কৰিলে দলিপুৰাণ। অনাসৰি কবি নৰোত্তম দাসে প্ৰথমে সমস্ত ঘটনাৱলী পদ্যৰ ৰূপত মৌখিকভাৱে ৰচনা কৰিছিল যদিও পৰৱৰ্তী সময়ত ইয়াক দলিপুৰাণ নামেৰে গ্ৰন্থাকাৰে ছপা কৰি উলিওৱা হয়।
2: ইতিহাস প্ৰসিদ্ধ পথৰুঘাটে শতিকা গৰকিলে বিদ্ৰোহৰ স্থলীত ভাৰতীয় সেনাবাহিনীৰ দ্বাৰা 2001 চনত নিৰ্মাণ কৰা হ'ল এটি কৃষক শ্বহীদ বেদী, আৰু তাৰ পাছত নিৰ্মাণ কৰা হ'ল শ্বহীদ ভৱন। ইয়াৰ পৰিচালনাৰ বাবে 2019 চনত গঠন কৰা হ'ল পথৰুঘাট কৃষক শ্বহীদ পৰিয়াল মিলন সংঘ, আৰু প্ৰতিবছৰে 28 জানুৱাৰী তাৰিখটো পালন কৰি অহা হ'ল কৃষক শ্বহীদ দিৱস হিচাপে। বৰ্তমান সময়ত পথৰুঘাটৰ কৃষক বিদ্ৰোহস্থলীক বিদ্ৰোহৰ স্মাৰক হিচাপে এক পৰ্যটন ক্ষেত্ৰলৈ পৰিৱৰ্তিত কৰাৰ প্ৰচেষ্টা কৰা হৈ আছে যদিও ই চালুকীয়া অৱস্থাত আছে। এই ক্ষেত্ৰত আমি মতামত লৈছিলোঁ পথৰুঘাট কৃষক শ্বহীদ মিলন সংঘৰ বৰ্তমানৰ সম্পাদক হাৰুণাৰ ৰচিদৰ।
0: মই পথৰুঘাট কৃষক শ্বহীদ পৰিয়াল মিলন সংঘৰ সম্পাদক মহম্মদ হাৰুণাৰ ৰচিদ। আচলতে 1982 চনৰ পৰা

আমাৰ বৰ্তমানৰ সভাপতি আমাৰ শ্বহীদ পৰিয়ালৰে কুলেন্দ্ৰনাথ ডেকা, তেখেতৰ লগতে মোৰ দেউতা আৰু কেইজনমান গণ্য মান্য ব্যক্তি আজি তেওঁলোক এই হেৰিত নাই, জীৱিত নাই, তেওঁলোক এতিয়া ঈশ্বৰৰ ইহলীলা সমৰণ কৰিছে। গতিকে এওঁলোকৰ চেষ্টাত, পথৰুঘাটৰ যি কৃষক শ্বহীদ, এওঁলোকৰ চেষ্টাত আজিৰ পৰ্যায়টো পাইছেগৈ। কাৰণ 1982 চনৰ পৰা তেওঁলোকে লাগি লাগি দলিপুৰা নামৰ পুথিৰ পৰা পথৰুঘাটত কেনেধৰণৰ ঘটনা হৈছিলে তাহানিৰ দিনত এইটো উজ্বলাই লৈ বিভিন্ন ধৰণে শ্বহীদ দিৱস আৰম্ভ কৰিছিলে আৰু শ্বহীদ দিৱস ৰাইজে পাতিলে, তাৰপিছত ছাত্ৰ সন্থাই পাতিলে, তাৰপিছত আমাৰ চৰকাৰে এইটো ল'লে, মানে অসম চৰকাৰে শ্বহীদ দিৱস পালন কৰিবলৈ ল'লে 1985 চনৰ পৰা। প্ৰথম অগপ চৰকাৰ যেতিয়া গঠন হৈছিলে, গোটেই মন্ত্ৰীসভা আহি পথৰুঘাটৰ কৃষক শ্বহীদক স্মৰণ কৰিছিলে আৰু এখন শ্বহীদ দিৱস পালন কৰিছিলে। আৰু আছুৰ ক্ষেত্ৰত মই বৰ্তমানৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, তেখেত তেতিয়া আছুৰ উপদেষ্টা আছিলে, তেখেতে আহি প্ৰথম শ্বহীদ বেদি উন্মোচন কৰিছিলে পথৰুঘাটত। গতিকে এনেধৰণে পুংখানুপুংখ মানে পৰ্যায়ক্ৰমে গৈ গৈ ভাৰতীয় সেনাবাহিনী ৰেডহৰ্ণ ডিভিজনৰ যিটো গ্ৰুপ আছিলে তাত এজন আমাৰ অসমীয়া বিষয়া আছিলে আৰু তেখেতৰ এই পথৰুঘাটৰ প্ৰতি তেখেতৰ যিটো স্নেহ, সেইটো পথৰুঘাটত তেওঁ উজ্বলালে। কাৰণ শ্বহীদ বেদী বনাবলৈ তেতিয়ালৈকে মানে একো নাছিলে, মাটি দুবিঘা কিনিছিলে যদিও তাত খালি অকণমান অত্যত মাটি ঠিকাদাৰে মাটি পেলাই থৈ দিছিলে। সেই শ্বহীদ বেদী বুলিবলৈ একো নাছিলে, সাধাৰণ ছাত্ৰ সন্থাই কৰা সৰু শ্বহীদ বেদী এটা আছিলে তেতিয়া। তাৰপিছত ভাৰতীয় সেনাবাহিনীয়ে দেখিলে যে এই পৰিত্যক্ত অৱস্থাখিনি আমি অলপ আগুৱাই লৈ যাওঁ, এইবুলি তেওঁ, মই আছিলোঁ, খনিন্দ্ৰনাথ দাস বুলি এজন আছিলে আৰু এজন, আমি তিনিজনে ছুপাৰভাইজ কৰিছিলোঁ। আৰু তেতিয়া আৰ্মীয়ে ইটাৰ ভাটাৰ পৰা ইটাৰ টুকুৰা আনি এই শ্বহীদৰ প্ৰকাণ্ড এবিঘা মাটি পুতি তাত শ্বহীদ বেদীটো নিৰ্মাণ কৰিছিলে। আৰু আৰ্মীয়ে তেতিয়াৰ পৰা, ৰাইজে যদি 28 জানুৱাৰী তাৰিখে শ্বহীদ দিৱস পালন কৰে, আৰ্মীয়ে তেওঁলোকে 29 তাৰিখে পালন কৰিছে। আৰু তেওঁলোকৰ যিটো শ্বহীদক কৰা যিটো শ্ৰদ্ধাঞ্জলি, তাত মই আচলতে আপ্লুত। কাৰণ তেওঁলোকে ভাৰতৰ এই মানে শ্বহীদক তেওঁলোকে যে স্মৰণ কৰে, আমাক শ্বহীদ পৰিয়ালখিনিক তেওঁলোকে সম্বৰ্ধনা দিছে, যিখিনি ওলাই আহিছোঁ আমি, যিখিনি চিনাক্ত হৈছোঁ, গতিকে সেই তেতিয়াৰ পৰা আজিলৈকে, আজি বহু বছৰ হ'ল, যিটো ডিভিজনৰ আৰ্মীয়ে নহওক কিয় তেওঁলোকে আহি শ্বহীদ দিৱসটো পালন কৰে আৰু সেইটো কৰে 29 জানুৱাৰী তাৰিখে। কেতিয়াবা সময়ৰ বা কিবা হেৰিত তেওঁলোকে 30 তাৰিখেও কৰি দিয়া হৈছে কিবা অসুবিধাৰ কাৰণে। গতিকে এনেধৰণে শ্বহীদ দিৱসটো ৰাইজ আৰু আমাৰ সেনাবাহিনীয়েও পালন কৰি আহিছে। আমাৰ ভাৰতীয় সেনাক আচলতে ধন্যবাদ জনাইছোঁ, তেওঁলোকে আমাৰ পথৰুঘাটক আজিও পাহৰা নাই, য'ৰ পৰাই হ'লেও, ৰঙিয়াৰ পৰা হ'লেও, ক'ৰ পৰা হ'লেও সময়ত তেওঁলোকে আহি শ্বহীদস্থলীত উপস্থিত হৈ শ্বহীদক সন্মান যাচে। গতিকে তেওঁলোকক ধন্যবাদ জনাইছোঁ। আৰু অসম চৰকাৰৰ ফালৰ পৰা প্ৰত্যেক বছৰে শ্বহীদ দিৱস পালন কৰে। মাননীয় মুখ্যমন্ত্ৰী যিমান হিতেশ শইকীয়া দিনৰ পৰা আজিলৈকে মুখ্যমন্ত্ৰী কেইবাজনো আমাৰ পথৰুঘাটত পদাৰ্পণ কৰিলে, শেহতীয়াভাৱে আমি 2017 চনৰ পৰা অলপমান উজ্বলি উঠা যেন অনুভৱ হৈছে। এতিয়াও আমি পথৰুঘাটত যি শ্বহীদ প্ৰকল্প বনাইছে, সেই শ্বহীদ প্ৰকল্প আধৰুৱা অৱস্থাতে আছে, তাত কোনো এক্টিভ বা তাক কাৰ্যক্ষম কৰি তোলা আমাৰ পৰিলক্ষিত হোৱা নাই। যি 27 জন পৰিয়াল আমি ওলাই আহিছোঁ, আমি আটাইখিনি আচলতে দৰিদ্ৰ সীমাৰেখাৰ তলৰ লোক, গতিকে শ্বহীদ পৰিয়ালখিনিয়ে কি ধৰণে জীৱন নিৰ্বাহ কৰি আছোঁ, আজিও আশা কৰি আছোঁ নিশ্চয় আমাক সহায়ৰ হাত আগবঢ়াব। আমাৰ যি প্ৰাপ্য, মানে ভাৰতৰ যিটো মুক্তিযুঁজাৰুসকলক যেনেধৰণে, মুক্তিযুঁজাৰ পৰিয়াললৈ যেনেধৰণে সহায় সাৰথি আগবঢ়াইছে চৰকাৰে, ঠিক তেনেধৰণে আমাৰ এই পথৰুঘাটৰ কৃষক শ্বহীদ, যি ভাৰতৰ স্বাধীনতা আন্দোলনৰ সূত্ৰপাত এই পথৰুঘাট, এই পথৰুঘাটৰ যিখিনি কৃষক শ্বহীদ পৰিয়ালৰ বৰ্তমান ওলাই অহা 27 জন পৰিয়ালক যদি তেওঁলোকে মুক্তিযুঁজাৰ সমপৰ্যায়ৰ সুবিধা অকণমান আগবঢ়াই আমি নথৈ আনন্দিত হ'লোহেঁতেন। আমাৰ জীৱন নিৰ্বাহ হাজিৰা ঠিকাৰ মাজত গৈছে, কেতিয়াবা বানপানীয়ে এই পথৰুঘাট অঞ্চল বানপানীৰ পীড়িত, লগতে খৰাঙো পীড়িত, মানে যেতিয়া খৰাং হ'ব তেতিয়া খৰাঙে হয়
আৰু যেতিয়া বানপানী হ'ব, বানপানীতে আমাৰ খেতিপথাৰ নষ্ট হয়, আমি বহুত দুখ কষ্টত মানে জীৱন নিৰ্বাহ কৰি আছোঁ। আৰু এই বৃহত্তৰ পথৰুঘাটৰ যথেষ্ট সমস্যা আছে, ৰাস্তা ঘাটৰ সমস্যা ক্ৰমান্বয়ে অৱশ্যে নোহোৱা হ'বলৈ ধৰিছে।

0: পথৰুঘাটৰ কৃষক বিদ্ৰোহ ব্ৰিটিছ সাম্ৰাজ্যবাদী চৰকাৰে অতি কঠোৰ হাতেৰে দমন কৰিছিল। এই বিদ্ৰোহত অংশগ্ৰহণ কৰাৰ অপৰাধত চৰকাৰী ভাষ্যমতে মুঠতে 37 জন কৃষকক গ্ৰেপ্তাৰ কৰি বিচাৰ কৰা হৈছিল। মঙলদৈ মহকুমাধিপতি ৰেনচম চাহাবে বিচাৰ কাৰ্য সমাধা কৰিছিল। এই বিদ্ৰোহত গ্ৰেপ্তাৰ কৰা লোকসকলৰ ভিতৰত আকুল শ্বেখ আৰু অন্যান্য 6 জনক শাস্তি প্ৰদান কৰা হয়, বাকী সকলোকে মুকলি কৰি দিয়া হৈছিল।
1: যদিও অসমত ব্ৰিটিছ সাম্ৰাজ্যবাদী শাসনে 19 শতিকাত সংঘটিত হোৱা কৃষক বিদ্ৰোহসমূহ দমন কৰিবলৈ সক্ষম হৈছিল, কিন্তু 1861 চনৰ পৰা চলি অহা এইলানি কৃষক বিদ্ৰোহে পৰৱৰ্তী সময়ত অসমীয়া জনগণক স্বাধীনতা সংগ্ৰামত অনুপ্ৰেৰণা যোগাইছিল।
0: আমাক লাগে এখনি মুক্ত আকাশ, আমাক লাগে এখন শোষণমুক্ত দেশ। হাড় ভঙা পৰিশ্ৰম কৰিও এডুখৰি বস্ত্ৰ, এসাঁজ ভাতৰ বাবে হাহাকাৰ কৰি দিন যাপন কৰা পথৰুঘাটৰ কৃষকৰ এয়া আছিল দাবী। পথৰুঘাটৰ একোটা গাঁততে শুই থকা শ্বহীদসকলে আজিও কয়, ভয় নাই ভাই হিন্দু মুছলমান, জাগ্ৰত হৈ সকলোৱে হোৱা আগুৱান, কৰিবই লাগিব বিদেশী মুক্ত, ৰাখিবই লাগিব আই অসমীৰ নাম। স্বাধীনতা সংগ্ৰামৰ অভিলেখকাৰী সংগ্ৰামী পথৰুঘাট, মঙলদৈ তথা দৰং ৰাজ্যৰ বুকুৰ আগমঙহ, পথৰুঘাটৰ ৰণৰ মুক্তিকামী সংগ্ৰামী বীৰ শ্বহীদসকলৰ আত্মাই ত্যাগ আৰু অসীম সাহসৰ কথাকে সোঁৱৰাই ধৰ্মনিৰপেক্ষভাৱে একেটা গাঁততে শুই শুই ৰিঙিয়াই আজিও কয় পথৰুঘাটৰ জ্বলন্ত ইতিহাসৰ কথাকে।
1: 1894 চনৰ 28 জানুৱাৰীৰ সেই দিনটো ভাৰতৰ স্বাধীনতাৰ ইতিহাসত এক কৰুণ দিন হিচাপে লিখা থাকিল, কিন্তু পথৰুঘাট তথা দৰঙৰ ৰাইজৰ বাবে এই যেন এক পবিত্ৰ দিন, কিয়নো এই দিনটোতেই দৰঙৰ ৰাইজে নিজৰ স্বাধীনতাৰ হকে ওলাই অহাৰ সুযোগ পালে ব্ৰিটিছৰ বিৰুদ্ধে নিজৰ প্ৰাপ্য বিচাৰি দেশৰ হকে প্ৰাণ দিয়াৰ। সেই সময়ত এই বিদ্ৰোহ ইংৰাজে দমন কৰিলেও পথৰুঘাটৰ ৰণ অথলে নগ'ল। পৰৱৰ্তী সময়ত ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ ই হৈ পৰিলে এক অভিন্ন অংশ।
2: ইমানপুৰ শ্ৰোতাসকলে কৃষকৰ তেজে ধোৱা ইতিহাস পথৰুঘাট শীৰ্ষক এখনি প্ৰামাণ্য আলেখ্য শুনিলে। যুগুতাই আগবঢ়ালে মেঘনা দেৱী আৰু দিব্যজ্যোতি কলিতাই। আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটি ইমানতে অন্ত পৰিল। প্ৰাণজিৎ প্ৰীতম কলিতাৰ সহযোগত অনুষ্ঠানটিৰ প্ৰযোজনা কৰিলে ইন্দ্ৰজিৎ।

বিবিধ ভারতী গুৱাহাটীর বিভিন্ন অনুষ্ঠানত ভাগ লোবলৈ আপুনি আমালৈ হোৱাটছএপত মেসেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166994।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া 12 বজাত হিন্দীত বাতৰি আৰু 12:05 আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: নমস্কার,

এয়া আকাশবাণী গুৱাহাটী দুপৰীয়া আঞ্চলিক বাতৰিৰ সৈতে মই উৎপল কুমাৰ দাস। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, অসম বিধানসভাৰ বাজেট অধিৱেশনৰ আজি দ্বিতীয় দিনৰ কাৰ্যসূচী আৰম্ভ, কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ৰ আলোচনা, গুৱাহাটীত দুদিনীয়াকৈ অনুষ্ঠিত ব্ৰিকছ ৰাষ্ট্ৰগোষ্ঠীৰ মাদক দ্ৰব্য বিৰোধী সংস্থাৰ মুৰববীসকলৰ বৈঠকৰ আজি সামৰণি, স্বাস্থ্য বিভাগৰ নিৰ্দেশনা অনুসৰি ৰাজ্য চৰকাৰৰ পৰিয়াল পৰিকল্পনা বিভাগৰ সহযোগত কামৰূপ জিলাত HPV টীকা প্ৰদান আৰু বিশ্বকাপ ফুটবলত পৰ্তুগালক হৰুৱাই স্পেইনৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ। ষোড়শ অসম বিধানসভাৰ বাজেট অধিৱেশনৰ আজি দ্বিতীয় দিন। পুৱা 9:30 বজাত সদনৰ দ্বিতীয় দিনৰ কাম কাজ আৰম্ভ হৈছে। ড্ৰাগছমুক্ত অসমকে ধৰি কেইবাটাও বিষয় সন্দৰ্ভত আজি সদনত আলোচনা অনুষ্ঠিত হয়। সদন পৰিচালনা নিয়মাৱলীৰ 301 নিয়মৰ অধীনতো বহুকেইটা বিষয়ত আলোচনা হ'ব। কালিৰে পৰা অনুষ্ঠিত 21-দিনীয়া অধিৱেশনত মুঠ 16খন বৈঠক অনুষ্ঠিত হ'ব। বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই 10 জুলাইত ডঃ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমখন পূৰ্ণাংগ বাজেট উত্থাপন কৰিব। অহা 31 জুলাইত বাজেট অধিৱেশনৰ অন্ত পৰিব। বিধায়ক কৃষ্ণেন্দু পালে আজি জলজীৱন মিছন সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰে।

ইফালে ৰাজ্যত অনিয়মীয়া বিদ্যুৎ যোগান, চৰকাৰী বিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ সংখ্যা হ্ৰাস, বিদেশী চিনাক্তকৰণৰ নামত স্বদেশী লোকক হাৰাশাস্তি কৰাকে ধৰি বিভিন্ন বিষয়ক লৈ সভা স্থগিত প্ৰস্তাৱ উত্থাপনেৰে সদনত আলোচনা বিচাৰি ব্যৰ্থ হোৱাত কালি বিধানসভা অধিৱেশনৰ প্ৰথম দিনাই বিৰোধীয়ে প্ৰতিবাদ সাব্যস্ত কৰে। কালি অধিৱেশনৰ কাম কাজ আৰম্ভ হোৱাৰ পাছতে সদনত কংগ্ৰেছে প্ৰচণ্ড গৰমৰ মাজত ৰাজ্যজুৰি সঘনাই বিদ্যুৎ কৰ্তন হোৱা বিষয়ত আলোচনা কৰাটো বিচাৰে। আনহাতে ৰাজ্যত ক্ৰমাগতভাৱে চৰকাৰী বিদ্যালয়সমূহ বন্ধ কৰি দিয়াৰ বিষয় সন্দৰ্ভত ৰাইজৰ দলে আলোচনা বিচাৰে। এ আই ইউ ডি এফও বিদেশী চিনাক্তকৰণৰ নামত স্বদেশী লোকক হাৰাশাস্তি কৰাৰ বিৰুদ্ধে সৰব হয় আৰু এই বিষয়ত সদনত আলোচনা বিচাৰে। তিনিওটা দলে এইবোৰ বিষয়ত সভাস্থগিত প্ৰস্তাৱ আনিবলৈ বিচাৰে, কিন্তু অধ্যক্ষই এইকেইটা বিষয়ৰ আলোচনা পিছে পৰেও কৰা হ'ব বুলি উল্লেখ কৰি সভাস্থগিত প্ৰস্তাৱৰ অনুমতি নিদিয়াত তিনিওটা দলে সদন ত্যাগ কৰি ওলাই আহি বাহিৰত প্ৰতিবাদ সাব্যস্ত কৰে। সদনত নৱগঠিত আমৰি সমষ্টিৰ বিধায়ক ডঃ হাবেত এৰণক কালি উপাধ্যক্ষ হিচাপে নিৰ্বাচন কৰা হয়। বিজেপি, অসম গণ পৰিষদ আৰু বি পি এফ দলে ডঃ তেৰণক উপাধ্যক্ষ নিৰ্বাচনৰ বাবে তিনিখন মনোনয়ন দাখিল কৰিছিল। বিৰোধী পক্ষই মনোনয়ন দাখিল নকৰাত তেওঁ বিনা প্ৰতিদ্বন্দ্বিতাৰে উপাধ্যক্ষ হিচাপে নিৰ্বাচিত হয়। সদনত কালি কেইবাখনো প্ৰতিবেদন দাখিল কৰা হয়। ইয়াৰ লগতে অসম বিধানসভাৰ সদস্যৰ প্ৰয়োজনীয় অৰ্হতাহীনতা দূৰীকৰণ সংশোধনী অধ্যাদেশ সন্দৰ্ভত সংসদীয় পৰিক্ৰমা মন্ত্ৰী পীযুষ হাজৰিকাই বিবৃতি প্ৰদান কৰে। ইয়াৰ পাছতে এই বিষয়টো সন্দৰ্ভত এখন বিধেয়ক তথা অসম সামগ্ৰী আৰু সেৱাকৰ সংশোধনী বিধেয়ক সদনত উত্থাপন কৰা হয়। কেন্দ্ৰীয় চৰকাৰৰ উদ্যোগত গুৱাহাটীত দুদিনীয়াকৈ অনুষ্ঠিত ব্ৰিক্ছ ৰাষ্ট্ৰগোষ্ঠীৰ মাদক দ্ৰব্য বিৰোধী সংস্থাৰ মুৰববীসকলৰ বৈঠকৰ আজি সামৰণি পৰিব। গৃহ মন্ত্ৰালয়ৰ অধীনৰ মাদক দ্ৰব্য নিয়ন্ত্ৰণ সংস্থাৰ উদ্যোগত কালিৰে পৰা অনুষ্ঠিত এই বৈঠকত নিচাযুক্ত দ্ৰব্যৰ সৰবৰাহ আৰু ইয়াৰ অপব্যৱহাৰৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত ব্ৰিক্ছৰ সদস্য ৰাষ্ট্ৰ আৰু দেশৰ মাদক দ্ৰব্য বিৰোধী সংস্থাৰ মুৰববী তথা জ্যেষ্ঠ বিষয়াসকলে অংশগ্ৰহণ কৰিছে। ভাৰতীয় প্ৰতিনিধি দলৰ নেতৃত্বত থকা মাদক দ্ৰব্য নিয়ন্ত্ৰণ ব্যুৰৰ সঞ্চালক প্ৰধান অনুৰাগ গাৰ্গে এই বৈঠক মুকলি কৰি কয় যে ড্ৰাগছৰ সৰবৰাহ আৰু ইয়াৰ লগত জড়িত দ্ৰব্যসমূহৰ ব্যৱহাৰ ৰোধ কৰাৰ উদ্দেশ্যে গোলকীয় প্ৰত্যাহ্বানৰ মুখামুখি হোৱাৰ পৰিপ্ৰেক্ষিতত ব্ৰিক্ছ ৰাষ্ট্ৰসমূহৰ সামৰ্থ্য বৃদ্ধি কৰাৰ লগতে এই সন্দৰ্ভত স্থিতি দৃঢ় হ'ব লাগিব। তেওঁ ডাৰ্কনেট মঞ্চৰ জৰিয়তে সীমান্তৰ সিপাৰৰ পৰা মাদক দ্ৰব্যৰ সৰবৰাহৰ নেটৱৰ্কৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাবে আন্তঃৰাষ্ট্ৰীয় সহযোগিতা গঢ়ি তোলাৰ পোষকতা কৰে। ব্ৰিক্ছ ৰাষ্ট্ৰসমূহৰ মাজত মাদক দ্ৰব্যৰ সৰবৰাহক লৈ সৃষ্টি হোৱা সমস্যা নিৰ্মূল কৰাৰ বাবে আজি উমৈহতীয়া ঘোষণা পত্ৰ গ্ৰহণ কৰা হ'ব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা কালি নতুন দিল্লীত জাপানৰ ৰাষ্ট্ৰদূত অনু কেইচিৰ সৈতে এখন বৈঠকত মিলিত হয়। এই বৈঠকত তেওঁলোকে ছেমিকণ্ডাক্টৰ, স্বচ্ছ শক্তি আৰু জাপানী ভাষাৰ প্ৰশিক্ষণ সন্দৰ্ভত আলোচনা কৰে। অসমে জাপানী ভাষাৰ প্ৰশিক্ষণৰ ক্ষেত্ৰত বিশেষভাৱে গুৰুত্ব আৰোপ কৰিব বুলি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই জাপানৰ প্ৰতিনিধিগৰাকীৰ আগত ব্যক্ত কৰে। সামাজিক মাধ্যমযোগে মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰা মতে আলোচনাত দুয়োপক্ষৰ মাজত সহযোগিতাৰ নতুন ক্ষেত্ৰসমূহে স্থান লাভ কৰে। এই আলোচনাকালত

0: ৰাষ্ট্ৰদূতগৰাকীয়ে মুখ্যমন্ত্ৰীক জাপানৰ পৰম্পৰাগত চাহেৰে আপ্যায়ন কৰে। উল্লেখযোগ্য যে উদ্যোগ, প্ৰযুক্তি, দক্ষতা বিকাশ আৰু আন্তঃগাঁথনিৰ দৰে বিভিন্ন ক্ষেত্ৰত অসম আৰু জাপানৰ মাজত শেহতীয়াকৈ সহযোগিতা বৃদ্ধি পাইছে। জাপানে ভাৰতৰ বিভিন্ন প্ৰান্তত বিনিয়োগ কৰাৰ বাবে আগ্ৰহ প্ৰকাশ কৰিছে। তেনে সময়তে মুখ্যমন্ত্ৰী আৰু জাপানৰ ৰাষ্ট্ৰদূতগৰাকীৰ এই বৈঠক গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে। কেন্দ্ৰীয় চৰকাৰৰ স্বাস্থ্য বিভাগৰ নিৰ্দেশনা অনুসৰি ৰাজ্য চৰকাৰৰ পৰিয়াল পৰিকল্পনা বিভাগৰ সহযোগত ৰাজ্যৰ আন বিভিন্ন জিলাৰ লগতে কামৰূপ জিলাতো এইচ পি ভি টীকা প্ৰদান কৰা হৈছে। জিলাখনৰ 14-15 বছৰ বয়সৰ সকলো কিশোৰীক এইচ পি ভি প্ৰতিষেধক যোৱা জানুৱাৰী মাহৰ পৰা দি থকা হৈছে। জিলাখনৰ সকলো চিকিৎসালয়, প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ, উপস্বাস্থ্যকেন্দ্ৰ, ক্ষুদ্ৰ স্বাস্থ্যকেন্দ্ৰ আৰু সামূহিক স্বাস্থ্যকেন্দ্ৰত পৰ্যায়ক্ৰমে এই প্ৰতিষেধক প্ৰদান কৰা হৈছে। ইতিমধ্যে জিলাখনৰ 10,500 গৰাকী কিশোৰীক এইচ পি ভি প্ৰতিষেধক দিয়া হৈছে। অহা 15 জুলাইৰ ভিতৰত কামৰূপ জিলাৰ নিৰ্ধাৰিত 15,175 গৰাকী কিশোৰীক এই প্ৰতিষেধক প্ৰদান কৰা হ'ব বুলি জিলা টীকাকৰণ বিষয়া ডাঃ ৰাজীৱ বৰবৰাই সাংবাদিকক জানিবলৈ দিয়ে। উল্লেখযোগ্য যে কেন্দ্ৰীয় চৰকাৰে মহিলাৰ জৰায়ুৰ কৰ্কট ৰোগ নিৰাময়ৰ বাবে এই এইচ পি ভি অৰ্থাৎ হিউমেন পেপিলোমা ভাইৰাছ প্ৰতিষেধক প্ৰদান কৰিছে। অসম চুক্তিৰ আধাৰত ৰাজ্যত বৰ্তমানলৈ 1,72,673 জন বিদেশী চিনাক্ত কৰা হৈছে। চলিত বৰ্ষৰ 30 জুন পৰ্যন্ত ৰাজ্য চৰকাৰে 31,789 জন বিদেশীক বহিষ্কাৰ কৰিছে। বিধানসভাত কালি গৃহ আৰু ৰাজনৈতিক বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই কথা প্ৰকাশ কৰে। অগপ বিধায়িকা দীপ্তিমণি চৌধুৰীয়ে বিদেশী চিনাক্তকৰণ সন্দৰ্ভত উত্থাপন কৰা এটা লিখিত প্ৰশ্নৰ উত্তৰত ডঃ শৰ্মাই কয় যে 29,663 জন বিদেশীক ইতিমধ্যে পুছবেক পদ্ধতিৰে বহিষ্কাৰ কৰা হৈছে। অসম অৰুণাচল সীমান্তৱৰ্তী জোনাইত লেকু নৈৰ খহনীয়াই প্ৰস্তাৱিত বন্যপ্ৰাণী অভয়াৰণ্য পবাৰ লগতে ইয়াৰ কাষৰীয়া কেইবাখনো গাঁৱলৈ ভাবুকি কঢ়িয়াই আনিছে। খহনীয়াৰ ফলত পবাৰ বহু মূল্যৱান গছ গছনি, নাৰ্চাৰী, নৈত জাহ যোৱাৰ লগতে কাষৰীয়া জনবসতিপূৰ্ণ অঞ্চলসমূহলৈ বিপদে দেখা দিছে। উল্লেখযোগ্য যে বিগত কেইবাবছৰ ধৰি লেকু নৈৰ খহনীয়াই অঞ্চলটোৰ যথেষ্ট ক্ষতি কৰি আহিছে। খহনীয়া প্ৰতিৰোধৰ বাবে কোনো ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ নকৰা বুলি অঞ্চলটোৰ ৰাইজে অভিযোগ উত্থাপন কৰে। প্ৰস্তাৱিত বন্যপ্ৰাণী অভয়াৰণ্য, ইয়াৰ জৈৱ বৈচিত্ৰ আৰু বনাঞ্চলৰ কাষৰীয়া গাঁওসমূহক সুৰক্ষা প্ৰদানৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ অঞ্চলটোৰ ৰাইজে চৰকাৰক দাবী জনাইছে। ডিব্ৰুগড় বিশ্ববিদ্যালয়ে কালি ৰাষ্ট্ৰীয় শিক্ষানীতি 2020ৰ অধীনত অনুষ্ঠিত 4-বছৰীয়া স্নাতক পাঠ্যক্ৰমৰ কলা, বাণিজ্য আৰু বিজ্ঞান শাখাৰ 6ষ্ঠ ষাণ্মাসিকৰ পৰীক্ষাৰ ফলাফল ঘোষণা কৰে। বিশ্ববিদ্যালয় কৰ্তৃপক্ষই প্ৰকাশ কৰা অনুসৰি এইবাৰ কলা শাখাত সৰ্বমুঠ 17,995 গৰাকী অৱতীৰ্ণ হৈছিল। কলা শাখাত উত্তীৰ্ণ হাৰ 90.42%, বাণিজ্য শাখাত এই হাৰ 93.51% উত্তীৰ্ণ হৈছে। 92.30% ছাত্ৰ আৰু 94.31% ছাত্ৰী এই পৰীক্ষাত সফলতা লাভ কৰিছে। খেলৰ বাতৰি। ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি পুৱা অনুষ্ঠিত ৰাউণ্ড অৱ 16ৰ এখন খেলত বিশ্বকাপৰ পৰা আয়োজক দেশ আমেৰিকা বাহিৰ হ'বলগীয়া হয়। 4-1 গ'লৰ ব্যৱধানত বেলজিয়ামৰ ওচৰত আমেৰিকা পৰাস্ত হয়। এই জয়ৰ পাছত বেলজিয়াম কোৱাৰ্টাৰ ফাইনেলত স্পেইনৰ মুখামুখি হ'ব। ইফালে কালি নিশা ডালাছ ষ্টেডিয়ামত অনুষ্ঠিত নকআউট পৰ্যায়ৰ এখন খেলত স্পেইনে পৰ্তুগালক 1-0 গ'লত পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে। খেলখনৰ দ্বিতীয়াৰ্ধৰ ষ্টপেজ টাইমৰ প্ৰথম মিনিটত মাইকেল মেৰিনোৱে গ'ল দি স্পেইনৰ জয় নিশ্চিত কৰে। 2010 চনত দক্ষিণ আফ্ৰিকাত একমাত্ৰ বিশ্বকাপ খিতাপ দখল কৰাৰ পাছত স্পেইনে প্ৰথমবাৰৰ বাবে কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। দলটোৱে শুকুৰবাৰে লছ এঞ্জেলছ ষ্টেডিয়ামত আমেৰিকা বা বেলজিয়ামৰ বিৰুদ্ধে খেলিব। ইয়াৰ পূৰ্বে কালি মেক্সিকো চহৰৰ এজটেকা ষ্টেডিয়ামত মেক্সিকোৰ বিৰুদ্ধে 3-2 গ'লত জয়লাভ কৰি ইংলেণ্ডেও কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে। ৰাউণ্ড অৱ 16ৰ আন এখন মেচত নৰৱেৰ বিৰুদ্ধে 2-1 গ'লত পৰাজয়ৰ সন্মুখীন হোৱাৰ পাছত কালি ব্ৰাজিলৰ প্ৰবীণ খেলুৱৈ নেইমাৰ জুনিয়ৰে আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰে। বাতৰি শেষ হোৱাৰ আগতে প্ৰধান বাতৰি কেইটামান আকৌ এবাৰ। অসম বিধানসভাৰ বাজেট অধিৱেশনৰ আজি দ্বিতীয় দিনৰ কাৰ্যসূচী আৰম্ভ, কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ৰ আলোচনা। গুৱাহাটীত দুদিনীয়াকৈ অনুষ্ঠিত ব্ৰিক্ছ ৰাষ্ট্ৰগোষ্ঠীৰ মাদক দ্ৰব্য বিৰোধী সংস্থাৰ মুৰববীসকলৰ বৈঠকৰ আজি সামৰণি আৰু স্বাস্থ্য বিভাগৰ নিৰ্দেশনা অনুসৰি ৰাজ্য চৰকাৰৰ পৰিয়াল পৰিকল্পনা বিভাগৰ সহযোগত কামৰূপ জিলাত এইচ পি ভি টীকা প্ৰদান। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি বিয়লি 1:40 শুনিবলৈ পাব। নমস্কাৰ।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।

0: মোৰ সংগীত যাত্ৰা। অনুষ্ঠানটিৰ এইবাৰৰ অতিথি সত্ৰীয়া সংগীতৰ শিল্পী গুণীন্দ্ৰনাথ ওজা। তেখেতৰ সৈতে কথা পাতিছে অশোক ভট্টাচাৰ্যই। এয়া শুনক গুণীন্দ্ৰনাথ ওজাৰ সংগীত যাত্ৰাৰ ষষ্ঠ তথা শেষ খণ্ড।
1: ওজা ডাঙৰীয়া নমস্কাৰ।
2: নমস্কাৰ।
1: আমি আপোনাৰ সংগীত

0: অৱশ্যে আপুনি কিছু পৰিমাণে সমবেত কণ্ঠৰ গীত আদিতো অংশগ্ৰহণ কৰিছে, আধুনিক গীত তাৰমানে এইবিলাক, আৰু তাৰ লগতে আপোনাৰ নৃত্য, এই কথাটো আমি খুব বেছিকৈ পতা হোৱা নাই। প্ৰথমতে কওকচোন আপুনি যে আমাক প্ৰথমে কি শুনাব, অকণমান শুনি লওঁ আপোনাৰ কণ্ঠ কিবা।
1: মহাপ্ৰয়োগ মাধৱদেৱৰ নামঘোষাৰ
0: হয়
1: অমূল্য দুলৰী চন্দ্ৰ সুৰ গাব খুজিছোঁ,
0: অকণমান গাই শুনাওক আমাক।

0: তাৰপিছত কওক, আপুনি এই টি ভক্তি ৰসত আপ্লুত হৈ থকাৰ মাজতেই মাজে মাজে আপুনি গীতৰ অন্য ধাৰলৈও গৈছে। যে আমি নাও খেলৰ গীতৰ কথা যোৱাবাৰ পাতিছোঁ, নাও খেলৰ গীততো কিছু পৰিমাণে ভক্তিৰ আছে, ৰস আছে, অৰ্থাৎ কৃষ্ণক সাৰথি কৰি লৈ নাওখন আগুৱাই যায় সেইখিনি গাইছে। তাৰপিছত কিন্তু আপোনাৰ অন্য কিছুমান গীতত দেখিছে, বিশেষকৈ যিবিলাক আপুনি বৃন্দ গীত গাইছে, সমবেত কণ্ঠৰ গীত গাইছে, সেইবিলাকত দেশপ্ৰেমমূলক এই ধৰণৰ ধাৰাত আপুনি কিছু গীত গাইছে, কওকচোন সেই দিশটোলৈ আপুনি কেনেকৈ আহিল? সেইটো এটা সম্পূৰ্ণ বেলেগ দিশ।
1: মই এনেতো বৰগীত শিল্পী বাৰু বৰপাতালৈ জানে, কিন্তু মডাৰ্ণ গোৱা বুলি নাজানে। কিন্তু মই এনেই 2000 চনত হেমেন দাস বুলি আপোনালোকৰ ইয়াৰে
0: আছে
1: লোকগীত বিহাই,
0: হয়
1: তেওঁ মানে সুৰক আৰু তেওঁ মানে
0: সংগীত পৰিচালক
1: ভাল। তেওঁ আমাৰ ৰুদ্ৰবুৰৰ কেছেটখন তেওঁ নিজে পৰিচালনা কৰিছে আৰু তেওঁ নিজে ৰুদ্ৰবুৰৰ গানৰ গানবিলাকক তেওঁ স্বৰলিপি কৰিছে। আৰু সেই আলমতে আমি 2000 চনত আমাৰ বৰপেটাত সেই সময়ত আমাৰ ডিষ্ট্ৰিক্টৰ DC আছিল যোন স্বপ্নলীল বৰুৱা, তেওঁ কিবা ক'লে এনেকৰি যে এখন অক্ষয় মিশ্ৰ ছাৰক দিলে, তেওঁ ক'লে যে এখন সংগীতালেখ্য কৰিব লাগে। তেওঁ পুৰুষোত্তম দাসৰ ওপৰত, তেওঁ পুৰুষোত্তম দাস সুন্দৰ সুন্দৰ গীত আছে, তেওঁৰ ওপৰত আমি সংগীতালেখ্য কৰিলোঁ। কৰাৰ পিছত তাতে কৰাৰ পিছত জনপ্ৰিয় হয় আমাৰ গুৱাহাটীতো কলাক্ষেত্ৰত কৰিলোঁ, ৰবীন্দ্ৰ ভৱনত কৰিলোঁ। তাৰপিছত এওঁ কৈছে যে আমাৰ দেউতাকৰ নামত আমাৰ
0: সংকলন
1: ৰুদ্ৰপুৰৰ গীত তেওঁ আমি তাতে হেৰি কৰিলোঁ, গালোঁ। বৰপেটাত সংগীত পৰিচালনা কৰিছিল আমাৰ হেমেন দাসে। গতিকে সেই সময়ৰ পৰা মোৰ উৎসুক পাব গাব পাৰি দহ কিছুমান, সেই সময়ৰ পৰাই মই তাৰমানে আৰম্ভ মোৰ তাৰে পৰা হৈছে। তাতে গালোঁ আৰু ইফালে কেছেটো কৰোঁ লগত, কিন্তু মই আচলতে মডাৰ্ণৰ শিল্পী নহয়, কিন্তু সহযোগী শিল্পী লগত গোৱা হিচাপে মই গাইছোঁ আৰু।
0: আপুনি বিভিন্নজনৰ লগত একেলগে গাইছোঁ?
1: কেইদিনমান আগতে মই আমাৰ অম্বিকী ৰাজচৌধুৰীক গীতৰ সংকলনত অংশগ্ৰহণ কৰিছিলোঁ একেলগে। বহুত বেলেগ বেলেগ শিল্পী আছে, মোকো মাতিছিল, মোৰ ভয়েচটো অলপ ডাঙৰ বোলে, সেইকাৰণে অলপ সহায় হয়, তেনেকুৱা ধৰণে মোক মাতিলে। সেনেকুৱা চৰ্চা মাজে মাজে আমাৰ কোৰাছ চৰচ হ'লে আমাক মাতে আৰু এনেকুৱা ধৰণে, মই অংশগ্ৰহণ কৰোঁ এনেকুৱা ধৰণে। সেনেকৈ অলপমান মানে এককভাৱে নাগালেও লগ হৈ কিনে গাওঁ আৰু
0: আধুনিক গীতৰ ধাৰত লৈ আপুনি আহিছে। হয়, এতিয়া কওকচোন আপুনি আমি নৃত্যৰ দিশটো, আপুনি মঞ্চত পৰিৱেশন কৰিছে, নৃত্যৰ আপুনি বিভিন্ন প্ৰশিক্ষণো দিছে, নৃত্যৰ দিশটোত আপোনাৰ ভূমিকা কি কওকচোন? কি কি নৃত্যত আপুনি সাধাৰণতে
1: সত্ৰীয়া শিল্পী হিচাপে, বেলেগ আধুনিক নৃত্য নাই, সত্ৰীয়া শিল্পী হিচাপে মই ভোটা নৃত্য নাচিছোঁ। প্ৰথম মই আমাৰ বৰপেটা ডিষ্ট্ৰিক্টৰ সৰুপেটাত এখন জিলা সাহিত্য সভা হৈছিল, তাত মই গ্ৰুপ মই নিজে তাৰমানে পৰিচালনা কৰি নিজে মই নাচি বাকী মই 5 জন আমি একেলগে নাচিছিলোঁ। সেই মোৰ আৰম্ভণি, আগতে নাচিছিলোঁ যে ইমান, কিন্তু কৃষ্ণ নৃত্য মই গুৱাহাটীতো এনে নাচিছোঁ, আমি 6 জন গ্ৰুপ হৈ নাচিছিলোঁ। বা এনে বাহিৰত আমি আমাৰ সংঘৰ পৰা আমি বিভিন্ন ধৰণৰ অনুষ্ঠান পৰিৱেশন কৰিব যায়, আগতে কৈছোঁ আপোনালোকক, তাতে ঝুমুৰা নৃত্য, চালি নৃত্য, ঝুমুৰা নৃত্য মই আগতে কৈছোঁ, মই মাদ্ৰাজত ডাঙৰ ষ্টেজত নাচিছোঁ ঝুমুৰা নৃত্য। গতিকে সেয়া
0: আপুনি দশাৱতাৰ
1: 81ত মই দশাৱতাৰ মই এনে হেৰিত নচা নাই, মই ওজাপালিত নাচিছোঁ, আমাৰ ওজাপালিতে দশাৱতাৰ নৃত্য হয়, এতিয়া সেইটো নাচিছোঁ। আৰু ভোটালটো মই এতিয়া মই নানাচোঁ, মই পৰিচালনা কৰি বিভিন্ন ঠাইলৈ মই লৈ যাওঁ। মই 2005 চনত তাৰমানে 2005 চনত আমাৰ কাজিৰঙা ফেষ্টি হস্তি মহোৎসৱ হৈছিল, তাত সেই মই প্ৰধানমন্ত্ৰী আছিল কি বুলি কয় মনমোহন সিং, তেওঁ অহা কথা আছিল, এই কোনোবা এটা পাৰ্টিক দিছিল তাৰমানে, মোকো দিছিল যে ভোটাল নৃত্যটো 50 জনে নাচিব লাগে। মই এমাহ ৰিহাৰ্চেল দি তাত মই নচুৱাইছিলোঁ ভোটাল নৃত্য, হলিও নচুৱাইছিলোঁ, হ'লেও গাইছিলোঁ আমি, আৰু নাও খেলোঁ 6খন নাও একেলগে তাত
0: কৰিছিলোঁ।
1: তেনেকুৱা ধৰণে এতিয়াও তেনেকুৱা আছোঁ। এতিয়া সেইদিনা অলপ দিনতে আমাৰ গৃহমন্ত্ৰী, ভাৰতবৰ্ষৰ গৃহমন্ত্ৰী আছিল, তেওঁৰ সময়তে মই ভোটালৰ গ্ৰুপ এটা নচুৱাইছিলোঁ, তাৰপিছত আৰু এনেকুৱা ধৰণে কৰি কৰি আছোঁ ধৰক।
0: হয়, আপুনি এতিয়াও নাচত নিজে অংশগ্ৰহণ কৰেনে?
1: মই নাচত অংশগ্ৰহণ নকৰোঁ, মই
0: পৰিচালনা কৰিছে এনেই গীত আৰু
1: ডেকা ল'ৰা ওলাইছে আজিকালি।
0: হয় হয় হয় হয়, মানে
1: নাচোঁ এতিয়া ওজাপালি নাচোঁ,
0: ওজাপালি
1: নাচোঁ, বিভিন্ন অনুষ্ঠানত।

0: মাতে নাচো আৰু।
1: হয়, কিন্তু এই গীত আৰু নৃত্যৰ ভিতৰত আপোনাক বেছি আকৰ্ষণ কৰা দিশ কোনটো, নৃত্য নে গীত?
0: গীতটো বেছি ভাল পাওঁ।
1: হয় হয়।
0: আৰু এনে এনে সত্ৰ আমাৰ অংকীয়া ভাৱত মই শুদ্ধ ধান নাচিছোঁ। প্ৰথম 9 চনত আমাৰ গুৱাহাটীত হৈছিল কলাক্ষেত্ৰত, তাতে মই শুদ্ধ ধান নাচিছিলোঁ। শুদ্ধ ধান নাচিছোঁ, সূত্ৰৰ পাঠটো কৈছোঁ আৰু একেলগে নাচিছোঁ।
1: হয়।
0: আৰু গীতৰ গোটেইখিনি অংশ মই গাইছোঁ।
1: এতিয়া এতিয়াও যেতিয়া আপুনি অংকীয়া নাটসমূহত অংশগ্ৰহণ কৰে শিল্পী হিচাপে, মানে আপুনি, মই ঠিক ভাও লোৱা হিচাপত নহয়, আপুনি গীতৰ পৰিৱেশন এতিয়াও কৰি আছে?
0: কৰি আছোঁ।
1: কিন্তু লাইভ গায় আপোনালোকে?
0: আমি লাইভ গাওঁ। আমাৰ তেনেকুৱা গীত কিছুমানে কৰে যে নৃত্যত, আজিকালি কৰে নৃত্যবিলাকত, মানে চিডি বজাই দিয়ে। কিন্তু আমাৰ অংকীয়া ভাওনাবিলাক নাই, আমি লাইভ গাব লাগিব।
1: হয়।
0: ৰেডিঅ'টো আপোনালোকে, ৰেডিঅ'টো কৰিছোঁ মই, আমি কালিজামন নাটক ৰামবিজয় মই প্ৰথম ইয়াতে হেৰি কৰিছোঁ, মিউজিক ডিৰেকশ্যন কৰিছোঁ।
1: হয়।
0: কালিজামন নাট কৰিছোঁ, তাৰপিছত পত্নী প্ৰসাদখন কৰিছিলোঁ। পত্নী প্ৰসাদকৈ প্ৰচাৰ নহ'ল, কিবা কি হ'ল নাজানো আৰু।
1: মানে বিভিন্ন অংকীয়া নাটক
0: ৰূপী ধাৰণ কৰিছোঁ।
1: হয়,
0: এটা কৰিছোঁ।
1: হয়, অংকীয়া নাটত আপুনি আকাশবাণীটো কৰিছে, মঞ্চটো, বিভিন্ন মঞ্চত আপুনি গীত পৰিৱেশন কৰিছে। আৰু আপুনি এই যে গীত নৃত্য এই দুটাৰ চৰ্চাৰ মাজেৰে আপুনি অসমৰ বাহিৰেও, বাহিৰৰ মঞ্চলৈও গৈছে, আপুনি ক'ত ক'ত গৈছে?
0: প্ৰথম আপোনাক ক'লোৱে যে মই 81ত মাদ্ৰাজত গৈছিলোঁ। সেইবাৰ আজিকালি চেন্নাই, আগতে মাদ্ৰাজ আছিল। তাত সেই আমি 11 জন শিল্পীয়ে আমাৰ এখন চামন্তৰণ নৃত্য নাটিকা কৰিছোঁ, থিয় নাম কৰিছোঁ, হোলী কৰিছোঁ, ভোটাল কৰিছোঁ, দশৱতী নৃত্য আৰু চালি জুমুৰা, এনেকুৱা আমি গোটেইকেইজনে এই 11 জনে কৰিছোঁ ভাগ ভাগ কৰি। গতিকে তাত কৰিছোঁ। তাৰপিছত আৰু চাব লগা সময় হ'লে চেন্নাইত আৰু এবাৰ গৈছোঁ, বাংগালোৰত গৈছোঁ, কলিকতাত গৈছোঁ। কলিকতা সংগীত নাটক একাডেমীত থ্ৰুদি মই বৰগীতৰ প্ৰগ্ৰেম কৰিছোঁ আৰু এই লোকসংগীতৰ প্ৰগ্ৰেম, লোকগীতো তাত গাইছোঁ। তাতে এনেকৰি আমাৰ যোগেশ ভৰালী আদি কৰি কিছুমান গীত তেওঁ তাতে মই গাইছোঁ। আৰু ইফালে নৰ্থ ইষ্টৰ আপোনালোকৰ চেন ছিষ্টেম প্ৰগ্ৰেম এটা আছিল, চেন প্ৰগ্ৰেমৰ দ্বাৰা মই মণিপুৰ ইম্ফলত, আগৰতলাত, নগাঁৱত, গুৱাহাটীত এনেকৈ প্ৰগ্ৰেম কৰিছিলোঁ, হোলী আৰু ভোটাল, এনেকুৱা বিভিন্ন ঠাই হেৰিত কৰিছোঁ, মধ্যপ্ৰদেশত কৰিছোঁ, কেৰেলাত কৰিছোঁ। গতিকে বিভিন্ন আৰু বিভিন্ন ঠাই, মুঠতে আৰু মই ইমান মনত নাই, দিল্লীতো বহুতবাৰ কৰিছোঁ, দিল্লীত অংকীয়া না ভাওনা কৰিছোঁ, দিল্লীত এনেকৈ এনেকুৱা ধৰণে কৰি আছোঁ, এতিয়াও কৰি আছোঁ আৰু। বল শক্তি অলপ আছে, নোহোৱা নহয়,
1: নিশ্চয় নিশ্চয় আছে, আপুনি কৰি যাব পাৰিব। এতিয়া এই যে আপোনালোকে ধৰকচোন বিভিন্ন নৃত্য, বৰগীতো কৰিছে, তাৰপিছত অংকীয়া ভাওনাও কৰিছে, তাৰ লগত বিভিন্ন ধৰণৰ নৃত্য প্ৰদৰ্শন কৰিছে, বাহিৰত এনে কিবা আপোনাৰ কেনেকুৱা মনোভাৱটো যে কোনটো ধাৰাক তেওঁলোকে বেছি, মানে দৰ্শকৰ পৰা সঁহাৰি বেছি পায়?
0: তেওঁলোকে অংকীয়া ভাওনা ভাল পায়, মই চাইছোঁ, বৰগীতো শুনি ভাল পায়, নহ'লে অলপ সেই কৰে, মানে প্ৰগ্ৰেম ইবাৰ ভাল হ'লে নেক্সট বাৰ দিয়ে। মই এইবাৰ প্ৰথম সংগীত নাটক একাডেমীৰ আমাৰ শাখাটো সত্ৰীয়াকনাটো 8 চনত আহিছিল গুৱাহাটীত, এষ্টাব্লিছ হৈছিল। তাৰ মই প্ৰথম সেই 9 চনত বৰগীত প্ৰথম মই ওজাবলি গালোঁ, মই ইয়াতে মই নিজে নাচিছোঁ, মোক ভাল পায় তেওঁলোকে। আৰু বৰগীতৰ প্ৰগ্ৰেম এটা দিলে, 3 দিন হৈছিল, 3 দিনৰ শেষৰ দিনৰ শেষৰ বৰগীতটো মই গাইছোঁ। তাতে আপলোড ধৰি তাৰপিছত আমাক নাটক দিলে, সেইখন নাটকখন কৰিলোঁ, কৰি তেওঁলোকে ভাল পালে। আৰু কালি দামখন কৰিছিলোঁ, খুব ভাল পাইছিল, মানে সেই কৃষ্ণমূৰ্তি হাজৰিকা আছিল, আমাৰ দুলাৰ ছাৰ আছিল ডিৰেক্টৰ, এইবিলাক খুব ভাল পাইছিল মোক, মানে মিউজিক সেই অনুষ্ঠানত তেওঁ হেৰি আছিল, আমাৰ ৰাজু দাস, তেওঁ এতিয়া ডিৰেক্টৰ সংগীত নাটক, আমাৰ নৰ্থ ইষ্টৰ আপ্লুত হৈছিল, তেওঁ ইমান ভাল পাইছিল আৰু। গতিকে সেই যাত্ৰা আৰু, আগতে অংকীয়া নাট কৰিছোঁ আমি, 200 টকাতে অংকীয়া নাট কৰিছোঁ আমাৰ, এনেকুৱা আমাৰ সত্ৰত নামঘৰত অনুষ্ঠানত কৰিব লাগে কৰিছোঁ এইবিলাকত, কিন্তু চৰকাৰীভাৱে 2009 চনৰ পৰা আৰম্ভ হৈছোঁ।
2: মোৰ সংগীত যাত্ৰা অনুষ্ঠানটিত ইমান পৰে সত্ৰীয়া সংগীতৰ শিল্পী গুণীন্দ্ৰনাথ ওজাৰ সৈতে হোৱা সাক্ষাৎকাৰৰ 6ষ্ঠ তথা শেষ খণ্ডটি শুনিলে। তেখেতৰ সৈতে আলাপ আৰু এই অনুষ্ঠানটিৰ প্ৰযোজনা আছিল অশোক ভট্টাচাৰ্যৰ। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু আইডিঅ'ৰ বুলনি।

আই ডব বুলনীৰ সমূহ শ্ৰোতালৈ প্ৰীতিভৰা সম্ভাষণ জনাই মই মামণি তালুকদাৰে আজিৰ বুলনী মুকলি কৰিবলৈ লৈছোঁ। আজিৰ বুলনীত আপোনালোকক শুনাবলৈ লৈছোঁ এটি বিচিত্ৰ অনুষ্ঠান। পৰিৱেশন কৰিছে দৰং কালীপুটা মঙলদৈৰ নয়নমণি নামতি দলৰ আইদেউসকলে। অনুষ্ঠানৰ আৰম্ভণিতে তেওঁলোকে পৰিৱেশন কৰিবলৈ লৈছে কীৰ্তন।

শ্ৰোতাসকলে ইমান পৰে দৰং কালিপুটা মঙলদৈ নয়নমণিৰ নামতি দলৰ আইদেউসকলে পৰিৱেশন কৰা বিচিত্ৰ অনুষ্ঠানটি শুনিলে। কীৰ্তন, বিয়া গীত আৰু দিহানামৰ আঁত ধৰিলে নিৰলা মেধিয়ে। অংশগ্ৰহণ কৰা আইদেউসকল আছিল ক্ৰমান্বয়ে নিৰলা মেধি, পঞ্চমী চহৰীয়া, প্ৰেমদা চহৰীয়া, মীনু নাথ, কাঞ্চন নাথ, নীলিমাই চহৰীয়া, সুমিত্ৰা নাথ, মণিবালা নাথ, বিউটি নাথ আৰু বিজু হাজৰিকা নাথে। ইয়াৰ লগে লগে আমাৰ আজিৰ বুলনি সামৰিবৰো সময় হ'ল। আপোনালোকক পুনৰ প্ৰীতি আৰু শুভেচ্ছা জনাই আজিৰ বুলনিৰ পৰা মই মামণি তালুকদাৰে বিদায় লৈছোঁ। নমস্কাৰ।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতে 1 বজাৰ পৰা হিন্দীত আৰু 1:05ৰ পৰা ইংৰাজীত বাতৰি শুনিবলৈ পাব।
1: নমস্কার, আকাশবাণী সমাচার কে সাথ মৈ প্রিয়ঙ্কা অরোড়া। প্রধানমন্ত্রী নরেন্দ্র মোদী নে জাকার্তা মে ইন্ডোনেশিয়া কে রাষ্ট্রপতি প্রাবোভো সুবিয়ান্তো কে সাথ প্রতিনিধিমণ্ডল স্তর কি বার্তা কি। বৈঠক মে দ্বিপক্ষীয় সম্বন্ধো কে সভি পহলুও কি সমীক্ষা কি গই আর দোনো দেশো কে বীচ व्यापक रणनीतिक साझेदारी को नई गति प्रदान की गई। दोनों नेताओं ने आपसी हित के क्षेत्र में सहयोग बढ़ाने के समझौते किए। प्रधानमंत्री ने जकार्ता में इंडोनेशिया के राष्ट्रपति प्रबोवो सुबियांतो के साथ संयुक्त संवाददाता सम्मेलन में कहा कि भारत और इंडोनेशिया के बीच 2018

এতিয়া শুনক আধুনিক গীতৰ অনুষ্ঠান। আজিৰ অনুষ্ঠানত শুনাবলৈ লৈছোঁ ৰঞ্জুমণি শইকীয়াৰ কণ্ঠৰ দুটি আধুনিক গীত। শিল্পীৰ কণ্ঠত প্ৰথমে এয়া ইদ্ৰিছ আলীৰ ৰচিত এটি গীত।

0: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ কথাটো কি
1: নহব কিয় হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে
0: তাৰ মানে
1: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান
0: তাত কি হয়
1: হেৰ নহয় কি যক্ষ্মা ৰোগ ধৰা পেলোৱা মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি
0: মানে
1: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই
0: তেতিয়াহলে

0: মৰাটো তোৰ এক্তিয়াৰ।
1: হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান ভেটাপাৰা গুৱাহাটী।
2: আধুনিক গীত শুনিছে ৰঞ্জুমণি শইকীয়াৰ কণ্ঠত। শিল্পীৰ কণ্ঠত এইবাৰ শুনক নগেন বৰাৰ ৰচিত এটি গীত।

0: ৰঞ্জুমণি শইকীয়াৰ কণ্ঠৰ দুটি আধুনিক গীত শুনিলে। শিল্পীৰ কণ্ঠৰ আধুনিক গীত পুনৰ শুনিবলৈ পাব আজি সন্ধিয়া 7:45। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।
1: প্ৰাসংগিক।

0: ফসল বীমা যোজনা, ইন্সুরেঞ্চ বীমা কোম্পানি বা পিএম কিষাণ যিটো চেন্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা দিয়া হয় আৰু অন্যান্য সা সুবিধা, এইবিলাক যদি সুবিধা পাবলৈ হয় তেনেহলে মানুহজনক কৃষক হিচাপে পঞ্জীয়ন থাকিব লাগিব। কিন্তু বিভিন্ন কাৰণত যোৱা বহুত দিন ধৰি আমাৰ ইয়াত ওদালগুৰি জিলাত ফাৰ্মাৰ্ছ ৰেজিষ্ট্ৰেশ্যনটো বন্ধ হৈ আছিলে এপছৰ আপডেটৰ কাৰণে। বৰ্তমান এপছটো খুলিছে আৰু বৰ্তমানলৈকে আমি প্ৰায় 10%, শতকৰা 10 ভাগ আমি আগবাঢ়িব সক্ষম হৈছো আৰু অনাগত দিনত জুলাই মাহটোৰ ভিতৰত আমি যিমান পাৰো সিমান আগবাঢ়িম বুলি আশা ৰাখিছো। এতিয়া দুটামান আৰু সৰু সৰু আঁচনিৰ বিষয়ে সংক্ষেপে কম। আমাৰ এটা PMFBY ফচল প্ৰাইম মিনিষ্টাৰ ফচল বীমা যোজনা বুলি আছে, তাতে আমাৰ শস্য যদি ক্ষতি হয় তেতিয়া শস্য ক্ষতিপূৰণ হিচাপে কৃষকক পইচা দিয়া হয়, ধৰক 1 বিঘা 1 হেক্টৰ এনেকুৱা হিচাপত। সেইটো আমাৰ কৃষকসকলে কৰি আছে। যোৱাবাৰ আমাৰ টাৰ্গেট আছিলে 14,000, কিন্তু আমি প্ৰায় 28,000 মান সক্ষম হৈছিলো বীমা কৰিবলৈ। এটা আছে PM কিষাণ, এইটো সকলে জানে যে 2,000 টকাকে মান্থলি দিয়া হয়, মানে বছৰত 6,000 টকা দিয়া হয় এজন কৃষকক। সেইটো আমি প্ৰায় 72,000 কৃষকক দিবলৈ সক্ষম হৈছো। তাৰপিছত অন্য এটা আছে PMKSY প্ৰাইম মিনিষ্টাৰ কৃষি সিঁচাই যোজনা। এই আঁচনিত আমাৰ কৃষকসকলক মানে পানীৰ সুবিধা দিয়া হয়, ধৰক ড্ৰিপ ইৰিগেশ্যন বা স্প্ৰিংকলাৰ ইৰিগেশ্যন, সেইবিলাক আমি ছাবচিডিত দিওঁ। শতকৰা ধৰক 25 ভাগ ফাৰ্মাৰ্ছে দিয়ে আৰু 75 পৰা 80 ভাগ আমাৰ চৰকাৰৰ ফালৰ পৰা ৰেহাই দিয়া হয়। আৰু এটা আঁচনি আছে আত্মা এগ্ৰিকালচাৰ টেকনলজি মেনেজমেণ্ট এজেঞ্চি, এইটো এটা ইম্পৰ্টেণ্ট এটা আঁচনি, এইটো বৰ্তমান আৰম্ভ কৰি থকা হৈছে। এই আঁচনিৰ অন্তৰ্গতো আমি কৃষকসকলক বিভিন্ন ধৰণৰ প্ৰশিক্ষণ দিওঁ। বৰ্তমানো ওদালগুৰি জিলাত প্ৰশিক্ষণ চলি আছে, তাৰপিছত আমি প্ৰদৰ্শনমূলক খেতি কৰিম। এইটো কৃষি এগ্ৰিকালচাৰৰ লগতে এলআইডৰো দিয়া হয় প্ৰদৰ্শনমূলক খেতি, লগতে ফাৰ্মাৰ্ছসকলক এই আঁচনিৰ জৰিয়তে এক্সপ'জাৰ ভিজিট, অসমৰ বাহিৰত এক্সপ'জাৰ ভিজিটৰ কাৰণে নিয়াৰ ব্যৱস্থা আছে, যিবোৰ সকলো কৰা হ'ব। আৰু দুটামান কওঁ হৰ্টিকালচাৰ ক্ৰপৰ বিষয়ে। আমাৰ ওদালগুৰিটো বিখ্যাত হ'ল আমাৰ ড্ৰেগন ফ্ৰুইটৰ কাৰণে, আমাৰ ইয়াত ড্ৰেগন ফ্ৰুইটটো খুব টেষ্টি হয়। আমাৰ 5টা ডিষ্ট্ৰিক্ট আছে, চিৰাং, ধৰক কোকৰাঝাৰ, তামোলপুৰ, বাক্সা আৰু ওদালগুৰি, এইখিনিৰ ভিতৰত আমাৰ ৰাইজে কয় যে ওদালগুৰিৰ ড্ৰেগন ফ্ৰুইটটো অলপ টেষ্টি হয় আৰু ইয়াৰ ৰাইজে এইটো খেতি কৰেও। আৰু বৰ্তমান আপুনি ৰাস্তাত গ'লে দেখা পাব ড্ৰেগন ফ্ৰুইট বিক্ৰী হৈ আছে। তেখেতসকলে অলপমান মাৰ্কেট প্ৰাইচটো কম পাইছে, তথাপি তেখেতসকলৰ মানে যিটো প্ৰডাক্ট হয় সেইটো ঘৰতে বিক্ৰী হৈ আছে ধুনীয়াকে, বাহিৰৰ মাৰ্কেটত যাব লগা হোৱা নাই। এইখিনি মানে, আৰু লগতে ইয়াতে ওদালগুৰিত আৰু এটা বস্তু দেখা পাব আপুনি যদি ঘূৰিলে মন কৰিব, ইয়াতে বি কিপিং, মৌ বাহ পালন যথেষ্ট আগ্ৰহী খেতিয়কসকল, আৰু লগতে মাছৰুম যিটো কাঠফুলা খেতি কৰে, কাঠফুলা খেতিও ইয়াত ৰাইজে যথেষ্ট পৰিমাণে কৰা দেখা যায়। এতিয়া আমি আৰু এটা আঁচনি ল'ম বুলি ভাবিছো ভৱিষ্যতে, আপোনালোকে গম পাব, মাখনা বুলি এটা খেতি আছে যিটো বিহাৰ উত্তৰ প্ৰদেশত কৰা হয়, তাৰ মূল্য বহুত বেছি। এতিয়া আমি উদ্যান শস্য বিভাগক আমি আবেদন জনাইছো যে আমাৰ ওদালগুৰি জিলাত মাখনা খেতিৰ প্ৰচুৰ সম্ভাৱনা আছে, আমাক চৰকাৰৰ ফালৰ পৰা কিছু সুবিধা দিলে ৰাইজে এইটো উপকৃত হয়। এইখিনিয়ে থলমূলকৈ ক'লো।
1: জিলাখনৰ ওপৰত দেখা পাইছো যে বহিৰাজ্যলৈ বা বহিৰাষ্ট্ৰলৈ কিছু উদ্যান শস্যই হওক বা ৰঙালাও হওক ৰপ্তানি কৰা দেখা পাইছো। এই বিষয়বস্তু কেনেকুৱা ধৰণৰ ইয়াত আপোনালোকৰ কৃষি বিভাগৰ জৰিয়তে
0: কৃষি বিভাগৰ জৰিয়তে দিয়া হৈছে, কাৰণ খেতিয়কসকল ইমান জ্ঞাত নহয়, প্ৰচেছটো নাজানে। আমি তেখেতসকলক লাইনটো দেখুৱাই দিছো আৰু সেই হিচাপে আমাৰ ইয়াতে লোকেলি ধৰক তৰমুজ, ৰঙালাওৰ উপৰিও আমাৰ বহিৰাজ্যতো এইবোৰ ৰপ্তানি ব্যৱস্থা কৰা হৈছে। আৰু ইয়াতে আমাৰ ডিষ্ট্ৰিক্ট 1 ক্ৰপ আমাৰ পটেটো ধৰা হৈছে, ইয়াতে আলু খেতিও যথেষ্ট কৰা হয়, কিন্তু আমাৰ আলু এতিয়া আমাৰ ইয়াতে যিটো জিলাত দৰকাৰ হয় সেইখিনি কৰি আছে, মানে এক্সেছ হোৱা নাই এতিয়ালৈকে। আলু খেতি যথেষ্ট খৰচী খেতি, বাকী ধৰক নেমু, ৰঙালাও, আনাৰস এইবিলাক আমাৰ ইতিমধ্যে ৰপ্তানি আৰম্ভ হৈছে।
1: কিন্তু আমি কৃষকসকলৰ পৰা হাততে শুনিবলৈ পাওঁ এটা অভিযোগ যে শীতলীকৰণ গৃহৰ যি পৰ্যাপ্ত ইয়াত নথকাৰ, তাৰ কাৰণে যিবোৰ তেওঁলোকৰ উদ্যান শস্য হওক বা অন্য পাচলিবোৰ বুলি ধৰে তেওঁলোকৰ উচিত মূল্য পোৱাৰ আগতেই নষ্ট হৈ যায়। এই ক্ষেত্ৰত কেনেকুৱা ধৰণৰ পৰিকল্পনা আছে নেকি?
0: এনেকুৱা মানে আপোনাৰ শীতলীকৰণ যিটো ভঁৰাল বুলি কৈছে, আমি লালপুলত এটা শীতলীকৰণ ভঁৰাল ইতিমধ্যে বনোৱা হৈছে।

0: নমস্কাৰ শ্ৰোতাসকল, প্ৰাসংগিকলৈ স্বাগতম। আজিৰ অনুষ্ঠানত শুনক ওদালগুৰি জিলাৰ কৃষি বিষয়া মনোজ কুমাৰ নাৰ্জাৰীৰ সৈতে হোৱা সাক্ষাৎকাৰ। সাক্ষাৎ গ্ৰহণ কৰিছে ওদালগুৰিৰ পৰা আমাৰ সংবাদদাতা নাৰায়ণ ডেকাই।
1: স্বাগতম মহোদয়,
2: ধন্যবাদ।
1: আমি আপোনাৰ পৰা জানিব বিচাৰিছো ওদালগুৰি জিলাৰ যি কৃষকসকল আছে, এই কৃষকসকল আৰু ওদালগুৰি জিলাখন যিহেতু কৃষি প্ৰধান জিলা, গতিকে এই জিলাখনৰ কৃষকসকলক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত জিলা কৃষি বিভাগে কেনেধৰণে কি ব্যৱস্থা গ্ৰহণ কৰিছে অকণমান আলোকপাত কৰক আপুনি।
2: হয়, মই থোৰতে কবলৈ চেষ্টা কৰিম। আমাৰ এতিয়া বৰ্তমান কেইবাটাও ফ্লেগশ্বিপ প্ৰগ্ৰেম চলি আছে ওদালগুৰি জিলাত। এক নম্বৰ তাৰ ভিতৰত আছে ফাৰ্মাৰ্ছ ৰেজিষ্ট্ৰেচন, কৃষকৰ পঞ্জীয়ন। কৃষকৰ পঞ্জীয়নটো হৈছে এনেকুৱা এটা বস্তু যিটো নহ'লে আমাৰ বিভাগৰ ফালৰ পৰা বিভিন্ন সা সুবিধা দিয়া হয়,

0: আমাৰ যিটো কৃষি যান্ত্ৰিকীকৰণ বিভাগ, তেখেতসকলে আমাক এইটো হেণ্ডঅভাৰ কৰিব, তেতিয়া লালপুল দলগাঁওকে আদি কৰি ৰৌতা ওদালগুৰি মাজবাট এইখিনি যথেষ্ট সংখ্যক খেতিয়ক উপকৃত হব। তাৰোপৰি বৰ্তমান আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে অহা 18 জুলাইত এটা শিবিৰ পাতিছে, য'ত আমাৰ AIF এগ্ৰিকালচাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ফাণ্ড বুলি এটা আছে, তাত আমাৰ খেতিয়কসকলক গ্ৰুপ হিচাপে হওক বা ইণ্ডিভিজুৱেল হওক ব্যক্তিগতভাৱে দিয়াৰ ব্যৱস্থা কৰা হৈছে। আমি বৰ্তমান যিটো বেনিফিচিয়াৰী আমি চিলেকশ্যন কৰি আছো, বাছি আছো, আৰু 18 তাৰিখৰ ভিতৰত আশা ৰাখিছো তেনেকুৱা কিছু খেতিয়ক যিসকলে কোল্ড ষ্টৰেজ শীতল ভঁৰাল মানে সৰু পৰ্যায়ত কম হেৰিত কম খৰচী এনেকে যাতে আমি দিব পাৰো, সেইটো কাৰণে আমি চেষ্টা কৰিম।
1: ইচ্ছুক কৃষকে আগবাঢ়ি আহিলে
0: হয় তাৰ দিয়াৰ ব্যৱস্থাখিনি, বহুত ইচ্ছক ইচ্ছুক থাকে, তেখেতসকলে মানে প্ৰচেছটো নাজানে, সেইসকলৰ কাৰণে আমি ঘৰত গৈ দিয়াৰ ব্যৱস্থা মানে গোটেইখিনি ইনফৰমেশ্যন দিম বুলি আমি ঠিক কৰিছো।
1: খুব ভাল কথা। লগতে আৰু এটা কথা কব বিচাৰিছো যে সাধাৰণতে এতিয়া ৰাইজৰ মাজত এটা চৰ্চা চলিছে যে শাক পাচলি খেতিত কৃত্ৰিম সাৰ ব্যৱহাৰ কৰে, কি আমাৰ কীটনাশকবোৰ ৰাসায়নিক, সেই ক্ষেত্ৰত মানে যিটো আমাৰ কোৱা হয় যে অৰ্গেনিক শব্দটো আহিছে যে অৰ্গেনিক প্ৰডাক্ট লাগে, এই ক্ষেত্ৰত
0: ওদালগুৰি কৃষক ৰাইজে ৰাসায়নিক সাৰ খুব কম পৰিমাণে ব্যৱহাৰ কৰে, মানে ইয়াৰে বেছিভাগ খেতি আপুনি হয় অৰ্গেনিক ফাৰ্মিং জৈৱিক নাইবা প্ৰাকৃতিক উপায়ে কৰা, প্ৰাকৃতিক হল আমাৰ যিটো পূৰ্বপুৰুষে কৰি আহিছিলে ঠিক তেনেকুৱা ধৰণে কৰি অহা খেতি, সেইকাৰণে আমাৰ ইয়াত কোল্ড ষ্টৰেজ যিটো শীতলীকৰণ কৰিছে আপুনি বহুত বেছি মানে অভাৱ নহয়, কিয় প্ৰাকৃতিক উপায় বা অৰ্গেনিক জৈৱিক উপায়ে খেতি কৰিলে তাৰ লংজিভিটি যিটো পটেঞ্চিয়েলিটি আপুনি ৰাসায়নিক ভাৱে কৰা খেতিটো যিমান দিন ৰাখিব নোৱাৰে এইটো সিমান দিন তাতকে অলপ 2-3 দিন বেছিকে ৰাখিব পৰা যায়, আৰু ৰাইজৰো এইটো ধৰক গ্ৰহণ কৰিলে কোনো ধৰণৰ বেমাৰ আজাৰ কম হোৱা দেখা যায়, গতিকে আমি আশা ৰাখিছো ওদালগুৰি ৰাইজে মানে সীমিত যিটো বেলেঞ্চ ইউজ অফ ফাৰ্টিলাইজাৰ কৰিব, আৰু সেইকাৰণে আমি গোটেই থ্ৰু আউট দা মান্থ আমি আমাৰ ইয়াতে ষ্টাফ যদিও কম গাঁও লেভেলত পৰ্যায়ত, তথাপি আমি যিসকল আছে তেখেতসকলৰ থ্ৰুৱেদি আমি দৈনিক মানে এইটো বাৰ্তা দি আছো যে যিখিনি বেলেঞ্চ ইউজ সেইখিনিয়ে ফাৰ্টিলাইজাৰ কৰিব লাগে, তাৰ উপৰি যিটো আমি বাদ দিম।
1: হয় ধন্যবাদ। যে আমি ইমান সময়ে ওদালগুৰি জিলাৰ কৃষি বিষয়াৰ সৈতে আমি কথা পাতিলো, ওদালগুৰি জিলাৰ কৃষকসকলৰ লগত আঁচনিসমূহৰ বিষয়ে আমাক অৱগত কৰিলে, আজি ইমানখিনি সময় দিয়াৰ বাবে আপোনাক আমাৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছো। ধন্যবাদ মহাশয়।
0: ধন্যবাদ।
2: প্ৰাসংগিক শুনিলে আজিৰ অনুষ্ঠানত ওদালগুৰি জিলাৰ কৃষি বিষয়া মনোজ কুমাৰ নাৰ্জাৰীৰ সৈতে হোৱা সাক্ষাৎকাৰ শুনিলে। সাক্ষাৎ গ্ৰহণ কৰিলে ওদালগুৰিৰ পৰা আমাৰ সংবাদদাতা নাৰায়ণ ডেকাই। অনুষ্ঠানটিৰ প্ৰযোজনা আছিল আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগৰ। সহযোগিতা আগবঢ়ালে অপূৰ্ব মালীয়ে। পৰৱৰ্তী প্ৰাসংগিক শুনিবলৈ পাব অহা সপ্তাহৰ আজিৰ এই একে সময়তে। নমস্কাৰ।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু বাদ্য সংগীতৰ অনুষ্ঠানত এতিয়া শুনক অমৰ সংগম দাসৰ মেণ্ডলিন বাদন।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহ। এতিয়া বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি ইণ্ডোনেছিয়াৰ ৰাজধানী জাকাৰ্টাত ৰাষ্ট্ৰপতি প্ৰাবোৱো ছুবিয়ান্তোৰ সৈতে প্ৰতিনিধি পৰ্যায়ৰ আলোচনাত মিলিত হয়। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি নতুন দিল্লীত চলিত বৰ্ষৰ ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাৰ ট্ৰফী আনুষ্ঠানিকভাৱে উন্মোচন কৰে। ভাৰতে কাইলৈৰ পৰা দুদিনীয়াকৈ ব্ৰিক্ছ ৰাষ্ট্ৰগোষ্ঠীৰ মহিলাৰ মন্ত্ৰী পৰ্যায়ৰ বৈঠক আয়োজন কৰিছে। জৈৱ বৈচিত্ৰ আইন 2002ৰ অধীনত মিজোৰামৰ প্ৰাকৃতিক ইতিহাস সংগ্ৰহালয়ক দেশৰ একবিংশ অনুমোদিত সংৰক্ষণস্থলী হিচাপে অধিসূচনা জাৰি কৰা হৈছে আৰু ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ পৰা আয়োজক দেশ আমেৰিকাই বিদায় লৈছে। নমস্কাৰ, এতিয়াৰ বাতৰিৰ সৈতে মই উৎপল কুমাৰ দাস। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি ইণ্ডোনেছিয়াৰ ৰাজধানী জাকাৰ্টাত ৰাষ্ট্ৰপতি প্ৰাবোৱো ছুবিয়ান্তোৰ সৈতে প্ৰতিনিধি পৰ্যায়ৰ আলোচনাত মিলিত হয়। এই আলোচনাকালত তেওঁ বৈদেশিক সম্পৰ্ক পৰ্যালোচনা কৰাৰ লগতে দুয়োখন দেশৰ মাজত ব্যাপক কৌশলগত অংশীদাৰিত্বক গতি প্ৰদান কৰাৰ বিষয়তো আলোকপাত কৰে। দুয়ো দেশৰ নেতা দুগৰাকী পাৰস্পৰিক স্বাৰ্থৰ ক্ষেত্ৰত সহযোগিতা বৃদ্ধিৰ লক্ষ্যৰে

0: বুজাবুজিৰ চুক্তিৰ আদান প্ৰদানৰো সাক্ষী হৈ ৰয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে 2018 চনত স্থাপন হোৱা ভাৰত আৰু ইণ্ডোনেছিয়াৰ মাজৰ ব্যাপক কৌশলগত অংশীদাৰিত্বই অগ্ৰগতিৰ এটা নতুন পৰ্যায়ত উপনীত হৈছে। জাকাৰ্টাত ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি প্ৰাবোৱো ছুবিয়ান্তোৰ সৈতে দিয়া যুটীয়া প্ৰেছ সন্মিলনত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে পাৰস্পৰিক বিশ্বাসে প্ৰতিৰক্ষা, নিৰাপত্তা, সামুদ্ৰিক খণ্ডৰ সহযোগিতা শক্তিশালী কৰি তুলিছে। ইয়াৰ জৰিয়তে দুয়োখন দেশৰ প্ৰতিৰক্ষা কৌশলৰ আদান প্ৰদান, দুৰ্যোগ ব্যৱস্থাপনা সহযোগিতা আৰু ঔদ্যোগিক সহযোগিতা শক্তিশালী হৈ পৰিছে। শ্ৰীমোদীয়ে লগতে কয় যে এই অংশীদাৰিত্বই উন্নয়ন, নিৰাপত্তা, প্ৰযুক্তি, সংস্কৃতি আৰু শিক্ষা খণ্ডকো সামৰি লৈছে। ভৱিষ্যতৰ দ্বিপাক্ষিক সম্পৰ্ক সন্দৰ্ভত আস্থা ব্যক্ত কৰি প্ৰধানমন্ত্ৰী শ্ৰীমোদীয়ে কয় যে ভাৰত ইণ্ডোনেছিয়া অংশীদাৰিত্বৰ সোণালী অধ্যায় আজিৰ পৰা নতুনকৈ আৰম্ভ হ'ব। ইণ্ডোনেছিয়ালৈ গুৰুদেৱ ৰবীন্দ্ৰনাথ ঠাকুৰৰ ঐতিহাসিক ভ্ৰমণৰ শতবৰ্ষ পূৰ্তি অনুষ্ঠান দুয়োখন দেশে জাকজমকতাৰে আয়োজন কৰিব বুলি প্ৰধানমন্ত্ৰী মোদীয়ে ঘোষণা কৰে। ইণ্ডোনেছিয়াৰ প্ৰথমগৰাকী শিক্ষামন্ত্ৰী কি হাজাৰ দেৱান্তাৰাৰ অৱদান সন্দৰ্ভত আলোকপাত কৰি শ্ৰীমোদীয়ে কয় যে তেওঁৰ শৈক্ষিক দৰ্শন গুৰুদেৱ ৰবীন্দ্ৰনাথ ঠাকুৰৰ আদৰ্শৰ দ্বাৰা বাৰুকৈয়ে প্ৰভাৱিত হৈছিল। বৰ্তমানৰ গোলকীয় অনিশ্চয়তাৰ এই পৰ্যায়ত আলোচনা আৰু কূটনীতিয়ে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব পাৰে বুলি ভাৰতে বিশ্বাস কৰে। পেলেষ্টাইনৰ প্ৰসংগ উত্থাপন কৰি শ্ৰীমোদীয়ে দুয়োখন দেশৰ সমস্যা সমাধান আৰু দীৰ্ঘম্যাদী শান্তি প্ৰক্ৰিয়াত ভাৰতৰ সমৰ্থনৰ কথা ব্যক্ত কৰে। ইণ্ডোনেছিয়াৰ সৰ্বোচ্চ অসামৰিক সন্মান বিণ্টাং আদিপূৰ্ণা অৱ দ্য ৰিপাব্লিক অৱ ইণ্ডোনেছিয়া লাভ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কৃতজ্ঞতা প্ৰকাশ কৰে। তেওঁ এই সন্মান ভাৰতীয় জনসাধাৰণলৈ উচৰ্গা কৰাৰ লগতে এয়া ভাৰত আৰু ইণ্ডোনেছিয়াৰ মাজৰ ঐতিহাসিক সম্পৰ্কক ই প্ৰতিফলিত কৰিছে বুলি অভিহিত কৰে। এই সন্মানৰ বাবে তেওঁ দেশখনৰ ৰাষ্ট্ৰপতি ছুবিয়ান্তো আৰু ইণ্ডোনেছিয়াৰ চৰকাৰ তথা ইয়াৰ জনসাধাৰণক ধন্যবাদ জ্ঞাপন কৰে। শ্ৰীমোদীয়ে দেশখনত ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ প্ৰম্বনন মন্দিৰ কাইলৈ দৰ্শন কৰিব। নৱম শতিকাৰ হিন্দু স্থাপত্য শৈলীৰে নিৰ্মিত এই মন্দিৰ ইণ্ডোনেছিয়াৰ সাংস্কৃতিক সমলৰ অন্যতম হিচাপে গণ্য কৰা হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী বিণ্টাং আদিপূৰ্ণা অৱ দ্য ৰিপাব্লিক অৱ ইণ্ডোনেছিয়া সন্মানেৰে সন্মানিত হোৱাৰ বাবে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে তেওঁক অভিনন্দন জ্ঞাপন কৰিছে। শ্ৰীসিঙে কয় যে এই সন্মান প্ৰধানমন্ত্ৰীৰ দূৰদৰ্শী নেতৃত্ব, ৰূপান্তৰকামী মানসিকতা আৰু ভাৰতক বিকাশৰ দিশে আগবঢ়াই নিয়াৰ ক্ষেত্ৰত দৃঢ় সংকল্পৰ লগতে গোলকীয় অংশীদাৰিত্ব শক্তিশালী কৰাৰ ক্ষেত্ৰত গ্ৰহণ কৰা পদক্ষেপৰ প্ৰতি ব্যতিক্ৰমী স্বীকৃতি। শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে ইণ্ডোনেছিয়াৰ সৰ্বশ্ৰেষ্ঠ অসামৰিক সন্মান লাভ কৰাৰ বাবে শ্ৰীমোদীক অভিনন্দন জ্ঞাপন কৰিছে। ভাৰত আৰু ইণ্ডোনেছিয়াই প্ৰাচীন কালৰে পৰা সামুদ্ৰিক সহযোগিতাকে ধৰি বিভিন্ন ক্ষেত্ৰত সুসম্পৰ্ক বৰ্তাই ৰাখি আহিছে বুলি উল্লেখ কৰি এই সন্মান লাভ কৰাটো দেশবাসীৰ বাবে আনন্দৰ বিষয় বুলি তেওঁ মত প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক বিণ্টাং আদিপূৰ্ণা অৱ দ্য ৰিপাব্লিক অৱ ইণ্ডোনেছিয়া সন্মান প্ৰদান ভাৰতীয়সকলৰ বাবে অতিশয় গৌৰৱৰ বিষয় বুলি বৈদেশিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী ডঃ এছ জয়শংকৰে প্ৰকাশ কৰিছে। সামাজিক মাধ্যমৰ বাৰ্তাযোগে ডঃ জয়শংকৰে কয় যে এই সন্মান ভাৰতৰ সৰ্বাত্মক কৌশলগত অংশীদাৰিত্ব আৰু ভাৰত আছিয়ান ৰাষ্ট্ৰসমূহৰ বান্ধোন শক্তিশালী কৰাৰ দিশত প্ৰধানমন্ত্ৰীয়ে গ্ৰহণ কৰা প্ৰচেষ্টাৰ অনন্য স্বীকৃতি। 1959 চনৰ পৰা প্ৰদান কৰি অহা ইণ্ডোনেছিয়াৰ এই সন্মান দেশখনৰ একতা, ধাৰাবাহিকতা আৰু সমৃদ্ধিৰ ক্ষেত্ৰত অনবদ্য বৰঙণি আগবঢ়োৱা ব্যক্তিলৈ প্ৰদান কৰি অহা হৈছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি নতুন দিল্লীত চলিত বৰ্ষৰ ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাৰ ট্ৰফী আনুষ্ঠানিকভাৱে উন্মোচন কৰে। এই উপলক্ষে আয়োজিত অনুষ্ঠানত ভাষণ দি ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে চলিত বৰ্ষত ডুৰাণ্ড কাপ, প্ৰেচিডেণ্টছ কাপ আৰু ছিমলা ট্ৰফী প্ৰতিযোগিতাত খিতাপ জয়ৰ বাবে নতুন নতুন দলে প্ৰতিদ্বন্দ্বিতাত অংশগ্ৰহণ কৰিব। চলিত বৰ্ষৰ প্ৰতিযোগিতাত শ্ৰীলংকাৰ খেলুৱৈ দলে অংশগ্ৰহণ কৰাত সন্তোষ প্ৰকাশ কৰি ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে নতুন নতুন দলৰ অন্তৰ্ভুক্তিয়ে এই ঐতিহাসিক প্ৰতিযোগিতাক পূৰ্বতকৈ অধিক জনপ্ৰিয় কৰি তুলিব বুলি আশা প্ৰকাশ কৰে। প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা প্ৰতিটো দল আৰু খেলুৱৈসকললৈ শুভেচ্ছা জ্ঞাপন কৰি তেওঁ ক্ৰীড়াসুলভ মানসিকতাৰ প্ৰকৃত উদ্যম অক্ষুণ্ণ ৰাখি শ্ৰেষ্ঠ প্ৰদৰ্শনৰ জৰিয়তে এই ঐতিহাসিক প্ৰতিযোগিতাক অধিক মৰ্যাদা প্ৰদান কৰিবলৈ তেওঁলোকক আহ্বান জনায়। এইবেলি গুৱাহাটী, ইম্ফল, শ্বিলং আৰু কলকাতাৰ লগতে ৰাঁচীতো এই প্ৰতিযোগিতাৰ আয়োজন কৰিবলৈ লোৱাত ৰাষ্ট্ৰপতিগৰাকীয়ে সন্তোষ প্ৰকাশ কৰে। জনসাধাৰণক পৰস্পৰৰ কাষ চপাই নিয়াত ফুটবলে অনন্য ভূমিকা পালন কৰে বুলি উল্লেখ কৰি তেওঁ কয় যে এই খেলুৱৈ সুলভ মানসিকতাই খেলপথাৰৰ পৰিসীমা অতিক্ৰম কৰি খেলুৱৈসকলৰ শৃংখলা, সংকল্পবদ্ধতা আৰু দলীয় উদ্যম বৃদ্ধি কৰে।
1: ফুটবল বিশ্বকে সবচে লোকপ্ৰিয় খেল মেছে এক। এই খেল উৎকৃষ্টতা, একতা আৰু খেল ভাৱনা কা এক অনুপম উদাহৰণ। ফুটবল লোকক এক দূসৰে সে জোড়তা। খেল ভাৱনা কা মহত্ব কেৱল খেলত সীমিত নহয়, এ এক মহত্বপূৰ্ণ জীৱন মূল্য।

0: हमें समानता सहयोग और विपरीत परिस्थितियों में भी दृढ़ बने रहने की सीख देता है।
1: ফুটবলৰ ক্ষেত্ৰখনত উল্লেখনীয় শক্তি হিচাপে আত্মপ্ৰকাশ কৰাৰ বাবে দেশে এতিয়াও বহুদূৰ বাট আগবাঢ়িবলৈ বাকী আছে বুলি মত প্ৰকাশ কৰি এই যাত্ৰাপথৰ বাবে সাজু হ'বলৈ তেওঁ সকলোকে আহ্বান জনায়। একে সময়তে এই প্ৰতিযোগিতাই ফুটবল ক্ষেত্ৰৰ প্ৰতিভাসমূহক মূৰ দাঙি উঠাৰ সুযোগ প্ৰদান কৰিব বুলিও ৰাষ্ট্ৰপতিগৰাকীয়ে আশা প্ৰকাশ কৰে। আজিৰ উন্মোচনী অনুষ্ঠানত প্ৰতিৰক্ষা বাহিনীৰ মুৰববী এন এছ ৰাজা সুব্ৰমণি, স্থলসেনাৰ মুৰববী ধীৰাজ শেঠ আৰু নৌসেনাৰ মুৰববী এডমিৰেল কৃষ্ণ চয়নাতেও অংশগ্ৰহণ কৰে। ভাৰতে কাইলৈৰ পৰা দুদিনীয়াকৈ ব্ৰিক্স ৰাষ্ট্ৰগোষ্ঠীৰ মহিলাৰ মন্ত্ৰী পৰ্যায়ৰ বৈঠকৰ আয়োজন কৰিছে। কেৰালাৰ কোচিত আয়োজিত এই বৈঠকৰ বিষয়ে প্ৰকাশ কৰি কেন্দ্ৰীয় চৰকাৰৰ মহিলা আৰু শিশু কল্যাণ মন্ত্ৰালয়ে জানিবলৈ দিয়া মতে ব্ৰিক্ছ গোষ্ঠীৰ সদস্য ৰাষ্ট্ৰসমূহৰ মন্ত্ৰীসকলে পাৰস্পৰিক সহযোগিতা শক্তিশালী কৰাৰ লগতে মহিলা নেতৃত্বাধীন উন্নয়নৰ অগ্ৰগতিৰ বিষয়ে অৱগত কৰাব। ব্ৰিক্ছৰ সদস্য ৰাষ্ট্ৰসমূহৰ মাজৰ সহযোগিতাক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত গ্ৰহণ কৰিবলগীয়া ব্যৱস্থাসমূহৰ বিষয়েও এই বৈঠকত আলোচনা কৰা হ'ব। মন্ত্ৰী পৰ্যায়ৰ এই বৈঠকখনে মহিলাৰ নেতৃত্ব ত্বৰান্বিত কৰা, অৰ্থনৈতিক সুযোগ সুবিধাৰ সম্প্ৰসাৰণ তথা ডিজিটেল আৰু বিত্তীয় অন্তৰ্ভুক্তি শক্তিশালী কৰি তোলাৰ বাবে উচ্চ পৰ্যায়ৰ আলোচনাৰ এখন মঞ্চ হিচাপে ভূমিকা পালন কৰিব। উল্লেখযোগ্য যে মন্ত্ৰী পৰ্যায়ৰ এই বৈঠকৰ পৰৱৰ্তী সময়ত ব্ৰিক্ছ গোষ্ঠীৰ মহিলা কৰ্মবাহিনীৰ এখন বৈঠক অনুষ্ঠিত হ'ব। এই বৈঠকত মহিলাসকলক সামৰি লোৱা ব্ৰিক্ছৰ অগ্ৰাধিকাৰৰ বিষয়সমূহক লৈ আলোচনা কৰা হ'ব বুলি মন্ত্ৰালয়ে জানিবলৈ দিয়ে। জৈৱ বৈচিত্ৰ আইন 2002ৰ অধীনত মিজোৰামৰ প্ৰাকৃতিক ইতিহাস সংগ্ৰহালয়ক দেশৰ একবিংশ অনুমোদিত সংৰক্ষণস্থলী হিচাপে অধিসূচনা জাৰি কৰা হৈছে। পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ে ৰাষ্ট্ৰীয় জৈৱ বৈচিত্ৰ প্ৰাধিকৰণৰ পৰামৰ্শ অনুসৰি এই অধিসূচনা জাৰি কৰিছে। অনুমোদিত সংৰক্ষণস্থলীসমূহ দেশৰ জৈৱ বৈচিত্ৰ প্ৰশাসন পৰিকাঠামোৰ অন্যতম গুৰুত্বপূৰ্ণ উপাদান বুলি বিবেচনা কৰা হয়। ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি পুৱা অনুষ্ঠিত ৰাউণ্ড অৱ 16ৰ এখন খেলত বিশ্বকাপৰ পৰা আয়োজক দেশ আমেৰিকা বাহিৰ হ'বলগীয়া হয়। 4-1 ব্যৱধানত বেলজিয়ামৰ ওচৰত আমেৰিকা পৰাস্ত হয়। এই জয়ৰ পাছত বেলজিয়াম কোৱাৰ্টাৰ ফাইনেলত স্পেইনৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ইফালে কালি নিশা ডালা ষ্টেডিয়ামত অনুষ্ঠিত নকআউট পৰ্যায়ৰ এখন খেলত স্পেইনে পৰ্তুগালক 1-0 পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে। খেলখনৰ দ্বিতীয়াৰ্ধৰ ষ্টপেজ টাইমৰ প্ৰথম মিনিটত মাইকেল মেৰিনোৱে গ'ল দি স্পেইনৰ জয় নিশ্চিত কৰে। 2010 দক্ষিণ আফ্ৰিকাত একমাত্ৰ বিশ্বকাপ খিতাপ জয় কৰাৰ পাছত স্পেইনে প্ৰথমবাৰৰ বাবে কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। দলটোৱে শুকুৰবাৰে লছ এঞ্জেলছ ষ্টেডিয়ামত আমেৰিকা বা বেলজিয়ামৰ বিৰুদ্ধে খেলিব। ইয়াৰ পূৰ্বে কালি মেক্সিকো চহৰৰ এজটেকা ষ্টেডিয়ামত মেক্সিকোৰ বিৰুদ্ধে 3-2 জয়লাভ কৰি ইংলেণ্ডেও কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে। বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰি কেইটামান আকৌ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি ইণ্ডোনেছিয়াৰ ৰাজধানী জাকাৰ্টাত ৰাষ্ট্ৰপতি প্ৰাবোৱো ছুবিয়ান্তোৰ সৈতে প্ৰতিনিধি পৰ্যায়ৰ আলোচনাত মিলিত হয়। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি নতুন দিল্লীত চলিত বৰ্ষৰ ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাৰ ট্ৰফী আনুষ্ঠানিকভাৱে উন্মোচন কৰে। ভাৰতে কাইলৈৰ পৰা দুদিনীয়াকৈ ব্ৰিক্ছ ৰাষ্ট্ৰগোষ্ঠীৰ মহিলাৰ মন্ত্ৰী পৰ্যায়ৰ বৈঠকৰ আয়োজন কৰিছে। জৈৱ বৈচিত্ৰ আইন 2002ৰ অধীনত মিজোৰামৰ প্ৰাকৃতিক ইতিহাস সংগ্ৰহালয়ক দেশৰ একবিংশ অনুমোদিত সংৰক্ষণস্থলী হিচাপে অধিসূচনা জাৰি কৰা হৈছে আৰু ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ পৰা আয়োজক দেশ আমেৰিকাই বিদায় লৈছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি বিয়লি 3 শুনিবলৈ পাব। নমস্কাৰ।
2: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু আগবঢ়োৱা হৈছে বীৰিণা পাঠকৰ কণ্ঠৰ লোকগীত।

0: তোৰ ল'ৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
1: হয়, সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
0: পিছে এনে যত্ন ক'ত পালি?
1: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
0: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
1: নহয়ও, শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
0: অঁ, সঁচাকৈ বৰ ভাল কথা,
1: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
2: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
3: লোকগীত শুনিছে বীৰিণা পাঠকৰ কণ্ঠত।

0: পাশ্চাত্য সংগীতৰ অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক আঞ্চলিক বাতৰি।
1: এয়া আকাশবাণী গুৱাহাটী। বিয়লি 3 বজাৰ আঞ্চলিক বাতৰিৰ সৈতে মই জুলি শৰ্মা বৰুৱা। ৰাজ্যত মাদক দ্ৰব্য সৰবৰাহ নিয়ন্ত্ৰণৰ বাবে গৃহ মন্ত্ৰালয়ে কঠোৰ পদক্ষেপ গ্ৰহণৰ বিষয়ে প্ৰকাশ কৰিছে বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি বিধানসভাত প্ৰকাশ কৰে। কংগ্ৰেছৰ বিধায়ক জাকিৰ হুছেইন ছিগদাৰে ৰাজ্যত মাদক দ্ৰব্য সৰবৰাহ সন্দৰ্ভত তথ্যসহ উত্থাপন কৰাৰ প্ৰত্যুত্তৰত মুখ্যমন্ত্ৰীয়ে এই কথা জানিবলৈ দিয়ে। ডঃ শৰ্মাই কয় যে আৰক্ষীয়ে মাদক দ্ৰব্যমুক্ত অসম গঢ়াৰ বাবে নিৰন্তৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে। অপৰাধীয়ে আইন হাতত তুলি ল'লে আৰক্ষীয়ে প্ৰত্যুত্তৰ দিবলৈ বাধ্য হয় আৰু সমালোচনাৰ সন্মুখীন হয়। এনে কাৰ্য নিৰ্মূল কৰাৰ বাবে ভৱিষ্যতীয় চৰকাৰ আৰু আৰক্ষী প্ৰশাসনক সহযোগিতা আগবঢ়াবলৈ মুখ্যমন্ত্ৰীয়ে সদনৰ প্ৰতি আহ্বান জনায়। তেওঁ কয় যে মাদক দ্ৰব্য সৰবৰাহ ৰোধৰ বাবে আৰক্ষীয়ে কঠোৰ অভিযান চলাই যদিও ইয়াৰ যোগান শৃংখলা বন্ধ কৰাৰ প্ৰচেষ্টা ম্যানমাৰ, মিজোৰাম, মণিপুৰ আদি সীমান্ত অঞ্চলসমূহত ব্যৰ্থ হয়। এই ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ হস্তক্ষেপ প্ৰয়োজন বুলি মুখ্যমন্ত্ৰীয়ে কয়। মাদক দ্ৰব্য ব্যৱসায়ৰ বিৰুদ্ধে চৰকাৰে কঠোৰ ব্যৱস্থা ল'ব বুলিও তেওঁ ঘোষণা কৰে। মুখ্যমন্ত্ৰীয়ে নিচাযুক্ত দ্ৰব্যৰ প্ৰতি আসক্তসকলৰ পুনৰ সংস্থাপনৰ বাবে নিষ্ঠাৰে কাম কৰা স্বেচ্ছাসেৱী সংস্থাসমূহক আগবাঢ়ি আহিবলৈ আহ্বান জনায়। ইয়াৰ বাবে এখন আঁচনি ৰূপায়ণ কৰা হ'ব বুলিও তেওঁ সদনক জানিবলৈ দিয়ে। উল্লেখযোগ্য যে কংগ্ৰেছৰ বিধায়কগৰাকীয়ে 2021 চনৰ পৰা 2025 চনলৈ ৰাজ্যত প্ৰায় 2,929 কোটি টকা মূল্যৰ মাদক দ্ৰব্য জব্দ হোৱা বুলি সদনক তথ্য দিছিল। ইপিনে 16 অসম বিধানসভাৰ বাজেট অধিৱেশনৰ আজি দ্বিতীয় দিনা কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ক লৈ আলোচনা অনুষ্ঠিত হৈছে। আজি সদন পৰিচালনা নিয়মাৱলী 301 নিয়মৰ অধীনতো বহুকেইটা বিষয়ত আলোচনা হৈছে। বিধায়ক কৃষ্ণেন দোপালে আজি জলজীৱন মিছন সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰে। কালিৰে পৰা অনুষ্ঠিত 21-দিনীয়া অধিৱেশনত মুঠ 16খন বৈঠক অনুষ্ঠিত হ'ব। বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই 10 জুলাইত ডঃ হিমন্ত বিশ্ব

0: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
1: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
0: কোন ঠাই?
1: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত হেৰো কি কি সুবিধা পোৱা যায়?
1: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
2: তেন্তে মইও এবাৰ যাব লাগিব।
1: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: শ্ৰোতাসকলে আধুনিক গীত শুনিছে চন্দন দাসৰ কণ্ঠত।

এয়া আকাশবাণী তেজপুৰ। আজি মঙলবাৰ, 1433 ভাস্কৰাব্দৰ আহাৰ মাহৰ 22 দিন, 2026 খ্ৰীষ্টাব্দৰ জুলাই মাহৰ 7 তাৰিখ। সমূহ শ্ৰোতালৈ প্ৰীতি আৰু সম্ভাষণ জনাই আমাৰ আজিৰ নিয়মীয়া অধিৱেশন মুকলি কৰিছোঁ। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 266.66 মিটাৰ, কিলোহাৰ্জ 1125, এফএম বেণ্ডৰ 102.4 মেগাহাৰ্জ আৰু নিউজ অন এয়াৰ এপৰ জৰিয়তেও। আমাৰ আজিৰ অধিৱেশনৰ বিভিন্ন দায়িত্বত আছে নিয়ন্ত্ৰণ কক্ষত প্ৰমোদ চন্দ্ৰ টাইট, মঞ্জু বড়ো, ট্ৰেন্সমিটাৰত অম্লানজ্যোতি দত্ত, পৰিবহণ ব্যৱস্থাত নয়ন দৈমাৰী আৰু ডিউটি ৰুমত শান্তনু শইকীয়াৰ সৈতে, প্ৰচাৰণ কক্ষত মই আপোনাৰ লগত আছোঁ চিত্ৰামণি বড়ো।

মহাত্মা গান্ধীয়ে কৈছিল, যেতিয়ালৈকে মানৱ আত্মাক শক্তিশালী কৰিব নোৱাৰি তেতিয়ালৈকে শিক্ষাও সম্পূৰ্ণ নহয়। বিবেকানন্দই কৈছিল, আমাৰ প্ৰধান কৰ্তব্য নিজকে ঘৃণা নকৰা।

0: এয়া আকাশবাণী তেজপুৰ। প্ৰিয় শ্ৰোতা বন্ধু, এতিয়া আপোনাৰ বাবে লৈ আহিছোঁ মহিলাসকলৰ বাবে প্ৰচাৰিত অনুষ্ঠান অৰ্ধ আকাশ। আজিৰ অৰ্ধ আকাশ অনুষ্ঠানটিত শুনক এটি বিচিত্ৰ অনুষ্ঠান। এয়া আকাশবাণী তেজপুৰ। সমূহ আইদেউকে স্বাগতম জনাই এয়া আগবঢ়াইছোঁ মহিলাসকলৰ বাবে প্ৰচাৰিত অনুষ্ঠান অৰ্ধ আকাশ। আইদেউসকল, আজিৰ অনুষ্ঠানত এয়া শুনকচোন, তেজপুৰ গোপীনাথ বৰদলৈ নগৰৰ সম্প্ৰীতি মহিলা কাননৰ মহিলাসকলে পৰিৱেশন কৰা এটি বিচিত্ৰ অনুষ্ঠান।
1: আকাশবাণী তেজপুৰৰ সমূহ শ্ৰোতালৈ নমস্কাৰ জনাই আমি তেজপুৰৰ গোপীনাথ বৰদলৈ নগৰত অৱস্থিত সম্প্ৰীতি মহিলা কাননৰ সদস্যাসকলে আগবঢ়াবলৈ লৈছোঁ এটি বিচিত্ৰানুষ্ঠান। আমাৰ অনুষ্ঠান এটি শান্তি মন্ত্ৰেৰে আৰম্ভ হ'ব।

0: আহকচোন, বন্তি বৰা বাইদেউৰ পৰা শুনো কেইটামান যোগাভ্যাস আৰু ইয়াৰ উপকাৰিতাৰ বিষয়ে।
1: নমস্কাৰ, মই আজি আপোনালোকক যোগৰ বিষয়ে ক'বলৈ ওলাইছোঁ। যোগ হ'ল জ্ঞানৰূপী বেদসমূহৰ এটা ৰত্ন। যোগ শব্দ সংস্কৃতত য়োগ শব্দৰ পৰা আহিছে। যোগৰ অৰ্থ হৈছে জোৰা লগা, একক কৰা, আত্মাৰ লগত সংযোগ, মানৱ দেহক চেতনা জীৱন শক্তিক দিবৰ বাবে দুটা মহাশক্তিৰ মিলন, অৰ্থাৎ স্থিৰ শক্তি বা সূৰ্য শক্তি আৰু অথিৰ শক্তি বা চন্দ্ৰ শক্তিৰ নিখুঁত সম অৱস্থা। পতঞ্জলী মুনিয়ে কৈছে, যোগ চিত্ত বৃত্তি নিৰোধ। সেই সকলো ব্যক্তিয়ে যোগৰ জৰিয়তে শাৰীৰিক, মানসিক, বৌদ্ধিক, আৱেগিক আৰু আধ্যাত্মিকত সেই ক্ষেত্ৰত পূৰ্ণতা লাভ কৰে। যোগৰ নানা প্ৰকাৰৰ পদ্ধতি আছে। ইয়াৰ অন্তৰ্গত আসন আৰু প্ৰাণায়ামৰ বিষয়ে মই আপোনালোকৰ ওচৰত দাঙি ধৰিম। আসন, আসন হ'ল এক যৌগিক ভংগীৰ অৱস্থা। যি অৱস্থাত শৰীৰ স্থিৰভাৱে ৰাখি দীৰ্ঘ সময় ধৰি বহি থাকিব পাৰি তাকেই আসন বুলি কোৱা হয়। আসন শাৰীৰিক প্ৰক্ৰিয়া আৰু মন সংযমৰ সহায়ক। ব্যক্তিৰ দেহ সুস্থ সবল কৰি কৰ্মশক্তি আৰু জীৱন শক্তি বৃদ্ধিৰ বাবে আসন অভ্যাস অতি প্ৰয়োজনীয়। বিভিন্ন ৰোগ, বিভিন্ন অংগৰ বাবে বিভিন্ন আসন আছে। এই আসনসমূহৰ বিষয়ে গুৰুজনাৰ পৰা শিকি অভ্যাস কৰিলে সুফল লাভ কৰিব পাৰিব। এতিয়া আহিছোঁ প্ৰাণায়ামৰ বিষয়লৈ। প্ৰাণায়াম মানে আমি সাধাৰণতে বুজোঁ যে নিজৰ প্ৰাণ শক্তিক আৰামদায়ক অৱস্থাত ৰখা পদ্ধতিয়ে হ'ল প্ৰাণায়াম। দেহৰ ভিতৰত যি শক্তি স্নায়ুমণ্ডলীৰ মাধ্যমেৰে মাংসপেশীত মিলিত হৈ পৰে আৰু যি শক্তিয়ে শৰীৰৰ হাওঁফাঁত থকা বায়ু প্ৰবাহ সঞ্চালন কৰি থাকে, সেই হৈছে জীৱৰ প্ৰাণ। এই প্ৰাণ শক্তিস্বৰূপ বায়ু প্ৰবাহক নিয়ন্ত্ৰণ কৰি আৰামদায়ক বা সুদায়ক কৰাটোৱেই হ'ল প্ৰাণায়াম। ৰেচক, পূৰক আৰু কুম্ভক, এই তিনিটা হ'ল প্ৰাণায়াম।

0: টাইমত তিনিবিধ অংগ, উশাহ গ্ৰহণ কৰাকে পূৰক, বন্ধ ৰখাকে কুম্ভক আৰু উশাহ এৰি দিয়াকে ৰেচক বোলা হয়। আসনৰ দৰে প্ৰাণায়ামৰো বিভিন্ন প্ৰকাৰ আছে। অভিজ্ঞ গুৰুজনৰ পৰা এই বিষয়ে শিকি প্ৰাণায়াম অভ্যাস কৰিলে সুফল লাভ কৰিব। মই যোগৰ বিষয়ে আজি ইমানখিনিকে কৈ মই সামৰণি মাৰিছোঁ। যোগেইন চিত্তস্য পদেইন বাচং বলং শৰীৰস্য সবি দুকেইন য়োপাকৰোত্তম পৱৰম মুনিনম পতঞ্জলিম প্ৰাঞ্জনীৰা নাতোস্মি ওম শান্তি শান্তি শান্তি।
1: এয়া আছিল বন্তি বৰা বাইদেৱে কেইটামান যোগাভ্যাস আৰু ইয়াৰ উপকাৰিতাৰ বিষয়ে ক'লে। ইয়াৰ পিছতে যান্ত্ৰিকতাৰ মাজত হেৰুৱাই পেলোৱা আমাৰ সময়বোৰক লৈ আভা গোস্বামী বাইদেউৰ ৰচিত সমাজৰ আধৰুৱা দস্তাবেজ পাঠ কৰে।
2: জীৱনৰ আধৰুৱা দস্তাবেজ, যুগৰ পৰিৱৰ্তনৰ ধুমুহাত বৰ্তমান আমাৰ জীৱনটো এটা যন্ত্ৰৰ দৰে হৈ পৰিছে। চিন্তা চৰ্চাত মানসিক অনুভৱবোৰ যেন ক্ৰমান্বয়ে নাইকিয়া হৈ আহিছে। এতিয়া আমাৰ সমাজখন চলে ৰুটিনৰ দৰে। সমাজত সফলতা, ধন সম্পত্তি আৰু আধুনিক জীৱনশৈলীৰ মাজত যেন আমি এটা সফল জীৱন অতিবাহিত কৰিছোঁ। হাঁহি মাতি কথা বতৰা পাতি সময় যেন ঠিকেই পাৰ হয় তেনে লাগে, কিন্তু হৃদয়ৰ অনুভৱৰ জগতখনত দেখা পাওঁ এক শূন্যতা। পুৱা শুই উঠাৰ পৰা ৰাতি বিচনাত পৰালৈকে খাব লাগে সময়ত খাওঁ, যাব লাগে যাওঁ, কিনো কৰি আছোঁ খবৰ ল'বলৈ কাৰো সময় নাই। আগতে মানুহে একেলগে বহি কথা পাতিছিল, হাঁহিছিল, হৃদয়ৰে সুখ দুখৰ ভাগ বতৰা কৰিছিল। এতিয়া আমি বহুত মানুহৰ লগত সংযুক্ত। সামাজিক মাধ্যম, ফোন, মেছেজ, অত্যাধুনিক মোবাইল সকলোবোৰে আমাক একেলগে বান্ধি ৰাখিছে, কিন্তু এই সংযোগবোৰে হৃদয়ৰ দূৰত্ব কমাব পৰা নাই। সুখী জীৱনত প্ৰাণ খুলি হাঁহিবৰ পৰিৱেশ যিদৰে নাই, দুখী জীৱনতো স্পষ্ট অশ্ৰু নাই। নিজৰ দুখ ভয় অনুভৱবোৰ লুকুৱাই বাহিৰত হাঁহি মাতি থাকিবলৈ শিকিছোঁ। সঁচা অনুভৱবোৰ প্ৰকাশ কৰিবলৈ ভয়, সমাজত দুৰ্বল হোৱাৰ ভয়, সম্পৰ্কৰ অভাৱ, ব্যস্ততা, কেতিয়াবা বুজি নোপোৱা অনুভৱে মানুহক ভিতৰি অকলশৰীয়া কৰি তুলিছে। এটা আচৰিত পৰিৱৰ্তন বৰ্তমান দেখা গৈছে। এটা সময়ত মানুহে মোবাইল ব্যৱহাৰ কৰিছিল, এতিয়া মোবাইলে মানুহক ব্যৱহাৰ কৰে। আগতে টকা জীৱনত বিনিময়ৰ মাধ্যম আছিল, এতিয়া টকা জীৱনৰ লক্ষ্য হৈ পৰিছে। বৰ্তমান সমাজত পিতৃ মাতৃ আৰু সন্তানৰ সম্পৰ্কটো বহুত পৰিৱৰ্তন ঘটিছে। আগতে সন্ধিয়া পৰিয়ালৰ সকলোৱে একেলগে বহি কথা পাতিছিল, দিনটোৰ অভিজ্ঞতাবোৰ ভাগ বতৰা কৰিছিল। এতিয়া একেখন ঘৰতে থাকিও প্ৰতিজনে নিজৰ নিজৰ ব্যক্তিগত শিতানত নিমগ্ন। মানসিক দূৰত্ব দিনে দিনে বৃদ্ধি পাইছে, যদিও শাৰীৰিক দূৰত্ব নাই। যান্ত্ৰিক জীৱনটোৱে মানুহৰ মনটো ক্লান্ত কৰি পেলাইছে। সমাজত দেখাত আমি সকলো পাইছোঁ সুবিধা, আৰাম আৰু সুযোগ, কিন্তু হেৰুৱাইছোঁ সৰু সৰু অনুভৱবোৰ যিবোৰে জীৱনটোক জীৱন্ত কৰি তোলে। সঁচা সুখ বস্তুত নহয়, অনুভূতিত। সঁচা উন্নতি বাহ্যিক চমকত নহয়, অন্তৰৰ শান্তিতহে পোৱা যায়। প্ৰকৃতিৰ লগত সময় কটোৱা, মানুহৰ লগত মন খুলি কথা বতৰা পতা, নিজৰ ভিতৰৰ অনুভূতিক বুজি উঠিলেহে জীৱনটো উপভোগ্য হৈ উঠিব।
1: বহাগৰ বিনন্দীয়া ৰূপে কেৱল জানো ডেকা গাভৰুৰ বাবেহে। আহকচোন আমাৰ মহিলাসকলৰ কণ্ঠত এশাৰী বিহু নাম শুনো।

পাহি তোক তোমাৰে দেহাতে পদুমৰ পাহি যেন মানিকি ঐ মানিকি ঐ মধুৰী হাঁহি এ হাফলুৰাৰ।

0: নাৰীৰ সুকোমল হৃদয়ৰ ভাষা কাপেৰে ওলাই কবিতা হৈ এয়া বিজু বৰাৰ স্বৰচিত কবিতা পাঠ।
1: নমস্কাৰ। কবিতাৰ শিৰোনাম হেৰুৱাৰ বেদনা। আজি নিজকে প্ৰশ্ন কৰিছোঁ, এৰা, আজি নিজকে প্ৰশ্ন কৰিছোঁ, ক'ত হেৰাল আমাৰ শৈশৱ, যৌৱন আৰু সোণোৱালী দিনবোৰ? ক'ত হেৰাল সেই দিনবোৰ যেতিয়া বৰষুণৰ টোপালে হাঁহিছিল, কথা কৈছিল, ৰিমঝিমকৈ নাচিছিল, টিনৰ চালিত পৰা শব্দই মন উদ্বাউল কৰিছিল, চোতালত জমা হোৱা পানীত কাগজৰ নাও সাজি খেলা খেলবোৰ? আছেনে বাৰু আজিও সেই দিনবোৰ? উৰুখা পজাত থাকি কবিতাৰ মালা গাঁঠি সুশোভিত কৰা ক্ষণবোৰ আজি দেখোন কোমল কোমল লগা শব্দবোৰেও ভুমুকি নমৰা হ'ল। ক'ত হেৰাল সেই দিনবোৰ? ক'ত হেৰাল আমাৰ অতিকে আপোন মৌ মিঠা মাধুৰী সনা সম্বোধনবোৰ? বিদেশী শব্দৰ পয়োভৰত খুন লগা হ'ল আমাৰ সম্পৰ্কবোৰ। কেওফালে দেখোঁ জটিলতা, প্ৰবঞ্চনা আৰু কংকিতৰ সমাহাৰ। হেৰাই যাব নেকি এই যান্ত্ৰিকতাত আমাৰো সহোদৰ? দিক বিদিক হেৰুৱাই নাজানো কোন দিশে হৈছো ধাৱমান, জীৱনৰ দুৰন্ত গতিত হেৰুৱাম সকলো, এয়াই নেকি আজিৰ অগ্ৰগতি? ধন্যবাদ।
0: প্ৰকৃতিৰ মুক্তদান

0: আমাৰ বাৰীৰ বন শাকবোৰ, তাতে আছে জীৱনৰ মহৌষধি। এয়া দীপালী হাজৰিকা বাইদেৱে পাঠ কৰিব স্বাস্থ্য আৰু মনৌষধি।
1: অসমৰ মাটিৰ ঔষধ ও গুণাগুণ। অসমৰ মাটিৰ সেউজীয়া প্ৰকৃতিৰ শোভাই আমাৰ চকুলৈ সজীৱতা আনে। পাৰোঁতে ৰসৰাজে লিখি থৈ গৈছে, ক'ত পাম এই বিনন্দীয়া প্ৰকৃতি। আমি চকুৰ পলকতে আমাৰ ঘৰৰ বাৰীখনত যদি চকু ফুৰাওঁ, অযত্নত গজি উঠা মানিমুনি, কচু, মছন্দৰী, মধুসোলেং এইবিলাক অলপ গুটি বা শিপা থাকিলেই গজি উঠে। কিন্তু পদিনা, বাৰ্মিশাক, মিথি, সৰিয়হ ইত্যাদিৰ যতন ল'ব লাগে। আমাৰ উৎসৱবোৰৰ নিয়ম নীতিবোৰো সেইদৰেই পালন কৰা হয়। বতৰ অনুসাৰে আমাৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পৰে। অতীতত মানুহে স্বাস্থ্যতকৈ কামতহে গুৰুত্ব দিছিল, সেয়ে বিহুত হাতবিধ শাক, পঁইতা ভাত ইত্যাদিৰ গুণাগুণৰ প্ৰতি লক্ষ্য ৰাখি কৰিছিল নিয়ম বুলি ক'লেহে খোৱাটো মানুহে কৰিব। এতিয়া আহোঁ সততে হৈ থকা শিশুৰ পৰা বৃদ্ধলৈকে পেটৰ সমস্যা। সহজে হোৱা মছন্দৰী পেটৰ যিকোনো বেমাৰৰ পৰা ৰক্ষা পাবলৈ মছন্দৰী আমি পাতত দি বা শুকান টেৱা এখনত দি খাব পাৰোঁ। কিছুমানে গুণটো বেয়া পায়, কিন্তু পেটৰ কাৰণে অতি উত্তম। মানিমুনি সকলো ধৰণৰ বেমাৰতে ইয়াৰ ৰস উলিয়াই খাব পাৰি। এই বনৌষধিবোৰ ল'ৰা ছোৱালীক ৰান্ধি খুৱাব লাগে আৰু এই ঔষধবোৰ চিনাকি কৰি দিব লাগে। অৱশ্যে আজিকালি চিলনিৰ জীয়েক মোবাইলটো আছে, হ'লেও খুতুৰা শাকটো ৰান্ধিলে খাবলৈ ভাল হ'বনে নহয় সেইটো জানিব লাগিব, কাৰণ মছলাযুক্ত ৰন্ধন সিহঁতৰ মন মগজুত বেছিকৈ সোমায়। গৰমৰ দিনত দাইলত মধুসোলেং দিলে পেটটো ঠাণ্ডা পৰে, মাছেদি ৰান্ধিলেও সোৱাদযুক্ত হয়। সেইদৰে কচু শাকৰ আঞ্জা ৰান্ধিলেও দাইল ও মাছৰ খৰচ কম হয় আৰু শৰীৰৰ বাবেও উপকাৰী হয়। ব্ৰিটিছে অসমৰ মাটিত চাহপাতৰ সুগন্ধি গোন্ধৰ ওপৰতে বৰ্তমান বাণিজ্যৰ বিশাল বেপাৰ হ'বলৈ ধৰিলে। গতিকে অসমীয়া মানুহে বিচাৰিব জানিলে আমাৰ মাটিতেই সোণ চেকুৰা আছে, বিদেশলৈ যাব নালাগে। আয়ুৰ্বেদাচাৰ্য গুণাৰাম খনিকৰে কৈছিল, মানুহৰ ৰোগৰ লগতে ঈশ্বৰে গছ গছনিৰ সৃষ্টি কৰিছে, গতিকে প্ৰকৃতিৰ গছ গছনিৰ পৰাই নানা ধৰণৰ ঔষধ তৈয়াৰ কৰিব পাৰোঁ। সেয়ে সপ্তাহত এদিন আমি শাক পাত জাতীয় খাব লাগে, প্ৰৱাসত থকা ল'ৰা ছোৱালী ঘৰলৈ আহিলে খুৱাব লাগে। আৱাসী এলেকাবোৰত বহুতেই তাপ আদিত মানিমুনি, মছন্দৰী ইত্যাদি ৰুই লয়, খোৱা বোৱাটো উচিত ব্যৱহাৰ কৰে। যিবিলাকৰ আকৌ বাৰী ঘৰ ডাঙৰ, তেওঁলোকে আকৌ কষ্ট নকৰাকৈ হোৱা শাক পাতবোৰ বুটলিবলৈ টান পায়। গতিকে আমি সকলোৱে বনৌষধি খোৱা কৰোঁ, বেমাৰৰ পৰা কিছু হ'লেও সকাহ পাম।
0: এইখিনিতে আমাৰ মহিলা অনুষ্ঠানবিলাকত আলোচনাৰ মাজতে অকণমান সকাহ দিবলৈ বিৰতিৰ মাজত দীপালী বৰদলৈ বাইদেৱে আমাক সদায় এফাকি ধুনীয়া গীত শুনায়। এই আগবঢ়াইছোঁ দীপালী বৰদলৈৰ কণ্ঠত এটি আধুনিক গীত।

0: গৰাকী লাগকী বুলি মোৰাই জনীয় গৰাকী লাগকী বুলি জাৰণী মাজৰে জৰা মোৰাই জনীয় জাৰণী মাজৰে জৰা মোৰাই জনীয় জাৰণীৰ মাজৰে জৰা দীঘলকৈ উৰণি নলবাই জনীয় আগৰে চিনাকি দৰা মোৰাই জনী অ আগৰে চিনাকি দৰা।
1: এতিয়া আগবঢ়াইছোঁ এটি অনুগল্প মন গহনত শূন্যতা, পাঠ কৰিছে লিপিকা দাসে। ভাতৰ পাতত বহি নিজে ভালপোৱা ব্যঞ্জনবোৰ হেলা ৰঙে ভগাই লৈছিলোঁ। শোৱাপাটিত গৰম হ'লেও ঠেলা হেঁচা কৰি একেখন বিচনাতে শুবলৈ মন কৰিছিলোঁ। পূজাই বিহুৱে একেলগে উপভোগ কৰিবলৈ ভাল পাইছিলোঁ। এটাকেৰি আনকেইটা যেন সম্পূৰ্ণ নহয় মায়ে কোৱা শুনিছিলোঁ। গোটেইকেইটা একেলগে বহিলেহে ভাত মুঠি দি শান্তি পাওঁ। কলেজ যোৱাৰে পৰা আমিবোৰ চাৰিআলিৰ চাৰিওদিশে গতি কৰিলোঁ। নিজৰ নিজৰ লক্ষ্যত উপনীত হ'বলৈ শিক্ষাৰ দৌৰত আমিবোৰ হেৰাই গ'লোঁ। যৌৱনৰ উৎসাহত ন ন সংগী আহিল, আমাৰ জীৱনবোৰ ৰঙীন হ'ল, আমাৰ শৈশৱৰ মধুৰ সময়বোৰ ক'ৰবাত নিতাল মাৰিলে, আমাৰ জীৱিকাৰ গতি লাগিল এটা এটাকৈ। আই পিতায়ে আমাৰ সংসাৰকেইখনো পাতি দিলে, যেন আমাৰ হৃদয়বোৰো ভাগ ভাগ হৈ গ'ল। বুকুত শিল থৈ আই পিতায়ে ঘৰৰখীয়া হ'ল। প্ৰয়োজনত বিচাৰিব পৰাকৈ কাৰো আহৰি নোহোৱা হ'ল। সময়ে কলৈ নি আছে বা এখন ঘৰৰ বান্ধোনৰ গুৰি মৰম চেনেহবোৰ বুকুত লৈ আমিবোৰ পৰি ৰ'লোঁ একো একোটা নিৰ্জন কোঠাত। সকলো অত্যাধুনিক সুবিধাৰ মেৰ পেছত আমি বিলীন হৈ গ'লোঁ। ঘৰ সংসাৰ, ল'ৰা ছোৱালী আৰু নিজৰ মাজত থাকি আমি কেতিয়াবা বিচাৰোঁ ল'ৰালিক ঘূৰাই আনিবলৈ, বিচাৰোঁ আই পিতাৰ ঘৰখনত পুনৰ উমলিবলৈ। নাই, সময়ে কাকো হেৰুৱা সময় ঘূৰাই নিদিয়ে। সময় থাকোঁতেই দিয়া বা লোৱা কথা নাই। কথাবোৰ ভাবি থাকোঁতেই কেতিয়ানো চকুৰ পতা জাপ খালে গমেই নাপালোঁ। ধন্যবাদ। নাম এষাৰ নোগোৱাকৈ আমাৰ যিকোনো অনুষ্ঠান সম্পূৰ্ণ হ'ব পাৰে জানো? গুৰু যোজনালৈ প্ৰণাম জনাই এভাগী নাম আগবঢ়াই অনুষ্ঠানৰ সামৰণি মাৰিম। নামৰ গুৰি ধৰিব ববি বেজবৰুৱাই, লগত অংশগ্ৰহণ কৰিব বন্তি বৰা, অনুজা শইকীয়া, দীপালী বৰদলৈ, কৰবী বৰা, বিজু বৰা, মিনু বৰা, জুনু বৰুৱা, আভা গোস্বামী, দীপালী হাজৰিকা আৰু লিপিকা দাসে।
2: ঔ হৰি ঔ ৰাম, শংকৰী দেউ ৰাঙুলী।

শ্ৰোতা, ইমান পৰে আজিৰ অৰ্ধ আকাশ অনুষ্ঠানটিত তেজপুৰৰ গোপীনাথ বৰদলৈ নগৰৰ সম্প্ৰীতি মহিলা কাননৰ সদস্যাসকলে পৰিৱেশন কৰা এটি বিচিত্ৰ অনুষ্ঠান শুনিলে। সদস্যাসকল আছিল দীপালী হাজৰিকা, আভা গোস্বামী, জুনু বৰুৱা, বিনু বৰা, বন্তি বৰা, বিজু বৰা, কৰবী বৰা, দীপালী বৰদলৈ, ববি বেজবৰুৱা, অনুজা শইকীয়া আৰু লিপিকা দাসে। অনুষ্ঠানটিৰ আঁত ধৰিলে সদস্যা লিপিকা দাসে। অনুষ্ঠানটিৰ বাণীবন্ধন আৰু সম্পাদনা চিত্ৰমণি বড়োৰ, প্ৰযোজনা গৌতম নাথৰ। শ্ৰোতাসকলে, আজিৰ অৰ্ধ আকাশ অনুষ্ঠানটিত ইতিপূৰ্বে প্ৰচাৰিত বিচিত্ৰ অনুষ্ঠানটি শুনিলে।

এয়া আকাশবাণী তেজপুৰ। খন্তেক পিছতে আকাশবাণী দিল্লীৰ পৰা প্ৰচাৰিত 6 বজাত হিন্দীত আৰু 6:05 ইংৰাজীত বাতৰি শুনিবলৈ পাব।

শ্রোতা, ইমান পৰে ভক্তিমূলক গীতৰ অনুষ্ঠান আৰাধনাত কবিতা কৃষ্ণমূৰ্তিৰ কণ্ঠৰ ভজন শুনিলে। এয়া আকাশবাণী তেজপুৰ। এতিয়া শুনক আমাৰ কেন্দ্ৰৰ পৰা আজি প্ৰচাৰ হ'ব লগা অনুষ্ঠানৰ চমুৱা ভাগ। প্ৰিয় শ্ৰোতা বন্ধু, অনুষ্ঠান পৰিস্থিতিৰ পিছতেই গীতালী অনুষ্ঠানত আজি আপোনাৰ বাবে আগবঢ়াম হিন্দী বোলছবিৰ গীত। আকাশবাণী গুৱাহাটীৰ পৰা প্ৰচাৰিত 6:45 সন্ধিয়াৰ আঞ্চলিক বাতৰি, 7:10 অসমীয়া বাতৰি আৰু আকাশবাণী দিল্লীৰ পৰা প্ৰচাৰিত 7:00 হিন্দী, 7:05 ইংৰাজীত বাতৰি শুনিবলৈ পাব। 7:20 আগবঢ়োৱা হ'ব কৃষক ৰাইজৰ বাবে প্ৰচাৰিত অনুষ্ঠান শিৰলো। আমাৰ নিয়মীয়া অনুষ্ঠান আজিৰ দিনটো শুনিবলৈ পাব 7:50। আকাশবাণী গুৱাহাটীৰ পৰা প্ৰচাৰিত মুখ্য বাতৰি শুনিবলৈ পাব নিশা 8:00। 8:02 প্ৰচাৰ কৰা হ'ব আইন সম্পৰ্কীয় অনুষ্ঠান আইন আৰু আমি। আজিৰ অনুষ্ঠানত ভূমি অধিকাৰ আৰু ভূমি সম্পৰ্কীয় আইনৰ বিষয়ে এটি সাক্ষাৎকাৰ শুনিবলৈ পাব। সাক্ষাৎকাৰত অংশগ্ৰহণ কৰিব তেজপুৰ আইন মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপিকা ডক্টৰ মৃদুলা শৰ্মাই। 8:30 নিবেদন কৰা হ'ব সেউজী ধৰণী অনুষ্ঠানটি। আকাশবাণী দিল্লীৰ পৰা প্ৰচাৰিত 8:45 সমাচাৰ সন্ধ্যা আৰু 9:00 News@9 শুনিবলৈ পাব। 9:15 আকাশবাণী গুৱাহাটীৰ পৰা প্ৰচাৰিত বিধানসভাত আজিৰ দিনটো শুনিবলৈ পাব। 9:30 আগবঢ়োৱা হ'ব ইতিপূৰ্বে বাণীবন্ধন কৰা শ্ৰোতাৰ অনুৰোধৰ গীতৰ অনুষ্ঠান ফোন ইন গানে গানে। নিশা 10:00 নিবেদন কৰা হ'ব শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানটি। আমাৰ আজি নিয়মীয়া অধিৱেশনৰ অন্ত পৰিব নিশা 10:30। শ্ৰোতাসকল, এয়াই আছিল আজি প্ৰচাৰ হ'ব লগা অনুষ্ঠানৰ চমুৱাভাষ। এয়া আকাশবাণী তেজপুৰ। শ্ৰোতাসকল, এতিয়া আপোনাৰ বাবে লৈ আহিছোঁ গীতালী অনুষ্ঠানটি। আজিৰ অনুষ্ঠানত শুনক হিন্দী বোলছবিৰ গীত। প্ৰথমে এয়া আগবঢ়াইছোঁ য়াদো কি বাৰাত বোলছবিৰ এটি গীত। গীতৰ শিল্পী মহম্মদ ৰফি আৰু আশা ভোছলেই।

গীতালী অনুষ্ঠানত এইবাৰ আগবঢ়াইছোঁ মহম্মদ ৰফি আৰু লতা মংগেশকৰৰ কণ্ঠৰ জুৱেল থিপ পলছবিৰ এই গীতটি।

আকাশবাণী তেজপুৰৰ পৰা। এইবাৰ শুনক অভিমান বোলছবিৰ এটি গীত, গীতৰ শিল্পী মহম্মদ ৰফি আৰু লতা মংগেশকাৰ।

ইজাজত বলছবিৰ গীত দি শুনিলে। গীতৰ শিল্পী আছিল মহম্মদ ৰফি আৰু লতা মংগেশকাৰ। অনুষ্ঠানৰ শেষত শুনক আশা বলছবিৰ এটি গীত, গীতৰ শিল্পী মহম্মদ ৰফি আৰু লতা মংগেশকাৰ।

শ্রোতাসকলে গীতালী অনুষ্ঠানত হিন্দী বোলছবির গীত শুনে আছে আকাশবাণী তেজপুরের খন্তেক পিছতে আকাশবাণী গুৱাহাটীৰ পৰা প্ৰচাৰিত সন্ধিয়াৰ আঞ্চলিক বাতৰি 7:10 অসমীয়া বাতৰি আৰু আকাশবাণী দিল্লীৰ পৰা প্ৰচাৰিত 7:00 হিন্দী 7:05 ইংৰাজীত বাতৰি শুনিবলৈ পাব।

0: এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰি খাই খাই বাতৰিসমূহ হ'ল, ৰাজ্যত মাদক দ্ৰব্য সৰবৰাহ নিয়ন্ত্ৰণৰ বাবে গৃহ মন্ত্ৰালয়ে পদক্ষেপ গ্ৰহণ কৰিব বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বিধানসভাত প্ৰকাশ, গুৱাহাটীত অনুষ্ঠিত ব্ৰিক্ছ ৰাষ্ট্ৰৰ মাদক দ্ৰব্য বিৰোধী সংস্থাৰ মুৰববীৰ বৈঠকৰ সামৰণি, মেৰামতিৰ বাবে শৰাইঘাটৰ পুৰণি দলং 13 জুলাইৰ পৰা বন্ধ থাকিব বুলি কামৰূপ মহানগৰ জিলা আয়ুক্তৰ ঘোষণা, বন বিভাগৰ উদ্যোগত ডিমৰিয়াত জন্মদিন সেউজ শপত উদ্যানৰ শুভাৰম্ভ, আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলত আজি আৰ্জেণ্টিনা ইজিপ্তৰ আৰু ছুইজাৰলেণ্ড কলম্বিয়াৰ মুখামুখি। নমস্কাৰ, বাতৰি পঢ়িছো অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে পুলক গগৈ। এতিয়া শুনক বিতং বাতৰি। ৰাজ্যত মাদক দ্ৰব্য সৰবৰাহ নিয়ন্ত্ৰণৰ বাবে গৃহ মন্ত্ৰালয়ে কঠোৰ পদক্ষেপ গ্ৰহণৰ বিষয়ে প্ৰকাশ কৰিছে বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি বিধানসভাত ড্ৰাগছমুক্ত অসম সন্দৰ্ভত হোৱা আলোচনাত উল্লেখ কৰে। কংগ্ৰেছৰ বিধায়ক জাকিৰ হুছেইন ছিগদাৰে ৰাজ্যত মাদক দ্ৰব্য সৰবৰাহ সন্দৰ্ভত তথ্যসহ উত্থাপন কৰাৰ প্ৰত্যুত্তৰত মুখ্যমন্ত্ৰীয়ে এই কথা জানিবলৈ দিয়ে। ড০ শৰ্মাই কয় যে আৰক্ষীয়ে মাদক দ্ৰব্যমুক্ত অসম গঢ়াৰ বাবে নিৰন্তৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে। অপৰাধীয়ে আইন হাতত তুলি ললে আৰক্ষীয়ে প্ৰত্যুত্তৰ দিবলৈ বাধ্য হয় আৰু সমালোচনাৰ সন্মুখীন হয়। এনে কাৰ্য নিৰ্মূল কৰাৰ বাবে ভৱিষ্যতেও চৰকাৰ আৰু আৰক্ষী প্ৰশাসনক সহযোগিতা আগবঢ়াবলৈ মুখ্যমন্ত্ৰীয়ে সদনৰ প্ৰতি আহ্বান জনায়। তেওঁ কয় যে মাদক দ্ৰব্য সৰবৰাহ ৰোধৰ বাবে আৰক্ষীয়ে কঠোৰ অভিযান চলায় যদিও ইয়াৰ যোগান শৃংখলা বন্ধ কৰাৰ প্ৰচেষ্টা ম্যানমাৰ, মিজোৰাম, মণিপুৰ আদি সীমান্ত অঞ্চলসমূহত ব্যৰ্থ হয়। এই ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ হস্তক্ষেপ প্ৰয়োজন বুলি মুখ্যমন্ত্ৰীয়ে কয়। মাদক দ্ৰব্য ব্যৱসায়ৰ বিৰুদ্ধে চৰকাৰে কঠোৰ ব্যৱস্থা ল'ব বুলিও তেওঁ ঘোষণা কৰে। মুখ্যমন্ত্ৰীয়ে নিচাযুক্ত দ্ৰব্যৰ প্ৰতি আসক্তসকলৰ পুনৰ সংস্থাপনৰ বাবে নিষ্ঠাৰে কাম কৰা স্বেচ্ছাসেৱী সংস্থাসমূহক আগবাঢ়ি আহিবলৈ আহ্বান জনায়।
1: ব্যৱসায়ীসকলৰ লগত যিসকল যুৱক ভিক্টিম হ'ল, তেওঁলোকক আমি ৰিহেবিলিটেশ্যন কেনেকে কৰিব পাৰো? আজি দেখা যায় যে যিবিলাক নিচা মুক্তি কেন্দ্ৰ আছে, তেওঁলোকেও বহুতৰ, মই সকলোকে নকওঁ, 2-4 জনে তেওঁলোকে নিজে ড্ৰাগছ দিয়া আৰম্ভ কৰি দিয়ে। নিচা মুক্তি কেন্দ্ৰ গৈ পেলাই আকৌ ড্ৰাগছ খোৱাৰে এটা কেন্দ্ৰ হৈ পৰে। গতিকে এই দিশতো আমি ভাল ভাল NGO-ক আমি আহ্বান জনাম যে আপোনালোকে ৰিহেবিলিটেশ্যন চেণ্টাৰৰ কাৰণে আগবাঢ়ি আহক, চৰকাৰে আৰ্থিক সহায় কৰিব।
0: নিচাসক্তসকলৰ পুনৰ সংস্থাপনৰ বাবে এখন আঁচনি ৰূপায়ণ কৰা হ'ব বুলিও তেওঁ সদনক জানিবলৈ দিয়ে। উল্লেখযোগ্য যে কংগ্ৰেছৰ বিধায়কগৰাকীয়ে 2021 চনৰ পৰা 2025 চনলৈ ৰাজ্যত প্ৰায় 2,929 কোটি টকা মূল্যৰ মাদক দ্ৰব্য জব্দ হোৱা বুলি সদনক তথ্য দিছিল। বিষয়টো সন্দৰ্ভত আলোচনাত অংশ লৈ মন্ত্ৰী পীযুষ হাজৰিকাই কয় যে ৰাজ্যত মাদক দ্ৰব্য সৰবৰাহৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি পাইছে। একেদৰে জব্দ কৰা নিচাযুক্ত দ্ৰব্যৰ পৰিমাণো বৃদ্ধি পাইছে। 2025 বৰ্ষত মাদক দ্ৰব্য সম্পৰ্কিত গোচৰত 4,901 জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে।
2: 2021 চনত কেছ ৰেজিষ্টাৰৰ সংখ্যাটো হ'ল 2,254টা,
3: 2022 চনত কেছ হ'লগৈ 800 আৰু 2023 চনত হ'লগৈ 3,035টা, 2024 চনত হ'লগৈ 3,323টা, 2025 চনত হ'ল 3,333টা। পাৰ্চন এৰেষ্টেড হ'ল 2021 চনত 4,175টা, 2025 চনত হ'ল 4,901টা। মই কৈছিলো যে তেতিয়া 1 কেজিৰ এভাৰেজত হেৰইন সিজ ধৰিছিলে। 2021 চনত হেৰইন জব্দ হ'ল 67 কেজি। যদি এইখন চৰকাৰে গুৰুত্ব সহকাৰে কাম নকৰিলে হয়, গৃহ বিভাগে যদি ছিৰিয়াছলি বা অভিযান তীব্ৰতৰ নকৰিলে হয়, যদি আছামীবিলাকক বা যিবিলাক অভিযুক্ত তেওঁলোকক এৰি দিলে হয়, ইমান কেছ ৰেজিষ্টাৰো নহ'ল হয়, ইমান মানুহ এৰেষ্টো নহ'ল হয়।
0: 16 অসম বিধানসভাৰ বাজেট অধিৱেশনৰ আজি দ্বিতীয় দিনা কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ক লৈ আলোচনা অনুষ্ঠিত হয়। আজি সদন পৰিচালনা নিয়মাৱলী 301 নিয়মৰ অধীনত কেইবাটাও বিষয়ত আলোচনা হয়। বিধায়ক কৃষ্ণেন্দু পালে আজি জলজীৱন মিছন সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰে। কালিৰে পৰা অনুষ্ঠিত 21 দিনীয়া এই অধিৱেশনত মুঠ 16খন বৈঠক অনুষ্ঠিত হ'ব। বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই 10 জুলাইত ড০ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমখন পূৰ্ণাংগ বাজেট

0: উত্থাপন কৰিব। অহা 31 জুলাইত বাজেট অধিৱেশনৰ অন্ত পৰিব। ব্ৰিক্ছ সদস্য ৰাষ্ট্ৰসমূহে গুৱাহাটীত অনুষ্ঠিত মাদক দ্ৰব্য বিৰোধী সংস্থাৰ মুৰববীসকলৰ বৈঠকত গ্ৰহণ কৰা ঘোষণা পত্ৰ মৰ্মে মাদক দ্ৰব্যমুক্ত বিশ্ব গঢ়ি তোলাৰ বাবে সংকল্প লৈছে। কেন্দ্ৰীয় মাদক দ্ৰব্য নিয়ন্ত্ৰণ সংস্থাৰ সঞ্চালক প্ৰধান অনুৰাগ গাৰ্গে দেশত ব্ৰিক্ছ ভাৰ্চুৱেল কৰ্মবাহিনী গঠন কৰি এই ক্ষেত্ৰত কাম কৰি যোৱাৰ ওপৰত গুৰুত্ব দিছে। উল্লেখযোগ্য যে কেন্দ্ৰীয় চৰকাৰৰ উদ্যোগত গুৱাহাটীত দুদিনীয়াকৈ অনুষ্ঠিত ব্ৰিক্ছ ৰাষ্ট্ৰগোষ্ঠীৰ মাদক দ্ৰব্য বিৰোধী সংস্থাৰ মুৰববীসকলৰ বৈঠকৰ আজি সামৰণি পৰে। গৃহ মন্ত্ৰালয়ৰ অধীনৰ মাদক দ্ৰব্য নিয়ন্ত্ৰণ সংস্থাৰ উদ্যোগত কালিৰে পৰা অনুষ্ঠিত এই বৈঠকত নিচাযুক্ত দ্ৰব্যৰ সৰবৰাহ আৰু ইয়াৰ অপব্যৱহাৰৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত ব্ৰিক্ছৰ সদস্য ৰাষ্ট্ৰ আৰু দেশৰ মাদক দ্ৰব্য বিৰোধী সংস্থাৰ মুৰববী তথা জ্যেষ্ঠ বিষয়াসকলে অংশ লয়। ভাৰতীয় প্ৰতিনিধি দলৰ নেতৃত্বত থকা মাদক দ্ৰব্য নিয়ন্ত্ৰণ ব্যুৰৰ সঞ্চালক প্ৰধান অনুৰাগ গাৰ্গে এই বৈঠক মুকলি কৰি কয় যে মাদক দ্ৰব্যৰ সৰবৰাহ আৰু ইয়াৰ লগত জড়িত দ্ৰব্যসমূহৰ ব্যৱহাৰ ৰোধ কৰাৰ উদ্দেশ্যে গোলকীয় প্ৰত্যাহ্বানৰ মুখামুখি হোৱাৰ পৰিপ্ৰেক্ষিতত ব্ৰিক্ছ ৰাষ্ট্ৰসমূহৰ সামৰ্থ বৃদ্ধি কৰাৰ লগতে এই সন্দৰ্ভত স্থিতি দৃঢ় হ'ব লাগিব।
1: শৰাইঘাটৰ পুৰণি দলং মেৰামতিৰ বাবে 13 জুলাইৰ পৰা 15 ছেপ্টেম্বৰলৈ বন্ধ থাকিব বুলি কামৰূপ মহানগৰ জিলা আয়ুক্ত স্বপ্নিল পালে প্ৰকাশ কৰিছে। এই সময়ছোৱাত পুৰণি শৰাইঘাট দলঙেৰে যান বাহনৰ চলাচল সম্পূৰ্ণৰূপে বন্ধ থাকিব। আজি হেঙেৰাবাৰীৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত এখন সংবাদমেলত কামৰূপ মহানগৰ জিলা আয়ুক্ত স্বপ্নিল পালে এই কথা ঘোষণা কৰে। জিলা আয়ুক্তগৰাকীয়ে কয় যে ৰেল বিভাগকে ধৰি বিভিন্ন বিভাগৰ বিষয়াৰ সৈতে আলোচনাৰ পাছত পুৰণি শৰাইঘাট দলং মেৰামতিৰ বাবে বন্ধ ৰখাৰ সিদ্ধান্ত লোৱা হয়। তদুপৰি উৎসৱকালীন পৰিৱেশৰ সৈতে লক্ষ্য ৰাখি 15 ছেপ্টেম্বৰৰ ভিতৰত মেৰামতিৰ কাম সম্পূৰ্ণ কৰিবলৈ ৰেল বিভাগক কোৱা হৈছে। এই ক্ষেত্ৰত যাতে কোনোধৰণৰ অসুবিধাৰ সৃষ্টি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি যান বাহন ব্যৱস্থাপনা সাজু কৰি তোলা হৈছে বুলি জিলা আয়ুক্তগৰাকীয়ে জানিবলৈ দিয়ে।
2: 13 জুলাই 2026ৰ পৰা অলমষ্ট 2 মান্থছৰ কাৰণে মেজৰ ৰিপেয়াৰিং ৱৰ্ক আছে। অল্ড শৰাইঘাট ব্ৰিজটো ট্ৰান্সপৰ্টেশ্যনৰ কাৰণে বন্ধ থাকে। সো ডিউৰিং দেট পিৰিয়ড যেতিয়া অল্ড শৰাইঘাট ব্ৰিজটো বন্ধ থাকিব, আমাৰ নিউ শৰাইঘাট ব্ৰিজত 2টা ফালৰ ট্ৰাফিক মুভমেণ্টে হ'ব। সো আজিৰ দিনত মেট্ৰ'ৰ পৰা কামৰূপ যোৱা যিমান ভেহিকেল আছে এইটো নতুন ব্ৰিজ দি যায়, আৰু কামৰূপৰ পৰা মেট্ৰ'লৈকে অহা যিমান ভেহিকেল আছে এইটো পুৰণা ব্ৰিজ দি আহে। সো অল্ড ব্ৰিজটো বন্ধ কৰি দিয়াৰ লগে লগে এই গোটেইখিনি ট্ৰাফিক এই নিউ ব্ৰিজ দিয়ে আহিব বোথ ৱেজ। সো তাৰ কাৰণে যিকেইটা কাম আছে আমি নেক্সট 6-5-6 ডেজ যিটো আমাৰ হাতত আছে এইটো আমি কমপ্লিট কৰিম নতুন পাৰ্টত।
1: ৰাজ্যৰ বন বিভাগে আজি বন সপ্তাহৰ সামৰণি উপলক্ষে প্ৰতিটো বিধানসভা সমষ্টিত জন্মদিন সেউজ শপত উদ্যান শীৰ্ষক একোখনকৈ উদ্যান নিৰ্মাণৰ শুভাৰম্ভ কৰিছে। ডিমৰুৱা সমষ্টিত আজি বন আৰু পৰিৱেশ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই এই উদ্যান নিৰ্মাণৰ শুভাৰম্ভ কৰে। জনসাধাৰণক গছপুলি ৰোপণ আৰু প্ৰতিপালনৰ সৈতে আম্মিকভাৱে জড়িত কৰাৰ লক্ষ্যৰে এই উদ্যান নিৰ্মাণৰ পৰিকল্পনা কৰা হৈছে। উল্লেখযোগ্য যে বন আৰু পৰিৱেশ মন্ত্ৰীগৰাকীয়ে কালি অসম বিধানসভাত এই বিষয়ে প্ৰকাশ কৰিছিল। বন বিভাগে চোৱা চিতা কৰিবলগীয়া এই উদ্যানখনত সমষ্টিৰ যিকোনো ব্যক্তিয়ে নিজৰ জন্মদিন উপলক্ষে একোটা গছপুলি ৰোপণ কৰিব পাৰিব বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে।
3: আগে এটা নতুন চিন্তাৰে যাতে আমি গছ বন ৰক্ষা কৰাৰ ক্ষেত্ৰত সাধাৰণ মানুহৰ আবেগকো জড়িত কৰি ৰাখিব পাৰো, সেই কথাটো লক্ষ্য ৰাখিয়ে আমি জন্মদিন শপত উদ্যান নামেৰে প্ৰতিখন বিধানসভা সমষ্টিতে একোখন উদ্যান কৰাৰ সিদ্ধান্ত লৈছিলো। আজি ইয়াৰ কাম শুভাৰম্ভণি কৰিলো। ডিমৰীয়া সমষ্টিত আজি প্ৰথম আমি এখন জন্মদিন শপত উদ্যান কৰিলো। আজি যি দুগৰাকীৰ জন্মদিন, এগৰাকী 2 বছৰীয়া ছোৱালী, এগৰাকী আমাৰ 38 বছৰীয়া যুৱক, গতিকে দুয়োগৰাকীয়ে লগতে আমিও একোকোডাল গছপুলি ৰুলো। আৰু এই গছপুলি ৰুই আমি জন্মদিনত এটা শপত লৈছো যাতে আমি সদায় গছ এনেকে লগাই যাওঁ, গছক প্ৰতিপালন কৰো আৰু এখন সুন্দৰ সেউজ ধৰণী, সেউজ পৃথিৱী, সেউজ অসম গঢ়িব পাৰো। আৰু এয়া আমাৰ একটা নতুন ইনিচিয়েটিভ এইকাৰণে আছিল যে আমি বন সংৰক্ষণৰ লগত ৰাইজক আত্মিকভাৱে জড়িত কৰিব বিচাৰো।
1: অসম অৰুণাচল প্ৰদেশ সীমান্তৰ বিহালী অভয়াৰণ্যৰ ৰাধাচুৰত কালি হোৱা গুলীয়াগুলীৰ ঘটনাস্থলীত আজি বিশ্বনাথ জিলাৰ আৰক্ষী আয়ুক্ত, আৰক্ষী অধীক্ষককে ধৰি প্ৰশাসনীয় দল উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়। কালি অৰুণাচলৰ 30 জন লোকে বনাঞ্চল ধবংস কৰি থকাৰ কাৰ্যক বাধা দিবলৈ যোৱা অসমৰ বন বিভাগ আৰু আৰক্ষী প্ৰশাসনৰ এটা দলক লক্ষ্য কৰি দুৰ্বৃত্তই কমেও 15 জাই গুলীচালনা কৰিছিল। অৱশ্যে এই ঘটনাত কোনো লোক হতাহত হোৱা নাই বুলি আমাৰ সংবাদদাতাই জনাইছে। আজি বিশ্বনাথ জিলাৰ আয়ুক্ত কৰবী শইকীয়াকৰণ, আৰক্ষী অধীক্ষক অজাগৌৰণ বসুমতাৰী, পূব শোণিতপুৰ বন সংমণ্ডল প্ৰাধিকাৰী চম্পক ডেকা আৰু সাংসদ ৰঞ্জিত দত্তই ঘটনাস্থলী পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয়। উল্লেখযোগ্য যে কেইবা দশক ধৰি অঞ্চলটোত ভূমি দখল আৰু বনাঞ্চল ধবংস কাৰ্য চলি আহিছে। প্ৰধানমন্ত্ৰী অনুসূচিত জাতিৰ অভ্যুদয় যোজনাৰ অধীনত শোণিতপুৰ জিলা গ্ৰন্থাগাৰ প্ৰেক্ষাপ

0: গৃহত আজি অনুদান ভিত্তিক বিত্তীয় সহায় বিতৰণ অনুষ্ঠান সম্পন্ন হয়। ৰাজ্যিক গ্ৰাম্য জীৱিকা অভিযানৰ সহযোগত অনুসূচিত জাতি আৰু পিছপৰা শ্ৰেণী কল্যাণ সঞ্চালকালয়ে এই অনুষ্ঠানৰ আয়োজন কৰে। অনুষ্ঠানত শোণিতপুৰ জিলা আয়ুক্তগৰাকী মুখ্য অতিথি হিচাপে উপস্থিত থাকে। অনুষ্ঠানত জিলাখনৰ মুঠ 20টা আত্মসহায়ক গোট আৰু 30গৰাকী আত্মসহায়ক গোটৰ সদস্যক আৰ্থিক অনুদান বিতৰণ কৰা হয়। আৰ্থিক অনুদান বিতৰণ উপলক্ষে আত্মসহায়ক গোটসমূহে প্ৰস্তুত কৰা বিভিন্ন সামগ্ৰীৰ প্ৰদৰ্শনী অনুষ্ঠিত হয়। দীপৰ বিল পাঁচপৰা সমবায় সমিতিয়ে প্ৰতিবছৰৰ দৰে এইবাৰো দীপৰ বিলত প্ৰায় 3 কুইণ্টল মাছৰ পোনা এৰি দিয়ে। এই উপলক্ষে দীপৰ বিলৰ দক্ষিণ পাৰত থকা শ্ৰী শ্ৰী ভাঙাৰা গোসাঁই মন্দিৰ চৌহদত এটা চমু অনুষ্ঠানৰ আয়োজন কৰা হয়। অনুষ্ঠানত দীপৰ বিল সুৰক্ষা মঞ্চৰ সাধাৰণ সম্পাদক প্ৰমোদ কলিতা, দীপৰ বিল পাঁচপৰা সমবায় সমিতিৰ সভাপতি আৰু সম্পাদকৰ লগতে কেইবাজনো ব্যক্তি উপস্থিত থাকে।
1: জৈৱ বৈচিত্ৰ আইন 2002ৰ অধীনত মিজোৰামৰ প্ৰাকৃতিক ইতিহাস সংগ্ৰহালয়ক দেশৰ একবিংশ অনুমোদিত সংৰক্ষণস্থলী হিচাপে অধিসূচনা জাৰি কৰা হৈছে। পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ে ৰাষ্ট্ৰীয় জৈৱ বৈচিত্ৰ প্ৰাধিকৰণৰ পৰামৰ্শ অনুসৰি এই অধিসূচনা জাৰি কৰিছে। অনুমোদিত সংৰক্ষণস্থলীসমূহ দেশৰ জৈৱ বৈচিত্ৰ, প্ৰশাসন, পৰিকাঠামোৰ অন্যতম গুৰুত্বপূৰ্ণ উপাদান বুলি বিবেচনা কৰা হয়। এই সংগ্ৰহালয়টোৱে বিভিন্ন বচা বচা উদ্ভিদৰ প্ৰজাতি নমুনা, সৰীসৃপ, উভচৰ, মাছ, পখিলা, ভেকুলি আদিৰ বিচিত্ৰ প্ৰজাতিৰ নমুনা সংৰক্ষণ কৰিব। উল্লেখযোগ্য যে মিজোৰাম বিশ্ববিদ্যালয়ৰ তত্বাৱধানত 2022 চনত স্থাপন কৰা এই প্ৰাকৃতিক ইতিহাস সংগ্ৰহালয় ভাৰত বাৰ্মা জৈৱ বৈচিত্ৰৰ মূল কেন্দ্ৰত অৱস্থিত। মিজোৰামৰ লগতে ইয়াৰ বিস্তীৰ্ণ উত্তৰ পূৰ্বাঞ্চলত 7,500ৰো অধিক ফুল আৰু 2,000ৰো অধিক প্ৰাণী প্ৰজাতি পোৱা যায়। চৰকাৰী পেঞ্চনৰ সন্থাৰ বজালী জিলা শাখাৰ উদ্যোগত আজি সন্থাৰ 40 সংখ্যক প্ৰতিষ্ঠা দিৱস অনুষ্ঠিত হয়। অনুষ্ঠানত পাঠশালা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি চক্ৰপাণী কলিতাই বিশিষ্ট অতিথি হিচাপে অংশ লয়। পেঞ্চনৰ সন্থাৰ সক্ৰিয় সদস্য সতীশ তালুকদাৰে আঁত ধৰা অনুষ্ঠানত বিভিন্নজনে ভাষণ দিয়াৰ লগতে পাচকবনীয়া গীত মাত পৰিৱেশন কৰা হয়। ইয়াৰ পূৰ্বে পুৱা সন্থাৰ সভাপতি মীনেন্দ্ৰ বৰ্মনে পতাকা উত্তোলন কৰে। অনুষ্ঠানৰ সৈতে সংগতি ৰাখি গছপুলি ৰোপণ কৰা হয়। যোৰহাটৰ জিলা আয়ুক্ত জয় শিৱানীয়ে আজি চিনামৰা উড়ন সেতুৰ নিৰ্মাণ কাৰ্যৰ অগ্ৰগতিৰ বুজ লয়। নিৰ্মাণস্থলী পৰিদৰ্শন কালত তেওঁ নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত উড়ন সেতু সম্পূৰ্ণ কৰাৰ সন্দৰ্ভত গুৰুত্ব আৰোপ কৰে। জিলা আয়ুক্তগৰাকীয়ে সংশ্লিষ্ট বিভাগৰ বিষয়া, অভিযন্তা তথা নিৰ্মাণকাৰী সংস্থাক সমগ্ৰ প্ৰক্ৰিয়াটো অধিক খৰতকীয়া কৰাৰ লগতে যাত্ৰীসকলৰ সুৰক্ষা আৰু গুণগত মান অক্ষুণ্ণ ৰাখি কাম সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়ে। জিলা আয়ুক্তগৰাকীয়ে যোৰহাটৰ নৱনিৰ্মিত জিলা আয়ুক্তৰ কাৰ্যালয়ৰ নিৰ্মাণ কাৰ্যৰ অগ্ৰগতিৰো বুজ লয়। পৰিদৰ্শন কালত তেওঁ ভৱনটোৰ আন্তঃগাঁথনি আৰু চলি থকা সকলো কামৰ পৰ্যালোচনা কৰে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি নতুন দিল্লীত চলিত বছৰৰ দুৰাণ কাপ ফুটবল প্ৰতিযোগিতাৰ ট্ৰফী আনুষ্ঠানিকভাৱে উন্মোচন কৰে। এই উপলক্ষে আয়োজিত অনুষ্ঠানত দিয়া ভাষণত ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে চলিত বছৰৰ দুৰাণ কাপ, প্ৰেচিডেণ্টছ কাপ আৰু ছিমলা ট্ৰফী প্ৰতিযোগিতাত নতুন নতুন দলে প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হ'ব। চলিত বছৰৰ প্ৰতিযোগিতাত শ্ৰীলংকাৰ খেলুৱৈ দলে অংশগ্ৰহণ কৰাত সন্তোষ প্ৰকাশ কৰি ৰাষ্ট্ৰপতিগৰাকীয়ে নতুন নতুন দলৰ অন্তৰ্ভুক্তিয়ে এই ঐতিহাসিক প্ৰতিযোগিতাক পূৰ্বতকৈ অধিক জনপ্ৰিয় কৰি তুলিব বুলি আশা প্ৰকাশ কৰে। প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা প্ৰতিটো দল আৰু খেলুৱৈসকললৈ শুভেচ্ছা জ্ঞাপন কৰি তেওঁ ক্ৰীড়াসুলভ মানসিকতাৰ প্ৰকৃত উদ্যম অক্ষুণ্ণ ৰাখি শ্ৰেষ্ঠ প্ৰদৰ্শনৰ জৰিয়তে এই ঐতিহাসিক প্ৰতিযোগিতাক অধিক মৰ্যাদা প্ৰদান কৰিবলৈ তেওঁলোকক আহান জনায়। এইবুলি গুৱাহাটী, ইম্ফল, শ্বিলং আৰু কলকাতাৰ লগতে ৰাঁচীতো এই প্ৰতিযোগিতাৰ আয়োজন কৰিবলৈ লোৱাত ৰাষ্ট্ৰপতিগৰাকীয়ে সন্তুষ্টি ব্যক্ত কৰে। জনসাধাৰণক পৰস্পৰৰ কাষ চপাই নিয়াত ফুটবলে অনন্য ভূমিকা পালন কৰে বুলি উল্লেখ কৰি তেওঁ কয় যে এই খেলুৱৈসুলভ মানসিকতাই খেলপথাৰৰ পৰিসীমা অতিক্ৰম কৰি খেলুৱৈসকলৰ শৃংখলা, সংকল্পবদ্ধতা আৰু দলীয় উদ্যম বৃদ্ধি কৰে। বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ আজি আমেৰিকা যুক্তৰাষ্ট্ৰৰ আটলাণ্টাত হ'বলগীয়া প্ৰি কোৱাৰ্টাৰ ফাইনেলৰ এখন খেলত আৰ্জেণ্টিনা ইজিপ্তৰ মুখামুখি হ'ব। ভাৰতীয় সময় অনুসৰি খেলখন নিশা 9:30 বজাত অনুষ্ঠিত হ'ব। আনহাতে কানাডাৰ ভেংকুভাৰত আজি হ'বলগীয়া প্ৰি কোৱাৰ্টাৰ ফাইনেলৰ অন্তিমখন খেলত কলম্বিয়াই ছুইজাৰলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ভাৰতীয় সময় অনুসৰি খেলখন মাজনিশা 1:30 বজাত অনুষ্ঠিত হ'ব। ভাৰত আৰু ইংলেণ্ডৰ মাজত চলি থকা টি-20 ক্ৰিকেট শৃংখলাৰ তৃতীয়খন খেল আজি নটিংহামত অনুষ্ঠিত হ'ব। ভাৰতীয় সময় অনুসৰি খেলখন নিশা 10 বজাৰ পৰা অনুষ্ঠিত হ'ব। উল্লেখযোগ্য যে শৃংখলাৰ প্ৰথমখন খেল বৰষুণৰ বাবে পৰিত্যক্ত হোৱাৰ পাছত দ্বিতীয়খন খেলত ঘৰুৱা দল ইংলেণ্ডে ভাৰতক 4 উইকেটত পৰাস্ত কৰিছে। ৰাজ্যত মাদকদ্ৰব্য সৰবৰাহ নিয়ন্ত্ৰণৰ বাবে গৃহ মন্ত্ৰালয়ে পদক্ষেপ গ্ৰহণ কৰিব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ বিধানসভাত প্ৰকাশ। গুৱাহাটীত অনুষ্ঠিত ব্ৰিক্ছ ৰাষ্ট্ৰৰ মাদকদ্ৰব্য বিৰোধী সংস্থাৰ মুৰববীৰ বৈঠকৰ সামৰণি। মেৰামতিৰ বাবে শৰাইঘাটৰ পুৰণি দলং 13 জুলাইৰ পৰা বন্ধ থাকিব বুলি কামৰূপ মহানগৰ জিলা আয়ুক্তৰ ঘোষণা। বন বিভাগৰ উদ্যোগত ডিমৰিয়াত জন্মদিন সেউজ শপত উদ্যানৰ শুভাৰম্ভ। আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ প্ৰি কোৱাৰ্টাৰ

ফাইনেলত আজি আৰ্জেণ্টিনা ইজিপ্তৰ আৰু ছুইজাৰলেণ্ড কলম্বিয়াৰ মুখামুখি। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই, পৰৱৰ্তী বাতৰি 7:10 বজাত শুনিবলৈ পাব।

0: the third T20 international of the five-match series at Trent Bridge in Nottingham tonight. The match is scheduled to begin at 10 p.m. Indian time. The men in blue will look to level the series as the new skipper Shreyas Iyer is yet to register first win under his captaincy. In the FIFA World Cup, defending champions Argentina will take on Egypt in the round of 16 match in Atlanta tonight. Later in another round 16 clash, Switzerland will face Colombia in Vancouver. And that is the end of this news bulletin.
1: Eya Akagbani. Battery hoite moi, Julie Harmaburua. Etia ghai ghai battery homohol. প্রধানমন্ত্রী নরেন্দ্র মোদীয়ে আজি ভারত ইন্দোনেশিয়াক শক্তিশালী কৌশলগত অংশীদারিত্বৰ আহ্বান জনাইছে অসমত মাদক দ্রব্য সরবরাহ নিয়ন্ত্রণৰ বাবে গৃহ মন্ত্রালয়ে কঠোৰ পদক্ষেপ গ্রহণ কৰিছে বুলি মুখ্যমন্ত্রী ডক্টৰ হিমন্ত বিশ্ব শর্মাই প্রকাশ কৰিছে দিল্লী বিশ্ববিদ্যালয়ত নিচামুক্ত চৌহদ হিচাপে গঢ়ি তোলাৰ বাবে ছাত্র-ছাত্রীৰ শপত গ্ৰহণ কাৰ্যক উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে প্ৰশংসা কৰিছে গৃহমন্ত্রী অমিত শাহে আজি দিল্লীত এক পেড় মাকে নামৰ অভিযানৰ অধীনত 70 লাখ গছ পুলি ৰোপণৰ অভিযান মুকলি কৰে আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ আজি হ'বলগীয়া প্ৰি কোৱাৰ্টাৰ ফাইনেলৰ এখন খেলত আৰ্জেণ্টিনা ইজিপ্তৰ মুখামুখি হ'ব প্রধানমন্ত্রী নরেন্দ্র মোদীয়ে আজি ভারত ইন্দোনেশিয়াক শক্তিশালী কৌশলগত অংশীদারিত্বৰ আহ্বান জনায় কয় যে ই কেৱল দুয়োখন ৰাষ্ট্ৰৰ সমৃদ্ধিৰ ক্ষেত্ৰতে নহয় আঞ্চলিক আৰু গোলকীয় শান্তিটো অৰিহণা যোগাব জাকাৰ্টাত ইন্দোনেশিয়াৰ সংসদত ভাষণ দি শ্ৰীমোদীয়ে কয় যে ভাৰত আৰু ইন্দোনেশিয়াৰ মাজৰ সম্পৰ্ক শতিকা পুৰণি আৰু ইয়াৰ গণতান্ত্ৰিক মূল্যবোধ পাৰস্পৰিক বিশ্বাস আৰু ভৱিষ্যতৰ বাবে একেলগে কাম কৰাৰ যথেষ্ট থল আছে শ্ৰীমোদীয়ে কয় যে ভাৰতে উন্নয়ন শান্তি স্থিতিশীলতা আৰু সমৃদ্ধিক বিশ্বাস কৰে সন্ত্ৰাসবাদৰ বিৰুদ্ধে সামূহিক ব্যৱস্থা গ্ৰহণ আৰু আঞ্চলিক নিৰাপত্তা ক্ষতিগ্ৰস্ত কৰা কাৰ্যৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে প্ৰধানমন্ত্ৰীয়ে প্ৰতিৰক্ষা সামুদ্ৰিক সুৰক্ষা বাণিজ্য ডিজিটেল প্ৰযুক্তি শিক্ষা কৃত্ৰিম বুদ্ধিমত্তা আৰু খনিজ পদাৰ্থৰ ক্ষেত্ৰতো সহযোগিতাৰ আহ্বান জনায় তেওঁ ইউ পি আই কৃত্ৰিম বুদ্ধিমত্তা শিক্ষা ষ্টাৰ্টআপ আৰু উদ্ভাৱনকে ধৰি ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনিৰ ক্ষেত্ৰত সহযোগিতা সম্প্ৰসাৰণ কৰি উভয় দেশৰ জনসাধাৰণক উপকৃত কৰাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰে ৰামায়ণৰ যুগৰ পৰাই দেশ দুখনৰ মাজত সাংস্কৃতিক বন্ধুত্ব চলি আহিছে বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে কৌশলগত আস্থাৰ ওপৰত গুৰুত্ব আৰোপ কৰি প্ৰধানমন্ত্ৰীয়ে গ্ৰেট নিকোবৰৰ পৰা মালাকাৰ প্ৰণালীলৈকে চাইবাৰ সুৰক্ষা জৰুৰীকালীন প্ৰস্তুতি আৰু সামুদ্ৰিক সহযোগিতাৰ ক্ষেত্ৰত সহযোগিতাৰ পোষকতা কৰে জনসাধাৰণৰ মাজত সম্পৰ্ক শক্তিশালী কৰাৰ প্ৰয়োজনীয়তাৰ কথা উল্লেখ কৰি শ্ৰীমোদীয়ে কয় যে মহাকুম্ভমেলাৰ দৰে পদক্ষেপে ভাৰতৰ সাংস্কৃতিক নীতি নিয়মক জনসাধাৰণৰ মাজত তুলি ধৰিছে আৰু দ্বিপাক্ষিক সংযোগ অধিক গভীৰ কৰাৰ সুযোগ প্ৰদান কৰিছে সম্প্ৰসাৰিত অংশীদাৰিত্বই সমগ্ৰ ভাৰত প্ৰশান্ত মহাসাগৰীয় অঞ্চলত শান্তি প্ৰগতি আৰু সমৃদ্ধিৰ শক্তি হিচাপে কাম কৰি যাব বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আস্থা প্ৰকাশ কৰিছে শ্ৰীমোদীয়ে কাইলৈ ইণ্ডোনেছিয়াত ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ প্ৰম্বনান মন্দিৰ দৰ্শন কৰিব নৱম শতিকাৰ হিন্দু স্থাপত্য শৈলীৰে নিৰ্মিত এই মন্দিৰ ইণ্ডোনেছিয়াৰ সাংস্কৃতিক সমলৰ অন্যতম হিচাপে গণ্য কৰা হয় অসমত মাদক দ্ৰব্য সৰবৰাহ নিয়ন্ত্ৰণৰ বাবে গৃহ মন্ত্ৰালয়ে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি বিধানসভাত ড্ৰাগছমুক্ত অসম সন্দৰ্ভত হোৱা আলোচনাত এই কথা প্ৰকাশ কৰে কংগ্ৰেছৰ বিধায়ক জাকিৰ হুছেইন শ্বেখদাৰে ৰাজ্যত মাদক দ্ৰব্য সৰবৰাহ সন্দৰ্ভত তথ্যসহ উত্থাপন কৰাৰ প্ৰত্যুত্তৰত মুখ্যমন্ত্ৰীয়ে এই কথা জানিবলৈ দিয়ে ডক্টৰ শৰ্মাই কয় যে আৰক্ষীয়ে মাদক দ্ৰব্যমুক্ত অসম গঢ়াৰ বাবে নিৰন্তৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে অপৰাধী আইন হাতত তুলি ল'লে আৰক্ষীয়ে প্ৰত্যুত্তৰ দিবলৈ বাধ্য হয় আৰু সমালোচনাৰ সন্মুখীন হয় এনে কাৰ্য নিৰ্মূল কৰাৰ বাবে ভৱিষ্যতেও চৰকাৰ আৰু আৰক্ষী প্ৰশাসনক সহযোগিতা আগবঢ়াবলৈ মুখ্যমন্ত্ৰীয়ে সদনৰ প্ৰতি আহ্বান জনায় ব্ৰিক্ছ সদস্য ৰাষ্ট্ৰসমূহে গুৱাহাটীত অনুষ্ঠিত মাদক দ্ৰব্য বিৰোধী সংস্থাৰ মুৰববীসকলৰ বৈঠকত গ্ৰহণ কৰা ঘোষণা পত্ৰ মৰ্মে মাদক দ্ৰব্যমুক্ত বিশ্ব গঢ়ি তোলাৰ বাবে সংকল্প লৈছে কেন্দ্ৰীয় মাদক দ্ৰব্য নিয়ন্ত্ৰণ সংস্থাৰ সঞ্চালক প্ৰধান অনুৰাগ গাৰ্গে দেশত ব্ৰিক্ছ ভাৰ্চুৱেল কৰ্মবাহিনী গঠন কৰি এই ক্ষেত্ৰত কাম কৰি যোৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে উল্লেখযোগ্য যে কেন্দ্ৰীয় চৰকাৰৰ উদ্যোগত গুৱাহাটীত দুদিনীয়াকৈ অনুষ্ঠিত ব্ৰিক্ছ ৰাষ্ট্ৰগোষ্ঠীৰ মাদক দ্ৰব্য বিৰোধী সংস্থাৰ মুৰববীসকলৰ বৈঠকৰ আজি সামৰণি পৰিছে কেন্দ্ৰীয় কৃষি

0: আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে মন্ত্ৰালয়ৰ উচ্চ পদস্থ বিষয়াৰ সৈতে আজি উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনক সাক্ষাৎ কৰে। উপৰাষ্ট্ৰপতি ভৱনত হোৱা এই সাক্ষাতৰ সময়ত মন্ত্ৰীগৰাকীয়ে উপৰাষ্ট্ৰপতিক কপাহ উৎপাদনশীলতা অভিযানৰ বিষয়ে অৱগত কৰে। উপৰাষ্ট্ৰপতিগৰাকীয়ে কপাহ পৰিৱেশতন্ত্ৰ শক্তিশালী কৰাৰ দিশত মন্ত্ৰালয়ে গ্ৰহণ কৰা সামগ্ৰিক দৃষ্টিভংগীৰ শলাগ লয়। সামাজিক মাধ্যমত দিয়া এটা বাৰ্তাত উপৰাষ্ট্ৰপতিয়ে উদ্ভাৱনক ত্বৰান্বিত কৰিবলৈ সময় সীমাবদ্ধ অনুমোদন ব্যৱস্থা প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ প্ৰতি একৰ কপাহৰ উৎপাদন উন্নত কৰাৰ বাবে স্পষ্ট আৰু জুখিব পৰা লক্ষ্যৰ বাবেও আহ্বান জনায়। উপৰাষ্ট্ৰপতিগৰাকীয়ে কপাহ উৎপাদন অভিযানৰ বিষয়ে অধিক জনসচেতনতাত গুৰুত্ব আৰোপ কৰে আৰু গুণগত মানৰ কপাহৰ চাহিদা পূৰণৰ বাবে বজাৰ ব্যৱস্থাটো গুৰুত্ব আৰোপ কৰে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে দিল্লী বিশ্ববিদ্যালয়ক নিচামুক্ত চৌহদ হিচাপে গঢ়ি তোলাৰ বাবে 2,03,000ৰো অধিক ছাত্ৰ ছাত্ৰীয়ে শপত লোৱা কাৰ্যক প্ৰশংসা কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীৰাধাকৃষ্ণনে কয় যে সুস্থ সবল আৰু সমৃদ্ধিশালী ভাৰত গঢ়াৰ লক্ষ্যৰে বৃহৎ সংখ্যক ছাত্ৰ ছাত্ৰী একেলগে ওলাই অহা কাৰ্য অতি প্ৰশংসনীয়। তেওঁ সমগ্ৰ দেশৰ বিশ্ববিদ্যালয়সমূহক মাদক দ্ৰব্য সেৱনৰ পৰা আঁতৰি থকাৰ বাবে ছাত্ৰ ছাত্ৰীসকলক অনুপ্ৰাণিত কৰিবলৈ এনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান জনায়। শ্ৰীৰাধাকৃষ্ণনে লগতে দেশৰ আন শিক্ষা প্ৰতিষ্ঠানসমূহকো নিচামুক্ত ভাৰত অভিযানত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনায়। গৃহমন্ত্ৰী অমিত শ্বাহে আজি দিল্লীত এক পেৰ মা কে নামৰ অভিযানৰ অধীনত 70,00,000 গছপুলি ৰোপণৰ অভিযান মুকলি কৰে। অনুষ্ঠানত শ্ৰীশ্বাহে কয় যে দিল্লী পৰিৱেশ পৰিৱৰ্তন কৰাৰ লক্ষ্যৰে এই উল্লেখযোগ্য পদক্ষেপ লোৱা হৈছে। তেওঁ কয় যে দিল্লী চৰকাৰে 5,000 হেক্টৰ ভূমি বনভূমি হিচাপে ঘোষণা কৰি ইতিবাচক পদক্ষেপ গ্ৰহণ কৰিছে। শ্ৰীশ্বাহে কয় যে কেন্দ্ৰীয় চৰকাৰ আৰু দিল্লী চৰকাৰে পৰৱৰ্তী 4 বছৰত 6,300 হেক্টৰ সেউজীয়া উচ্চ ভূমি অঞ্চলক বনভূমি হিচাপে গঢ়ি তুলিব।
1: ये 6,300 हेक्टर हरित रिच दिल्ली का फेफड़ा बनकर दिल्ली के पर्यावरण की सुरक्षा करेगी। 1 करोड़ से अधिक देसी पौधे, 35,00,000 से ज्यादा बड़े बड़े वृक्ष के पौधे और 65,00,000 अन्य झाड़ियां, बांस और औषधीय रोपे लगाने का काम होगा।
0: মন্ত্ৰীগৰাকীয়ে যমুনা নৈ পৰিষ্কৰণৰ কাম চৰকাৰে অব্যাহত ৰাখিছে বুলি উল্লেখ কৰে। তেওঁ কয় যে দিল্লীৰ গোশালাসমূহৰ পৰা গোবৰ প্ৰত্যক্ষভাৱে যমুনা নৈত পেলাব নোৱাৰিব। শ্ৰীশ্বাহে আজি ভাৰ্চুৱেল ব্যৱস্থাৰে 300খন বৈদ্যুতিক বাছ, নতুনকৈ নিৰ্মাণ কৰা 3টা বাছ আস্থান আৰু 40টা যান বাহনৰ প্ৰদূষণ পৰীক্ষণ কেন্দ্ৰ মুকলি কৰে। ছিৰিয়াৰ ৰাজধানী ডামাস্কাছত আজি বিয়লি হোৱা 2টা বিস্ফোৰণত 4গৰাকী আৰক্ষী বিষয়াসহ 18গৰাকী লোক আহত হয়। ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ' আৰু ছিৰিয়াৰ ৰাষ্ট্ৰপতি আহমদ আল ছাৰা ৰাষ্ট্ৰপতি ভৱনত বৈঠকত মিলিত হোৱাৰ কিছু সময় পূৰ্বে এই বিস্ফোৰণ সংঘটিত হয়। ফ্ৰান্সৰ ৰাষ্ট্ৰপতিগৰাকী কালি ছিৰিয়াৰ ৰাজধানী চহৰত উপস্থিত হয়। যুদ্ধ বিধ্বস্ত দেশখনৰ পূৰ্ব মুৰববী বাছাৰ অল আছাদ কাৰ্যকালৰ অৱসানৰ পাছৰে পৰা এয়া হৈছে ইউৰোপীয় সংঘৰ নেতাৰ প্ৰথম ভ্ৰমণ। ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ' থকা হোটেলখনৰ সমীপতে এই বিস্ফোৰণ সংঘটিত হয় বুলি ভালেমান সংবাদ গোষ্ঠীয়ে জানিবলৈ দিছে। ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ভৱনৰ কাৰ্যালয়ে জাৰি কৰা এটা বিজ্ঞপ্তিত জানিবলৈ দিছে যে ৰাষ্ট্ৰপতি মেক্ৰ' সুকলমে আছে আৰু তেওঁৰ ভ্ৰমণ অব্যাহত থাকিব। ছিৰিয়াৰ আভ্যন্তৰীণ মন্ত্ৰালয়ৰ সূত্ৰই জানিবলৈ দিছে যে দেশখনৰ সুৰক্ষা বাহিনীসমূহে বিস্ফোৰণ সংঘটিত কৰাৰ বাবে ৰখা 2টা বিস্ফোৰক সামগ্ৰী ধৰা পেলোৱাৰ পাছত ইয়াক নিষ্ক্ৰিয় কৰিবলৈ চেষ্টা কৰি থকাৰ সময়তে বিস্ফোৰণ সংঘটিত হয়। মাহটোৰ আৰম্ভণিতে মধ্য ডামাস্কাছৰ এখন কেফেত বোমা বিস্ফোৰণ হৈ 9গৰাকী লোক নিহত হোৱাৰ বিপৰীতে 20গৰাকী লোক আহত হৈছিল। দেশখনৰ কৰ্তৃপক্ষই এয়া সন্ত্ৰাসবাদী আক্ৰমণ বুলি উল্লেখ কৰিছে। কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে কয় যে মাংগালুৰু ভাৰতীয় ব্যৱস্থাপনা প্ৰতিষ্ঠানক ইণ্ডোনেছিয়াত ইয়াৰ এটা চৌহদ মুকলি কৰাৰ বাবে দিয়া অনুমতিক ভাৰতীয় শিক্ষাখণ্ডত এটা নতুন যুগৰ সূচনা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইণ্ডোনেছিয়া ভ্ৰমণৰ সময়ত এই চৌহদটো স্থাপনৰ প্ৰস্তাৱত অনুমোদন জনায়। বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ আজি আমেৰিকা যুক্তৰাষ্ট্ৰৰ আটলাণ্টাত হ'বলগীয়া প্ৰি কোৱাৰ্টাৰ ফাইনেলৰ এখন খেলত আৰ্জেণ্টিনা ইজিপ্তৰ মুখামুখি হ'ব। ভাৰতীয় সময় অনুসৰি খেলখন নিশা 9:30 বজাত অনুষ্ঠিত হ'ব। আনহাতে কানাডাৰ ভেংকুভাৰত আজি হ'বলগীয়া প্ৰি কোৱাৰ্টাৰ ফাইনেলৰ অন্তিমখন খেলত কলম্বিয়া ছুইজাৰলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ভাৰতীয় সময় অনুসৰি খেলখন মাজনিশা 1:30 বজাত অনুষ্ঠিত হ'ব। বাতৰি শেষ কৰাৰ আগেয়ে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ।

0: শ্রোতাসকল, আজির শিরলু অনুষ্ঠানত আমি বিজ্ঞানসম্মত গোপালন এই বিষয়ে কিছু কথা পাতিম। আৰু তাৰ বাবে আজি আমি আমাৰ ষ্টুডিঅলৈ আমন্ত্ৰণ কৰি আনিছোঁ বিস্তৃত গো উন্নয়ন আঁচনি তেজপুৰৰ গ্ৰাম্য দুগ্ধ সম্প্ৰসাৰণ বিষয়া ডাক্তৰ মিনতি দাসক। নমস্কাৰ ডাক্তৰ দাস।
1: নমস্কাৰ।
0: আপোনাক আমাৰ এই শিৰলু অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। প্ৰথমে আমি আপোনাৰ পৰা জানিব খুজিম যে বিজ্ঞানসন্মত গোপালন বুলিলেনো কি বুজা যায়, এই বিষয়ে অলপ কওকচোন।
1: চমুকৈ ক'বলৈ হ'লে স্বাস্থ্যসন্মত বাসস্থান, সুষম খাদ্য, উন্নত প্ৰজনন আৰু স্বাস্থ্যবিধিৰ বৈজ্ঞানিক নীতি ব্যৱহাৰ কৰি গোপালন কৰাকে বিজ্ঞানসন্মত গোপালন বুলি কোৱা হয়। বিজ্ঞানসন্মত গোপালনৰ দ্বাৰা গোপালকসকল যথেষ্ট লাভৱান হোৱা দেখা যায়, কিয়নো ইয়াৰ দ্বাৰা গৰুৰ বেমাৰ আজাৰ যথেষ্ট কম হয় আৰু লগতে মৃত্যুৰ হাৰো কমি যায়, যাৰ ফলত উৎপাদন বৃদ্ধি হয়।
0: হয়, ইয়াত আপুনি স্বাস্থ্যসন্মত বাসস্থানৰ কথা উল্লেখ কৰিছে। গোপালনৰ বাবে স্বাস্থ্যসন্মত বাসস্থান এটা কেনেধৰণৰ হোৱা উচিত বুলি আপুনি ভাবে, আৰু এই ক্ষেত্ৰত আপুনি গোপালকসকলক কি ক'ব?
1: সফল গোপালনৰ বাবে গৰুৰ গোহালিত স্বাস্থ্যসন্মতভাৱে সজাগ খুবেই দৰকাৰ, কিয়নো গৰুৰ গোহালিটোৱে গৰুৰ স্বাস্থ্য ৰক্ষাত এক মুখ্য ভূমিকা পালন কৰে। সাধাৰণতে গৰুৰ গোহালিটো ওখ ঠাইত ভেটি ওখ কৰি সাজিব লাগে। গোহালিটো উত্তৰা দক্ষিণাকৈ সাজিব লাগে যাতে যথেষ্ট পৰিমাণে মুকলি বতাহ চলাচল কৰিব পাৰে আৰু ৰাতিপুৱাৰ ৰ'দটো আৰু আবেলিৰ ৰ'দটো যাতে সম্পূৰ্ণকৈ পৰে। গোহালিৰ বেৰবোৰ মুখ তলৰ ফালে মুকলিকৈ নাৰাখি বেৰ দি ল'ব লাগে আৰু ওপৰৰ ফালে কিছু অংশ মুকলি কৰি ৰাখিব লাগে। তলৰ ফালে এক মিটাৰ বেৰ দি ওপৰৰখিনি মুকলি কৰি ৰাখি তাত আৱশ্যক অনুসৰি বাঁহৰ জালি বা থৈলা দিব পাৰি। গোহালিটো এনেকুৱা হ'ব লাগে যাতে তাত সূৰ্যৰ পোহৰ পোনপটীয়াকৈ পৰে আৰু মজিয়াত সূৰ্যৰ পোহৰ পৰিব লাগে আৰু পানীৰ পাত্ৰ, দানাৰ পাত্ৰ, নলা আদিত সূৰ্যৰ পোহৰ পোনপটীয়াকৈ পৰিব লাগে। মজিয়াখন এনেকৈ সাজিব লাগে যাতে ই নলাৰ ফালে এঢলীয়া হৈ থাকে আৰু চাফ চিকুণ কৰিবলৈ সুবিধা হয়। মজিয়াখন পকাকৈ সাজিলে সুবিধা হয়, কিয়নো চাফ চিকুণ কৰিবলৈ তেতিয়া যথেষ্ট সহজ হয়। গোহালিটো সাজোতে লক্ষ্য ৰাখিব লাগে যাতে সাধাৰণভাৱে স্থানীয়ভাৱে পোৱা বস্তুৰে গোহালি ঘৰটো সাজিব পাৰি। গোহালি ঘৰটোৰ ছালখন আমাৰ গাঁৱলীয়াভাৱে বাঁহ আৰু খেৰৰে সাজিলে সুবিধা হয়। কেতিয়াবা যদি টিংপাত দিয়াৰ কথা ভাবে তেতিয়া টিংপাতৰ সলনি এজবেষ্টত ব্যৱহাৰ কৰিলে বেছি সুবিধা হয়। গোহালিটোত পোহৰ ছাঁ আৰু পৰিষ্কাৰ পানীৰ সুব্যৱস্থা থকা প্ৰয়োজন আৰু বিজুলী বাতিৰ পোহৰৰ ব্যৱস্থা থাকিব লাগে। এজনী বৰ্ণশংকৰ গায়েই থিয় হৈ থাকিবৰ বাবে দীঘলে 5 ফুট আৰু বহলে 5 ফুট মাটিকালিৰ প্ৰয়োজন হয়।
0: গোপালনৰ ক্ষেত্ৰত আপুনি কৃত্ৰিম প্ৰজননৰ কথা আমি প্ৰায়ে কওঁ, এই কৃত্ৰিম প্ৰজননো কি আৰু ইয়াৰ দ্বাৰা গোপালকসকলক কেনেধৰণে লাভান্বিত হ'ব পাৰে, এই বিষয়ে অলপ ক'ব নেকি?
1: গোপালনৰ ক্ষেত্ৰত আমি কৃত্ৰিম প্ৰজননৰ কথা প্ৰায়ে কওঁ। কৃত্ৰিম প্ৰজনন হৈছে এটা আধুনিক বৈজ্ঞানিক পদ্ধতি য'ত উন্নত জাতৰ সাৰৰ বীজ কৃত্ৰিমভাৱে সংগ্ৰহ কৰি যন্ত্ৰৰ সহায়ত পাল খোৱা সময়ত গায়ে জৰায়ুত নিক্ষেপ কৰি গৰ্ভধাৰণ কৰোৱা হয়। কৃত্ৰিম প্ৰজনন হৈছে বিজ্ঞানসন্মত গোপালনৰ এক অন্যতম উপাদান। কৃত্ৰিম প্ৰজনন প্ৰথাৰ দ্বাৰা আমাৰ গোপালকসকল যথেষ্ট লাভৱান হোৱা দেখা যায়। সাধাৰণতে আমাৰ থলুৱা গাই এজনীয়ে দিনে 1.5 লিটাৰ গাখীৰ দিয়ে, কিন্তু কৃত্ৰিম প্ৰজনন প্ৰথাৰ দ্বাৰা লাভ কৰা বৰ্ণশংকৰ গাইজনীয়ে 5-6 লিটাৰ গাখীৰ দিব পাৰে। গৰুজনী প্ৰজননৰ বাবে হাড়ৰ সংস্পৰ্শলৈ নহাৰ বাবে যৌন ৰোগৰ পৰা হাত সাৰি থাকিব পাৰে। কৃত্ৰিম প্ৰজননৰ দ্বাৰা জন্ম লাভ কৰা চৰিবোৰ কম সময়ৰ ভিতৰতে অৰ্থাৎ 20 বা 24 মাহৰ ভিতৰতে প্ৰজননৰ বাবে সক্ষম হয় আৰু গৰ্ভধাৰণ কৰিবলৈ সক্ষম হয়। কিন্তু আমাৰ থলুৱা জাতৰ গৰু তাতকৈ বেছি বয়সতহে প্ৰজননক্ষম হয়। ইয়াৰোপৰি কৃত্ৰিম প্ৰজনন গোপালকৰ ঘৰতে কৰাব পাৰি, তাৰ বাবে গৰুজনী বহু দূৰলৈ লৈ যোৱাৰ প্ৰয়োজন নহয়। এটা মাত্ৰ সাৰ গৰুৰ শুক্ৰ ব্যৱহাৰ কৰি হাজাৰজনী গাইক কৃত্ৰিম প্ৰজনন কৰাব পাৰি বাবে ইয়াত খৰচ যথেষ্ট

0: কম হয়। উন্নত জাতৰ সাৰ গৰু এটা পোহাৰ খৰচ লাঘৱ হয় বাবে খৰচ অনুপাতে অতি হয় উপযোগী পদ্ধতি।
1: গাই এজনী কৃত্ৰিম প্ৰজনন কৰাৰ উপযুক্ত সময়নো কেতিয়া, এই বিষয়ে জনাওকচোন।
0: হয়, গাই এজনী কৃত্ৰিম প্ৰজনন কৰাৰ উপযুক্ত সময় আছে, আৰু উপযুক্ত সময়ত কৃত্ৰিম প্ৰজনন কৰালেহে এই গাইজনীয়ে গৰ্ভধাৰণ কৰে। গতিকে এই কৃত্ৰিম প্ৰজনন কৰাৰ সময়ত গাইজনী গৰ্ভ হোৱাৰ সময়ত কিছুমান লক্ষণ দেখুৱায়। সেই লক্ষণবোৰ হৈছে গাইজনীয়ে অনবৰতে হেম্বেলিয়াই থাকে। অৱশ্যে কিছুমান গাই গৰুৱে হেম্বেলিয়াই থকা দেখা নাযায়। গোহালি ঘৰৰ পৰা বাহিৰলৈ ওলাই যাবলৈ উত্ৰাৱল হয় আৰু আন গৰুৰ ওপৰত জঁপিয়ায়। ঘাঁহ দানা আদি খোৱাৰ আগ্ৰহ কমি যায়। ক্ষীৰতি গাই হ'লে গাইৰ ক্ষেত্ৰত গাখীৰ কিছু কমি যায় আৰু কম পৰিমাণে ঘনাই প্ৰস্ৰাৱ কৰে আৰু জনিদাৰেদি তৰল বিজলীয়া পদাৰ্থ বৈ থাকে। চেউৰী বা গাইজনীৰ গাত এই লক্ষণবোৰ দেখা দিয়াৰ 12 ঘণ্টা বা অতি বেছি 18 ঘণ্টা পাছত কৃত্ৰিম প্ৰজনন কৰাব লাগে। যদি ৰাতিপুৱা প্ৰথম লক্ষণ দেখা যায় তেতিয়া আবেলি, আৰু যদি আবেলি এই লক্ষণসমূহ দেখা যায় তেতিয়া পাছদিনা ৰাতিপুৱা কৃত্ৰিম প্ৰজনন কৰাব লাগে। তেতিয়া গৰ্ভধাৰণৰ হাৰটো বাঢ়ি যায়। গাইজনী গৰম হোৱাৰ লক্ষণসমূহ দীঘলীয়াকৈ থাকিলে 12 ঘণ্টা পাছত পুনৰ এবাৰ কৃত্ৰিম প্ৰজনন কৰাব লাগে। গাইজনীয়ে গৰ্ভধাৰণ নকৰিলে 18 বা 21 দিন পিছত পুনৰ গৰম হোৱাৰ লক্ষণ দেখুৱায়। তেতিয়া এই একে পদ্ধতিৰে পুনৰ কৃত্ৰিম প্ৰজনন কৰাব লাগে। গাই এজনীৰ উৎপাদনকাল বৃদ্ধি কৰাবৰ বাবে পোৱালি জন্ম হোৱাৰ 60-90 দিনৰ ভিতৰত কৃত্ৰিম প্ৰজনন কৰাৰ আৱশ্যক।
1: এইবাৰ আহিছোঁ আন এটা কথা সুধিবলৈ। আমাৰ অসমত গোপালন কৰিবৰ বাবে উপযোগী জাতসমূহ কি কি বাৰু, এই বিষয়ে জনাওকচোন।
0: অসমৰ থলুৱা গোসম্পদ উন্নয়নৰ কাৰণে জাৰ্চি, হলষ্টেইন ফ্ৰিজিয়ান, চাহিয়াল, গিৰ আদি জাতৰ গৰু গ্ৰহণ কৰা হয়। ইয়াৰ ভিতৰত অসমৰ জলবায়ুত জাৰ্চি গৰু সহজে পালন কৰিব পাৰি আৰু ইয়াৰ বিভিন্ন ৰোগ প্ৰতিৰোধ ক্ষমতাও বেছি। 50% গুণবিশিষ্ট উন্নত জাতৰ গৰু আৰু 50% গুণবিশিষ্ট বৰ্ণসংকৰ জাতৰ গৰু বেছি উপযোগী বুলি প্ৰমাণিত হৈছে। এইখিনিতে মই এটা কথা উল্লেখ কৰিব বিচাৰিছোঁ যে অসম চৰকাৰে গোপালকসকলক অতি ৰেহাই মূল্যত কৃত্ৰিম প্ৰজননৰ বাবে হিমায়িত শুক্ৰ যোগান ধৰি আহিছে। এই হিমায়িত শুক্ৰ বৰ্তমান 2 ধৰণে উপলব্ধ। এবিধ হৈছে সাধাৰণ শুক্ৰ, যাক আমি কনভেনশ্যনেল চিমেন বুলি কওঁ, আৰু আনবিধ হৈছে লিংগ নিৰ্ধাৰিত শুক্ৰ, যাক আমি চেক্স চৰ্টেড চিমেন বুলি কওঁ। এই চেক্স চৰ্টেড চিমেন, যিটো লিংগ নিৰ্ধাৰিত শুক্ৰ, এই শুক্ৰটো ব্যৱহাৰ কৰিলে মাইকী পোৱালি হোৱাৰ হাৰ 90% বা তাতকৈ বেছি হয়। গতিকে আমাৰ গোপালকসকলে এই শুক্ৰ ব্যৱহাৰ কৰি এজনী গাইৰ পৰা মাইকী পোৱালি লাভ কৰিব পাৰে, যাৰ ফলত উৎপাদন বৃদ্ধি হয়। আৰু এটা কথা উল্লেখ কৰিব খুজিছোঁ যে অতি ৰেহাই মূল্যত দিয়া এই দুয়োবিধ শুক্ৰৰে মূল্য একেই।
1: গোপালকসকলে গাভিনী গাই এজনীৰ কেনেধৰণে যত্ন লোৱা দৰকাৰ বুলি আপুনি ভাবে, এই বিষয়ে জনাওকচোন।
0: হয়, গাভিনী গাই এজনীৰ যত্ন লোৱাটো খুবেই দৰকাৰ, কাৰণ সেই যত্নৰ ওপৰতে ভৱিষ্যত পোৱালিটো কেনেকুৱা হ'ব সেইটো নিৰ্ভৰ কৰে। গাভিনী গাইৰ লালন পালনত সেইকাৰণে খেতিয়কসকলে যথেষ্ট গুৰুত্ব দিয়া দৰকাৰ। গাইজনীক কৃত্ৰিম প্ৰজনন কৰাৰ 60 দিন পাছতহে গৰ্ভধাৰণ পৰীক্ষা কৰা উচিত, আৰু এই গৰ্ভধাৰণ আমাৰ ডাক্তৰ মানে পশু চিকিৎসকৰ সৈতে কৰাব লাগে। গৰ্ভধাৰণৰ 6 মাহৰ পাছৰ পৰা গাইজনীক সাধাৰণ দানাৰ উপৰিও 2 কিলোগ্ৰামকৈ সুষম দানা আৰু উন্নত জাতৰ কেঁচা ঘাঁহ প্ৰচুৰ পৰিমাণে দিয়া উচিত। এজনী গাভিনী গাইক প্ৰতিদিনে 10-15 কিলোগ্ৰাম সেউজীয়া ঘাঁহ, 4-5 কিলোগ্ৰাম শুকান ঘাঁহ বা খেৰ, 3 কিলোগ্ৰাম যৌগিক দানা, 1 কিলোগ্ৰাম খলিহৈৰ পিঠা, 50 গ্ৰাম খনিজ মিশ্ৰণ আৰু 30 গ্ৰাম নিমখৰ আৱশ্যক। গৰ্ভৱতী গাইৰ বাবে দিনটোৰ সকলো সময়তে পৰিষ্কাৰ খোৱা পানী উপলব্ধ হোৱাটো সুনিশ্চিত কৰিব লাগে। প্ৰতিজনী গাভিনী গাইক কমেও 75-80 লিটাৰ খোৱা পানীৰ দৰকাৰ। গাভিনী অৱস্থাৰ শেষ পৰ্যায়ত গাইজনী ভালদৰে নিৰীক্ষণ কৰিবলৈ পোৱালি দিয়া স্থানলৈ স্থানান্তৰ কৰিব লাগে। পোৱালি দিয়া স্থানৰ মজিয়াখন পৰিষ্কাৰ পৰিচ্ছন্ন কৰি বীজাণুনাশক দৰৱ ছটিয়াই বীজাণুমুক্ত কৰি ৰাখিব লাগে। আৰু গাভিনী অৱস্থাত বিপাক সম্পৰ্কীয় ৰোগ যেনে প্ৰসূতি পক্ষাঘাত, যিটোক আমি মিল্ক ফিভাৰ বুলি কওঁ, আদি ৰোগ নহ'বৰ বাবে কেলছিয়াম মেগনেছিয়াম জাতীয় ঔষধ নিয়মীয়াকৈ এই গাভিনী অৱস্থাতে খুৱাই থাকিব লাগে।
1: হয়, প্ৰসৱৰ সময়ত যেতিয়া এজনী গাই জগিব

0: হয়, সেই সময়ত গাইজনী কেনেধৰণে যত্ন লোৱা উচিত এই বিষয়ে অলপ জনাওকচোন।
1: প্ৰসৱৰ সময়ত আমি গাইজনীৰ যথেষ্ট যত্ন লোৱা দৰকাৰ। সাধাৰণতে গৰ্ভধাৰণৰ পৰা 280 দিনৰ মূৰত গাভিনী গৰুৱে পোৱালি জন্ম দিয়ে। পোৱালি জন্ম দিয়াৰ সময়ত গাইজনীক আমনি দিব নালাগে। প্ৰসৱৰ সময়ত অসুবিধা পালে পশু চিকিৎসকৰ সহায় ল'ব লাগে। জলখন পৰাৰ লগে লগে পুতি পেলাব লাগে। গাইজনীক জলখন কেতিয়াও খাব দিব নালাগে। আৰু যদি 12 ঘণ্টাৰ ভিতৰত জলখন নপৰে তেতিয়া পশু চিকিৎসকৰ পৰামৰ্শ ল'ব লাগে। ওহাৰখন আৰু গাইজনীৰ পিছৰ অংশটো পটাচ পানীৰে ধুই পৰিষ্কাৰ কৰিব লাগে। পোৱালীৰ জন্মৰ তাৰিখ আৰু সময় লিপিবদ্ধ কৰি ৰাখিব লাগে। আৰু গাইৰ ওহাৰ হীৰা নহ'বৰ বাবে আগতেই আংশিকভাৱে গাখীৰ খীৰোৱাৰ ব্যৱস্থা কৰিব লাগে। এনে গাইৰ প্ৰথম 2 দিন ওহাৰৰ গাখীৰ সম্পূৰ্ণকৈ খীৰাই আনিব নালাগে, কিয়নো এনে কৰিলে গাইজনীৰ প্ৰসূতি পক্ষাঘাত, যিটো আমি মিল্ক ফিভাৰ বুলি কওঁ, সেই ৰোগ হোৱাৰ সম্ভাৱনা থাকে।
0: এই নৱজাত পোৱালিটোৰ যতন সম্পৰ্কে কিছু কওকচোন আমাৰ গোপালকসকলক।
1: হয়, নৱজাত পোৱালিৰ এটা যত্ন লোৱা খুবেই দৰকাৰ। নৱজাত পোৱালি এটা জীৱনৰ প্ৰথম ঘণ্টাটো অৰ্থাৎ জন্মৰ পিছৰ ঘণ্টাটো আটাইতকৈ গুৰুত্বপূৰ্ণ বুলি বিবেচনা কৰা হয় আৰু এইটোক আমি সোণালী ঘণ্টা বুলি কওঁ। আমাৰ গোপালকসকলে মনত ৰাখিবলগীয়া কথাকেইটামান হ'ল, পোৱালি জন্ম হোৱাৰ পাছতেই পোৱালিটোৰ মুখ আৰু নাকত থকা বিজলুৱা পদাৰ্থ এখন পৰিষ্কাৰ কাপোৰেৰে চাফা কৰি দিব লাগে। ইয়াৰ দ্বাৰা পোৱালিটোৱে উশাহ নিশাহ লোৱাত সুবিধা হয়। পোৱালিটোৱে যদি জন্মৰ পিছত উশাহ নিশাহ লোৱা দেখা নাযায় তেনেহ'লে পিছঠেং দুখনত ধৰি মূৰটো তললৈ ওলমাই জকাৰি দিব লাগে, তেতিয়া পোৱালিটোৱে উশাহ লয়। আৰু যদি তেতিয়াও পোৱালিটোৱে উশাহ লোৱা দেখা নাযায় তেতিয়াহ'লে নাকৰ ফুটা দুটাত নিজৰ মুখেৰে ফুৱাই দিব লাগে। আৰু পোৱালিটোৰ গোটেই গাটো পৰিষ্কাৰ কাপোৰেৰে মচি দিব লাগে। তাৰপিছত পোৱালিটো মাকৰ ওচৰত থ'ব লাগে। মাকে যেতিয়া চেলেকিব তেতিয়া পোৱালিটোৰ গাত ৰক্ত সঞ্চালন বাঢ়ে আৰু তাৰ ফলত পোৱালিটো থিয় হৈ খোজকাঢ়িবলৈ সুবিধা হয়। নাভিৰ নলীডাল জন্মৰ পিছতে গুৰিৰ পৰা 2 চেণ্টিমিটাৰমান আঁতৰত কাটি দিব লাগে আৰু এই কটা অংশটো আয়োডিনযুক্ত এলকহলত 0.5 মিনিটমান সময় ডুবাই ৰাখিব লাগে। তাৰ 12 ঘণ্টাৰ পিছত আকৌ এই নলীডাল আয়োডিনযুক্ত এলকহলত 0.5 মিনিটমান ডুবাই ৰাখিব লাগে, কিয়নো এইটো যদি ভালদৰে বীজাণুমুক্ত কৰা নহয় তেতিয়া ইয়াৰ দ্বাৰা সংক্ৰমণ হোৱাৰ আশংকা থাকে। পোৱালিটো জন্ম হোৱাৰ 2 ঘণ্টাৰ ভিতৰতে মাকৰ গাখীৰ অৰ্থাৎ ফেহু খাবলৈ দিব লাগে। পোৱালিটোৱে যাতে খুব বেছি বা খুব কম পৰিমাণে গাখীৰ নাখায় সেইটো লক্ষ্য কৰিব লাগে। আৰু পোৱালিটোৱে প্ৰথম গাখীৰ খোৱাৰ 2 ঘণ্টাৰ পিছত মলত্যাগ কৰে। যদি 2 ঘণ্টা পিছতো মলত্যাগ নকৰে তেতিয়াহ'লে 0.5 চামুচ ছডিয়াম বাইকাৰ্বনেট 1 লিটাৰ কুহুমীয়া গৰম পানীত মিহলাই খাবলৈ দিব লাগে। পোৱালিটোক প্ৰথম 5 দিন অতি সঘনাই গাখীৰ খাবলৈ দিব লাগে। আৰু এটা কথা লক্ষ্য ৰাখিব লাগে, যাতে পোৱালিটোৱে তাৰ নিজৰ ওজনৰ 1/10 পৰিমাণৰ গাখীৰ খাবলৈ পায়। আৰু প্ৰতিটো 15 দিন বা মাহেকত পোৱালিটোৰ ওজন লিপিবদ্ধ কৰিব লাগে। তাৰ দ্বাৰা পোৱালিটোৰ বাঢ়ন ক্ষমতা কিমান হৈছে সেইটো চাব পাৰি। 10-15 দিনৰ ভিতৰত পোৱালিটোক প্ৰথম পালি পেলুৰ ঔষধ খুৱাব লাগে। ইয়াৰ পাছত 6 মাহলৈ প্ৰতি মাহে মাহে এই পেলুৰ ঔষধ খুৱাব লাগে। পোৱালিটোৰ বয়স 3 মাহ হোৱাৰ লগে লগে চিটা দিয়াবৰ বাবে ওচৰৰ পশু চিকিৎসকৰ লগত যোগাযোগ কৰিব লাগে। আৰু পোৱালিটোৰ যেতিয়া শিং গজে তেতিয়া শিং গজা দেখিলে কষ্টিক পটাচেৰে এই শিং মাৰি পেলাব লাগে।
0: গৰু মহত দেখা দিয়া বিভিন্ন প্ৰকাৰৰ ৰোগবোৰৰ বাবে আমাৰ গোপালকসকলৰ অৰ্থনৈতিকভাৱে যথেষ্ট ক্ষতি হয়। অসমৰ জলবায়ুত সঘনাই দেখা দিয়া প্ৰধান কেইবিধমান ৰোগৰ বিষয়ে ক'ব নেকি বাৰু?
1: অসমত যিহেতু জলবায়ু সেমেকা আৰু গৰম, সেইবাবে ইয়াত যথেষ্ট পৰিমাণে বেমাৰ হোৱা দেখা যায়। আমাৰ দেশত এনে বহুতো ৰোগ সঘনাই হৈ থাকে যাৰ বাবে গৰু ম'হৰ অকল উৎপাদন ক্ষমতা হ্ৰাস হোৱাই নহয় গৌধনৰ মৃত্যু পৰ্যন্ত হয়। ইয়াৰ দ্বাৰা গোপালকসকলক অৰ্থনৈতিকভাৱে যথেষ্ট ক্ষতিগ্ৰস্ত হোৱা দেখা যায়। ইয়াৰ ভিতৰত সঘনাই দেখা দিয়া ৰোগসমূহৰ বিষয়ে চমুকৈ কৈছোঁ। প্ৰথমতে ক'বলৈ লৈছোঁ চবকা বা যিটো আমি ফুট এণ্ড মাউথ ডিজিজ বুলি কওঁ। এই ৰোগবিধ হৈছে এটি অতি সচৰা ভাইৰাছজনিত ৰোগ। ফটা খুৰাযুক্ত জন্তুৰ এই ৰোগ হোৱা দেখা যায়। এই ৰোগ হ'লে জ্বৰ হয়, মুখৰ পৰা লালটি ওলায়, জিভা দাঁতৰ গুৰি আদিত জ্বলা বান্ধে। খুৰাৰ মাজৰ অংশত ঘাঁ হোৱা বাবে গৰুটোৱে খোজ কৰাত অসুবিধা পায়। গৰুটো দুৰ্বল হয় আৰু ক্ষীৰতি গাইৰ গাখীৰ উৎপাদন কমি যায়।

0: গৰুটোৱে খোৱা লোৱা বন্ধ কৰাৰ দৰে হয়, যাৰ ফলত গৰুটো যথেষ্টভাৱে দুৰ্বল হয়। হালোৱা গৰুৱে হাল বাবলৈ অক্ষম হয়, তাৰ ফলত আমাৰ খেতিয়কসকল যথেষ্ট ক্ষতিগ্ৰস্ত হয়। ব্ৰুচেলোচিছ নামৰ এবিধ বেমাৰ আছে, এইটো বেক্টেৰিয়াজনিত বেমাৰ। এই ৰোগত আক্ৰান্ত হ'লে গাভিনী গাইৰ শেষৰ গৰ্ভাৱস্থাত 5-7 মাহৰ ভিতৰত গৰ্ভপাত হয়, আৰু আক্ৰান্ত হাড় গৰুবোৰ এই ৰোগৰ বীজাণু বাহক হিচাপে কাম কৰে। এই ৰোগ হ'লে গৰুৰ প্ৰজনন ক্ষমতা হ্ৰাস পায়, আৰু মাকৰ পৰাই এই গৰুবোৰে এই ৰোগৰ বীজাণুটো পায়। আন এবিধ বেমাৰ হৈছে গলফুলা ৰোগ, যাক ইংৰাজীত হিমৰাজিক ছেপ্টিচেমিয়া বুলি কওঁ। বেক্টেৰিয়াজনিত এই ৰোগত আক্ৰান্ত গৰুবোৰৰ ডিঙিৰ অংশ বৰকৈ ফুলি উঠে। এই ৰোগ হ'লে জ্বৰ হয়, মুখেৰে লালতি ওলায় আৰু নাকেৰে পানী ওলায়। লক্ষণ দেখা দিয়াৰ 1-2 দিনৰ ভিতৰতে আক্ৰান্ত গৰুটো মৃত্যুমুখত পৰে। আন এবিধ ৰোগ হৈছে জহৰবাত, যাক ইংৰাজীত ব্লেক ৱাটাৰ বুলি কোৱা হয়। এই ৰোগ হ'লে অতিপাত জ্বৰ হয়, কঁকাল আৰু পিছঠেঙত বিষ হোৱাৰ বাবে আক্ৰান্ত গৰুটোৱে খৰাই খোজকাঢ়ে। কান্ধ, ডিঙি আদিৰ গধুৰ মাংসপেশী ফুলি উঠে। ফুলা ঠাইবোৰত যদি টিপি দিয়া যায় তেতিয়া কেৰকৰণি শব্দ এটা হয়, কাৰণ ভিতৰত গেছ জমা হৈ থাকে। লক্ষণ দেখা দিয়াৰ 1-2 দিনৰ ভিতৰতে আক্ৰান্ত গৰুটোৰ মৃত্যু হ'ব পাৰে। আন এটা ৰোগ হৈছে তেতুৱা ৰোগ, যাক এন্থ্ৰাক্স বুলি কোৱা হয়। ই এবিধ অতিশয় মাৰাত্মক বেক্টেৰিয়াজনিত ৰোগ। এই ৰোগত আক্ৰান্ত পশুবোৰৰ অতিপাত জ্বৰ হয়, শৰীৰৰ প্ৰাকৃতিক ছিদ্ৰ যেনে নাক, মুখ, পায়ু আদিৰ পৰা তেজ ওলায়। এই ৰোগ হ'লে গৰুটোৱে কোনো লক্ষণ নেদেখুৱাকৈয়ে হঠাতে মৃত্যুমুখত পৰিব পাৰে। আন এবিধ ৰোগ হৈছে লাম্পি স্কিন ডিজিজ। ই এবিধ অতিশয় সংক্ৰামক ভাইৰেল ৰোগ। এই ৰোগ হ'লে জ্বৰ হয়, ছালত কিছুমান গুটি গুটি হয়, মুখেৰে লালতি ওলায় আৰু নাকেৰে পানী ওলায়। যোৱা কেইবছৰমানত অসমত এই ৰোগৰ প্ৰাদুৰ্ভাৱ যথেষ্ট দেখা গৈছে। আক্ৰান্ত গৰুবোৰ দুৰ্বল হৈ আৰু উপযুক্ত চিকিৎসা নাপালে শেষত মৃত্যুমুখত পৰে।
1: ইমানখিনি আপুনি ৰোগৰ বিষয়ে ক'লে, গৰু ৰোগৰ বিষয়ে জনালে, এই ৰোগসমূহৰ প্ৰতিষেধক ব্যৱস্থাৰ বিষয়ে অলপ ক'ব নেকি?
0: হয়, প্ৰথমতে আমি চবকা ৰোগৰ প্ৰতিষেধকৰ বিষয়ে ক'বলৈ ওলাইছোঁ, কাৰণ আমাৰ গোপালকসকলে এই চবকা ৰোগৰ কাৰণে যথেষ্ট ক্ষতিগ্ৰস্ত হ'ব লগা হয়। এই ৰোগৰ প্ৰতিষেধক আমাৰ চৰকাৰৰ ফালৰ পৰা বিনামূলীয়াকৈ দিয়া হয়। প্ৰথম চিটাটো পোৱালিটোৰ 4 মাহ বয়সৰ পৰা দিয়া হয়। ইয়াৰ 1 মাহ পাছত দ্বিতীয় পালি চিটা দিয়া হয়। তাৰ পাছত প্ৰতি 6 মাহৰ মূৰে মূৰে এই চিটা দিয়া হয়। ৰাষ্ট্ৰীয় পশু ৰোগ নিয়ন্ত্ৰণ আঁচনিৰ অধীনত এই ৰোগৰ চিটাকৰণ চলি আছে আৰু বৰ্তমান 7ম পৰ্যায়ৰ চিটাকৰণ চলি আছে। ব্ৰুচেলোচিছ নামৰ ৰোগবিধৰ চিটা কেৱল মাইকী পোৱালিক 4-8 মাহৰ ভিতৰত দিয়া হয়, আৰু গোটেই জীৱনৰ বাবে এবাৰেই এই চিটা দিয়া হয়। গলফুলা ৰোগৰ চিটা প্ৰথম পালি 6 মাহ বয়সৰ দিয়া হয়, আৰু পিছত প্ৰাদুৰ্ভাৱ থকা অঞ্চলত বছৰি এই চিটা দিয়া হয়। জহৰবাত ৰোগৰ চিটা প্ৰথম পালি 6 মাহ বয়সৰ পৰা দিয়া হয়, আৰু এই ৰোগৰ প্ৰাদুৰ্ভাৱ থকা অঞ্চলত প্ৰতি বছৰে এই চিটা দিয়া আৱশ্যক হয়। তেতুৱা বা এন্থ্ৰাক্স ৰোগৰ চিটা প্ৰথম পালি 4 মাহ বয়সৰ পৰা দিয়া হয়, আৰু এই ৰোগৰ প্ৰাদুৰ্ভাৱ থকা অঞ্চলত বছৰি এই চিটা দিয়াৰ ব্যৱস্থা কৰা হয়। লাম্পি স্কিন ডিজিজৰ চিটা 4 মাহ বয়সৰ পৰা দিয়া হয়। আমাৰ ইয়াত লাম্পি স্কিন ডিজিজৰ চিটা উপলব্ধ নহয়, কিন্তু ইয়াৰ সমতুল্য গোডপক্স ভেকচিন বুলি এটা ভেকচিন আছে। সেই ভেকচিনটো অৰ্থাৎ চিটাটো আমাৰ ইয়াত ব্যৱহাৰ কৰি যথেষ্ট সুফল পোৱা গৈছে, আৰু এই আটাইবোৰ চিটা চৰকাৰৰ ফালৰ পৰা বিনামূলীয়াকৈ দিয়া হয়, আৰু কৃষকৰ বা গোপালকৰ ঘৰতে গৈ দিয়া হয়। গতিকে আমাৰ কৃষকসকলে এই সুবিধা লাভ কৰিব লাগে। এইখিনিতে মই এটা কথা উল্লেখ কৰিব খুজিছোঁ যে ৰাষ্ট্ৰীয় পশু ৰোগ নিয়ন্ত্ৰণ আঁচনিৰ অধীনত চবকা আৰু ব্ৰুচেলোচিছ ৰোগ নিয়ন্ত্ৰণৰ বাবে ভাৰত চৰকাৰৰ 100% সাহায্য পুঁজিৰে এক আঁচনি গ্ৰহণ কৰা হৈছে। 2019 চনৰ 11 ছেপ্টেম্বৰত আৰম্ভ কৰা এই আঁচনিৰ জৰিয়তে 2030 চনৰ ভিতৰত এই ৰোগ দুবিধ নিৰ্মূলকৰণৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে, আৰু বৰ্তমান পূৰ্ণগতিত চবকা ৰোগৰ চিটাকৰণ আমাৰ ৰাজ্যত চলি আছে।
1: হয়, এইখিনিতে এটা কথা সুধিব খুজিছোঁ আপোনাক, যে গোপামত এজনী গৰু যেতিয়া নতুনকৈ কিনি অনা হয়, তেতিয়া সেই নতুনকৈ ক্ৰয় কৰা গৰুজনী জাকটোৰ মাজত সোমোৱাৰ আগত বা সেই গোপামখনত একেবাৰে ভিতৰত সোমোৱাই দিয়াৰ আগতে গোপালকসকলে কি ব্যৱস্থা গ্ৰহণ কৰা উচিত, আপুনি এই বিষয়ে জনাওকচোন অকণমান।
0: আমি যেতিয়া নতুনকৈ গাই এজনী বা গৰু এটা

0: ক্ৰয় কৰি আনো, তেতিয়া লগে লগে এই আমাৰ পুৰণা জাকটোৰ মাজত বা পামসমূহত সোমোৱাই দিব নালাগে, কিয়নো এই গৰুটোৰ গাত বিভিন্ন ৰোগৰ বীজাণু আহিব পাৰে। গতিকে তাক গৰুটো সোমোৱাৰ আগতে আমি কিছুদিন গৰুটো নিৰীক্ষণত ৰাখিব লাগে। তাৰ কাৰণে গৰুটো ৰখাৰ কাৰণে এটা আছুতীয়া গোহালি থাকিব লাগে, য'ত গৰুটো অন্ততঃ 30 দিন তাত ৰাখি নিৰীক্ষণ কৰিব পৰা যায়। এই গোহালিটোৰ মজিয়াখন বীজাণুনাশকেৰে পৰিষ্কাৰ কৰি ৰাখিব লাগে, গোটেই গোহালিটো পৰিষ্কাৰ কৰি ৰাখিব লাগে। আকৌ গৰুটো কিনাৰ সময়ত ভালদৰে চাব লাগে যে গৰুটো প্ৰমাণ থকা, তেনেকুৱা চাৰ্টিফিকেট থকা আৰু ৰোগমুক্ত উৎস যিটো চ'ৰ্চ, তাৰ পৰাহে আমি কিনিব লাগে, যাতে গৰুটোৰ গাত আমি জনাতে কোনো ধৰণৰ বেমাৰৰ বীজাণু লাগি নাহে। তাৰোপৰি গৰুটো যেতিয়া আমি গোহালিটোত ৰাখিম এই 30 দিনৰ কাৰণে, তেতিয়া আমি নিয়মিতভাৱে যিখিনি চিতাকৰণ কৰিব লাগে সেই চিতাকৰণখিনি নিয়মিতভাৱে দিব লাগে, পেলুৰ ঔষধ খুৱাব লাগে। তাৰোপৰি অন্য কিবা ৰোগৰ লক্ষণ দেখা দিয়ে নেকি খুব সূক্ষ্মভাৱে আমি লক্ষ্য কৰিব লাগে। এইখিনি কৰাৰ পিছত যেতিয়া গৰুটো আমি দেখিম যে গৰুটোৰ গাত কোনো ধৰণৰ বেমাৰৰ বীজাণু নাই, বা এই গৰুটো আমি এই জাকত সোমাবলৈ এতিয়া সক্ষম হ'ম, তেতিয়াহে আমি গৰুটো জাকত ভৰাব লাগে। যদি বেমাৰৰ কোনো লক্ষণ দেখা পাওঁ বা গৰুটো যদি তেনেকুৱা উপযুক্ত নহয় বুলি আমি ভাবোঁ, তেতিয়া কেতিয়াও সেই গৰুটো আমি জাকত সোমোৱাই দিব নালাগে। গৰুটো জাকত সোমোৱাই দিয়াৰ পিছত সেই গোহালিটো পুনৰ বীজাণুনাশকেৰে চাফ চিকুণ কৰিব লাগে। আৰু এটা কথা মন কৰিব লাগে, যদি আমি একেলগে কেইবাটাও গৰু লৈ আহোঁ, তেতিয়া সেই গৰুখিনি একেলগে ৰাখি আমি নিৰীক্ষণ কৰিব লাগে। সকলো গৰুকে কমেও 30 দিন আমি নিৰীক্ষণ কৰিব লাগে। এই 30 দিন নিৰীক্ষণ কৰাৰ পিছত আমি এই গোটেই গৰুখিনি একে সময়তে জাকত সোমোৱাই দিব লাগে। এটা দুটাকৈ জাকত সোমোৱাই দিব নালাগে, কাৰণ তাৰ ফলত বেমাৰৰ বীজাণু সংক্ৰমণ হোৱাৰ আশংকা থাকে।
1: গোপাম এখনৰ সুৰক্ষাৰ ক্ষেত্ৰত জৈৱ সুৰক্ষাৰ দিশটো অতিশয় গুৰুত্বপূৰ্ণ। এই জৈৱ সুৰক্ষানো কি, আৰু গোপালকসকলে কেনেধৰণৰ জৈৱ সুৰক্ষাৰ ব্যৱস্থা নিজৰ পামত অৱলম্বন কৰা উচিত, এই বিষয়ে কিছু কথা আমাৰ গোপালকসকলক জানিবলৈ দিয়কচোন।
0: জৈৱ সুৰক্ষা হৈছে পাম এখনত বেক্টেৰিয়া, ভাইৰাছ আৰু অন্যান্য পৰজীৱীৰ সংক্ৰমণ ৰোধ কৰাৰ লগতে ৰোগ বিয়পি পৰা প্ৰতিহত কৰাৰ প্ৰাথমিক আৰু সৰ্বোত্তম উপায়। সঠিক জৈৱ সুৰক্ষাই গোধনৰ স্বাস্থ্য ৰক্ষা কৰি পাম এখনৰ উপাদান বৃদ্ধিত সহায় কৰে। গোধন সুৰক্ষিত কৰি ৰাখিবলৈ কিছুমান নীতি নিয়ম কঠোৰভাৱে মানি চলা হয়। আৰু এটা কথা ক'ব লাগিব যে বিজ্ঞানসন্মত গোপালনত জৈৱ সুৰক্ষা হৈছে মূল চাবিকাঠি, কাৰণ জৈৱ সুৰক্ষাৰ পৰা গোধনৰ বেমাৰ আজাৰ কম হয়, যাৰ ফলত মৃত্যুৰ হাৰ কমি যায় আৰু খেতিয়কসকলৰ আয়ৰ তুলনাত ব্যয়ৰ খৰচ কমি যায়, যাৰ ফলত খেতিয়কসকল অৰ্থনৈতিকভাৱে লাভৱান হয়। আমি মানি চলিব লগা জৈৱ সুৰক্ষাৰ ব্যৱস্থা কিছুমান হৈছে, গোহালি বা পামত প্ৰৱেশ পথ এটাই থাকিব লাগে আৰু প্ৰৱেশদ্বাৰত তলা বন্ধ কৰাৰ ব্যৱস্থা থাকিব লাগে। প্ৰৱেশ পথত বীজাণুনাশকৰে সৈতে এটা ফুটবাথ থাকিব লাগে, যেতিয়া মানুহে তাত প্ৰৱেশ কৰে ভৰি দুখন বা জোতাৰে তলিৰে সৈতে তাত ভৰি দুখন ডুবাই যাব। আৰু মূল চৌহদটোত প্ৰৱেশ পথত গাড়ী মটৰৰ চকাৰ কাৰণেও এই বীজাণুনাশকৰে সৈতে হুইল ডিপ বুলি এটা ব্যৱস্থা থাকিব লাগে। পামৰ চাৰিওফালে ফেঞ্চিং দিব লাগে, যাতে অন্য কোনো বাহিৰা জীৱ জন্তু পামখনত প্ৰৱেশ কৰিব নোৱাৰে। পামত যাতে এন্দুৰ, নিগনি, চৰাই, চিৰিকটি, কুকুৰ, মেকুৰী প্ৰৱেশ কৰিব নোৱাৰে, তাৰ বাবে লক্ষ্য ৰাখিব লাগে। পামত প্ৰৱেশ কৰা সকলো লোকৰ বাবে বুট জোতা, কাপোৰ কানি আদি সুকীয়াকৈ ৰাখিব লাগে আৰু এইবিলাক বীজাণুমুক্ত কৰি ৰাখিব লাগে। পামত ব্যৱহাৰ কৰা সকলো সা সঁজুলি, বাচন বৰ্তন আজি বীজাণুনাশকেৰে পৰিষ্কাৰ কৰি ৰাখিব লাগে। আৰু মই আগতে এটা কথা উল্লেখ কৰিলোঁ যে নতুনকৈ যদি গোধন ক্ৰয় কৰি অনা হয় তেতিয়া এই জৈৱ সুৰক্ষাটো আমি পালন কৰা দৰকাৰ। তেতিয়া নতুনকৈ ক্ৰয় কৰা গৰুটো আমি প্ৰথমতে আছুতীয়া গোহালিত 30 দিনৰ বাবে ৰাখিব লাগে। তাৰপিছত গৰুটো আমি খুব সূক্ষ্মভাৱে নিৰীক্ষণ কৰিব লাগে, দৰকাৰী আমি চিতাকৰণ কৰিব লাগে, পেলুৰ ঔষধ খুৱাব লাগে। তাৰপিছত যেতিয়া দেখোঁ যে গৰুটো জাকত সোমাবৰ বাবে উপযুক্ত, তেতিয়াহে আমি

0: গৰুটো জাকত সোমোৱাব লাগে। পামত মৃত পশুবোৰক তৎক্ষণাত আঁতৰাই পেলাব লাগে আৰু পামখনৰ পৰা আঁতৰত দহ গাঁত খান্দি ব্লিচিং পাউডাৰ ছটিয়াই ভালদৰে পুতি পেলাব লাগে। এই মৃত পশু পোতা ঠাইডোখৰ সদায় ওখ হ'ব লাগে যাতে তাত পানী সোমাই মাটিখিনি তললৈ বহি নাযায়। পামখনত নিয়মীয়াকৈ বীজাণুনাশক প্ৰয়োগ কৰিব লাগে আৰু পামৰ কৰ্মচাৰীৰ বাহিৰে আন অচিনাকি মানুহক পামত প্ৰৱেশ নিষিদ্ধ কৰিব লাগে। পামত সোমোৱাৰ আগতে হাত ভৰি ধোৱা আৰু বীজাণুনাশকেৰে ব্যৱহাৰ কৰি চাফ চিকুণ হোৱাটো বাধ্যতামূলক কৰিব লাগে। মহ মাখি আদি নিয়ন্ত্ৰণৰ বাবে পামৰ চৌহদ পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰাখিব লাগে আৰু নিয়মিতভাৱে কীটনাশক স্প্ৰে কৰি চাফ চিকুণ কৰি ৰাখিব লাগে যাতে মহ মাখি আদিৰ দ্বাৰা এই খচৰা বেমাৰবোৰ পামত হ'ব নোৱাৰে। পামৰ গৰুবোৰক নিয়মীয়াকৈ চিতা প্ৰদান কৰিব লাগে আৰু নিয়মীয়াকৈ পোৱালিবোৰক পেলুৰ ঔষধ খুৱাব লাগে, কিয়নো পেলুৰ পৰা পোৱালিবিলাকৰ বাঢ়ন ক্ষমতা হ্ৰাস পায়। পেলু হ'লে পোৱালিবিলাক যথেষ্ট দুৰ্বল হৈ পৰে। গৰুৰ গোহালি বা পামখন মানুহৰ বসতি বা আন পামৰ পৰা কিছু আঁতৰত সাজিব লাগে, কিয়নো এখন পামৰ পৰা আন এখন পামলৈ বেমাৰ সোঁচৰিব পাৰে বা মানুহৰ যাতায়াতৰ কাৰণেও এখন পামত কিছুমান বেমাৰৰ সংক্ৰমণ হ'ব পাৰে। গতিকে আমি জৈৱ সুৰক্ষাৰ ব্যৱস্থা প্ৰতিখন পামতে বা প্ৰতিটো গোহালতে পালন কৰা উচিত, কাৰণ জৈৱ সুৰক্ষাৰ দ্বাৰাহে পাম এখন বা গোহালি এটাত থকা গৰুবোৰ ৰোগৰ আক্ৰমণৰ পৰা বাচি থাকিব পাৰে।
1: হয় ডাক্তৰ দাস, আজি আপোনাৰ লগত কৰা এই আলোচনাৰ পৰা বিজ্ঞানসন্মত গোপালন এই বিষয়ে আমি বহু কথা গম পালোঁ আৰু আশা কৰোঁ আজিৰ এই আলোচনাৰ পৰা আমাৰ শ্ৰোতাসকলৰ লগতে গোপালকসকলো নিশ্চয় উপকৃত হ'ব পাৰিব। আপুনি আপোনাৰ সময় দি আমাৰ এই অনুষ্ঠানত যোগদান কৰাৰ বাবে আপোনালৈ অশেষ ধন্যবাদ থাকিল। নমস্কাৰ।
0: নমস্কাৰ।
1: শিৰলু অনুষ্ঠানটি শুনিলে? আজিৰ শিৰলু অনুষ্ঠানত বিজ্ঞানসন্মত গোপালন এই শীৰ্ষক কথোপকথনটি শুনিলে। অনুষ্ঠানটিত অংশগ্ৰহণ কৰিলে বিস্তৃত গুণোন্নয়ন আঁচনি তেজপুৰৰ গ্ৰাম্য দুগ্ধ সম্প্ৰসাৰণ বিষয়া ডাক্তৰ মিনতী দাসে, অনুষ্ঠানটি যুগুতাই আগ ধৰিলে জিনিয়া শৰ্মাই, অনুষ্ঠানটিৰ প্ৰযোজনা ৰূপান্ত কুমাৰ দাসৰ।

2007 চনৰ আজিৰ দিনটোতে শ্বাহজাহানৰ মৰমৰ পত্নী মমতাজৰ স্মৃতিত নিৰ্মিত তাজমহলে বিশ্বৰ সপ্ত আশ্চৰ্যৰ তালিকাৰ শীৰ্ষত স্থান লাভ কৰে। 2008 চনৰ আজিৰ দিনটোতে জাপানত G8 সন্মিলন আৰম্ভ হৈছিল। 2011 চনৰ 7 জুলাইত ইৰাকত 900 জন লোকৰ গণকবৰ উদ্ধাৰ কৰা হয়।

2012 চনৰ আজিৰ দিনটোতে কেন্দ্ৰীয় চৰকাৰে অসমত মন ৰেল সেৱা প্ৰৱৰ্তন কৰাৰ বাবে প্ৰস্তাৱ গ্ৰহণ কৰে। 2021 চনৰ আজিৰ দিনটোতে অসম চৰকাৰে দেশভক্ত তৰুণৰাম ফুকনৰ মৃত্যুৰ তিথি 28 জুলাইত দেশভক্তি দিৱস আৰু গোপীনাথ বৰদলৈৰ মৃত্যুৰ তিথি 5 আগষ্ট কৰ্মচাৰী দিৱস হিচাপে কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰে। 2021 চনৰ আজিৰ দিনটোতে অসম চৰকাৰে কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰে যে সকলো চৰকাৰী কাৰ্যসূচী জাতীয় সংগীতৰে আৰম্ভ আৰু ৰাষ্ট্ৰীয় সংগীতৰে সমাপ্ত কৰা হ'ব।

2005 চনৰ আজিৰ দিনটোতে লণ্ডনত 7 ঠাইত সংঘটিত বিস্ফোৰণত 45 লোক নিহত হয় আৰু বহু লোক আহত হয়। 2012 চনত 7 জুলাইত ৰাছিয়াত হোৱা প্ৰবল বানপানীৰ ফলত 1440 লোকৰ মৃত্যু হয়।

আজি দিলীপ কুমাৰৰ স্মৃতি দিৱস। ভাৰতীয় চলচ্চিত্ৰ জগতৰ এগৰাকী প্ৰসিদ্ধ অভিনেতা দিলীপ কুমাৰৰ জন্ম হৈছিল 1922 চনৰ 11 ডিচেম্বৰত। ট্ৰেজেডি কিং নামেৰে প্ৰসিদ্ধ অভিনেতাজনৰ কেৰিয়াৰৰ প্ৰথম ছবি আছিল 1946 চনৰ জোৱাৰ ভাটা। নায়ক হিচাপে 6টা দশকত 60খনৰো ওপৰৰ ছবিত অভিনয় কৰা দিলীপ কুমাৰ পদ্মভূষণ, দাদাচাপে ফাল্কে বঁটা, পদ্মবিভূষণ আদিৰে বিভূষিত হৈছে। 1988 চনত দৈত্য ভূমিকাত অভিনয় কৰা কিলা ছবিখনেই আছিল দিলীপ কুমাৰৰ জীৱনৰ শেষ ছবি। এসময়ৰ মোহময়ী অভিনেত্ৰী ছাইৰা বানুৰ সৈতে বিবাহপাশত আবদ্ধ হয়। দিলীপ কুমাৰে অভিনয় কৰা 6খন ছবিত কণ্ঠ নিগৰাইছিল গায়ক মান্না দে।

শ্ৰোতাসকল, এয়াই আছিল আজিৰ ইতিহাসত ঘটা কিছু উল্লেখযোগ্য ঘটনা। এয়া আকাশবাণী তেজপুৰ।

আজিৰ দিনটো অনুষ্ঠানটি শুনিলে এয়া আকাশবাণী তেজপুৰ। কণ্টেক্ট পিছতে আকাশবাণী গুৱাহাটীৰ পৰা প্ৰচাৰিত মুখ্য বাতৰি শুনিবলৈ পাব।

0: নৰ বাবে গৃহ মন্ত্ৰালয়ে কঠোৰ পদক্ষেপ গ্ৰহণৰ বিষয়ে প্ৰকাশ কৰিছে বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি বিধানসভাত প্ৰকাশ কৰে। ব্ৰিকছ সদস্য ৰাষ্ট্ৰসমূহে গুৱাহাটীত অনুষ্ঠিত মাদক দ্ৰব্য বিৰোধী সংস্থাৰ মুৰববীসকলৰ বৈঠকত গ্ৰহণ কৰা ঘোষণাপত্ৰ মৰ্মে মাদক দ্ৰব্যমুক্ত বিশ্ব গঢ়ি তোলাৰ বাবে সংকল্প লৈছে। শৰাইঘাটৰ পুৰণি দলং মেৰামতিৰ বাবে 13 জুলাইৰ পৰা দুমাহলৈ বন্ধ থাকিব বুলি কামৰূপ মহানগৰ জিলা আয়ুক্ত স্বপ্নীল পালে প্ৰকাশ কৰিছে। অহা 15 ছেপ্টেম্বৰত পুনৰ যাতায়াত আৰম্ভ হ'ব। ৰাজ্যৰ বন বিভাগে আজি বন সপ্তাহৰ সামৰণি উপলক্ষে প্ৰতিটো বিধানসভা সমষ্টিত জন্মদিন সেউজ শপত উদ্যান শীৰ্ষক 100খনকৈ উদ্যান নিৰ্মাণৰ শুভাৰম্ভ কৰিছে। অসম অৰুণাচল প্ৰদেশ সীমান্তৰ বিহালী অভয়াৰণ্যৰ ৰাধাচুত কালি হোৱা গুলীয়াগুলীৰ ঘটনাস্থলীত আজি বিশ্বনাথ জিলাৰ আৰক্ষী আয়ুক্ত, আৰক্ষী অধীক্ষককে ধৰি প্ৰশাসনীয় দল উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়। জৈৱ বৈচিত্ৰ আইন 2002ৰ অধীনত মিজোৰামৰ প্ৰাকৃতিক ইতিহাস সংগ্ৰহালয়ক দেশৰ একবিংশ অনুমোদিত সংৰক্ষণস্থলী হিচাপে অধিসূচনা জাৰি কৰা হৈছে। প্ৰধানমন্ত্ৰী অনুসূচিত জাতিৰ অভ্যুদয় যোজনাৰ অধীনত শোণিতপুৰ জিলা গ্ৰন্থাগাৰ প্ৰেক্ষাগৃহত আজি অনুদান ভিত্তিক বিত্তীয় সহায় বিতৰণ অনুষ্ঠান সম্পন্ন হয়। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি নতুন দিল্লীত চলিত বৰ্ষৰ ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাৰ ট্ৰফি আনুষ্ঠানিকভাৱে উন্মোচন কৰে। ভাৰত আৰু ইংলেণ্ডৰ মাজত চলি থকা T20 ক্ৰিকেট শৃংখলাৰ দ্বিতীয়খন খেল নিশা 10 বজাৰ পৰা নটিংহামত অনুষ্ঠিত হ'ব আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ আজি আমেৰিকা যুক্তৰাষ্ট্ৰৰ আটলাণ্টাত হ'বলগীয়া প্ৰি কোৱাৰ্টাৰ ফাইনেলৰ এখন খেলত আৰ্জেণ্টিনা ইজিপ্তৰ মুখামুখি হ'ব। আমাৰ এতিয়াৰ মুখ্য বাতৰি ইমানেই। আমাৰ পৰৱৰ্তী বাতৰি বুলেটিন নিশা 9:25
1: নিউজন এয়াৰ এপৰ জৰিয়তেও শ্ৰোতাসকলে অনুষ্ঠান শুনি আছে আকাশবাণী তেজপুৰৰ পৰা। এতিয়া নিবেদন কৰিছো আইন আৰু আমি অনুষ্ঠানটি।
2: এয়া আকাশবাণী তেজপুৰ, আগবঢ়াইছো আইন আৰু আমি। আজিৰ আইন আৰু আমি অনুষ্ঠানত ভূমিৰ অধিকাৰ আৰু ভূমি সম্পৰ্কীয় আইন এই বিষয়ে কথা পাতিবলৈ আমাৰ ষ্টুডিঅ'ৰ মজিয়ালৈ আমন্ত্ৰণ জনাই আনিছোঁ তেজপুৰ আইন মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপিকা ডক্টৰ মৃদুলা শৰ্মাক। নমস্কাৰ, আপোনাক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ।
3: নমস্কাৰ।
2: অনুষ্ঠানত প্ৰথমে আপোনাৰ পৰা জানিবলৈ বিচাৰিছোঁ ভূমি অধিকাৰনো কি আৰু ভূমিৰ অধিকাৰৰ দ্বাৰা আমি কি কৰিব পাৰোঁ আৰু ইয়াৰ প্ৰকাৰসমূহৰ বিষয়ে।
3: মাটিৰ অধিকাৰ হৈছে আইনী বা পৰম্পৰাগত নিয়ম যিয়ে কোনো ব্যক্তি বা সমাজে ভূমিৰ ওপৰত কেনেদৰে নিজৰ মালিকীস্বত্ব সাব্যস্ত কৰিব, ব্যৱহাৰ কৰিব বা হস্তান্তৰ কৰিব তাক নিৰ্ধাৰণ কৰে। ইয়াক অধিকাৰ আমি যেতিয়া লওঁ সেইটোক আমি কেনেকৈ উপভোগ কৰিব পাৰোঁ, আমি ব্যৱহাৰ কৰিব পাৰোঁ, মাটিত বসবাস কৰিব পাৰোঁ, খেতি বাতি কৰিব পাৰোঁ, গৰু ম'হ চৰোৱা বা ঘৰ দুৱাৰ নিৰ্মাণ কৰাৰ অধিকাৰ থাকিব, আনক বাধা দিয়াৰ অধিকাৰ, মোৰ মাটিখিনিত কোনোবা সোমালে আমি বাধা দিব পাৰোঁ, হস্তান্তৰ কৰাৰ অধিকাৰ, মোৰ মাটিখিনি মই কাক দিম, কেনেকৈ কালৈ হস্তান্তৰ কৰিম সেইটো সিদ্ধান্ত ল'ব পাৰোঁ, আৰু ক্ষতিপূৰণ পোৱাৰ অধিকাৰ যদি আমাৰ মাটিখিনি চৰকাৰে কিবা কামৰ কাৰণে লৈ লয় আইনী প্ৰক্ৰিয়াৰ সহায়ত বা আইনৰ মাজেৰে আমি কি পাব পাৰোঁ, এটা মূল্যৰ ক্ষতিপূৰণ পাব পাৰোঁ, সেইখিনি আমাৰ হ'ল মাটিৰ অধিকাৰ। মাটিৰ অধিকাৰ বুলি কোৱাৰ লগে লগে কেইবাটাও প্ৰকাৰ আছে। এটা হ'ব ব্যক্তিগত অধিকাৰ, এটা হ'ব ব্যক্তিগত অধিকাৰত আপোনাৰ মোৰ মাটি আছে, আমি আমাৰ মাটিত ঘৰ বনাব পাৰোঁ, আমি আমাৰ মাটিত খেতি কৰিব পাৰোঁ, সেইটো ব্যক্তিগত। আৰু এটা আছে সমূহীয়া, সমূহীয়াভাৱে গোটেই গাঁও বা সমাজখনৰ একেলগে যিয়ে ব্যৱহাৰ কৰে, ধৰক আপোনাৰ গাঁৱৰ গো চাৰণ পথাৰ, সমূহীয়া হাবি, এইবিলাক হ'ল আপোনাৰ সমূহীয়া অধিকাৰ। আকৌ এটা থাকে চৰকাৰী, চৰকাৰী তাত দেশ বা ৰাজ্য চৰকাৰৰ অধীনত থকা ৰাজহুৱা মাটিৰ ব্যৱহাৰ হয়, যেনে ৰাষ্ট্ৰীয় উদ্যান, ৰেলৱে লাইন, চৰকাৰী কাৰ্যালয়, এইবিলাক চৰকাৰী মাটি হয় সেইবিলাক। আৰু এটা পৰম্পৰাগত থাকে, সেইটো চৰকাৰী কাগজ পত্ৰতকৈ পুৰণি, সমাজ ব্যৱস্থা বা জনজাতীয় পৰম্পৰাৰ ওপৰত ভিত্তি কৰি থলুৱা লোকসকলে ভোগ কৰা ভূমিৰ অধিকাৰ। এইখিনিক আমি মাটিৰ মূল অধিকাৰ বুলি ভাবোঁ, আমি উপভোগ কৰি আহিছোঁ বহুত পুৰণা দিনৰ পৰাই।
2: হয়, এতিয়া ভূমিৰ অধিকাৰ কিয় ইমান গুৰুত্বপূৰ্ণ এই বিষয়েও কওকচোন।
3: মাটিৰ অধিকাৰে আচলতে আমাক অৰ্থনৈতিকভাৱে সুৰক্ষিত কৰে। মাটিৰ পট্টা থাকিলে মানুহে তাত নিশ্চিত হৈ বিনিয়োগ কৰিব পাৰে, ব্যৱসায় কৰিব পাৰে বা সেই মাটি বন্ধকত ৰাখি বেংকৰ ঋণ ল'ব পাৰে, হয়নে? আমি সেইখিনি সুবিধা পাব পাৰোঁ। সামাজিক পৰিচয় এটা থাকে, থলুৱা আৰু জনজাতীয় লোকসকলৰ বাবে ভূমি কেৱল সম্পত্তি নহয়, মাটি আমাৰ কেৱল সম্পত্তিও নহয়, ই তেওঁ

0: তেওঁলোকৰ এটা সংস্কৃতি হয়, আমাৰ ইতিহাস জড়িত হৈ থাকে, আমাৰ জীৱিকা জড়িত হৈ থাকে, আৰু বিবাদ দূৰীকৰণ হয়। যদি আমাৰ মাটিৰ লগত, সীমাৰ সৈতে কাৰোবাৰ লগত কিবা অশান্তি হয়, তেতিয়া আমাৰ নিজৰ মাটিটুকুৰাৰ কাৰণে আমি কাৰো ওচৰত সৰু হ'ব নালাগে। কি থাকে, আমাৰ মাটিৰ অধিকাৰটোৱে আমাক এটা অধিকাৰ জন্ম দিয়ে, বেলেগ এটা অধিকাৰো দিয়ে যে আমি সম্পূৰ্ণভাৱে শান্তিপূৰ্ণভাৱে থাকিব পাৰোঁ।
1: হয়, আপোনাৰ পৰা ভূমিৰ অধিকাৰ সম্পৰ্কীয় কথাসমূহ আমি জানিব পাৰিলোঁ আৰু ই কিহৰ বাবে গুৰুত্বপূৰ্ণ সেই বিষয়েও আভাস পালোঁ। এতিয়া জানিবলৈ বিচাৰিছোঁ, অসম ভূমি আৰু ৰাজহ নিয়মাৱলী কোনখন আইনৰ অধীনত চলি আছে এই সম্পৰ্কে?
0: অসম ভূমি আৰু ৰাজহ নিয়মাৱলী 1886 চনৰ যিখন আইন আছে, সেই আইনখনৰ অধীনতে বহুতখিনি নিয়ম বনোৱা হৈছে। সেই নিয়মখিনিৰ জৰিয়তে এতিয়া আমাৰ ভূমিৰ আৰু ভূমিৰ মালিক, ভূমিধাৰী খেতিয়ক আৰু অন্যান্য অধিকাৰভোগী যিবিলাক অধিকাৰ আছে, সেইবিলাক স্পষ্টভাৱে নিৰ্ধাৰণ কৰা দিয়া হৈছে। এতিয়া আমাৰ ভূমি জৰীপ আৰু সীমা নিৰ্ধাৰণ কৰা কেনেকৈ কৰা হয়, এই নিয়মাৱলীৰ অধীনতেই নিৰ্ধাৰণ কৰা হৈছে। চৰকাৰী ভূমিৰ সুৰক্ষা কেনেকৈ দিব লাগে সেয়াও নিৰ্ধাৰণ কৰা হৈছে। ভূমি সংক্ৰান্ত বিবাদ নিষ্পত্তি কেনেকৈ কৰা হয় সেয়াও নিৰ্ধাৰণ কৰা হৈছে। দুৰ্বল আৰু জনজাতীয় শ্ৰেণীৰ স্বাৰ্থ ৰক্ষা কেনেকৈ ৰক্ষা কৰা হয় মাটিৰ কাৰণে সেয়াও কৰা হৈছে। আচলতে অসম ভূমি প্ৰশাসন মূল আইন হিচাপে আজিও ইয়াৰ বিশেষ গুৰুত্ব আছে। ভূমিৰ মালিকীস্বত্ব, পট্টা নামজাৰি, ভূমি অভিলেখ ব্যৱস্থাপনাৰ আইনগত ভিত্তি প্ৰদান কৰে এই আইনখনৰ অধীনত থকা নিয়মসমূহে। ভূমি ৰাজহ সংগ্ৰহ আৰু চৰকাৰী ভূমিৰ সঠিক ব্যৱস্থাপনা নিশ্চিত কৰে, ভূমি সংক্ৰান্ত বিবাদ নিষ্পত্তিত সহায় কৰে আৰু আইন শৃংখলা বজাই ৰাখে। আৰু এটা আছে যে ইয়াত মানে অসমত মাটিৰ অধিকাৰ বৰ্তমান আৰু অসম ভূমি আৰু ৰাজহ আইনৰ আৰু শেহতীয়া যিখিনি নীতি আমাৰ চৰকাৰে বনাইছে নীতিৰ দ্বাৰা পৰিচালিত হয়। মূলত নীতি তিনিটাৰ মুখ্য অধিকাৰ প্ৰচলিত হৈছে স্থায়ী পত্তা, ম্যাদী পত্তা আৰু চৰকাৰী সুৰক্ষিত যিখিনি জনজাতীয় বেল্ট ব্লক, য'ত থলুৱা অধিকাৰ সংৰক্ষিত হৈ থাকে তাক গুৰুত্ব দিয়া হৈছে। এতিয়াৰ সময়ত যদি আমি কেতিয়াবা ভূমি সম্পৰ্কীয় নাম জাৰি কৰিব লগা হয়, যিটো ইংলিছত মিউটেশ্যন বুলি কোৱা হয়, তেতিয়া আমি মিছন বসুন্ধৰাৰ সহায় ল'ব লাগে যে মিছন বসুন্ধৰাৰ মাজেৰে আমি মাটিৰ পত্তা প্ৰদান, সীমা নিৰ্ধাৰণ আৰু নামজাৰি আদিৰ দৰে ভূমি সংস্কাৰ কাম কাজ ডিজিটেল ৰূপত কৰিবলৈ অসম চৰকাৰে এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে তেওঁলোকে। আকৌ ভূমিৰ বিপৰীতে থকা অধিকাৰ, মাটিৰ মালিক এজনে মাটিৰ উত্তৰাধিকাৰী বাছনি কৰাৰ, মাটি বন্ধকত ৰাখি ঋণ লোৱা, ঘৰ সজাৰ সম্পূৰ্ণ অধিকাৰ লাভ কৰে, আৰু ভূমি পঞ্জীয়ন নীতি, আমি যে কওঁ এইটো লেণ্ড ট্ৰেন্সফাৰ এণ্ড ৰেজিষ্ট্ৰেশ্যন, সেইটো মাটিৰ পত্তাৰ স্থিতি চাবলৈ বা ভূমি ৰেকৰ্ড কৰিবলৈ অসম চৰকাৰৰ ধৰিত্ৰী পৰ্টেল ব্যৱহাৰ কৰিব পাৰিব। এই দুটা পৰ্টেলৰ, তাৰমানে বসুন্ধৰা আৰু আপোনাৰ ধৰিত্ৰী পৰ্টেল, এই দুটাৰ থ্ৰুৱেদি আমি আমাৰ মাটিৰ সম্পৰ্কীয় সম্পূৰ্ণ জ্ঞান পাব পাৰোঁ।
1: হয়, অসমত যেতিয়া আমি ভূমি ক্ৰয় কৰোঁ তেতিয়া কেনেধৰণৰ দিশসমূহ আমি চালি জাৰি চাব লাগে যাতে পাছলৈ ক্ৰেতাজনে কোনো ধৰণৰ সমস্যাৰ সন্মুখীন নহয়, এই বিষয়ে জনাওকচোন।
0: এইটো মানে বহুত দৰকাৰী এতিয়া, যে আমি যেতিয়া মাটি কিনিব যাওঁ, মাটিৰ মালিকানা মানে বিক্ৰেতাজন বৈধ মালিক হয়নে নহয়, যাৰ পৰা আপুনি মাটি কিনিব গৈছে তেওঁ বৈধ হয়নে নহয়, বৈধ মালিক, জমাবন্দী যে ৰাজৰ ৰেকৰ্ডত মালিকৰ নাম সঠিকভাৱে আছেনে নাই, মিউটেশ্যন আপোনাৰ তাত যে মাটিখিনি আহিলে বা আপুনি যাৰ পৰা মাটিখিনি ল'ব গৈছে তেওঁৰ মাটিখিনি তেওঁৰ নামত যেতিয়া মিউটেশ্যন হৈছে তেওঁৰ তাত আহিছে বৈধভাৱে তেওঁ ল'ব পাৰিছেনে নাই, বৈধভাৱে আহিছেনে নাই। আকৌ যেতিয়া ভূমি ৰাজহ, খাজনা ৰাজহ এইবিলাক তেওঁ নিয়মীয়াকৈ দি আছেনে নাই সেইখিনিও চাব লাগিব। আৰু এনকাম্বাৰেঞ্চ আছে নেকি, কেতিয়াবা মাটিখিনিত কোনোবাই ঋণ লৈ থ'ব পাৰে, বন্ধকত থাকিব পাৰে, আদালতৰ গোচৰ বা অন্য কোনো দাবীদাৰৰ অধীনত আছে নেকি, সেই গোটেইখিনি চাব লাগে। আকৌ ভূমিৰ শ্ৰেণীটো চাব লাগে, কৃষিভূমি হয়নে, বাসগৃহ ভূমি হয়নে, চৰকাৰী ভূমি, বনভূমি বা সংৰক্ষিত ভূমি হয়নে নহয় সেয়াও চাব লাগে। আকৌ মাটিৰ সীমাটো, আকৌ পৰিমাণ, দাগ নম্বৰ, এইবিলাক আমাৰ যিটো ৰেকৰ্ড আছে সেই ৰেকৰ্ডৰ লগত মিলিছেনে নাই সেইখিনিও আমি পৰীক্ষা কৰি ল'ব লাগে কিনাৰ আগত। আৰু যিখিনি এখন বিক্ৰীৰ দলিল এখন বনাব, সেই বিক্ৰয়ত যিখন দলিল হয় বৈধভাৱে ছাব ৰেজিষ্ট্ৰাৰ কাৰ্যালয়ত গৈ পেলাই পঞ্জীয়ন কৰিবও লাগে। আৰু তাৰ আগতে আৰু এটা কথা কওঁ, যেতিয়া মাটি কিনিব যায় এজন মানুহে এজন অভিজ্ঞ অধিবক্তা বা ভূমি বিশেষজ্ঞৰ পৰা দলিলসমূহ পৰীক্ষা কৰি লোৱাটো খুব প্ৰয়োজনীয়।
1: হয়। বৰ্তমান সময়ত ফ্লেটৰ প্ৰচলন

0: বহুত হৈছে। এতিয়া জানিবলৈ বিচাৰিম, ফ্লেট বা স্থাপৰ সম্পত্তি ক্ৰয় কৰাৰ আগতে সাধাৰণতে পৰীক্ষা কৰিবলগীয়া গুৰুত্বপূৰ্ণ আইনী দিশসমূহ কেনেধৰণৰ এই বিষয়ে?
1: আচলতে যিকোনো নিৰ্মাণ কাৰ্য আৰম্ভ কৰাৰ আগতে প্ৰথমে সংশ্লিষ্ট কৰ্তৃপক্ষৰ পৰা বিল্ডিং পাৰ্মিশ্যন আৰু অনাপত্তি মানে ন অবজেকশ্যন চাৰ্টিফিকেট NOC সংগ্ৰহ কৰাটো বাধ্যতামূলক। এই অনুমতি অবিহনে কৰা যিকোনো নিৰ্মাণক অবৈধ বুলি গণ্য কৰা হয়, যাৰ ফলত ভৱিষ্যতে আপুনি আইনী সমস্যাত পৰিব পাৰে। গতিকে আপুনি সেইখিনি পৰীক্ষা কৰি চাব লাগিব বৈধ হয়নে নহয়। আৰু এটা আছে ৰিয়েল ইষ্টেট নিয়ন্ত্ৰণ কৰ্তৃপক্ষ, যিজনে ৰিয়েল ইষ্টেট ৰেগুলেটৰী অথৰিটি, আমি যাক ৰেৰা বুলি কওঁ, তাৰ ওচৰত পঞ্জীয়নভুক্ত হোৱাটো খুব প্ৰয়োজনীয়। বিনিয়োগ কৰাৰ আগতে সেই প্ৰকল্পটো, ফ্লেটৰ যিটো প্ৰকল্প আছে, সেইটো পঞ্জীয়নভুক্ত হৈছে নে নাই সেইটো পৰীক্ষা কৰি চাব লাগে। আৰু তাৰ ওপৰত আৰু এটা ক'ব হ'লে যে পাৰ্মিশ্যন আৰু ৰেৰা আৰু গোটেইখিনি বস্তুৰ পাৰ্মিশ্যনখিনি আছেনে নাই, সন্মতি আছেনে নাই, আৰু সেইখিনি এজন অভিজ্ঞ অধিবক্তাৰ সহায়ত লৈ পেলাই কৰিলে বেছি ভাল হয়।
0: হয়, আমাৰ আৰু এটি গুৰুত্বপূৰ্ণ দিশ আছে ভাড়া সম্পৰ্কীয় যি আইন, কাৰণ বহু লোক ভাড়াত থাকে ভাড়াতীয়া হিচাপে আৰু বহু লোকে নিজৰ গৃহসমূহ ভাড়ালৈ দিয়ে। গতিকে তেনে ক্ষেত্ৰত নতুন ভাড়া আইন, এইখনৰ বৈশিষ্ট্যসমূহৰ বিষয়ে, এই আইনখনৰ বিষয়ে সবিশেষ জানিবলৈ বিচাৰিম।
1: এইটো মানে এনেকুৱা হয়, 2025 চনৰ নতুন নিয়মাৱলী অনুসৰি ঘৰৰ মালিক আৰু ভাড়াতীয়াৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰা হৈছে। ভাড়া দিয়াৰ সময়ত লিখিত চুক্তি বাধ্যতামূলক আৰু চুক্তিৰ পঞ্জীয়ন, চুক্তি স্বাক্ষৰ কৰা 2 মাহৰ ভিতৰত ইয়াক নিৰ্ধাৰিত ৰেণ্ট অথৰিটিৰ ওচৰত দাখিল কৰিব লাগিব। ইয়াৰ বাবে আধাৰ কাৰ্ড আৰু অন্যান্য দস্তাবেজৰ সৈতে পৃথককৈ আবেদন কৰিব লাগিব। নিৰাপত্তা আমানত, যিটো আমি ছিকিউৰিটি ডিপ'জিট বুলি কওঁ, আৱাসিক সম্পত্তিৰ ক্ষেত্ৰত ঘৰৰ মালিকে 2 মাহৰ ভাড়াৰ সমান ছিকিউৰিটি ডিপ'জিট ল'ব পাৰিব। আৰু ঘৰৰ মালিকে ভাড়া গ্ৰহণ কৰাৰ পিছত অনলাইন বা অন্য মাধ্যমৰ জৰিয়তে ভাড়াতীয়াক ৰচিদ দিয়াটো প্ৰয়োজনীয়। আকৌ যদি ঘৰটো চোৱা চিতা কৰিবলৈ কোনো মেনেজাৰ থাকে, তেন্তে তেওঁৰ সবিশেষ তথ্য ঘৰৰ মালিকে ভাড়াতীয়াক দিব লাগিব। আৰু ঘৰৰ মেৰামতি বা পুনৰ নিৰ্মাণৰ বাবে ঘৰৰ মালিকজনক বিশেষ অধিকাৰ দিয়া হৈছে আৰু ইয়াৰ বাবে নিৰ্দিষ্ট নিয়ম পালন কৰিব লাগিব। আৰু ভাড়া সংক্ৰান্তীয় যিকোনো বিবাদ সমাধানৰ বাবে ৰেণ্ট অথৰিটি, ৰেণ্ট কোড বা ৰেণ্ট কমিশ্যনাৰ আৰু ৰেণ্ট ট্ৰাইব্যুনেলৰ দৰে কৰ্তৃপক্ষ গঠন কৰা হৈছে, তাৰ ওচৰতহে যাব লাগে।
0: হয়, নামজাৰিয়ে মালিকীস্বত্ব দিয়েনে এই বিষয়ে কওকচোন।
1: ৰাজহ বিভাগ বা চক্ৰ বিষয়ৰ কাৰ্যালয়ত যি নামজাৰি হয় সেয়া মূলতঃ চৰকাৰক খাজনা বা ৰাজহ দিয়াৰ উদ্দেশ্যৰেহে হয়। বিভিন্ন ন্যায়িক ৰায়দানৰ ওপৰত ভিত্তি কৰি কোৱা হৈছে যে নামজাৰিয়ে এজন ব্যক্তিৰ নামত মাটিৰ কোনো স্বত্ব বা স্বত্বাধিকাৰ বা স্বাৰ্থ সৃষ্টি নকৰে, মানে ৰাইট টাইটেল এণ্ড ইণ্টাৰেষ্ট ক্ৰিয়েট নকৰে। সেইটো ই কেৱল চৰকাৰী নথিভুক্তিকৰণৰ বাবেহে ব্যৱহাৰ কৰা হয়। গতিকে কেৱল নামজাৰি বা জমাবন্দীৰ দ্বাৰাই কোনো ব্যক্তি মাটিৰ প্ৰকৃত আইন মালিক বুলি নিশ্চিতভাৱে ক'ব নোৱাৰি, কাৰণ ই মাটিৰ টাইটেল বা মালিকীস্বত্ব প্ৰদান নকৰে।
0: মালিকীস্বত্ব কেনেকৈ প্ৰমাণ কৰিব পাৰি?
1: এতিয়া মালিকীস্বত্বৰ প্ৰমাণ কৰিবলৈ হ'লে আপোনাক লাগিব, এজন আমাৰ সাধাৰণ মানুহক লাগিব পঞ্জীয়নভুক্ত দলিল, মানে যেনে দলিল বিক্ৰী দলিল হ'ব পাৰে, দানপত্ৰ দলিলো হ'ব পাৰে, বিনিময় দলিলো হ'ব পাৰে। এইসমূহ পঞ্জীয়কৰ কাৰ্যালয়ত পঞ্জীয়ন কৰা হ'ব লাগিব, মানে ৰেজিষ্টাৰ কৰা হ'ব লাগিব। ইয়েই মালিকীস্বত্বৰ প্ৰাথমিক আইনী প্ৰমাণ। আকৌ উত্তৰাধিকাৰী প্ৰমাণপত্ৰ, যদি আপোনাৰ মাটিখিনি উত্তৰাধিকাৰ সূত্ৰে পোৱা গৈছে, ককা দেউতাৰ পৰা পোৱা গৈছে, দেউতাৰ পৰা পোৱা গৈছে, তাৰ কাৰণে যিখন উত্তৰাধিকাৰী কাগজপত্ৰ সেইখন থাকিব লাগিব। আকৌ আদালতৰ ডিগ্ৰী এটা থাকিব লাগিব। আদালতৰ ডিগ্ৰী মানে য'ত আদালতে কোনো গোচৰৰ ভিত্তিত মাটিখিনি এজন মানুহক দি দিছে বা সেইজন মানুহ মাটিৰ মালিক হৈ গৈছে আদালতৰ আইনীভাৱে, সেইখনো এখন প্ৰমাণপত্ৰ হ'ব পাৰে। চমুকৈ ক'বলৈ গ'লে কেৱল নামজাৰিৰ ওপৰত নিৰ্ভৰ নকৰি মাটিৰ মূল ক্ৰয় বিক্ৰয়ৰ পঞ্জীয়নভুক্ত দলিলেহে মালিকীস্বত্বৰ আচল প্ৰমাণ হিচাপে গণ্য কৰা হয়।
0: হয়, এতিয়া ভূমি বা সম্পত্তি দলিল কেনেকৈ পৰীক্ষা কৰিব লাগে এই সম্পৰ্কেও আমি জানিবলৈ বিচাৰিম।
1: এতিয়া এইটো মানে যিকোনো সম্পত্তি বিক্ৰী কৰাৰ আগত প্ৰথমতে এজন অভিজ্ঞ অধিবক্তাৰ সৈতে আলোচনা কৰি আইনী পৰামৰ্শ লোৱাটো খুব প্ৰয়োজন আজিকালি। নথিপত্ৰৰ ব্যৱহাৰ, আপোনাৰ সম্পত্তিৰ মূল নথিপত্ৰ পোনপটীয়াকৈ কাৰোবাক কেতিয়াও দিব নালাগে। প্ৰথমতে কেৱল ক'লা বগা ফটোকপি মানে ফটোষ্টেট কপি দেখুৱাব আৰু সেইবোৰত কেৱল সত্যাপনৰ বাবে,

0: মানে অনলি ফৰ ভেৰিফিকেশ্যন বুলি ক্ৰছ কৰি দিব লাগে। সেইটো খুব দৰকাৰী কথা। আৰু বিক্ৰীৰ কাৰণে যিটো চুক্তি হয়, সেই সম্পত্তিৰ বিক্ৰীৰ প্ৰক্ৰিয়া আৰম্ভ কৰাৰ আগত এখন আইনী বিক্ৰীৰ চুক্তি কৰাটো অত্যন্ত জৰুৰী। আৰু যেতিয়া লেনদেন হ'ব, টকা দিয়া লোৱা হ'ব, সেইটো গোটেইখিনি বেংক একাউণ্টৰ থ্ৰুদি বেংক একাউণ্টৰ জৰিয়তে হ'ব লাগে,
1: প্ৰমাণ থাকে।
0: আৰু লেনদেনৰ গোটেই প্ৰক্ৰিয়াটোত সকলো কথা স্পষ্ট কৰি ল'ব লাগে আৰু আত্মবিশ্বাস বজাই ৰখা উচিত। আৰু যিখিনি আপুনি বেংকৰ সবিশেষ ল'লে, সেইখিনি আপুনি ধুনীয়াকৈ, যদি আপোনাৰ তাত নিগচিয়েবল বিনিময়যোগ্য আহিলা, নিগচিয়েবল ইনষ্ট্ৰুমেণ্ট ব্যৱহাৰ কৰা হৈছে, সেইখিনিও সঠিকভাৱে পৰীক্ষা কৰিব লগা হয়। আকৌ সম্পত্তিৰ দখল কেতিয়া আৰু কেনেকৈ হস্তান্তৰ কৰা হ'ব, সেই বিষয়ে সাৱধান হ'ব লাগে, যাতে পিছত কোনো অবৈধ অনুপ্ৰৱেশকাৰীয়ে তাত সমস্যা সৃষ্টি কৰিব নোৱাৰে। আৰু মূল নথিপত্ৰৰ বিক্ৰীৰ সময়ত মূল নথিপত্ৰৰ হস্তান্তৰ কৰাৰ ক্ষেত্ৰত আইনী সুৰক্ষা নিশ্চিত কৰিব লাগে। আৰু সম্পত্তিটোত বিক্ৰেতাৰ নিজৰ মালিকীস্বত্বৰ অংশ, যেনে 50% বা 10%, কিমান সঠিকভাৱে নিৰ্ধাৰণ কৰিব লাগে। পঞ্জীয়ন আৰু চহী বিক্ৰীৰ সময়ত নথিপত্ৰত চহী কৰা আৰু পঞ্জীয়ন প্ৰক্ৰিয়াটো অতি সাৱধানে কৰিব লাগে, তাতে চকু মুদি দৌৰাদৌৰিকৈ নহয়। মাটিখিনি ৰেজিষ্টাৰ কৰা, পঞ্জীয়ন কৰা, গোটেইখিনি বস্তু খুব সাৱধানে কৰিব লাগে।
2: হয়, এইখিনিতে জানিবলৈ বিচাৰিছো, চক্ৰ বিষয়াৰ মাটিৰ মালিকীস্বত্বত ভূমিকা কি?
0: আচলতে চক্ৰ বিষয়া আৰু মানে যে আমি চাৰ্কেল অফিচাৰ বুলি কওঁ, ৰাজহ বিভাগৰ মানে তেওঁলোকৰ কি থাকে, চক্ৰ বিষয়াৰ কাৰ্যালয় বা ৰাজহ বিভাগে নামজাৰীৰ কামটো মূলতঃ চৰকাৰৰ খাজনা বা ৰাজহ দিয়াৰ সুবিধাৰ বাবেহে কৰে। ইয়াৰ জৰিয়তে চৰকাৰে জানিব পাৰে যে কোনে মাটিৰ খাজনা পৰিশোধ কৰি আছে। এতিয়া এইটো এটা প্ৰশাসনিক কাম। চক্ৰ বিষয়াৰ কাম হ'ল কেৱল ৰাজহ নথি বা জমাবন্দীত নামটো আপডেট কৰা। এই নথিখন কেৱল ৰাজহ সম্পৰ্কীয় কামৰ বাবেহে ব্যৱহাৰ কৰা হয়। ইয়াক মালিকীস্বত্বৰ দলিল বুলি গণ্য কৰিব নোৱাৰি। থুলমূলকৈ ক'বলৈ গ'লে চক্ৰ বিষয়াৰ ভূমিকা কেৱল ৰাজহ সংগ্ৰহ আৰু প্ৰশাসনিক নথিভুক্তকৰণৰ মাজত সীমাবদ্ধ। আচলতে তেওঁলোকে মাটিৰ আইনী স্বত্ব বা মালিকীস্বত্ব প্ৰদান কৰিব নোৱাৰে।
2: জমাবন্দীত নাম নথকাকৈ মাটিৰ মালিক হোৱাটো আইনীভাৱে সম্ভৱ নে, এই বিষয়ে কওকচোন।
0: হ'ব পাৰে, জমাবন্দীত যদি আপোনাৰ নাম নাথাকে তেতিয়াও আপুনি মাটিৰ মালিক হ'ব পাৰে। এতিয়া কেনেকৈ হ'ব পাৰে? ইয়াত যে মালিকীস্বত্ব ৰাজহ দিয়াটো জমাবন্দীত মাজেৰে আমি কি কৰোঁ, আমি ৰাজহটো দি থাকোঁ, সেইটো মালিকীস্বত্বৰ প্ৰমাণ নহয়। ইয়াত যদি আপোনাৰ আইনী স্বত্ব ন্যায়িক দৃষ্টিভংগীৰ পৰা চক্ৰ বিষয়াৰ কাৰ্যালয় বা ৰাজহ বিভাগে কৰা নামজাৰিয়ে এজন ব্যক্তিৰ নামত কোনো স্বত্বাধিকাৰ বা স্বাৰ্থ নকৰে, এতিয়া প্ৰকৃত মালিক হ'ব লাগিলে কি থাকিব লাগিব? মালিকীস্বত্বৰ নথি থাকিব লাগিব, পঞ্জীয়নভুক্ত বিক্ৰী দলিল থাকিব লাগিব, সেইটো জমাবন্দী নহয়। আৰু গতিকে এজন ব্যক্তিৰ হাতত মাটিখিনিৰ বৈধ পঞ্জীয়নভুক্ত দলিল থাকে, ৰেজিষ্টাৰ্ড ডিড বুলি যিটো কওঁ আমি, তেনে জমাবন্দীত নাম অন্তৰ্ভুক্ত নহ'লেও তেওঁক আইনগতভাৱে মাটিৰ মালিক বুলি গণ্য কৰা হ'ব পাৰে। অৱশ্যে প্ৰশাসনিক কাম কাজ আৰু খাজনা পৰিশোধৰ সুবিধাৰ বাবে জমাবন্দীত নাম থকাটো প্ৰয়োজনীয়, কিন্তু ই মালিকীস্বত্বৰ একমাত্ৰ বা চূড়ান্ত আধাৰ নহয়।
2: হয়, এতিয়া আমি বিভিন্ন ধৰণৰ মাটিৰ বিষয়ে শুনো, একচনা মাটি বা একচনীয়া মাটি, এজমালি মাটি, এই বিষয়ে এতিয়া প্ৰথমে জানিবলৈ বিচাৰিছো, একচনা মাটি বা একচনীয়া মাটিৰ সম্পৰ্কে।
0: এইটো হৈছে আচলতে একচনীয়া পট্টা হ'ল চৰকাৰে কোনো ব্যক্তিৰ নামত এক বছৰৰ বাবে জাৰি কৰা এটা অনুজ্ঞাপত্ৰৰ দৰে। এই পট্টাৰ দ্বাৰা পট্টাৰে মাটিখিনি কেৱল ভোগ কৰাৰ আৰু কৃষি কাৰ্যৰ কৰা অধিকাৰহে লাভ কৰে, হস্তান্তৰ কৰিব নোৱাৰে, তেওঁ সেই মাটিখিনি কাৰোলৈকে হস্তান্তৰ নোৱাৰে। একচনা মাটিৰ যিজনে পট্টাদাৰ, মাটিখিনিৰ স্থায়ী গৰাকী নহয়, সেয়েহে তেওঁ এই মাটি আনক বিক্ৰী কৰিব, দান কৰিব, হস্তান্তৰ কৰিব নোৱাৰে। এই মাটিৰ স্বত্ব হস্তান্তৰ কৰিবলৈ ইয়াক প্ৰথমতে ম্যাদী মাটিলৈ হস্তান্তৰ কৰিব লাগিব, তাৰমানে প্ৰথমতে ম্যাদী পট্টালৈ, পিৰিয়ডিক পট্টা ৰূপান্তৰ কৰিব লাগিব।
2: আৰু এজমালি মাটি কি হয় আৰু কেনেকৈ তাত মালিকীস্বত্ব পাব পাৰি, এই বিষয়েও জানিবলৈ বিচাৰিম।
0: এজমালি মাটি বুলি ক'লে সাধাৰণতে তেনে মাটি বা পট্টাক বুজায় য'ত একাধিক ব্যক্তি বা অংশীদাৰ যুটীয়া অধিকাৰ আৰু স্বত্ব স্বাৰ্থ থাকে। গোটেই ফেমিলিটোৰ মানুহখিনি, পৰিয়ালটোৰ মানুহখিনি এটা মাটিৰ ওপৰতে যিটো অধিকাৰ থাকে সেইটো। এনে মাটিত কোনো এজন ব্যক্তিৰ একক মালিকীস্বত্ব নাথাকে, বৰঞ্চ সকলো অংশীদাৰৰে সেই নিৰ্দিষ্ট মাটিখিনিৰ ওপৰত সমানুপাতিক অধিকাৰ থাকে। এজমালি মাটি কেনেকৈ ভাগ বতৰা কৰিব, সেইটো হ'লে কি হ'ব, অসম ভূমি আৰু ৰাজহ নিয়মাৱলী সেইখন আইনৰ অধীনতে আছে,

আৰু তাৰে ধাৰা 97 অধীনত ইয়াৰ ওপৰত আলোচনা কৰা হৈছে আৰু তাত কিছুমান চৰ্ত দিয়া হৈছে। আকৌ ধাৰা 100(1) মানে ছেকশ্যন 100(1) এই ধাৰাই যুটীয়া সম্পত্তিৰ বিবাদ আৰু বাটোৱাৰাৰ আবেদনসমূহ কেনেকৈ নিষ্পত্তি কৰিব লাগে সেই বিষয়ে নীতি নিৰ্দেশনা প্ৰদান কৰে। এতিয়া যিকোনো এজন যুটীয়া অংশীদাৰে যাৰ মাটিৰ ওপৰত বৈধ চৰ্ত আৰু স্বাৰ্থ আছে তেওঁ বটোৱাৰাৰ বাবে আবেদন কৰিব পাৰে। এই আবেদনৰ জৰিয়তে এজমালি পট্টাৰ পৰা নিজৰ অংশটো

0: যিকোনো এজন যুটীয়া অংশীদাৰে যাৰ মাটিৰ ওপৰত বৈধ চৰ্ত আৰু স্বাৰ্থ আছে তেওঁ বটোৱাৰাৰ বাবে আবেদন কৰিব পাৰে। এই আবেদনৰ জৰিয়তে এজমালি পট্টাৰ পৰা নিজৰ অংশটো পৃথক কৰি এটা স্বতন্ত্ৰ পট্টা লাভ কৰিব পাৰি। মানে গোটেইকেইজন পৰিয়ালৰ সদস্যই নকৰিলেও হ'ব, এজন পৰিয়ালৰ সদস্যই যদি আহি পেলাই মোৰ মাটিখিনি মোক লাগে বুলি আবেদন কৰে তেওঁ নিজৰ ভাগটো ল'ব পাৰে,
1: পৃথক কৰি লৈ যাব
0: ল'ব পাৰে।
2: আমাৰ অনুষ্ঠানৰ সময় শেষ হৈ আহিছে, গতিকে শেষত আপোনাৰ পৰা জানিবলৈ বিচাৰিছো এডভাৰ্স পজিশ্যন কি হয় আৰু তাৰ পৰা আমি নিজৰ মাটি কেনেকৈ সুৰক্ষিত কৰিব পাৰোঁ এই বিষয়ে।
0: বৰ্তমানৰ এটা বহুত ডাঙৰ সমস্যা এডভাৰ্স পজিশ্যন বা বিপৰীত দখল হ'ল এটা আইনী ধাৰণা যাৰ জৰিয়তে এজন ব্যক্তিয়ে আন এজনৰ সম্পত্তিৰ ওপৰত মালিকীস্বত্ব দাবী কৰিব পাৰে যদিহে তেওঁ সেই মাটিখিনিত দীৰ্ঘদিন ধৰি কোনো বাধা নোহোৱাকৈ বাস কৰি থাকে। এতিয়া আমাৰ যিটো হেৰি আছে ভাৰতীয় সীমা আইন এখন আছে লিমিটেশ্যন এক্ট, তাৰে যিটো ধাৰা 65 অধীনত আৰ্টিকল 65ৰ অধীনত এডভাৰ্ছ পজিশ্যন দাবী উত্থাপন কৰিব পাৰি। সাধাৰণতে যদি কোনো এজন ব্যক্তিয়ে ব্যক্তিগত মালিকৰ মাটিত একেৰাহে 12 বছৰ ধৰি মালিকৰ অগোচৰে নহয় বৰঞ্চ মুকলিকৈ বসবাস কৰি আছে আৰু আচল মালিকে সেই সময়ছোৱাত কোনো আইনী বাধা দিয়া নাই তেওঁক, তেন্তে দখলকাৰীয়ে সেই মাটিৰ আইনী মালিকীস্বত্ব পাব পাৰে।
1: খুব গুৰুত্বপূৰ্ণ কথা,
0: সেই মাটিখিনিত আপুনি মুক্তভাৱে আছে, চবে দেখি আছে আপুনি সেই মাটিটুকুৰাত আছে, একেৰাহে 12 বছৰ ধৰি আছে, ঘৰৰ মালিকেও তাত কোনো ধৰণৰ বাধা দিয়া নাই, সেই মাটিটুকুৰাত আপুনি এডভাৰ্চ পজিশ্যন বা বিপৰীত দখলৰ কাৰণে আপুনি আবেদন কৰিব পাৰে। এতিয়া এই এডভাৰ্চ পজিশ্যনৰ পৰা আপোনাৰ সম্পত্তিটো ৰক্ষা কৰিবলৈ হ'লে কি কি কৰিব লাগিব সেইটো এটা খুব ডাঙৰ কথা। সেইটো হৈছে কি, আমি খুব সাৱধান হ'ব লাগিব, মাটিত বেলেগ মানুহ থাকিলে সাৱধান হোৱাটো খুব জৰুৰী, হয়নে? সম্পত্তি সুৰক্ষিত কৰিবলৈ হ'লে কি কি কৰিব লাগিব, আমি আপোনাৰ মাটি সম্পত্তি মাজে মাজে পৰিদৰ্শন কৰি থাকিব লাগিব যাতে কোনোবাই অন্যায়ভাৱে বা অবৈধভাৱে তাত দখল কৰিব নোৱাৰে। সীমা নিৰ্ধাৰণ কৰিব লাগিব, মাটিৰ চাৰিওফালে দেৱাল বেৰা দি সীমা স্পষ্ট কৰি ৰাখিব লাগে। লিখিত চুক্তি, যদি আপোনাৰ মাটিত কোনোবা ভাড়াতীয়া বা চোৱা চিতা কৰা মানুহ কেয়াৰটেকাৰ যাক আমি কওঁ ৰাখে তেন্তে এখন লিখিত চুক্তি ৰেণ্ট অৰ লিজ এগ্ৰিমেণ্ট যাক আমি কওঁ কৰি ল'ব লাগে। ইয়াৰ দ্বাৰা প্ৰমাণ হয় যে তেওঁ দখল এডভাৰ্চ নহয় বৰঞ্চ আপোনাৰ অনুমতি সাপেক্ষেহে হৈছে। আৰু যদি কোনো ব্যক্তিয়ে আপোনাৰ মাটিত অবৈধ দখল আৰম্ভ কৰিছে তেন্তে 12 বছৰ সম্পূৰ্ণ হোৱাৰ বাবে ৰৈ থাকিব নালাগে, লগে লগে আৰক্ষী বা আদালতৰ সহায় লৈ তেওঁক উচ্ছেদ কৰাৰ ব্যৱস্থা কৰিব লাগে। সম্পত্তিৰ অধিকাৰটো খুব ডাঙৰ অধিকাৰ
1: হয়,
0: সম্পত্তিৰ অধিকাৰে মানুহক বহুত সন্মান দিয়ে বা সম্পত্তিৰ অধিকাৰে মানুহক বহুত অপমানো দিয়ে, হয়নে? গতিকে সম্পত্তিৰ অধিকাৰৰ ওপৰত আমি যিমান পাৰি সাৱধান হোৱাটো খুব দৰকাৰ আৰু চৰকাৰেও সেই হিচাপে বহুতখিনি পদক্ষেপ লৈছে, সেই পদক্ষেপখিনি আমি জনাটো দৰকাৰ
2: হয়। আজিৰ অনুষ্ঠানত আমি আপোনাৰ পৰা ভূমিৰ অধিকাৰ আৰু ইয়াৰ আইনী দিশসমূহৰ বিষয়ে বহুখিনি কথাই জানিলোঁ। আশা কৰিছোঁ আজিৰ এই অনুষ্ঠানটিৰ পৰা আমাৰ শ্ৰোতাসকল নিশ্চয় উপকৃত হ'ব আৰু ভূমিৰ অধিকাৰৰ ক্ষেত্ৰত বা ইয়াৰ আইনী দিশসমূহৰ ক্ষেত্ৰত যিখিনি সজাগতাৰ প্ৰয়োজন সেই ক্ষেত্ৰত আজিৰ এই অনুষ্ঠানটিয়ে বহুখিনি সহায় কৰিব। ইমানখিনি সময় আপুনি আমাৰ অনুষ্ঠানক দিলে, বহুখিনি গুৰুত্বপূৰ্ণ কথা জনালে শ্ৰোতাসকলক, ইয়াৰ বাবে আপোনাক আকাশবাণী তেজপুৰ কেন্দ্ৰৰ তৰফৰ পৰা অশেষ ধন্যবাদ জনালোঁ।
0: ধন্যবাদ। ভূমিৰ অধিকাৰে আমাক নিজক স্বাৱলম্বী কৰাত সহায় কৰে, ভূমিয়ে আমাৰ সংস্কৃতিৰ জন্ম দিয়ে, ভূমিৰ লগত আমাৰ জীৱন জড়িত হৈ থাকে, গতিকে আমি সকলোৱে ভূমিৰ অধিকাৰৰ ওপৰত সচেতন হোৱাটো খুব প্ৰয়োজনীয়।
2: শ্ৰোতাসকলে ইমান পৰে আজিৰ আইন আৰু আমি অনুষ্ঠানত ভূমিৰ অধিকাৰ আৰু ভূমি আইন সম্পৰ্কীয় কথোপকথনটি শুনিলে। অনুষ্ঠানটিত অংশগ্ৰহণ কৰিলে তেজপুৰ আইন মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপিকা ডক্টৰ মৃদুলা শৰ্মাই, আদধৰি সম্পাদনা কৰিলে প্ৰিয়ংকা দাসে আৰু প্ৰযোজনা ৰূপান্ত কুমাৰ দাসৰ।
3: শ্ৰোতা, ইমান পৰে আইন আৰু আমি অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী তেজপুৰ।

শ্ৰোতা, ইমান পৰে বীন্দ্ৰ গানটি শুনিলে। এয়া আকাশবাণী তেজপুৰ, এতিয়া নিবেদন কৰিছোঁ সেউজী ধৰণী অনুষ্ঠানটি।

0: নমস্কাৰ প্ৰিয় শ্ৰোতা, আকাশবাণী তেজপুৰ কেন্দ্ৰৰ সেউজী ধৰণী অনুষ্ঠানটিলৈ আপোনালোকক স্বাগতম জনাইছো। প্ৰিয় শ্ৰোতা, আজি আমি এই অনুষ্ঠানত এটি বিষয় বাছি লৈছো, এক বৃক্ষ দশপুত্ৰ সম। আমি মূলতে এই কথাষাৰৰ তাৎপৰ্য আপোনালোকক আজি এই অনুষ্ঠানৰ জৰিয়তে জনাবলৈ প্ৰয়াস কৰিম। এই উদ্দেশ্যে আমি আজি আকাশবাণী তেজপুৰ কেন্দ্ৰৰ মজিয়ালৈ আমন্ত্ৰণ কৰি আনিছো জামুগুৰি ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ৰ উদ্ভিদ বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক ডক্টৰ তুলসী উপাধ্যায়ক। নমস্কাৰ ডক্টৰ তুলসী উপাধ্যায় ডাঙৰীয়া, আপোনাক আকাশবাণী তেজপুৰ কেন্দ্ৰলৈ স্বাগতম জনাইছো।
1: ধন্যবাদ।
0: আজি আমি আপোনাৰ সৈতে এটা সুন্দৰ বিষয় লৈ আহিছো কথা পাতিম বুলি।

0: যিহেতু আপুনি উদ্ভিদ বিজ্ঞানৰ লগত জড়িত আৰু আপোনাৰ পৰা আশা কৰিছোঁ কিছু কথা আমি শ্ৰোতাসকলক আজি আপোনাৰ জৰিয়তে জনাব পাৰিম। এক বৃক্ষ দশপুত্ৰ সম, এই কথাষাৰ আমাৰ সচৰাচৰ এটা প্ৰচলিত প্ৰবাদ নহয় জানো? এই কথাষাৰৰ মূলতে অৰ্থ কি?
1: এক বৃক্ষ দশপুত্ৰ সম, এই কথাষাৰ আচলতে বৈদিক যুগৰ পৰাই আমাৰ বিভিন্ন ধৰ্মশাস্ত্ৰত আমি দেখিবলৈ পাওঁ। এই কথাষাৰৰ মূল অৰ্থটো হ'ল যে এজোপা গছ মানুহৰ দহটি পুত্ৰ সন্তানৰ সমকক্ষ। যিদৰে পুত্ৰ সন্তানে একোটা পৰিয়াল, বিভিন্ন পৰিয়ালৰ চোৱা চিতা কৰা, পৰিয়াল পোহপাল দিয়া বা আপদে বিপদে পৰিয়ালক সহায় কৰা, যিখিনি কাম এজন পুত্ৰই নিজৰ পৰিয়ালটোৰ বাবে কৰিব পাৰে, তেনেকৈ তেনেকুৱা দহজন পুত্ৰৰ সমান এজোপা গছে সহায় কৰিব পাৰে।
0: এইটো খুব সুন্দৰ প্ৰবাদ আচলতে। এতিয়া এই প্ৰবাদটোৰ জৰিয়তে পৌৰাণিক কালৰ পৰা, আপুনি যিহেতু ক'লে বৈদিক যুগৰ পৰাই এয়া চলি আহিছে, আচলতে কি বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিছিলে বাৰু বা বিচাৰা হৈছে?
1: হয়, যে বৈদিক যুগত মই এটা শ্লোক পদ্ম পুৰাণত বা মৎস্য পুৰাণত শ্লোকৰ এটা উল্লেখ আছে, মই আপোনাক শ্লোকটো ক'ব বিচাৰিছো। যে দশ কূপ সম বাপি, দশ বাপি সম হ্ৰদ, দশ হ্ৰদ সম পুত্ৰ, দশ পুত্ৰ সম দ্ৰুম। আচলতে এজোপা গছৰ মূল্য বুজাবলৈ এই শ্লোকটো বিভিন্ন উদাহৰণ দেখুওৱা হৈছে। যে ইয়াৰ মতে দহটা কুঁৱা, যে আমি পানী খোৱা কুঁৱাৰ সমান হ'ব একোটা পুখুৰী, আৰু দহটা পুখুৰীৰ সমান একোটা হ্ৰদ, আৰু দহটা হ্ৰদৰ সমান এজন পুত্ৰ সন্তান, আৰু দহটা পুত্ৰ সন্তানৰ সমান এজোপা গছ হ'ব,
0: তেনেধৰণে তুলনা কৰা
1: হৈছে। গতিকে সেইফালৰ পৰা চালে এই বাণীটোৱে আমি যে গছ এজোপাৰ মূল্য কিমান হ'ব পাৰে সেই কথাটো আমি ইয়াৰ পৰা স্পষ্টভাৱে বুজি পাব।
0: হয়, এইটো অনুধাৱন কৰিব পৰা যায়। হয়, এতিয়া গছ গছনিয়ে আমি জানো পৰিৱেশ সংৰক্ষণত সহায় কৰে, কেনেদৰে সহায় কৰে?
1: গছ গছনিয়ে সকলো প্ৰকাৰে আচলতে পৰিৱেশ সংৰক্ষণত সহায় কৰে। মই আপোনাক দুটামান উদাহৰণ দিব পাৰোঁ। যেনেকৈ পৰিৱেশত বিভিন্ন কাৰণত পৰিৱেশ কেতিয়াবা প্ৰদূষণ হ'ব পাৰে, তাত বিভিন্ন গেছৰ মাত্ৰা বাঢ়ি যাব পাৰে, আমাৰ বাবে প্ৰয়োজনীয় অক্সিজেন গেছ যদি বায়ুমণ্ডলত কমিও যাব পাৰে, বা কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ যদি বায়ুমণ্ডলত বেছি হৈ যায়, সেই গোটেইখিনি নিয়ন্ত্ৰণ কৰাত কিন্তু গছে সহায় কৰে। আমি সকলোৱে জানো যে সেউজীয়া গছে হালু সংশ্লেষণ প্ৰক্ৰিয়াৰে বায়ুমণ্ডলৰ পৰা কাৰ্বন ডাই অক্সাইড গ্ৰহণ কৰি সেই কাৰ্বন ডাই অক্সাইডখিনিৰ দ্বাৰা উদ্ভিদে নিজৰ আহাৰ প্ৰস্তুত কৰাৰ লগতে আমাৰ বাবে অতি প্ৰয়োজনীয় অক্সিজেন গেছ বায়ুমণ্ডলত এৰিয়ে, আৰু সেই অক্সিজেন গেছ অবিহনে কোনো জীৱই জীয়াই থাকিব। গতিকে এইটো এটা মই উদাহৰণ দিলোঁ। ইয়াৰ উপৰিও পৰিৱেশৰ লগত গছৰ আৰু কেইবাটাও সম্পৰ্ক আছে, যেনে পানী সংৰক্ষণ কৰা, গছৰ শিপাই মাটিখিনি খামোচ মাৰি ধৰে, যেতিয়া তাৰ ওপৰেদি যেতিয়া বৰষুণ বা পানী বৈ যায় সেই পানীখিনি যাতে সহজে গৰাখহনীয়া নহয়, উটুৱাই নিব নোৱাৰে, তাৰ বাবে গছৰ শিপাই সহায় কৰে। ইয়াৰ উপৰিও গছে মাটিৰ পৰা পানী শোষণ কৰি সেই পানীখিনি বাষ্প আকাৰে বায়ুমণ্ডলত এৰি দিয়ে, তাৰ ফলত সেই জলীয় বাষ্পখিনি বায়ুমণ্ডললৈ গৈ সেইখিনি ডাৱৰলৈ ৰূপান্তৰ হয়, আৰু সেই ডাৱৰৰ পৰা বৰষুণ হৈ পুনৰ সেই পানীখিনি আকৌ পৃথিৱীলৈ ঘূৰি আহে, যিটোক আমি জলচক্ৰ বুলি কওঁ। গতিকে এই জলচক্ৰৰ বাবে পৃথিৱীৰ যিটো পৰিৱেশ, সেই পৰিৱেশটো, ইয়াৰ যিটো ভাৰসাম্য, সেই ভাৰসাম্যটো ৰক্ষা হৈ থাকে। তাৰোপৰি এজোপা গছে চৰাই চিৰিকটিৰ পৰা আৰম্ভ কৰি যিবিলাক বন্য জীৱ আছে সেই বন্য জীৱসমূহৰ বাবে সি এটা বাসস্থানৰ এটা ব্যৱস্থা কৰে, য'ত নেকি বিভিন্ন চৰাই চিৰিকটি বা অন্য বন্য জীৱসমূহ গছত আশ্ৰয় লৈ থাকিব পাৰে। আৰু ইয়াৰ উপৰিও গছে আমাক ছাঁ দিয়ে, গতিকে সেই ছাঁৰ কাৰণে সেই ওচৰৰ যিটো উত্তাপ, সেই বায়ুমণ্ডলৰ উত্তাপ কমি থাকে, আমি গৰমৰ দিনত আমি শীতল অনুভৱ কৰোঁ। সি এটা পৰিৱেশৰ বাবে গছৰ এটা অতি অমূল্য দান।
0: হয়, এনেধৰণে আমি গম পালোঁ যে গছ গছনিয়ে পৰিৱেশ সংৰক্ষণত যথেষ্টখিনি সহায় কৰে। এতিয়া জলবায়ু পৰিৱৰ্তনৰ সৈতে বৃক্ষৰ কিবা সম্পৰ্ক আছে নেকি?
1: হয়, জলবায়ু আচলতে মই আপোনাক কওঁ, জলবায়ু হ'ল যে কোনো এটা অঞ্চলৰ প্ৰায় 30 বছৰ অন্তৰালৰ ইয়াৰ বতৰ পৰিৱৰ্তনৰ এটা লেখাজোখা। ইয়াত কিমান উষ্ণতা বাঢ়িল, বৰষুণৰ পৰিমাণ কিমান বাঢ়িল, কিমান কমিল, এই গোটেইখিনি মিলাই আমি জলবায়ুৰ পৰিৱৰ্তনৰ যিটো হাৰ হ'ব সেই হাৰটো আমি নিৰ্ণয় কৰিব পাৰোঁ। গতিকে জলবায়ু পৰিৱৰ্তনত এই বৰষুণ, বতাহ, ৰ'দ, তাপমাত্ৰা, এই কথাখিনি জড়িত হৈ থাকে। প্রথম কথা হল যেতিয়া বায়ুমণ্ডলত কার্বন ডাই অক্সাইডর পরিমাণটা বাড়ি যায়

0: যিটো সেউজ গৃহ প্ৰভাৱ বুলি আমি যাক কওঁ, যে পৃথিৱীয়ে এৰি দিয়া যিটো উত্তাপটো সেইটো বায়ুমণ্ডলৰ বাহিৰলৈ ওলাই যাব নোৱাৰে, সেই উত্তাপটো পুনৰ ঘূৰি আহি পৃথিৱীলৈ ঘূৰি আহে আৰু যাৰ ফলত পৃথিৱীৰ উষ্ণতাটো বাঢ়ি যায়। গতিকে সেই বায়ু সেই কাৰ্বন ডাই অক্সাইডৰ কাৰণেই সেই গোলকীয় উষ্ণতাটো বৃদ্ধি
1: পাইছে।
0: এতিয়া উদ্ভিদে কি কৰে, সেই কাৰ্বন ডাই অক্সাইডখিনি নিজে খাদ্য প্ৰস্তুত কৰাত ব্যৱহাৰ কৰে। এটা উদাহৰণ দিব পাৰোঁ, এজোপা পুৰঠ গছে এবছৰত প্ৰায় 24 কেজি কাৰ্বন ডাই অক্সাইড বায়ুমণ্ডলৰ পৰা শোষণ কৰিব পাৰে। আৰু সেই শোষণ কৰা কাৰ্বন ডাই অক্সাইডখিনি কিন্তু উদ্ভিদে এৰি নিদিয়ে, সেইখিনি উদ্ভিদৰ দেহত জীৱভৰ হিচাপে জমা হৈ থাকে আৰু তাৰ পৰা গছজোপাৰ আয়তন বৃদ্ধি হয়, গছজোপা সৰুৰ পৰা ডাঙৰ হয়, পুৰঠ হয়,
1: হাচিত
0: হয়। সেইটোকে ইংৰাজীত কাৰ্বন ছিকুইষ্ট্ৰেচন বুলিও কোৱা হয়। গতিকে এই এই কাৰ্বনখিনি এনেকুৱা পৰিৱেশত এনে এটা ব্যৱস্থা নাই যে বা আজিলৈকে কোনো তেনেধৰণৰ ব্যৱস্থা সৃষ্টি হোৱা নাই যি বায়ুমণ্ডলৰ পৰা কাৰ্বন ডাই অক্সাইডখিনি শোষণ কৰি ক'ৰবাত জমা কৰি থ'ব পাৰে। কিন্তু উদ্ভিদেই একমাত্ৰ জীৱ যি বায়ুমণ্ডলৰ পৰা কাৰ্বন ডাই অক্সাইড শোষণ কৰি নিজৰ দেহত জমা কৰি থ'ব পাৰে। গতিকে যদি উদ্ভিদ নাথাকিলেহেঁতেন তেন্তে বায়ুমণ্ডলত কাৰ্বনৰ পৰিমাণ আৰু বেছিকৈ বাঢ়িলেহেঁতেন আৰু এই গোলকীয় উষ্ণতাটো আৰু বেছিকৈ বৃদ্ধি পালেহেঁতেন। গতিকে সেইটো এটা
1: জলবায়ু
0: পৰিৱৰ্তনত উদ্ভিদে যথেষ্ট পৰিমাণে সকাহ।
1: এতিয়া আমি জানিলো বৃক্ষৰ বিহনে আচলতে আমাৰ যি গোলকীয় উষ্ণতা তাক
0: আৰু বেছিকৈ বাঢ়ি
1: বৃদ্ধি পাব, গতিকে বৃক্ষণ আমাৰ কাৰণে অতিশয় গুৰুত্বপূৰ্ণ এতিয়া হৈ আছে, নহয় জানো? বৃক্ষ ৰোপণ বা বৃক্ষৰ প্ৰতিপালন, এতিয়া প্ৰতিজন নাগৰিকে বছৰত কমেও এটা গছপুলি ৰোপণ কৰা কিয় প্ৰয়োজন, আমি এইখিনিতে আমি ভাবিব পাৰোঁ, নহয় জানো? আৰু এইটো নাগৰিকৰ এইখিনিত কেনেধৰণৰ দায়িত্ব হোৱা উচিত?
0: চাওক, বৰ্তমান ভাৰতবৰ্ষত আমি প্ৰায় 140 কোটি মানুহ আছোঁ। ভাৰতৰ জনসংখ্যা এতিয়া 140 কোটি আৰু এতিয়া যি উদ্যোগীকৰণ হৈছে বা নতুনকৈ নতুন জেগাত নগৰীকৰণ হৈছে, মানুহে ঘৰ বনাইছে, ৰাস্তা পদূলি হৈছে, তাৰ বাবে কি হৈছে, গছ গছনি কাটিবলগীয়া হৈছে। আপোনাক মই এটা তথ্য দিওঁ যে এখন সুস্থ দেশত পৰিৱেশ যদি সুস্থ হৈ ৰাখিবলগীয়া হয় তেন্তে তাৰ মুঠ মাটিকালিৰ 33% তাত বনাঞ্চল থকাটো অতি প্ৰয়োজন, তাকো সমতল ভূমিৰ বাবে। আৰু যদি পাহাৰীয়া ভূমি হয় তেতিয়াহ'লে তাত 66% বনাঞ্চল থকাটো অতি প্ৰয়োজন, নহ'লে তেনেস্থলত বৰষুণৰ পানীয়ে মাটি খহাই দিব,
1: ভূমিস্খলন
0: হ'ব। গতিকে এতিয়া বৰ্তমান অৱস্থাত কিন্তু আমাৰ বনাঞ্চলৰ পৰিমাণ দেশৰ মুঠ মাটিকালিৰ 33% হৈ থকা নাই। এতিয়া ভাৰতবৰ্ষত মুঠ মাটিকালিৰ 25%হে বনাঞ্চল আছে।
1: অসমতো
0: তেনেকুৱাই সেই একে হাৰত কমি আছে, যদিও আমি ধৰক গুজৰাট, ৰাজস্থান, উত্তৰ প্ৰদেশৰ তুলনাত আমাৰ বনাঞ্চলৰ যিটো হাৰ সেইটো যথেষ্ট উন্নত, যদিও আমি 33% এতিয়াও লাভ কৰিব সক্ষম হোৱা নাই। গতিকে আমি যদি সঁচাকৈ 33% বনাঞ্চল লাভ কৰিবলগীয়া হয় তেন্তে হ'লে আমাৰ হাতত এটা উপায় আছে যে আমি নিজেই গছপুলি ৰোপণ কৰিব লাগিব, যিটোক আমি সামাজিক বননীকৰণ বুলিও কওঁ। যে যদি 140 কোটি মানুহে যদি এজোপাকৈ গছ বছৰত যদি ৰোপণ কৰে তেতিয়াহ'লে এবছৰত 140 কোটি গছ হ'ব। 140 কোটি গছ হ'লে কিমান ডাঙৰ এটা বনাঞ্চল সৃষ্টি হ'ব, আৰু সেই বনাঞ্চলৰ বাবে আমি যিটো 33% বনাঞ্চল হ'লেহে এখন সুস্থ দেশ হৈ থাকিব পাৰিব, আমি সেই যিটো লক্ষ্য সেই লক্ষ্যত আমি উপনীত হ'ব পাৰোঁ। গতিকে ইয়াত প্ৰতিজন নাগৰিকে যদি বছৰত অন্তত এজোপাকৈ হ'লেও গছ বৃক্ষ ৰোপণ কৰে তেতিয়াহ'লে আমি সেই লক্ষ্যত উপনীত হোৱাত আমি নিশ্চয় আমাৰ সুবিধা হ'ব,
1: সেই লক্ষ্য প্ৰাপ্তি আমাৰ নিশ্চিত হ'ব।
0: নিশ্চিত হ'ব।
1: এতিয়া প্ৰতিজন নাগৰিকে এতিয়া গছপুলি ৰুলেই নহ'ব, তেওঁলোকে লালন পালন কৰি বৃক্ষজোপা তেওঁৰ বচাব লাগিব, নহয় জানো? হয়, তেতিয়া আমি যেনেধৰণে আশা কৰিছো আমাৰ 33%।
0: ইতিমধ্যে মই আপোনাক ক'ব বিচাৰিছো যে অসম চৰকাৰে তেনে এটা আঁচনিও লৈছে,
1: হয়,
0: যে স্কুলীয়া ছাত্ৰ ছাত্ৰীৰ হতুৱাই 10 জোপাকৈ বৃক্ষ ৰোপণ কৰিব লাগে, আৰু সেই ৰোপণ কৰা বৃক্ষখিনি গছপুলিখিনি লালন পালন কৰাটো তেওঁলোকক দায়িত্ব দিয়া হৈছে, আৰু তাৰ বাবে চৰকাৰে তেওঁলোকক ভৱিষ্যতে কিবা পাৰিতোষিক বা মাননী দিয়াৰ ব্যৱস্থাও ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে।
1: আপুনি যিহেতু চৰকাৰী আঁচনিৰ কথা ক'লে, ছাত্ৰ ছাত্ৰীৰ কথা, এইখিনিতে আপোনাৰ পৰা জানিবলৈ বিচাৰিছো, বৰ্তমান এই একবৃক্ষ দশপুত্ৰ সম

0: এই কথাৰ আলমত চৰকাৰে কেনেধৰণৰ আৰু আঁচনি লৈছে? আপুনি এটা ক'লে, আৰু আৰু কি কি আঁচনি আছে?
1: তেনেকুৱা কেইবাটাও আঁচনি ইতিমধ্যে চলি আছে, যেনেকৈ অমৃত বৃক্ষ আন্দোলন বুলি যিটো এটা আন্দোলন চলি আছে, য'ত নেকি অসমত প্ৰতিজন নাগৰিকে বা মহিলা সমিতিৰ দ্বাৰা, যুৱকৰ দ্বাৰা বৃক্ষ ৰোপণ কৰি চৰকাৰে যিখিনি আমাৰ খালী জেগা আছে বা ৰাস্তাৰ কাষত যিবিলাক ঠাই আছে, সেই ঠাইবিলাকত গছপুলি ৰোপণ কৰি সেইখিনি সেউজীয়া ধৰণি কৰাত সহায় কৰিছে। আৰু এক পেড় মাকে নাম, সেইটো এটা নতুন আঁচনি চলি আছে, ইয়াৰ যোগেদিও বৃক্ষৰোপণৰ ব্যৱস্থা কৰা হৈছে, যাতে আমি এই যিটো লক্ষ্য আমাৰ 33% বনাঞ্চল
0: পূৰ্ণ কৰা
1: লক্ষ্য, সেইটো আমি পূৰ কৰাত
0: সহায়
1: উপনীত হ'ব পাৰিম।
0: হয়, আৰু এতিয়া আপুনি যিখিনি আঁচনি কথা ক'লে, যদি সঠিকভাৱে এনেধৰণে প্ৰত্যেকে আমি সচেতন হৈ গছপুলি ৰোপণ কৰোঁ, তেতিয়াহ'লে আমাৰ ভৱিষ্যত প্ৰজন্মৰ কাৰণে নিশ্চয় আমি এটা সুস্থিৰ পৰিৱেশ পাম, নহয় জানো? আৰু আমি আশা কৰাৰ ধৰণে 33% বনাঞ্চল আমি লাভ কৰিব পাৰিম,
1: সেই লক্ষ্যত আমি উপনীত হ'ব পাৰিম।
0: হয়, এতিয়া আমাৰ সেউজী ধৰণী অনুষ্ঠানটিৰ সময়ো প্ৰায় শেষ হৈ আহিল, আপুনি শেষত আমাৰ শ্ৰোতাসকলৰ বাবে কিবা বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিব নেকি?
1: হয়, আমি দেশৰ নাগৰিক হিচাপে আমাৰ পৰিৱেশ সুৰক্ষা কৰি ৰখাটো আমাৰ প্ৰতিজন নাগৰিকৰ দায়িত্ব। গতিকে আমি আজিৰ পৰাই যোনে যেনেধৰণে সুবিধা হয় আমি বৃক্ষৰোপণৰ দ্বাৰা আমাৰ পৰিৱেশ সংৰক্ষণ আৰু ইয়াক সুৰক্ষা দিয়াত আমি আগবাঢ়ি যাব লাগে। গতিকে এক বৃক্ষ দশপুত্ৰ সম এই যি বাণী আছিলে আমাৰ আদিম যুগৰ পৰা চলি অহা বাণীটো, তেতিয়াহে সফল হ'ব যদি আমি প্ৰত্যেকেই গছ এজোপা ৰোপণৰ উপৰিও পুত্ৰ সন্তানক যেনেকৈ আমি লালন পালন কৰিম, তেনে আমি ৰোপণ কৰা গছপুলিকো আমি লালন পালন কৰিলে ভৱিষ্যতে সেই গছজোপাই নিশ্চয় আমাক উপকাৰ কৰিব।
0: হয়, ধন্যবাদ ডক্টৰ তুলসী উপাধ্যায় ডাঙৰীয়া, আপুনি অতি কম সময়তে আমাক যথেষ্টখিনি গুৰুত্বপূৰ্ণ কথা আজি জনালে। আমাৰ শ্ৰোতাসকল নিশ্চয় এই অনুষ্ঠানৰ দ্বাৰা আজি উপকৃত হ'ব বুলি আমি আশা কৰিছোঁ। লগতে তেখেতসকলেও এজোপা বৃক্ষক নিজৰ পুত্ৰসমূহক জ্ঞান কৰি গছপুলি ৰোপণেৰে আমাৰ অসমৰ, আমাৰ ভাৰতৰ যি বনাঞ্চলৰ অভাৱ আছে সেইখিনি পূৰ কৰাত সহায় কৰিব। আৰু আপুনি আমাৰ ষ্টুডিঅ'লৈ আহিল, আপোনাৰ বহুমূলীয়া সময় দিলে, তাৰ বাবে আপোনালৈ পুনৰ ধন্যবাদ জনাই এই অনুষ্ঠানটি ইমানতে সামৰিছোঁ।
1: ধন্যবাদ।
0: শ্ৰোতা, ইমান পৰে সেউজী ধৰণী অনুষ্ঠানটি শুনিলে। আজি এই অনুষ্ঠানত এক বৃক্ষ দশপুত্ৰসম এই আধাৰত কিছু কথা আমাক জনালে জামুগুৰিৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ৰ উদ্ভিদ বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক ডক্টৰ তুলসী উপাধ্যায়ে। অনুষ্ঠানটি আগধৰি সম্পাদনা কৰিলে মল্লিকা দত্তই, প্ৰযোজনা ৰূপান্ত কুমাৰ দাসৰ।

তৰালী শৰ্মাৰ কণ্ঠত বসুন্ধৰা ছবিৰ গীতটিৰে সামৰা হ'ল আজিৰ চিত্ৰগীত অনুষ্ঠানটি। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া

0: শুনক বিধানসভাৰ অসম বিধানসভাৰ আজিৰ দিনটোৰ ক্ৰমণিকা।
1: প্ৰজন্মৰ পাছত প্ৰজন্ম নিশেষ কৰিব পৰা নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে ৰাজ্যত তীব্ৰৰ পৰা তীব্ৰতৰ হ'ব অভিযান। এই অভিযান এইবাৰ ইমানেই তীব্ৰ হ'ব যে কেন্দ্ৰীয় চৰকাৰেও বিশেষ পদক্ষেপ গ্ৰহণ কৰিব। ষোড়শ অসম বিধানসভাৰ প্ৰথমখন বাজেট অধিৱেশনৰ আজি দ্বিতীয় দিনা সদনৰ মজিয়াত এই কথা সদৰি কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। অসম বিধানসভাৰ প্ৰক্ৰিয়া আৰু কাৰ্য পৰিচালনা নিয়মাৱলীৰ 54 নম্বৰ নিয়মৰ অধীনত কংগ্ৰেছ বিধায়ক জাকিৰ হুছেইন ছিকদাৰে উত্থাপন কৰা ড্ৰাগছমুক্ত অসম শীৰ্ষক বিষয়ক লৈ চলা আলোচনাৰ অন্তত এই কথা সদৰি কৰি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় যে নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে ইতিবাচক দৃষ্টিভংগীৰে আজি সদনৰ মজিয়াত আলোচনা চলিছে। এই দৃষ্টিভংগী অনাগত দিনতো অটুট থাকিলে ড্ৰাগছৰ বিৰুদ্ধে অব্যাহত থকা অভিযান নিশ্চিতভাৱে আৰু অধিক কঠোৰ হ'ব। নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে কেন্দ্ৰীয় চৰকাৰেও বিশেষভাৱে এই পদক্ষেপ গ্ৰহণ কৰিব বুলি উল্লেখ কৰি তেওঁ পুনৰ কয় যে নিষিদ্ধ ড্ৰাগছ বিৰোধী অভিযানত গ্ৰেপ্তাৰ হোৱা অভিযুক্তসকলক চলোৱা জেৰাৰ অন্তত যিটো শৃংখল পোহৰলৈ আহে সেই শৃংখল এটা সময়ত আন্তঃৰাষ্ট্ৰীয় আৰু আন্তঃৰাজ্যিক সীমান্তত ৰৈ যায়, বিশেষকৈ ম্যানমাৰৰ লগতে মণিপুৰ আৰু মিজোৰাম সীমান্তত ৰৈ যায়। সেইবাবে এতিয়াৰে পৰা কেন্দ্ৰীয় চৰকাৰেও নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে বিশেষ পদক্ষেপ গ্ৰহণ কৰিব। কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে ইয়াৰ বাবে প্ৰয়োজনীয় ৰূপৰেখাও প্ৰস্তুত কৰিছে। লগতে নিষিদ্ধ ড্ৰাগছ বিৰোধী অভিযান কঠোৰৰ পৰা কঠোৰতম কৰাৰ ক্ষেত্ৰত মণিপুৰ আৰু মিজোৰাম চৰকাৰেও পূৰ্ণ সহযোগ আগবঢ়াইছে। এই ক্ষেত্ৰত সদনৰো সহযোগিতা কামনা কৰি তেওঁ লগতে কয় যে যিটো স্পৰ্শকাতৰ বিষয়ক লৈ আজি ইয়াত আলোচনা চলিছে সেই আলোচনাৰ মাজতে দুই এগৰাকী সদস্যই উল্লেখ কৰিছে যে সংখ্যালঘু সমাজত নিষিদ্ধ ড্ৰাগছৰ প্ৰচলন দ্ৰুত হাৰত বৃদ্ধি পাইছে। কেৱল ধৰ্মীয় সংখ্যালঘু সমাজতে নহয় ধৰ্মীয় সংখ্যাগুৰু সমাজতো নিষিদ্ধ ড্ৰাগছৰ অবাধ প্ৰচলনৰ তথ্য ইতিমধ্যে উন্মোচিত হৈছে। গতিকে সামাজিক ব্যাধিস্বৰূপ নিষিদ্ধ ড্ৰাগছ বিৰোধী অভিযান কঠোৰৰ পৰা কঠোৰতম কৰিবলৈ সদনৰ সহযোগিতা লাগিবই। ইয়াৰ কাৰণ ব্যাখ্যা কৰি মুখ্যমন্ত্ৰীয়ে পুনৰ কয় যে নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে অভিযান কঠোৰ হলেই সদনৰ মজিয়াতে আৰক্ষীক কঠোৰভাৱে সমালোচনাও কৰা হয়। ইমানেই নহয়, এইধৰণৰ গোচৰৰ বাবে উচ্চতম ন্যায়ালয়লৈও যাবলগীয়া হৈছে। তৎসত্ত্বেও ৰাজ্যত থমকি ৰোৱা নাই আৰক্ষী। প্ৰতিৰোধমূলক ব্যৱস্থাৰ বাবে আৰক্ষীয়ে কেতিয়াবা কেতিয়াবা গুলীচালনা কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হয়। কাৰণ 1 কিলোগ্ৰাম হেৰইনৰ দাম 1 কোটি টকা পৰ্যন্ত। 10-12 কিলোগ্ৰাম হেৰইন সৰবৰাহ কৰা সৰবৰাহকাৰীয়ে লগত অস্ত্ৰ শস্ত্ৰও কঢ়িয়াই ফুৰে, যাৰ বাবে আত্মৰক্ষাৰ বাবেও আৰক্ষীয়ে গুলীচালনা কৰিবলগীয়া হয়। সেয়ে এই ক্ষেত্ৰত সদনৰ সৰ্বতোপ্ৰকাৰে সহযোগিতাৰ প্ৰয়োজন আছে বুলি তেওঁ কয়। লগতে নিচামুক্তি কেন্দ্ৰ স্থাপনৰ বাবে আগ্ৰহী বেচৰকাৰী স্বেচ্ছাসেৱী সংগঠনসমূহক ৰাজ্য চৰকাৰে ৰাজসাহায্য প্ৰদান কৰিব বুলিও মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। কিন্তু কোনো কাৰণতে নিচামুক্তি কেন্দ্ৰত নিষিদ্ধ ড্ৰাগছৰ বেহা চলাব নোৱাৰিব বুলিও মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৰি দিয়ে। ইয়াৰ আগেয়ে বিষয়টো সদনৰ দৃষ্টিগোচৰ কৰি কংগ্ৰেছ বিধায়ক জাকিৰ হুছেইন ছিকদাৰে কয় যে 2021 চনৰ পৰা এই পৰ্যন্ত ৰাজ্যত 3,253 কোটি টকা মূল্যৰ নিষিদ্ধ ড্ৰাগছ জব্দ হৈছে ৰাজ্যত। লগতে বিগত 5 বছৰত NDPS আইনৰ অধীনত গ্ৰেপ্তাৰ হৈছে 26,537 জন অভিযুক্ত। অসমৰ সমাজ জীৱনৰ বাবে এয়া ভয়াৱহ তথ্য। নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে ঐক্যবদ্ধভাৱে যুঁজ দিয়াৰ বাহিৰে অন্য কোনো বিকল্প নাই বুলি উল্লেখ কৰি তেওঁ লগতে কয় যে সময় থাকোঁতেই যদি নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰা নহয় তেন্তে ধ্বংস হৈ যাব অসম। এই ক্ষেত্ৰত সৰ্বস্তৰৰ ৰাইজৰ লগতে এই সদনো ঐক্যবদ্ধ হ'বই লাগিব। নিষিদ্ধ ড্ৰাগছৰ লগত জড়িত প্ৰতিটো পুলি পোখা সম্পূৰ্ণৰূপে অসমৰ পৰা নিৰ্মূল কৰিব লাগিব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত এয়া সম্ভৱ হ'ব বুলিও তেওঁ উল্লেখ কৰে। অনুৰূপ মন্তব্য AIUDFৰ বিধায়ক বদৰুদ্দিন আজমলৰো। তেওঁ কয় যে নিষিদ্ধ ড্ৰাগছ অসমৰেই নহয়, ই সমগ্ৰ বিশ্বৰ বাবে ভয়াৱহ সমস্যা। মানৱ জাতিক বচাবলৈ হলে কঠোৰভাৱে নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাবই লাগিব। নিষিদ্ধ ড্ৰাগছৰ লগত জড়িত কলা বেপাৰীক দেখা মাত্ৰেই গুলীওৱাৰ নিৰ্দেশ দিয়াৰো আহ্বান জনাই বিধায়ক আজমলে। শেহতীয়াভাৱে অনলাইন পদ্ধতিটো নিষিদ্ধ ড্ৰাগছ উপলব্ধ হোৱা বুলি সদনৰ দৃষ্টিগোচৰ কৰে বিজেপি বিধায়ক ভূপেন বৰাই। নিষিদ্ধ ড্ৰাগছৰ কবলৰ পৰা নৱপ্ৰজন্মক মুক্ত কৰি ৰখাৰ স্বাৰ্থত ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ লগতে সাংস্কৃতিক বিভাগক শক্তিশালী কৰাৰো পোষকতা কৰে বিধায়কগৰাকীয়ে। এই আলোচনাত শাসক বিৰোধী উভয় শিবিৰৰ বিধায়কে অংশগ্ৰহণ কৰে। দীৰ্ঘ সময় ধৰি চলা আলোচনাৰ অন্তত সদনত উত্তৰ প্ৰদান কৰি সংসদীয় পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী পীযুষ হাজৰিকাই কয় যে পূৰ্বৰ তুলনাত ৰাজ্যত অধিক ত্বৰান্বিত কৰা হৈছে নিষিদ্ধ ড্ৰাগছ বিৰোধী অভিযান। অনাগত দিনতো নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে ৰাজ্যত অব্যাহত থাকিব নিৰন্তৰ অভিযান। নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে চলা অভিযান সন্দৰ্ভত তেওঁ পুনৰ কয় যে 2011 চনত নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে 195টা গোচৰ ৰুজু কৰি 217 জন অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছিল।

2015 চনত ৰুজু হোৱা গোচৰৰ সংখ্যা আছিল 206টা আৰু গ্ৰেপ্তাৰ হৈছিল 328 জন অভিযুক্ত। একেদৰে 2021 চনত নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে গোচৰ ৰুজু হৈছিল 2254টা আৰু অভিযুক্ত গ্ৰেপ্তাৰ হৈছিল 4175 জন। 2025 চনত গোচৰ ৰুজু হৈছিল 3333টা আৰু অভিযুক্ত গ্ৰেপ্তাৰ হৈছিল 4901 জন। নিষিদ্ধ ড্ৰাগছ বিৰোধী অভিযান জনমুখী কৰাৰ বাবে ড্ৰাগছমুক্ত অসম শীৰ্ষক এটা এপ মুকলি কৰা হৈছে। ইয়াৰ জৰিয়তে 16টা গোচৰ ৰুজু কৰি 2,90,00,000 টকাৰ নিষিদ্ধ ড্ৰাগছ জব্দ কৰাৰ লগতে এই পৰ্যন্ত 30 জন অভিযুক্ত গ্ৰেপ্তাৰ কৰা বুলিও তেওঁ সদনক জনায়। পাছত ড্ৰাগছমুক্ত অসম গঢ়াৰ বাবে অসম বিধানসভাই ঐক্যবদ্ধভাৱে ৰাজ্য চৰকাৰক সহযোগ কৰিব বুলি অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে সদনত ৰুলিং দিয়ে। উল্লেখযোগ্য যে আজি পুৱা 9:30 বজাৰ লগে লগে প্ৰশ্নোত্তৰ শিতানেৰে সদনৰ কাম কাজ আৰম্ভ হয়। প্ৰয়োজনীয় পদ আবণ্টিত হৈ থকাৰ পাছতো ভাৰতীয় ৰিজাৰ্ভ বেংকৰ অনুমোদন লাভ নকৰাৰ বাবে বৰ্তমানেও ৰাজ্যত 4টা উপ কোষাগাৰ কাৰ্যক্ষম কৰিব পৰা নাই বুলি বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই সদনত উল্লেখ কৰে। কংগ্ৰেছ বিধায়ক আমিনুল হক লস্কৰৰ এটা পৰিপূৰক প্ৰশ্নৰ

নট ৰুলিং দিয়ে। উল্লেখযোগ্য যে আজি পুৱা 9:30 বজাৰ লগে লগে প্ৰশ্নোত্তৰ শিতানেৰে সদনৰ কাম কাজ আৰম্ভ হয়। প্ৰয়োজনীয় পদ আবণ্টিত হৈ থকাৰ পাছতো ভাৰতীয় ৰিজাৰ্ভ বেংকৰ অনুমোদন লাভ নকৰাৰ বাবে বৰ্তমানেও ৰাজ্যত 4টা উপ কোষাগাৰ কাৰ্যক্ষম কৰিব পৰা নাই বুলি বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই সদনত উল্লেখ কৰে। কংগ্ৰেছ বিধায়ক আমিনুল হক লস্কৰৰ এটা পৰিপূৰক প্ৰশ্নৰ উত্তৰত এই কথা সদৰি কৰি তেওঁ কয় যে ৰাজ্যত নতুনকৈ 24টা উপ কোষাগাৰ স্থাপনৰ বাবে প্ৰস্তাৱ গ্ৰহণ কৰা হৈছিল। সেই মৰ্মে প্ৰয়োজনীয় অনুমোদন বিচাৰি ভাৰতীয় ৰিজাৰ্ভ বেংকলৈ প্ৰেৰণ কৰা হৈছিল। ইয়াৰে 20টা উপ কোষাগাৰ ইতিমধ্যে স্থাপন কৰা হৈছে, কিন্তু ভাৰতীয় ৰিজাৰ্ভ বেংকৰ পৰা প্ৰয়োজনীয় অনুমোদন লাভ নকৰাৰ বাবে এই পৰ্যন্ত সোণাই, পাটাচাৰকুচি, ভূৰবন্ধাকে ধৰি 4টা উপ কোষাগাৰ স্থাপন কৰিব পৰা নাই। ইয়াৰ বাবে পুনৰ ভাৰতীয় ৰিজাৰ্ভ বেংকেৰে যোগাযোগ কৰিব বুলিও বিত্তমন্ত্ৰীয়ে সদনত উল্লেখ কৰে। অতি কম সময়ৰ ভিতৰতে ৰাজ্যত জল জীৱন মিছনৰ দ্বিতীয় সংস্কৰণৰ কাম আৰম্ভ হ'ব বুলি উল্লেখ কৰে জনস্বাস্থ্য কাৰিকৰী মন্ত্ৰী কৃষ্ণেন্দু পালে। কংগ্ৰেছ বিধায়ক তানজিল হুছেইনৰ এটা পৰিপূৰক প্ৰশ্নৰ উত্তৰত এই কথা সদৰি কৰি পালে লগতে কয় যে 2024 চনৰ পৰা ৰাজ্যত বন্ধ হৈ থকা জল জীৱন মিছনৰ প্ৰথম সংস্কৰণৰ বাকী থকা প্ৰকল্পসমূহৰ কাম চলিত বৰ্ষৰ 15 মাৰ্চৰ পৰা আৰম্ভ হৈছে। জল জীৱন মিছনৰ প্ৰথম সংস্কৰণৰ জৰিয়তে ৰাজ্য চৰকাৰে ইতিমধ্যে 76% লক্ষ্য পূৰণত সফল হৈছে। সেই অনুসাৰে জল জীৱন মিছনৰ ঠিকাদাৰসকলক ইতিমধ্যে মোকলাই দিয়া হৈছে প্ৰায় 742 কোটি টকা। বকেয়া বিলসমূহো পৰ্যায়ক্ৰমে ঠিকাদাৰসকলক মোকলাই দিয়া হ'ব। অতি কম সময়ৰ ভিতৰতে ৰাজ্যত আৰম্ভ হ'ব জল জীৱন মিছনৰ দ্বিতীয় সংস্কৰণৰ কাম। ইয়াৰ জৰীপ কাৰ্য বৰ্তমানে অন্তিম পৰ্যায়ত আছে। জল জীৱন মিছনৰ দ্বিতীয় সংস্কৰণে ৰাজ্যৰ চৰাঞ্চলৰ লগতে পাৰ্বত্য এলেকাসমূহকো সামৰি ল'ব বুলি মন্ত্ৰীগৰাকীয়ে সদনত উল্লেখ কৰে। আনহাতে অহা 45 দিনৰ ভিতৰত ৰাজ্যৰ বিভিন্ন প্ৰান্তত থকা বালি আৰু শিলৰ মহলসমূহ অনলাইন পদ্ধতিৰে দাগ হ'ব বুলি সদনত উল্লেখ কৰে বন আৰু পৰিৱেশ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই। কংগ্ৰেছ বিধায়ক জাকিৰ হুছেইন ছিগদাৰৰ এটা পৰিপূৰক প্ৰশ্নৰ উত্তৰত এই কথা সদৰি কৰি তেওঁ লগতে কয় ভৱিষ্যতে যাতে কোনো মহলদাৰে ফাঁকি দিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰ কেতবোৰ গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰা হ'ব। সেই অনুসাৰে এতিয়াৰে পৰা শিল আৰু বালিৰ মহললৈ আহ যাহ কৰা প্ৰতিখন বাহনতে বাধ্যতামূলকভাৱে GPS ব্যৱস্থা সংলগ্ন কৰা হ'ব। আৰক্ষীৰ লগতে বন আৰু পৰিৱেশ বিভাগে সংশ্লিষ্ট যান বাহনসমূহ নিৰীক্ষণ কৰিব। এই ক্ষেত্ৰত দেশৰ উচ্চতম ন্যায়ালয়ৰো কঠোৰ নিৰ্দেশনা আছে। লগতে প্ৰতিটো মহলত থাকিব লাগিব ৱে ব্ৰিজ আৰু নতুন নিয়ম অনুসৰি বালিৰ মহলত ঠিকাদাৰসকলেও প্ৰয়োজনীয় অনুজ্ঞাপত্ৰ লাভ কৰিব বুলি তেওঁ সদনত উল্লেখ কৰে। সদনৰ শূন্যকালীন ঘণ্টাৰ লগতে অসম বিধানসভাৰ প্ৰক্ৰিয়া আৰু কাৰ্য পৰিচালনা নিয়মাৱলীৰ 301 নম্বৰ নিয়মৰ অধীনতো বিভিন্ন বিষয়ৰ ওপৰত সদনত আজি আলোচনা চলে। পাছত অসম বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে কাইলৈ পুৱা 9:30 বজালৈ সদন স্থগিত ঘোষণা কৰে। অসম বিধানসভাত আজিৰ দিনটোৰ কাৰ্যক্ৰমণিকা শুনিলে যুগুতালে জ্যেষ্ঠ সাংবাদিক মুকুট ৰয়ে।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতে নিশাৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এফ এম বেণ্ডৰ 102.4 মেগাহাৰ্টছ আৰু নিউজ অন এয়াৰ এপৰ জৰিয়তেও শ্ৰোতাসকলে অনুষ্ঠান শুনি আছে আকাশবাণী তেজপুৰৰ পৰা। এতিয়া শুনক এটি বৃন্দগান।

0: এয়া আকাশবাণী তেজপুৰ। এতিয়া নিবেদন কৈছোঁ ইতিপূৰ্বে বাণীবন্ধন কৰা শ্ৰোতাৰ অনুৰোধৰ গীতৰ অনুষ্ঠান ফোন ইন গানে গানে।
1: जय अब गरीबों की जय बन गई है।

0: आयुष्मान भारत प्रधानमंत्री जन आरोग्य योजना के तहत लगभग 60 करोड़ लोग बने हैं 5 लाख रुपए के मुफ्त उपचार के हकदार। अब तक 12 करोड़ से भी ज्यादा मुफ्त उपचार किए जा चुके हैं, जिससे गरीब परिवारों के चिकित्सा खर्च में लगभग 2 लाख करोड़ रुपए की बचत हुई। आज ही आयुष्मान ऐप डाउनलोड कर आयुष्मान कार्ड बनाए। ज्यादा जानकारी के लिए 1-4-5-5-5 पर कॉल करें।
1: আকাশবাণী তেজপুর আরম্ভ করবলে লওয়া হয়েছে ফোনিন গানে গানে অনুষ্ঠানের আজির ঘণ্টাটি।
2: হ্যালো,
3: নমস্কার।
2: হয় নমস্কার, আপনি দিনেশ শর্মা? হয়, আমার নিয়মীয় শ্রোতা।
3: ভালো আছেন দাদা?
2: ভালো আছো, আপনার ভাল?
3: ভাল ভাল, বহুত গরম পড়েছে।
2: বহুত গরম, হয়, গতি বতর একটা পরিবর্তন। বাৰু, আমি বিভিন্ন কথা পাতিম। পুৰণতে আপোনাৰ গীতৰ বিষয়ে আমি জানো।
3: মই জুবিন গাৰ্গৰ বৰষুণ বৰষুণ গান শুনি আছো।
2: বৰষুণ গীতটি নহয় জানো, খুব তাপেদ হৈছে, গতিকে এতিয়া বৰষুণৰ প্ৰয়োজন, বাৰিষাৰ বতৰ, হয়নে? বাৰু, আপোনাৰ লগতে কোনে কোনে গীত শুনিব?
3: নীলপদ বৰুৱা, শৰৎ বৰুৱা, তাৰপৰা মন্তু বৰুৱা, প্ৰণতি দত্ত, নিতান ডেকা, দীপাল ডেকা, মন্তু বৰুৱা, তাহলে আপোনাক আৰু
2: বাৰু ধন্যবাদ, আপোনালৈ ধন্যবাদ জনাই গীতটি শুনাব।

0: হেল্ল'
1: হয় আকাশবাণী তেজপুৰ কেন্দ্ৰৰ ফোন ইন কেনে কেনে
0: হয় ছাৰ নমস্কাৰ
1: নমস্কাৰ আপুনি ক'ৰ পৰা ক'লে পৰিচয় দিব
0: মই মাছখোৱা কঠালগুৰিৰ পৰা চুমকি দত্ত বৰাই ক'লোঁ
1: হয় মাছখোৱা কঠালগুৰি বাৰু আপোনাৰ অনুৰোধ গীতটি আমাক জনাব
0: হয় ছাৰ মই উমৰ ধৰিত্ৰীয়াই গীতটো শুনিব বিচাৰোঁ ভূপেন হাজৰিকা
1: হয় এই গীতটি আৰু এজন শ্ৰোতাই অনুৰোধ কৰিছে
0: হয়
1: যেন হওক দুইজনৰে অনুৰোধ মৰ্মে আমি গীতটি শুনাব পাৰিম আপোনাৰ লগতে কোনে কোনে গীত শুনিব
0: হয় মই এই গীতটো আমাৰ অনাতাৰ মৰমাকলোৱা পৰিয়ালৰ
1: হয়
0: মনোজ কুমাৰ দিহিঙীয়া দেৱদত্ত দিনেশ শৰ্মা মন্টু বৰুৱা লগতে শৰত দুৱৰা আৰু চুপু মানুহগণ আৰু মা ৰূপাঞ্জলী শুনাব বিচাৰিছোঁ
1: বাৰু আপোনালোকৰ যিহেতু অনাতাৰ মৰমাকলোৱা পৰিয়াল এটি আছে গতিকে এই পৰিয়ালটিৰ যিসকল সদস্য বা এই পৰিয়ালটিৰ যি কাম কাজ সেই কাম কাজে নিশ্চয় ৰেডিঅ'ক শ্ৰোতাসকলৰ বা জনমানসত আগবঢ়োৱাৰ এটা প্ৰয়াস কৰিছে নহয় জানো
0: হয় হয় আমাৰ এই পৰিয়ালটোৰ উদ্দেশ্য আৰু লক্ষ্যই হ'ল আমাৰ ৰেডিঅ'ৰ প্ৰতি প্ৰসাৰ আৰু প্ৰচাৰ বৃদ্ধি কৰাটো
1: হয়
0: আৰু বৰ্তমান আমাৰ পৰিয়ালত প্ৰথমেতো আমাৰ 10-12 আছিলে সদস্য আৰু বৰ্তমান আমাৰ পৰিয়ালত 90 অন্তৰ্ভুক্ত হৈছে
1: 90 ভাল খবৰ
0: হয়
1: আৰু আপোনালোকৰ যি কেইগৰাকী সদস্য বা সদস্যা আছে তেখেতসকলৰ নেৰানেপেৰা প্ৰচেষ্টাৰ কাৰণেই সদস্য সংখ্যা বঢ়াবলৈ সক্ষম হৈছে নহয় জানো
0: হয় হয় আমাৰ ছাৰ এনেকুৱা হয় আমাৰ মিটিং হৈ থাকে কনফাৰেন্স যোগে ফোনত
1: হয়
0: তাৰপাছত আমি প্ৰতি বছৰে প্ৰতিষ্ঠা দিৱসো পালন কৰি আহিছো আপোনালোকে জানেই
1: হয়
0: আৰু আমি অহা বছৰৰ কাৰণে এইবছৰ আমাৰ আজি দুদিনৰ আগত আমাৰ পুৰণা কমিটিখন ভংগ কৰি নতুন কমিটি নিৰ্বাচন কৰা হৈ গ'ল
1: নিশ্চয় নিশ্চয় পুনৰ আপোনালোকলৈ অনুষ্ঠানৰ তৰফৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু অনুৰোধৰ গীতটি শুনাবলৈ লৈছোঁ
0: হ'ব ধন্যবাদ
1: ধন্যবাদ হেল্ল' আকাশবাণী তেজপুৰ কেন্দ্ৰৰ ফোন ইন গানে গানে হয় নমস্কাৰ
2: মই নামটি ষ্টেচন চাৰিআলিৰ পৰা ক'লো শ্ৰীমতী
1: পুনতি দত্ত হয় ভালে আছো আপুনি ভালে আছে
2: ভালে আছো ছাৰ
1: বাৰু আজি আমাৰ অনুষ্ঠানৰ পৰা কি গীত শুনিব
2: আজি সুধাকান্ত ভূপেন হাজৰিকাৰ কণ্ঠৰ হে মোৰ ধৰিত্ৰীয়াই চৰণতে দিবা ঠাই এই গীতটি শুনাই দিব
1: নিশ্চয় এই গীতটি বৰ প্ৰাসংগিক গীত
2: হয়
1: হয় বাৰু এই গীতটি আপোনাৰ মনলৈ বাৰু কিয় আহিল
2: এই গীতটো এতিয়া তাৰমানে ধৰক আহাৰ মাহ এতিয়া লাষ্ট হ'বহি আৰু শাওন মাহৰ পৰা খেতিবিলাক খেতিয়কবিলাকে তাৰমানে পূৰা কঠোৰ পৰিশ্ৰম কৰি কপালৰ ঘাম মাটিত পেলাই খেতি কৰাৰ ব্যস্ত হ'ব আৰু অলপ তাৰমানে হাৰমমৰ গীতটিত উল্লেখ আছে সেইকাৰণে ভাল লাগে গীতটি
1: হয় নিশ্চয় জাগৃত এটা গীত নহয় জানো
2: হয় হয়
1: বাৰু খেতিয়কসকলৰ প্ৰতি তেখেতৰ যি চিন্তা সেই চিন্তা এই গীতটি প্ৰকাশ কৰিছে আপোনালৈ ধন্যবাদ থাকিল আপোনাৰ লগতে কোনে কোনে গীত শুনিব
2: এইটো গীতেই শুনিব দিনেশ শৰ্মা পূৰবী শইকীয়া হিমাদ্ৰী শইকীয়া শইকীয়া চন্দ্ৰকান্ত দাস বিনোদ গগৈ প্ৰমোদ গগৈ তেওঁলোকলৈ উপহাৰ হিচাপে আগবঢ়াই দিছোঁ
1: নিশ্চয় আৰু আপুনি যে যিসকল শ্ৰোতাৰ নাম উল্লেখ কৰে তেখেতসকলৰ লগত কথোপকথনত তেখেতসকলে কি বুলি কয়
2: আমাৰ ফোন যোগে কথা বতৰা হৈ আছে
1: বাৰু তেখেতসকলে আমাৰ অনুষ্ঠান নিশ্চয় শুনে আৰু অনুষ্ঠানৰ যোগেৰে নতুন নতুন বন্ধুত্ব স্থাপন হৈছে নহয় জানো আৰু আপোনালৈ ধন্যবাদ থাকিল আৰু গীতটি শুনাবলৈ লৈছো
2: ঠিক আছে ধন্যবাদ
1: ধন্যবাদ
3: এতিয়াও পৃথিৱীত কিছু শক্তি আছে যি কৃষক আৰু মাটিৰ যুগ যুগৰ সম্বন্ধত অন্তৰায় হ'ব খোজে তেতিয়া অসহায় কৃষকে গায় ও মোৰ ধৰিত্ৰী আয়

0: হেল্ল'
1: হেল্ল'
0: হেল্ল' হয় আকাশবাণী তেজপুৰ কেন্দ্ৰৰ ফোন ইন কেনে কেনে
1: হয় হয় ছাৰ হেল্ল'
0: হয় কওক।
1: হয় হয় ছাৰ, মই শৰদুৱাৰ
0: শৰদুৱাৰা বাৰু শৰদুৱাৰ ভালে আছে?
1: হয় হয় মোৰ ভালেই বৰ্তমান। ছাৰ আপোনাৰ ভালনে?
0: ভালে আছোঁ। আৰু আমাৰ অনুষ্ঠানৰ পৰা আজি কি গীত শুনিব? হেল্ল'
1: হেল্ল'
0: হয় আপোনাৰ গীতটিৰ বিষয়ে আমাক জনাব।
1: হয় হয় জুবিন গাৰ্গৰ সুৰ সুৰ সুৰাই দে, এই গীতটি শুনিলে হ'ব।
0: হয় হয় সুৰ সুৰ ঘূৰাই ঘূৰাই দে। হয় হয় এই গীতটি বৰ সুন্দৰ গীত। বাৰু আপোনাৰ লগতে কোনে কোনে গীত শুনিব? হেল্ল' আমাৰ শ্ৰোতাজনৰ লগত সংযোগ বিচ্ছিন্ন হৈছে আৰু তেখেতৰ কণ্ঠ আমি ভালদৰে শুনিব পৰা নাই। বাৰু যি নহওক, তেখেত আমাৰ অতি নিয়মীয়া শ্ৰোতা আৰু তেখেতৰ অনুৰোধত আমি এই গীতটি শুনাবলৈ লৈছোঁ।

0: হেল্ল'
1: হেল্ল'
0: হয়, আকাশবাণী তেজপুৰ কেন্দ্ৰ ফোন ইন কৰে কেনে?
1: হয়, মই চন্দ্ৰকান্ত তাইৰ কৈছোঁ, লখিমপুৰ
0: হয়
1: ঘুনাসুতিৰ।
0: চন্দ্ৰকান্ত টাইট, লখিমপুৰ ঘুনাসুতিৰ। টাইট ডাঙৰীয়া, আপুনি ভালে আছে?
1: হয়, মই
0: বৰ্তমান
1: বাৰু বৰ্তমান
0: হয়
1: ভালে
0: হয়
1: কুশলে আছোঁ।
0: আৰু কিহত ব্যস্ত আছে আপুনি জনাব নেকি?
1: হয়, এতিয়া বৰ্তমান খেতি বাতি অকণমান প্ৰস্তুতি চলোৱা হৈছে, কিন্তু এইকেইদিন অকণমান মানে বতৰটো
0: হয়
1: পানী নুনি অকণমান অসুবিধা হৈছে।
0: হয় হয়
1: হ'বগৈ বাৰু,
0: হয় বাৰু।
1: বৰষুণ আহিলে হৈ যাব।
0: মই এটা কথা আপোনাৰ পৰা জানিবলৈ বিচাৰিছোঁ। লখিমপুৰ যিহেতু অৰুণাচলৰ প্ৰায় ওচৰতেই, গতিকে অৰুণাচলৰ যি ঢল আহিছিল, সেই ঢলে লখিমপুৰ জিলাত কিছু অসুবিধা পেলাইছিল নেকি?
1: হয়, এই অৰুণাচলৰ পৰা যিটো ঢল আহিছিলে, এই ঢল মানে বিশেষকৈ ধেমাজি জিলাত বেছিকে প্ৰভাৱটো পৰে। তাৰ পৰা
0: হয়
1: বৈ অহা নদী এই লখিমপুৰৰ মাজেদি বৈ গৈছে, তাৰো মানে দুয়োপাৰে অকণমান ইমান মানে
0: ইমান ক্ষতি
1: হোৱা
0: কৰা
1: নাই
0: নাই
1: আৰু।
0: নহয় জানো? হয় হয়
1: লখিমপুৰত ইমানকে বানপানীটো প্ৰকোপটো ইমান হোৱা নাই,
0: হোৱা নাই হয়
1: মানে ধ্বংসকাৰী হোৱা নাই মানে যেনিবা।
0: বাৰু বাৰু, আপোনাৰ গীতটিৰ বিষয়ে আমি জানিম এতিয়া।
1: হয়, মই ভূপেন হাজৰিকাৰ
0: হয়
1: তিনিদিন বৰষুণে নেপুৰ বজাই কত,
0: হয়
1: এই গীতটি মানে শুনিব বিচাৰিছো।
0: বাৰু, এই গীতটি আমি শুনাব পাৰিম। বৰ সুন্দৰ গীত আৰু বাৰিষাৰ লগত জড়িত এটি গীত, বৰষুণৰ গীত, অতি প্ৰাসংগিক গীত। গতিকে যি নহওক, আপোনাৰ লগতে এই গীতটি কোনে কোনে শুনিব?
1: হয়, মোৰ লগতে আমাৰ শ্ৰোতা বন্ধু অৰ্ণতি দত্ত,
0: হয়
1: সন্ধ্যাৰাণী গগৈ দাতুনিয়া, বেগম সপিকা খান, পংকজ কুমাৰ দত্ত, বিনোদ গগৈ, সোণাৰাম লালু, ভাইকন মুণ্ডা, ফাগু ভূমিজ, মণি দৈমাৰী, বাবু দৈমাৰী আদি বহুতো আৰু
0: বহুতো। হয় হয়,
1: আমাৰ পৰিয়ালৰ নাম কৈ শেষেই কৰিব।
0: পুনৰবাৰ আপোনালোকলৈ ধন্যবাদ জনাইছোঁ আৰু অনুৰোধৰ গীতটি শুনিবলৈছোঁ।
1: হয়, ধন্যবাদ
0: ধন্যবাদ।

0: হেল্ল'
1: নমস্কাৰ নমস্কাৰ।
0: নমস্কাৰ, আকাশবাণী তেজপুৰ কেন্দ্ৰৰ ফোন ইন কানে কানে, আৰু কণ্ঠস্বৰটো আপুনি প্ৰণৱ দত্ত যেন লাগিছে। দত্ত, আপুনি যিহেতু খেতি পথাৰৰ লগতে জড়িত হৈ থাকে, বাৰিষা বতৰটো নিশ্চয় খেতিৰ লগতে
1: আপোনাৰ 4 বছৰ 5 বছৰ খেতি কৰিব পৰা নাই, মানে পথাৰৰ খেতি।
0: হয়,
1: সেইখিনি মাটি আধি দিয়া হয়।
0: যি নহওক, আপুনি সময়ে সময়ে বিভিন্ন ধৰণৰ খেতি বাতিৰ লগত জড়িত হৈ থাকে, আৰু আজি আপোনাৰ গীতটিৰ বিষয়ে আমি জানিম।
1: জুবিন গাৰ্গৰ কণ্ঠৰ এটি জনপ্ৰিয় গীত অনুৰোধ কৰিছো,
0: দিয়া মোক দিয়া।
1: ইমৰাণ আলী, আমাৰ জাজিৰ কেইজন পাব লাগিব, আপোনাৰ দীপেন বৰুৱা আছে, সিদ্ধাৰ্থিয়া, আপোনাৰ ৰাতুল গগৈ, আৰু মাছখোৱাৰ ৰিণুমণি কোচ, যোগেশ্বৰ শইকীয়া, অৰুণ হাতীবলৈ গীতটো চোকা কৰিলো আৰু।
0: বাৰু, আপোনালৈ ধন্যবাদ জনালো, আৰু আপোনাৰ লগতে আপোনাৰ বন্ধুসকললৈ গীত আগবঢ়াবলৈ বিচাৰিছো।
1: ধন্যবাদ
0: ধন্যবাদ।

0: ইমান ফৰে শ্ৰোতাসকলে ফোনযোগে অনুৰোধৰ গীতৰ অনুষ্ঠান ফৰিন কাণে কাণে শুনিলে। আজিৰ অনুষ্ঠানটি যুগুতাই আগবঢ়ালে ত্ৰৈলোক্য বৰাই আৰু প্ৰযোজনা কৰিলে ৰূপান্ত কুমাৰ দাসে।
1: এফ এম বেণ্ডৰ 102.4 মেগাহাৰ্টছ লগতে নিউজ অন এয়াৰ এপৰ জৰিয়তেও শ্ৰোতাসকলে অনুষ্ঠান শুনি আছে আকাশবাণী তেজপুৰৰ পৰা। এতিয়া আপোনাৰ বাবে লৈ আহিছোঁ শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানটি। আজিৰ অনুষ্ঠানত শুনক ওস্তাদ আমজাদ আলী খানৰ সৰোদ বাদন।